নমস্কার, সুপ্রভাত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি বুধবার 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 30 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 24 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 15 তাৰিখ। এতিয়া সময় পুৱা 5:33:40। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত।

আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱাশীষ ৰাজকুমাৰ আৰু প্ৰণীতা দাস, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, বিবেক শৰ্মা আৰু ফটিক চন্দ্ৰ বৰ্মন, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু বিপুল কলিতা, এফ এম ট্ৰান্সমিটাৰত নিখিল শৰ্মা আৰু ষ্টুডিঅ'ত মই অনামিকা বৰদলৈ বৰুৱা। নিবেদন কৰা হৈছে বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল ক্ৰমে চিত্ৰলেখা দাসবৰাৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, নৰেন্দ্ৰনাথ দাস আৰু সংগীসকলে গোৱা নাম, আদিত্যনাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ চিয়া গীত, নৰেন দাসৰ কণ্ঠৰ লোকগীত আৰু শেষত ঋষভী বৰঠাকুৰৰ কণ্ঠৰ এটি ভজনেৰে।

0: Today, Minister of Mines has said that it comprises 20 critical and strategic mineral blocks spread across 9 states, including 13 newly identified blocks and 7 blocks being offered under the second attempt. The mineral portfolio includes molybdenum, graphite, glauconite, rare earth elements, titanium, tungsten, potash, lithium, cesium, and rubidium. These minerals are critical for clean energy, advanced manufacturing, fertilizers, defense, and other strategic sectors. With 7 tranches of auction completed, the ministry has successfully auctioned 56 out of 88 critical and strategic mineral blocks, achieving a success rate of over 63%. India will host the 12th BRICS Labour and Employment Ministers meeting in Hyderabad beginning today. The two-day meeting will bring together labour and employment ministers and senior officials from BRICS member countries under India's BRICS chairship theme, Building for Resilience, Innovation, Cooperation and Sustainability. Union Labour and Employment Minister Dr. Mansukh Mandavia will chair the meeting. The ministers will deliberate on 4 priority areas, including advancing social security and formalization of labour markets and enhancing women's participation and inclusion in the workforce. In football, Spain stormed into the final of FIFA World Cup 2026 after producing a commanding 2-0 victory over France in the first semi-final clash at Dallas Stadium in Texas, US last night. Mikhail Oyarzabal opened the scoring in the 22nd minute before Pedro Porro made sure of the win with a brilliant second goal. 16 years since winning its first World Cup trophy, La Roja will face Argentina or England in final at New Jersey's MetLife Stadium on Sunday night. In another semi-final clash, defending champions Argentina will face England tonight at Atlanta Stadium. The match is scheduled to begin at 12:30 a.m. Indian time. In cricket, India defeated England by 6 wickets in the first of the 3-match ODI series at Edgbaston, Birmingham last night. Chasing a target of 259 runs set by England, India scored 262 for 4 in 45.2 overs. Skipper Shubman Gill retired hurt with a top score of 80 runs. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুকুতামালা।
2: পণ্ডিত শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে কৈছিল, সাধাৰণতে কোৱা হয় যে ভাৰত ৰাষ্ট্ৰৰ পুনৰ গঠনত ভাৰতৰ বিশ্ববিদ্যালয়ে এক সক্ৰিয় ভূমিকা পালন কৰি আহিছে, সেয়ে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন মংগলৰ বাবে মানসিক বিকাশ আৰু আধ্যাত্মিক ভাৱৰ সংমিশ্ৰণৰ এক নতুন উপায় বিচাৰি উলিয়াব লাগিব। এই প্ৰয়াস হ'ব লাগিব সকলো ভাষা, ধৰ্ম, লিংগ আৰু শাৰীৰিক সক্ষমতাৰ ঊৰ্ধৰ। এই শিক্ষা কেৱল জীৱিকা অৰ্জনৰ বাবে নহয় অথবা নিয়োগৰ সুবিধাৰ বাবে নহয়, এই শিক্ষা হ'ব লাগিব তেওঁলোকক সম্পূৰ্ণ শিক্ষিত আৰু উপযুক্ত কৰা শিক্ষা, যাতে তেওঁলোকে মাতৃভূমিৰ বাবে নিজকে নিয়োজিত কৰাৰ লগতে দেশখনৰ সৰ্বতোপ্ৰকাৰে মংগল সাধন কৰি এক সুস্থ মানৱ সভ্যতা গঢ়ি তুলিব পাৰে। সাধাৰণতে কোৱা হয় যে বহু দেৱ দেৱীক পূজা কৰা হিন্দুসকল আধ্যাত্মিক ভাৱধাৰাৰ সূক্ষ্ম বিশ্লেষণত এক ঈশ্বৰত বিশ্বাসী মুছলমানসকলোতকৈ অলপ হ'লেও পিছ পৰি আছে। কিন্তু এই কথা কেনেকৈ কওঁ যে ভাৰতে ইছলাম ধৰ্মক অৱমাননা কৰিছে? এই ভাৰতত আমাৰ ধৰ্মৰ পথ প্ৰদৰ্শক হিচাপে নানক, চৈতন্য, টুকাৰাম আদিয়ে ভাতৃত্ববোধৰ লগতে জাতি ধৰ্মৰ বিচাৰ নকৰি সমগ্ৰ সমাজকে আধ্যাত্মিকতাৰ জ্ঞান বিতৰণ কৰিছে। ভাৰতৰ বুৰঞ্জীৰ পাতে পাতে হিন্দু সংস্কৃতিৰ কথা উপচি আছে। সেইবোৰত চকু ফুৰালে আমি দেখা পাওঁ যে মুছলমানসকলে ভাৰতীয় আবেদনৰ কথা অস্বীকাৰ কৰা নাই। মহম্মদ জয়াচীৰ লেখনিত দেখা যায় যে একোটা বিষয়ৰ উপস্থাপনৰ বাবে তেওঁ

0: এনেদৰে হিন্দু দৰ্শনৰ আশ্ৰয় লৈছিল। কবীৰ অথবা শেখ ফৰিদৰ সৰল ভক্তিমূলক কাব্যত দেখা পাওঁ যে ঈশ্বৰ প্ৰাপ্তিৰ বাবে তেওঁলোকে কেনেদৰে জাতি ধৰ্মৰ বাধা মানিবলৈ অস্বীকাৰ কৰিছিল। শেখ ফৰিদে কৈছিল, সমৰ্থনযোগ্য নোহোৱা এটা শব্দও উচ্চাৰণ নকৰিবা, কাৰণ প্ৰতিজন মানুহৰ হৃদয়তে ঈশ্বৰ আছে, কোনো এখন অন্তৰতে আঘাত নিদিবা, প্ৰতিখন হৃদয়ে একো একোটা ৰত্ন। কবিৰে কৈছিল, হিন্দু বা মুছলমানৰ ঈশ্বৰ একেজনে, এইখন ভাৰতে বিচাৰি পাইছিল এজন আকবৰক, যিয়ে ৰাজনৈতিক বিশৃংখলা আৰু সামাজিক অস্থিৰতাৰ উপশম ঘটোৱাৰ এটা পথ বিচাৰি পাইছিল। শ্বাহজাহানে মাৰ্বলৰ সপোনৰ এটা সপোন দেখিছিল আৰু এয়া সম্ভৱ হৈছিল ভাৰততে। আমাৰ বহু লোক পাশ্চাত্যৰ জ্ঞানৰ জুৰিত অৱগাহন কৰিছে, এই পশ্চিমীয়া চিন্তাৰ শ্ৰেষ্ঠখিনি নিজৰ আৰু জাতিৰ মংগলৰ বাবে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অসহজ বোধ কৰিবলৈ একো নাই। কেৱল এটা কথাতে সতৰ্ক হ'ব লাগে, যাতে ই নিজৰ সভ্যতাৰ মূল উপাদানক আঘাত কৰিব নোৱাৰে।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ পণ্ডিত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ লিখনিৰ পৰা লোৱা হ'ল।

প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে। আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ হ'লে প্ৰতিদিনে নিৰ্দিষ্ট দূৰত্বলৈ খোজ কঢ়াৰো অভ্যাস কৰকচোন। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে পণ্ডিত ডি ভি পুলস্কৰৰ, পুনৰ কৈছোঁ, পণ্ডিত ডি ভি পালুস্কৰৰ কণ্ঠ সংগীত ৰাগ তোড়ী।

গছ থাকিলেহে মানুহ থাকিব। এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত।

পুৱা 9:20 প্ৰভাতী তৰংগ অনুষ্ঠানত পুনৰ কৈছো, প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি চকু নাক কাণৰ ৰোগৰ বিশেষজ্ঞ আকৃবা আহমেদ, তেখেতৰ সৈতে কথা পাতিব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটি পুৱা 9:20 নিশা 9:30 সাহিত্য চৰা অনুষ্ঠানত পিংকু কলিতাৰ গল্প আৰু গগন কুমাৰ নাথৰ কবিতা, প্ৰযোজনা প্ৰভাল কুমাৰ শৰ্মাৰ। বিয়লি 5:25 গঞা মহিলাৰ অনুষ্ঠানত নলবাৰীৰ খৈৰাপাৰা চুপাত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান, প্ৰযোজনা উৎপল বৰাৰ। 1:50 কংকনা দাসৰ কণ্ঠৰ লোকগীত। 12:30 আইদেউৰ বোলনি অনুষ্ঠানত স্বাস্থ্য শিতানত নেত্ৰদান মহান দান, এই বিষয়ে ডক্টৰ গীতুমণি শৰ্মাৰ সৈতে কথা পাতিব জোনালী বৰুৱাই। 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত কৌস্তুভমণি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠ খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 6:55 জ্ঞান বিজ্ঞান। 7:00 আৰু 7:30

বাতৰি। সাত বাজি পোন্ধৰ মিনিটত আজি পুৱা আগবঢ়াব শশাংকদ্বীপ হালৈ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। চাৰে আঠ বজাত গীতিমালিকাৰ শিল্পী মিতালী দে, লোকনাথ গোস্বামী, তৰালী শৰ্মা, দ্বিজেন্দ্ৰ কোঁৱৰ আৰু তৰুণ দাস। ন বাজি পোন্ধৰ মিনিটত জিলাৰ ৰেহৰূপ। চাৰে দহ বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। এঘাৰ বাজি পাঁচ মিনিটত পাৰাগমালা লাইভ। চাৰে এঘাৰ বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে পিংকু চৌধুৰীৰ সৈতে স্নেহা পাঠকৰ কথোপকথন, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বাৰ বাজি পোন্ধৰ মিনিটত শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। দিনৰ এক বাজি দহ মিনিট আৰু সন্ধিয়া সাত বাজি পঞ্চল্লিছ মিনিটত উমেশ হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত। এক বাজি কুৰি মিনিটত ঠগেশ্বৰী বৰদলৈ আৰু সংগীসকলে পৰিৱেশন কৰা ওজাপালি। এক বাজি পঁয়ত্ৰিশ মিনিটত বাদ্য সংগীতৰ অনুষ্ঠানত উৎপল বৰাৰ মেণ্ডলিন বাদন। বিয়লি পাঁচ বাজি পঞ্চল্লিছ মিনিটত বিদ্যাৰ্থীৰ অনুষ্ঠানত এখনি ৰূপক বান্দৰ আৰু শিয়ালৰ দ্বিতীয় খণ্ড, অনাতাঁৰ অভিযোজনা তুষপ্ৰভা কলিতাৰ। সন্ধিয়া ছয় বাজি দহ মিনিটত কৃষি জগত অনুষ্ঠানত খেতি বচাও অভিযান শীৰ্ষক আলোচনাত ভাগ ল'ব ৰিজৱান হেলিম আৰু ডক্টৰ গৌতমী কটকীয়ে, প্ৰযোজনা উৎপল বৰাৰ। ছয় বাজি চল্লিছ মিনিট আৰু সাত বাজি পাঁচ মিনিটত বৃন্দগান। সাত বাজি কুৰি মিনিটত আকৌ শুনোৱা হওক। চাৰে সাত বজাত ফিফা বিশ্বকাপ ফুটবল দুহেজাৰ ছাব্বিছৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সাত বাজি পঁয়ত্ৰিশ মিনিটত পূবালীৰ সুৰ অনুষ্ঠানত হৰেন্দ্ৰনাথ কোঁৱৰৰ কণ্ঠৰ তিৱা গীত। আঠ বাজি দুই মিনিটত ধাৰাবাহিক নাট উদয় ভানুৰ চৰিত্ৰৰ ত্ৰয়োদশ খণ্ড, মূল উপন্যাস মামণি ৰয়চম গোস্বামীৰ, অনাতাঁৰ অভিযোজনা ব্ৰজেন বৰাৰ। নিশা চাৰে আঠ বজাত আধুনিক গীত। আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। তিনি বাজি পাঁচ মিনিটত জুবিন গাৰ্গৰ কণ্ঠৰ গীত। তিনি বাজি পোন্ধৰ মিনিটত নেপালী অনুষ্ঠান। তিনি বাজি পঞ্চল্লিছ মিনিটত কাৰ্বি অনুষ্ঠান আৰু চাৰে চাৰি বজাত বড়ো অনুষ্ঠান। ন বজাত চিত্ৰগীত। নিশা দহ বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত নৱকান্ত বৰুৱাৰ জীৱনৰ বিষয়ে কিছু কথা আগবঢ়াব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
3: ট্ৰান্সজেনিক উদ্ভিদ কুৰি শতিকাৰ আৰম্ভণিৰ পৰাই বিজ্ঞানীসকলে জানিছিল যে এগ্ৰ' বেক্টেৰিয়াম টিউমিফেচিয়েন্স নামৰ এবিধ বেক্টেৰিয়া প্ৰজাতিয়ে বিভিন্ন দ্বি বীজপত্ৰী উদ্ভিদৰ দেহত আঘাতপ্ৰাপ্ত অংশটি সংক্ৰমণ কৰি টেমিনাৰ দৰে এটা গঠনৰ সৃষ্টি কৰে। এইবিধ বেক্টেৰিয়া সচৰাচৰ মাটিত থাকে, কিন্তু সুযোগ পালেই উদ্ভিদ দেহৰ কটা অংশৰ সংস্পৰ্শলৈ আহিলে ই সংক্ৰমণ কৰে। বহু বিজ্ঞানীৰ দশকজোৰা গৱেষণাৰ পৰা জনা গ'ল যে এগ্ৰ' বেক্টেৰিয়ামৰ কোষ প্ৰৰহত একোটা প্লাজমিড থাকে আৰু টেমুনা উদ্ৰেককাৰী জিন এই প্লাজমিডতে থাকে, যাৰ বাবে ইয়াক টেমুনা উদ্ৰেককাৰী প্লাজমিড বা চমুকৈ টি প্লাজমিড বোলা হয়। অধিক গৱেষণাৰ পৰা জনা গ'ল যে এই চক্ৰাকাৰ প্লাজমিডত টি ডি এন এ নামৰ এডোখৰ বিশেষ ডি এন এ খণ্ড থাকে। 1977 চনত ডক্টৰ চিল্টন আৰু তেওঁৰ সহযোগীসকলে আৱিষ্কাৰ কৰে যে সংক্ৰমণৰ ফলত এগ্ৰ' বেক্টেৰিয়ামে দেহকোষত প্ৰৱেশ কৰি প্লাজমিডৰ টি ডি এন এ নামৰ অংশটো উদ্ভিদৰ দেহকোষৰ ক্ৰমোচোমৰ সৈতে সংলগ্ন কৰি দিয়ে। অৰ্থাৎ উক্ত বেক্টেৰিয়াৰ জিন প্ৰাকৃতিকভাৱে উদ্ভিদৰ দেহকোষত তথা দেহলৈ স্থানান্তৰিত হয়। ইয়াৰে ভিত্তিত এটা ধাৰণাৰ জন্ম হ'ল, যদি টি প্লাজমিডৰ টি ডি এন এ খণ্ড নিয়ন্ত্ৰিতভাৱে কাটি আঁতৰাই তাৰ ঠাইত বাঞ্ছিত বহিৰাগত জিন সংলগ্ন কৰি দিয়া হয়, তেন্তে প্ৰাকৃতিক সংক্ৰমণৰ জৰিয়তে আৰু টি প্লাজমিডৰ সহায়ত বহিৰাগত জিন উদ্ভিদৰ দেহকোষৰ ক্ৰমোজমৰ সৈতে সংলগ্ন কৰিব পৰা যাব। এনে দেহকোষ চিনাক্ত কৰি উপযুক্তভাৱে কৰ্ষণ কৰিলে কলাকৰ্ষণৰ জৰিয়তে এনে কোষৰ পৰা পূৰ্ণাংগ উদ্ভিদ পোৱা যাব য'ত এক বহিৰাগত জিন থাকিব। এই হ'ল ট্ৰেন্সজেনিক উদ্ভিদ। বহু প্ৰচেষ্টাৰ অন্তত 1983 চনত সেই প্ৰক্ৰিয়াৰে বিশ্বৰ প্ৰথম ট্ৰেন্সজেনিক উদ্ভিদ সৃষ্টি কৰা হয়। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ডনাল্ড হেলিনস্কি আৰু তেওঁৰ সহযোগীসকলে বেক্টেৰিয়াৰ লুচিফেৰিন জিন ধপাত গছত সংস্থাপন কৰি বিশ্বক চমকৃত কৰি তুলিলে আৰু এই কথা প্ৰমাণিত কৰিলে যে জিন প্ৰযুক্তিবিদসকল অসাধাৰণ শক্তিৰ অধিকাৰী হৈ পৰিছে।

0: ধপাত গছৰ পৰা ৰাতিৰ আন্ধাৰত জোনাকী পৰুৱাৰ দৰে পোহৰ নিৰ্গত হোৱা পৰিঘটনাই মানুহক কৌতূহলী কৰিব পাৰে, আমোদ দিব পাৰে, কিন্তু বাণিজ্যিক লাভ নহয়। বাণিজ্যিক লাভৰ সম্ভাৱনা থকা প্ৰথম ট্ৰেঞ্জেনিক উদ্ভিদ ধপাত গছ উদ্ভাৱন কৰে 1987 চনত বেলজিয়ামৰ মাৰ্ক ভিক আৰু তেওঁৰ সহযোগীসকলে। বেচিলাছ থুৰিঞ্জিয়েনছিছ নামৰ এবিধ বেক্টেৰিয়াৰ পৰা আহৰণ কৰা BT2 নামৰ জিন ধপাত গছত সংস্থাপন কৰি তেওঁলোকে দেখুৱালে যে এই ট্ৰেঞ্জেনিক ধপাত গছ পতংগ প্ৰতিৰোধী হৈ পৰে, কিয়নো BT2 জিনে সংশ্লেষণ কৰা প্ৰটিনবিধ পোক পতংগৰ বাবে বিষাক্ত, কিন্তু মানুহৰ বাবে নহয়। কিন্তু এগ্ৰ' বেক্টেৰিয়াম বেক্টেৰিয়াই কেৱল দ্বিবীজপত্ৰী উদ্ভিদকহে সংক্ৰমণ কৰে। তেন্তে একবীজপত্ৰী উদ্ভিদ যেনে ধান, গোমধান, ঘেঁহু, কুঁহিয়াৰ আদিৰ ট্ৰেঞ্জেনিক সঁচ সৃষ্টি কৰাৰ উপায় ক'ত? ইয়াৰ বাবে বিজ্ঞানীসকলে উদ্ভাৱন কৰে জিন বন্দুক বা বায়লিষ্টিক ডিভাইচ, বৈদ্যুতিক ছিদ্ৰকৰণ পদ্ধতি ইত্যাদি। জিন বন্দুক বা জিন গানত বন্দুকত গুলি ভৰাই লক্ষ্যত আঘাত কৰাৰ দৰে সংশ্লিষ্ট জিনবাহী প্লাজমিড সোণ বা টাংষ্টেন ধাতুৰ আণুবীক্ষণিক কণিকাৰ সৈতে সংযুক্ত কৰি উচ্চ চাপযুক্ত হিলিয়াম গেছৰ জৰিয়তে সেয়া কৰ্ষিত কলালৈ নিক্ষেপ কৰা হয়। পাছত যিবোৰ কোষত বহিৰাগত জিন সংস্থাপিত হয় সেইবোৰ চিনাক্ত কৰি কলাকৰ্ষণৰ জৰিয়তে ট্ৰেঞ্জেনিক উদ্ভিদ সৃষ্টি কৰা হয়। এই পদ্ধতিয়ে দৰাচলতে কিদৰে কাম কৰে সেইটো খুব ভালদৰে জনা নাযায় যদিও ট্ৰেঞ্জেনিক উদ্ভিদ সৃষ্টিৰ বাবে এয়া এক ফলপ্ৰসূ ব্যৱস্থা বুলি প্ৰমাণিত হৈছে। 1992 চনত আমেৰিকাৰ ফ্লৰিডা বিশ্ববিদ্যালয়ৰ ভাৰতীয় বিজ্ঞানী অধ্যাপক ইন্দ্ৰ ভাছিলে জিন বন্দুকেৰে বিশ্বৰ প্ৰথম ট্ৰেঞ্জেনিক ঘেঁহুৰ সঁচ সৃষ্টি কৰে। 1983 চনত প্ৰথম ট্ৰেঞ্জেনিক উদ্ভিদ সৃষ্টিৰ 10 বছৰৰ ভিতৰতে প্ৰায় সকলো গুৰুত্বপূৰ্ণ শস্য প্ৰজাতিৰ ট্ৰেঞ্জেনিক সঁচ সৃষ্টি কৰিবলৈ বিজ্ঞানীসকল সক্ষম হয়। 1994 চনলৈকে বিশ্বত প্ৰায় 60ৰো অধিক প্ৰজাতিৰ ট্ৰেঞ্জেনিক সঁচ সৃষ্টি কৰা হৈছে। প্ৰযুক্তিৰ ইমানেই উত্তৰণ হৈছে যে 2000 চনত ট্ৰেঞ্জেনিক উদ্ভিদ সৃষ্টি কৰাটো এক গতানুগতিক ব্যৱস্থাত পৰিণত হয়। এতিয়া এনে প্ৰজাতিৰ সংখ্যা গুৰুত্বপূৰ্ণ নহয়, কিয়নো জিন প্ৰযুক্তিবিদসকলে প্ৰয়োজন অনুসৰি যিকোনো প্ৰজাতিৰ ট্ৰেঞ্জেনিক সৃষ্টি কৰি ল'বলৈ সক্ষম হৈছে।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অট'মোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভ'কেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,200।

0: 38। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত নতুন ভাৰত

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। স্পেইন ভ্ৰমণ সামৰি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল কালি বেলজিয়ামৰ ৰাজধানী ব্ৰাছেলছত উপস্থিত হয়। অসমৰ সাম্প্ৰতিক বানত 6খন জিলাৰ 37,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ ৰাৱালকোটত শতাধিক ছাত্ৰ ছাত্ৰীয়ে পাকিস্তানী সেনাই চলোৱা নৃশংস আক্ৰমণ আৰু দমনমূলক ঘটনা গৰিহণা দিছে আৰু স্পেইনে চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথম দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। একে সময়তে ডাবল কণ্ট্ৰিবিউচন কনভেনশ্যন হিচাপে উল্লেখ কৰা সামাজিক সুৰক্ষা বিষয়ক চুক্তিখনো কাৰ্যকৰী হৈছে। ই ব্ৰিটেইনত ভাৰতীয় পেছাদাৰীসকলৰ গতিশীলতা আৰু প্ৰতিযোগিতামূলক ক্ষমতাক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। এই ঐতিহাসিক চুক্তিৰ জৰিয়তে ভাৰতীয় ৰপ্তানিয়ে ব্ৰিটেইনৰ বজাৰত 99% শুল্ক ক্ষেত্ৰত শূন্য শুল্ক প্ৰৱেশৰ সুবিধা লাভ কৰিলে। এই চুক্তিয়ে উভয় দেশৰ কৌশলগত সহযোগিতা ত্বৰান্বিত কৰাৰ লগতে দুয়ো দেশৰ জনসাধাৰণৰ সমৃদ্ধিৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ভাৰতৰ বাণিজ্য সচিব ৰাজেশ আগৰৱালাই বাণিজ্য চুক্তিক ভাৰতৰ বাণিজ্য যাত্ৰাৰ মাইলৰ খুঁটি বুলি অভিহিত কৰি কয় যে ই দুখন বৃহৎ অৰ্থনীতিৰ দেশৰ মাজত ভৱিষ্যৎমুখী অৰ্থনৈতিক সহযোগিতাৰ সূচনা কৰিলে। তেওঁ কয় যে এই চুক্তিয়ে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্কৰ এক নতুন অধ্যায়ৰ পাতনি মেলিলে। চুক্তিখনক ভাৰতৰ সৰ্বাত্মক চুক্তিসমূহৰ ভিতৰত অন্যতম বুলি উল্লেখ কৰি সচিবগৰাকীয়ে ইয়াৰ ফলত বাণিজ্যিক চুক্তি আৰু শুল্কৰ সৈতে জড়িত বিভিন্ন বাধা হ্ৰাস পাব বুলি প্ৰকাশ কৰে। ইপিনে ডাবল কণ্ট্ৰিবিউচন কনভেনশ্যন হিচাপে সততে উল্লেখ কৰা সামাজিক সুৰক্ষা বিষয়ক চুক্তিত আলোকপাত কৰি তেওঁ কয় যে এই ব্যৱস্থাই ভাৰতীয় পেছাদাৰী আৰু তেওঁলোকৰ নিয়োগকৰ্তাসকলক উপকৃত কৰিব আৰু ব্ৰিটেইনত অস্থায়ী নিযুক্তিত থকা যোগ্য শ্ৰমিকসকলক নিৰ্দিষ্ট সময়ৰ বাবে সামাজিক সুৰক্ষাৰ বৰঙণি প্ৰদানৰ পৰা ৰেহাই দিব।
2: I will just touch upon the double contribution convention agreement on social security

0: which is also a game changer for our services sector and skilled workforce. And their employers contribute around 25% of salary to UK's national insurance system. Their contribution is like a tax of 25% as employees are unable to draw benefits. These are like sunk costs. DCC will ensure that worker will not need to pay double contribution towards their social security. They will benefit over 75,000 Indian workers and over 900 employers by exempting Indian professionals and their employers from these contributions in UK who stay up to 5 years.
1: সংহত সুস্থিৰ প্ৰতিযোগিতামূলক অৰ্থনীতিৰ দিশত এই দুয়োখন চুক্তি ৰূপায়ণ ভাৰতৰ বাবে এক বৃহৎ গোলকীয় পদক্ষেপ হিচাপে চিহ্নিত হৈছে বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। স্পেইন ভ্ৰমণ সামৰি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল কালি বেলজিয়ামৰ ৰাজধানী ব্ৰাছেলছত উপস্থিত হয়। ভাৰত ইউৰোপীয় অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে

গুৰুত্ব কৰিব। শ্ৰীগোৱেলে বেলজিয়ামৰ উপ প্ৰধানমন্ত্ৰী তথা কৃষি অৰ্থনীতি আৰু নিয়োগ দপ্তৰৰ মন্ত্ৰী ডেভিড ক্লেৰিনভেলক সাক্ষাৎ কৰি ভাৰত বেলজিয়ামৰ বিভিন্ন ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই ভাৰত ইউৰোপীয় মুক্ত বাণিজ্য চুক্তিৰ ৰূপান্তৰমুখী সম্ভাৱনা সন্দৰ্ভত মত বিনিময় কৰে আৰু ব্যৱসায়িক উন্নয়ন তথা দুয়ো দেশৰ জনসাধাৰণৰ কল্যাণৰ অৰ্থে পাৰস্পৰিক অৰ্থনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ওপৰত উমৈহতীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। শ্ৰীগোৱেলে লগতে জলবায়ু, শূন্য কাৰ্বন নিৰ্গমন আৰু স্বচ্ছ বিকাশ দপ্তৰৰ ইউৰোপীয় কমিশ্যনাৰ অ'পকে হোক্সট্ৰাক সাক্ষাৎ কৰি জলবায়ু সম্পৰ্কীয় কাৰ্যসূচী, বহনক্ষম ঔদ্যোগিক বিকাশ আৰু স্বচ্ছ উন্নয়নৰ ক্ষেত্ৰত ভাৰত ইউৰোপীয় সহযোগিতাৰ দিশসমূহ সন্দৰ্ভত মত বিনিময় কৰে। দুয়োগৰাকী নেতাই নবীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰজেন, স্বচ্ছ প্ৰযুক্তি, উদ্ভাৱন, বিনিয়োগ আৰু স্থিতিস্থাপক মূল্য শৃংখলাৰ দ্বাৰা শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা কৰে। শ্ৰীগোৱেলে ইউৰোপৰ কৃষি আৰু খাদ্য কমিশ্যনাৰ ক্ৰিষ্টফে হানচেনক ব্ৰাছেলছত সাক্ষাৎ কৰে। তেওঁলোকে কৃষি আৰু খাদ্য মূল্য শৃংখলা, খাদ্য সুৰক্ষা বৃদ্ধি, কৃষকক সমৰ্থনৰ জৰিয়তে বহনক্ষম বিকাশ আৰু ভাৰত ইউৰোপীয় মুক্ত বাণিজ্য চুক্তিৰ সফল সমাপ্তিৰ বাবে কৃষি সম্পৰ্কীয় অংশীদাৰিত্ব শক্তিশালী কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ আগেয়ে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে বেলজিয়ামৰ ৰাজহুৱা পৰিক্ৰমা সঞ্চালক ব্ৰুনো লেটে আৰু পৰিচালন সঞ্চালক থমাছ কলিনেটক সাক্ষাৎ কৰি বিভিন্ন বিষয় লৈ আলোচনা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। সাম্প্ৰতিক বানত ছখন জিলাৰ 37,000ৰ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি সম্প্ৰতি 12টা ৰাজহ চক্ৰৰ 99খন গাঁৱৰ 37,032জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কালি শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহচক্ৰ এলেকাত এজন লোকে বাঢ়নী পানীত বুৰ গৈ প্ৰাণ হেৰুওৱাৰ ফলত শেহতীয়া বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 4লৈ বৃদ্ধি হৈছে। লখিমপুৰ জিলাত সৰ্বাধিক 35,000 লোক ক্ষতিগ্ৰস্ত হৈছে। শোণিতপুৰ, ধেমাজি, যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। ক্ষতিগ্ৰস্ত জিলাকেইখনত 1,000 হেক্টৰৰ অধিক কৃষিভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে। ইতিমধ্যে বান ক্ষতিগ্ৰস্ত জিলাকেইখনৰ প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান তীব্ৰ কৰি তুলিছে। 24টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি থকা হৈছে বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ ৰাৱালকোটৰ ঈদগাহ ময়দানত কালি ইউনিফৰ্ম পৰিহিত শতাধিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষক আৰু অভিভাৱকৰ সৈতে সমবেত হৈ দখলীকৃত ভূখণ্ডত পাকিস্তানী সেনাই চলোৱা নৃশংস আক্ৰমণ আৰু দমনমূলক ঘটনা গৰিহণা দিয়ে। বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীসকলে শান্তিৰ প্ৰতীক হিচাপে বগা পতাকা উৰুওৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে আমাক প্ৰচাৰ দিয়ক বুলি লিখা বেনাৰ লৈ পাকিস্তানী সেনাৰ বিৰুদ্ধে শ্লোগান দিয়ে। পাকিস্তান অধিকৃত জম্মু আৰু কাশ্মীৰত অব্যাহত থকা এই প্ৰতিবাদী কাৰ্যকলাপসমূহ অঞ্চলটোত ইছলামাবাদৰ দীৰ্ঘদিনীয়া নিয়ন্ত্ৰণৰ বিৰুদ্ধে প্ৰত্যাহ্বানস্বৰূপে দেখা দিছে। উল্লেখযোগ্য যে অঞ্চলটোত পাকিস্তানী সেনাই চলোৱা নৃশংস অভিযানত বহু সাধাৰণ লোকৰ মৃত্যু হোৱাৰ লগতে ভালেসংখ্যক গুৰুতৰভাৱে আহত হৈছে। সমগ্ৰ অঞ্চলটোত কঠোৰ অৱৰোধ আৰু সান্ধ্য আইন জাৰি কৰাৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈ আছে। ইপিনে ইউনাইটেড কাশ্মীৰ পিপলছ নেচনেল পাৰ্টীয়ে পাকিস্তান অধিকৃত জম্মু আৰু কাশ্মীৰৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতা, সাংবাদিক আৰু নাগৰিক সমাজৰ প্ৰতিনিধি একত্ৰিতকৰণৰ দ্বাৰা এখন সন্মিলনৰ আয়োজন কৰি মানৱ অধিকাৰ উলংঘা আৰু নৃশংস আতিশয্য ঘটনাৰ সন্দৰ্ভত আলোচনা কৰিছে। ভাৰতে আজিৰ পৰা হায়দৰাবাদত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰিছে। সুস্থিৰতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাৰ হকে নিৰ্মাণ বিষয়ক অধ্যক্ষতাৰ মূল বিষয় হিচাপে লৈ ভাৰতে এই দুদিনীয়া বৈঠকত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য দেশসমূহৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰী তথা উচ্চপদস্থ বিষয়াসকলক একত্ৰিত কৰিব। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই বৈঠকত সভাপতিত্ব কৰিব। বৈঠকত সামাজিক সুৰক্ষা, শ্ৰম বজাৰৰ আনুষ্ঠানিকীকৰণ, কৰ্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ আৰু অন্তৰ্ভুক্তি বৃদ্ধি এই 4টা বিষয়ত মন্ত্ৰীসকলে অগ্ৰাধিকাৰ ভিত্তিক আলোচনাত ভাগ ল'ব। এই বৈঠকত নিয়োগ কাৰ্যকোটে প্ৰস্তুত কৰা ঘোষণাৰ খচৰা আলোচনা কৰি তাত অনুমোদন জনোৱা হ'ব। স্পেইনে চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইনে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্সক 2-0 পৰাস্ত কৰে। স্পেইনৰ হৈ মাইকেল অয়াৰজাবালে খেলখনৰ 22 মিনিটত প্ৰথমটো আৰু পেড্ৰ' পৰোৱে 58 মিনিটত দ্বিতীয়টো গ'ল দি বিজয় নিশ্চিত কৰে। প্ৰথমটো বিশ্বকাপ ট্ৰফি জয় কৰাৰ সুদীৰ্ঘ 16 বছৰৰ বিৰতিৰ মূৰত এইবেলি লা ৰোজা হিচাপে বিখ্যাত স্পেইনৰ দলটো ফাইনেলত উপনীত হৈছে। দলটো অহা দেওবাৰে নিশা নিউজাৰ্চিৰ মেটলাইফ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা বা ইংলেণ্ডৰ মুখামুখি হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল আজি নিশা আটলাণ্টা ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখনত বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে নিশা 12:30 বজাত আৰম্ভ হ'ব।

0: ভাৰতে যোৱা নিশা বাৰ্মিংহামৰ এছ বাষ্টনত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ডক 6 উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ঘৰুৱা দলটোৱে 48 সংখ্যক অভাৰত 258 ৰাণত আটাইকেইটা উইকেট হেৰুৱায়। প্ৰত্যুত্তৰত শুভমান গিল নেতৃত্বাধীন ভাৰতীয় দলটোৱে 46 সংখ্যক অভাৰত 4 উইকেটৰ বিনিময়ত সহজে বিজয় লক্ষ্য অতিক্ৰম কৰে। ভাৰতৰ অধিনায়ক শুভমান গিলে 80 ৰাণ সংগ্ৰহ কৰে। বেটে বলে আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে অক্ষৰ পেটেলে প্লেয়াৰ অব দ্য মেচৰ সন্মান লাভ কৰে। শৃংখলাৰ দ্বিতীয়খন খেল কাইলৈ কাৰ্ডিফৰ ছফিয়া গাৰ্ডেন্সত খেলোৱা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। স্পেইন ভ্ৰমণ সামৰি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল কালি বেলজিয়ামৰ ৰাজধানী ব্ৰাছেলছত উপস্থিত হয়। অসমৰ সাম্প্ৰতিক বানত 6খন জিলাৰ 37,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ ৰাৱালকোটত 100ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে পাকিস্তানী সেনাই চলোৱা নৃশংস আক্ৰমণ আৰু দমনমূলক ঘটনাক গৰিহণা দিছে আৰু স্পেইনে চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথম দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে শশাংকদেৱ হালৈ অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

মহাত্মা গান্ধীয়ে কৈছিল, মানুহৰ সেৱাৰ মাজেদিহে মই ঈশ্বৰক লগ পাব বিচাৰোঁ, কাৰণ ঈশ্বৰ স্বৰ্গতো নাই পাতালতো নাই, আছে মানুহৰ।

0: নমস্কাৰ শ্ৰোতা, আজি হৈছে বিশ্ব যুৱ দক্ষতা দিৱস। এই দিৱসৰ তাৎপৰ্যৰ বিষয়ে কৈছে অসম চৰকাৰৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগ আৰু অসম দক্ষতা বিকাশ অভিযানৰ ৰাজ্যিক প্ৰকল্প প্ৰবন্ধক পিংকু চৌধুৰীয়ে।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতা ৰাইজক বিশ্ব যুৱ দক্ষতা দিৱস 2026ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। চলিত বৰ্ষত আমি এই দিৱসটি পালন কৰিবলৈ লৈছো। এই বছৰৰ থিম হৈছে স্কিলছ ফৰ এ শ্বেয়াৰ ফিউচাৰ, অৰ্থাৎ এক সহভাগী আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে আমি কেনেদৰে দক্ষতাক আহৰণ কৰিব পাৰো তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্ব যুৱ দক্ষতা দিৱসৰ 2026ৰ যিটো থিম সেইটো ৰখা হৈছে। আমি সকলোৱে জানো যে 2014 বৰ্ষৰ পৰাই আমি 15 জুলাই তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব যুৱ দক্ষতা দিৱস পালন কৰি আহিছো। আজি যি দ্ৰুতগতিত সলনি হোৱা আমাৰ যি আধুনিক যুগৰ পৰম্পৰাগত পুথি শিক্ষা, এই পুথিগত শিক্ষাৰ লগতে যুৱ প্ৰজন্মই যাতে পৰ্যাপ্ত পৰিমাণৰ কাৰিকৰী জ্ঞান আহৰণ কৰিব পাৰে, ডিজিটেল সাক্ষৰতা আৰু নতুন উদ্ভাৱনীমূলক চিন্তাৰে তেওঁলোকে নিজকে দক্ষ কৰি তুলিব পাৰে, এই গোটেইখিনি কথাৰ ওপৰত সাৰোগত কৰি আৰু আমি বৃত্তিমূলক শিক্ষাক, যিটো আমি স্কিল এডুকেশ্যন বুলি কওঁ, সেইটো অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আমি বিশ্ব যুৱ দক্ষতা দিৱস প্ৰতি বছৰে পালন কৰোঁ। এই বছৰৰ বিশেষ দিনটোত আজি আমি এই দ্ৰুত পৰিৱৰ্তনশীল সময়ত কেনেদৰে আমি কিতাপৰ জ্ঞানৰ লগতে কাৰিকৰী জ্ঞানে আৰু নতুন কৌশল আহৰণে আমাৰ বাবে এক সুন্দৰ ভৱিষ্যত কাৰ্যপন্থা গ্ৰহণ কৰিব পাৰোঁ, এনে যিখিনি আমাৰ সুযোগ সুবিধা, এই সুযোগ সুবিধাখিনি আমি কিমান দক্ষতাৰে গ্ৰহণ কৰিব পাৰো আৰু আমাৰ সমাজখনক আৰু দেশখনক স্বাৱলম্বী আৰু শক্তিশালী কৰিব পাৰো, এই কথাখিনিক আমি প্ৰবাহিত কৰিবৰ বাবে এই দিনটো উদযাপন কৰিছো।
0: আমাৰ সৈতে সেয়া আছিল অসম চৰকাৰৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগ আৰু অসম দক্ষতা বিকাশ অভিযানৰ ৰাজ্যিক প্ৰকল্প প্ৰবন্ধক পিংকু চৌধুৰী।

0: আধুনিক অসমৰ ৰূপকাৰ আৰু সিংহপুৰুষ নামেৰে খ্যাত ৰাধা গোবিন্দ বৰুৱা আছিল অসমীয়া সমাজ জীৱনৰ এক অপৰিহাৰ্য স্তম্ভ। তেওঁ কেৱল এজন সফল উদ্যোগীয়েই নাছিল, বৰঞ্চ সংবাদ সেৱা, ক্ৰীড়া আৰু সংস্কৃতিৰ নৱজাগৰণ অনা এক যুগদ্ৰষ্টা পুৰুষ আছিল। ৰাধা গোবিন্দ বৰুৱাৰ জন্ম হৈছিল 1900 চনৰ 17 অক্টোবৰ তাৰিখে শিৱসাগৰ জিলাত। তেওঁ শিৱসাগৰ, নগাঁও আৰু ডিব্ৰুগড়ত স্কুলীয়া শিক্ষা সমাপ্ত কৰি কটন কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। শৈশৱৰে পৰাই তেওঁ অদম্য সাহস আৰু অসাধাৰণ কৰ্মোদ্যমৰ পৰিচয় দি সামাজিক কাম কাজত আত্মনিয়োগ কৰিছিল। অসমৰ সংবাদ জগতলৈ তেওঁ অপৰিসীম অৱদান আগবঢ়াই গৈছে। তেওঁ 1939 চনত ডিব্ৰুগড়ৰ পৰা এখন সাপ্তাহিক কাকত হিচাপে ঐতিহ্যমণ্ডিত দ্য আছাম ট্ৰিবিউন গোষ্ঠীৰ জন্ম দিছিল। পৰৱৰ্তী সময়ত তেওঁ অসমীয়া দৈনিক কাকত, দৈনিক অসম আৰু জনপ্ৰিয় সাপ্তাহিক অসমবাণী প্ৰতিষ্ঠা কৰি অসমৰ সাংবাদিকতাক এক সুকীয়া গতি প্ৰদান কৰে। অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নত কৰাত তেওঁ মুখ্য ভূমিকা লৈছিল। গুৱাহাটীৰ প্ৰখ্যাত নেহৰু ষ্টেডিয়াম আৰু ইনডোৰ ষ্টেডিয়াম তেওঁৰ বলিষ্ঠ নেতৃত্ব আৰু তত্ত্বাৱধানত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ উপৰি তেওঁ প্ৰায় এটা দশক ধৰি অসম ক্ৰিকেট সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি যুৱ প্ৰতিভাক আগুৱাই লৈ গৈছিল। জনসেৱাৰ প্ৰতি থকা নিষ্ঠাৰ বাবেই তেওঁ গুৱাহাটী পৌৰ নিগমৰ প্ৰথমগৰাকী মেয়ৰ হিচাপে নিৰ্বাচিত হৈ নগৰখনৰ আধুনিকৰণৰ কাম আৰম্ভ কৰিছিল। 1977 চনৰ 15 জুলাই তাৰিখে এইগৰাকী মহান পুৰুষে ইহলীলা সম্বৰণ কৰে। তেওঁৰ কৰ্মৰাজিয়ে আজিও অসমৰ শিক্ষা, ক্ৰীড়া আৰু সংস্কৃতিৰ উত্তৰণত গভীৰ প্ৰভাৱ বিস্তাৰ কৰি আছে। অসমীয়া জাতিৰ উন্নয়নৰ বুৰঞ্জীত তেওঁৰ নাম সোণালী আখৰেৰে সদায় জিলিকি থাকিব। অসমৰ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ পূৰৱী বৰমুদৈ। 1967 চনত পূৰৱী বৰমুদৈয়ে তেজপুৰ উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 1970 চনত দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 1973 চনত বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। প্ৰথমে কবিতা ৰচনাৰে বৰমুদৈয়ে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। তেখেতৰ গল্পই 1967 চনত দৈনিক অসম কাকতৰ দ্বাৰা অনুষ্ঠিত সদৌ অসম ভিত্তিক চুটিগল্প প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছিল। পূৰৱী বৰমুদৈৰ প্ৰথম উপন্যাস গজৰাজ প্ৰেম আৰু বন্দিত্ব প্ৰকাশ হয় 1999 চনত। তাৰ পাছৰে পৰাই বৰমুদৈৰ ৰচনাই পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰে। 2000 চনত তেখেতৰ দ্বিতীয়খন উপন্যাস বাঘহাল, বাঘজাল আৰু মানুহ প্ৰকাশ পায়। 2005 চনত পূৰৱী বৰমুদৈৰ আন এখন উপন্যাস শান্তনুকুলনন্দন প্ৰকাশ পায়। অষ্টম শতিকাৰ সভ্যতা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাক উপজীৱ্য হিচাপে লৈ এই উপন্যাসখন ৰচনা কৰিছিল। এইখন গ্ৰন্থৰ বাবে তেখেতে 2007 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। তেখেতে গজৰাজ প্ৰেম আৰু বন্দিত্ব উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা, ৰূপোৱালী নৈৰ সোণোৱালী ঘাট উপন্যাসৰ বাবে ছগনলাল জৈন সাহিত্য বঁটা, 2006 চনত অসম লেখিকা সমাৰোহ সাহিত্যৰ লেখিকা বঁটা আৰু প্ৰবীণা শইকীয়া বঁটা, আৰু 2012 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। আজিৰ দিনটোত আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450 ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: প্ৰিয় শ্ৰোতা, অসমীয়া সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত আকাশবাণী গুৱাহাটীয়ে উল্লেখনীয় অৱদান আগবঢ়াই আহিছে। শিল্পী সাহিত্যিকৰ অপূৰ্ব সৃষ্টিবোৰ শ্ৰোতাৰ মাজলৈ লৈ যোৱাত আকাশবাণী গুৱাহাটীৰ গুৰুত্ব অসীম। সংগীত, কবিতা, গল্প, উপন্যাসৰ লগতে অসমীয়া নাট্য সাহিত্যৰ বিকাশত আকাশবাণীয়ে বিশেষ অৰিহণা আগবঢ়াই আহিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰথমবাৰৰ বাবে পতা পাণ্ডুলিপি প্ৰতিযোগিতাত ফণি শৰ্মাৰ ভোগজৰা নাটকখনে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল।
4: কলৈ লৈ গৈছ লংকুলি?
5: কোন

0: বঙ্গহৰ দেউ ক'ত? তেখেত কেনে গ'ল?
1: মই ইয়াতে আছো সৰু কুঁৱৰী।
0: কিয়? কিয় বঙ্গহৰ দেউ? বুঝিছো, আপুনি স্বৰ্গদেউ, দেশৰ ৰজা মোৰ বিচাৰ কৰিছে আৰু বিচাৰত মোক এই পোতাশালত বন্দী কৰি থোৱাৰ আদেশ দিছে।
1: তোমাৰ বিচাৰ শেষ হৈ গৈছে সৰু কুঁৱৰী, ঈশ্বৰে তোমাৰ বিচাৰ কৰিলে, বিচাৰত অতি কঠিন দণ্ড তোমাক দিলে।
0: এৰা দণ্ড মোক দিলে, নিজৰ যি তিৰ মূৰখাম বুলি আপোনাৰ আগত আখৈ মাতিছিলো, তিনিদিনৰ পিছতেই তাই মূৰ মই খালো।
1: যাওক, সেইবোৰ কথা যাবলৈ দিয়া সৰু কুঁৱৰী।
0: নহয় নহয়, যেতিয়া এই পোতাশাললৈ মোক আনিছে, টিপমীয়াৰ আগত মোৰ কুৰূপৰ মুখশ্ৰী দাঙি ধৰিছে, তেতিয়া টিপমীয়াইও শুনক মোৰ সেই পাপৰ পৰিণামৰ কাহিনী। এৰা যি টি মোৰ মই খালো, ঈশ্বৰক সাক্ষী ৰাখি আপোনাৰ চকুৰ আঁৰ হ'ম, হতশ্ৰী হ'ম বুলি মই শপত খাইছিলো। চকুৰ আঁৰ মই হোৱা নাই, কিন্তু বৰাই ওলাই কুৰূপ লৈ মই চকু দুটা হেৰুৱালো।
1: সৰু কুঁৱৰী,
0: বংশদেউ,
1: টিপমীয়াৰ লালসাৰ জুইত ছগাৰ দৰে জাপ দি পৰিল দুটি নাৰী, তুমি আৰু ৰূপা। ৰূপাই বিচাৰিছিল টিপমীয়াৰ প্ৰাণ লৈ তাইৰ প্ৰতিহিংসা পৰিপূৰ্ণ কৰিবলৈ, কিন্তু নোৱাৰিলে। তাইৰ সেই শেষ বাসনা তুমি পূৰ্ণ কৰা সৰু কুঁৱৰী।
0: মই?
1: এৰা, তুমি টিপমীয়াক যিকোনো দণ্ড বিহাৰ অধিকাৰ তোমাক দিছো।
0: দণ্ড? নাই নাই, কাৰো প্ৰতি কোনো অভিযোগ আজি মোৰ নাই, নিজৰ ভুলৰ পৰিণাম আজি ভোগ কৰিছো, কাকো দণ্ড বিধান কৰিবৰ অধিকাৰ আজি মোৰ নাই।
1: সেই হওক, মই টিপমীয়াৰ উচিত দণ্ড বিধান কৰিম। লংকলি, কুঁৱৰীক লৈ যা।
0: নহয় নহয়, মোৰ অধিকাৰ নাথাকিলেও অভিলাষ আছে।
1: কোৱা কোৱা সৰু কুঁৱৰী।
0: যাৰ সংস্পৰ্শলৈ অহাত পৃথিৱীৰ সৌন্দৰ্য মোৰ চকুৰ আঁৰ হ'ল, নামি আহিল অনন্ত আন্ধাৰ, কামনাৰ মোৰ অভিলাষ টিপমীয়াৰ চকুলৈকো নামি আহক সেই অনন্ত আন্ধাৰ, লোপ পাওক সকলো সৌন্দৰ্য।
1: সেই হওক, সেই হওক সৰু কুঁৱৰী, টিপমীয়াৰ চকুৰ পৰাও সকলো সৌন্দৰ্য লোপ পাওক এতিয়াই, ইয়াতেই।
2: সেয়া আছিল ভোগজৰা নাটকখনৰ কিয়দংশ। ইতিহাসৰ পাতলুটিয়ালে আমি পাওঁ বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা জাতীয় কংগ্ৰেছৰ সভাপতি কুমাৰস্বামী কামৰাজৰ মাদ্ৰাজত জন্ম হৈছিল 1903 চনৰ আজিৰ তাৰিখত। ভাৰতীয় স্বাধীনতা সংগ্ৰামী, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ দুৰ্গাবাই দেশমুখৰ জন্ম হৈছিল 1909 চনৰ আজিৰ তাৰিখত। ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বিজয়ী জাৰ্মান ৰসায়নবিদ হেৰমান এমিল ফিস্কাৰৰ মৃত্যু হৈছিল 1919 চনৰ আজিৰ তাৰিখত। পণ্ডিত জৱাহৰলাল নেহৰুলৈ ভাৰত ৰত্ন সন্মান ঘোষণা কৰিছিল 1955 চনৰ আজিৰ তাৰিখত। ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ সৰ্দাৰা সিঙৰ জন্ম হৈছিল 1986 চনৰ আজিৰ তাৰিখত।
3: এক প্ৰকাৰ পিএম জয় অব গৰীবৰ কি জয় বন গৈ হে।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালৈকে বিনামূলীয়া চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈকে 12 কোটিরও অধিক লোকক বিনামূলীয়া চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালৰ চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাও। বিশদ বিবরণের বাবে 1455 নম্বরত ফোন করক।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
0: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: প্ৰিয় শ্ৰোতা, এতিয়া আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিৰ শিৰোনাম লৈ। ৰাজ্যত গঠন হ'ব মধ্য গুৱাহাটীসহ 14টা নতুন ৰাজহ চক্ৰ।

সভাত এই কথা ঘোষণা মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মাৰ। ব্রহ্মপুত্র নদীর গড়া খহনীয়াই অশনি সংকেত কঢ়িয়াই আনিছে দেশৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ 12টাকৈ প্রচুর উৎপাদনক্ষম তৈলখাদলৈ। অসমীয়া চলচ্চিত্র জগতৰ জনপ্রিয় অভিনেত্রী পূৰবী শর্মাৰ বিয়োগ। আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ চমুকৈ ICC গভর্নেন্স কমিটির অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ডৰ সম্পাদক তথা অসম সন্তান দেৱজিৎ শইকীয়াক। এতিয়া আহিছো সম্পাদকীয় পৃষ্ঠালৈ। আমেরিকা আৰু ইৰাণৰ মাজত হৰমুজ প্ৰণালী কেন্দ্ৰ কৰি হোৱা সামৰিক সংঘাতে দুয়োখন দেশৰ লগতে সমগ্র বিশ্বৰ অর্থনীতি, শক্তি, নিরাপত্তা আৰু আন্তঃৰাষ্ট্ৰীয় শান্তিত গভীৰ প্ৰভাৱ পৰাক লৈ আজিৰ দৈনিক অগ্ৰদূত কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে। ড্ৰাগছৰ ব্যৱহাৰৰ বিৰুদ্ধে সজাগ নহলে ভৱিষ্যতে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব, এই বিষয় লৈ অসমীয়া প্ৰতিদিন কাকতে আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে। কৃত্ৰিম বানমুক্ত কৰিবলৈ হলে নিষ্কাশন ব্যৱস্থাৰ উন্নতি, জলাশয়ৰ ভূমি সংৰক্ষণ, পাহাৰৰ মাটি কটা নিয়ন্ত্ৰণ আদি স্থায়ী সমাধানৰ বিষয় লৈ আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে দৈনিক অসম কাকতে। এতিয়া আহিছো খেলৰ পৃষ্ঠালৈ। ফিফা বিশ্বকাপৰ দ্বিতীয় ছেমি ফাইনেল খেলত আজি আৰ্জেণ্টিনা বনাম ইংলেণ্ড। জাপান অপেনত জয়েৰে অভিযান আৰম্ভ ছাটলাৰ PV সিন্ধুৰ। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদী ভালৈ অনুষ্ঠান ইয়াতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এয়া শুনক কৌস্তুভমণি শইকীয়াৰ স্মৃতিৰ দিনলিপিৰ সপ্তম তথা শেষ খণ্ড।
2: শইকীয়া ডাঙৰীয়া নমস্কাৰ।
3: নমস্কাৰ।
2: আপোনাৰ স্মৃতিৰ দিনলিপিৰ আমি ছটা খণ্ড সামৰিলোঁ, আজি এয়া সপ্তম আৰু শেষ খণ্ড। আজিৰ খণ্ডটো আমি আপোনাৰ দীঘলীয়া কৰ্মজীৱনৰ যিবিলাক মুখ্যাংশ যিখিনি বাদ পৰি গৈছিল সেইখিনিৰ কথা পাতিম। আকাশবাণী গুৱাহাটী কেন্দ্ৰত আপুনি অনুষ্ঠান কাৰ্যনিৰ্বাহক, এই কথাটোকেই কৈ গ'ল। এটা সময়ত আপুনি ইয়াতে আপোনাৰ পদোন্নতিও হ'ল। আপুনি অনুষ্ঠান মুৰব্বী হ'ল, তাৰপিছত আপুনি ADP বুলি অৰ্থাৎ এছিষ্টেণ্ট ডাইৰেক্টৰ প্ৰগ্ৰাম, আপুনি সেই পদলৈ উন্নীত হ'ল। উন্নীত হোৱাৰ পিছৰ পৰ্যায়টোত অকণমান কাম কাজৰ পৰিৱৰ্তন হ'ল আপোনাৰ, কওকচোন তাৰ পিছৰ চোৱা অকণমান কওক।
3: মই অনুষ্ঠানৰ মুৰব্বী হোৱাৰ পিছত, আগতে মোৰ কাম আছিলে মই অনুষ্ঠান প্ৰযোজনা, অনুষ্ঠান নিজেই
2: পৰিকল্পনা
3: কৰিব লাগে, বাণীবন্ধন কৰিব লাগে, হাতে কামে যিটো লগাৰ যিটো হেৰি কাম সেইটো কৰিব লগা হৈছিল। তাৰপিছতে যেতিয়া মই মোৰ পদোন্নতিটো হ'ল, তেতিয়া মই প্ৰশাসনীয় কাম কৰিব লগা হ'ল, তাৰমানে সামূহিকভাৱে সকলো অনুষ্ঠান চোৱা চিতা কৰিব লগা হ'ল, সকলো অনুষ্ঠানৰ দিহা পৰামৰ্শ দিব লগা হ'ল, তেনেকুৱা ধৰণৰ এটা মোৰ দায়িত্ব আহিল। সেইখিনি মই কৰি গৈছিলোঁ আৰু মই যদিও অনুষ্ঠানৰ মুৰব্বী হৈছিলোঁ, তথাপি মই কিন্তু অনুষ্ঠান কৰাৰ যিটো মোৰ হেঁপাহ হাবিয়াস, বিশেষকৈ ৰংচোৰা অনুষ্ঠানটো মই তেতিয়াও মানে চলাই গৈছিলোঁ। আৰু মই ইয়াতে পদোন্নতি হোৱাৰ পিছত মই ইয়াতে দুমাহমান কাম কৰাৰ পিছত কিন্তু মোৰ আকৌ বদলি এটা হৈছিল। সেই বদলি হৈছিল মই আকাশবাণী শিলচৰ কেন্দ্ৰলৈ, আৰু শিলচৰ কেন্দ্ৰলৈ বদলি হৈ সেইটো সেইখন এখন নতুন ঠাই। মই কাহানিও শিলচৰ কেন্দ্ৰত কাম কৰা নাই, তাত বাংলা অনুষ্ঠান চলিছিল, আৰু গতিকে তালৈ মই বদলি হৈ গ'লোঁ। আৰু সেইটো 2015 চনত মই গৈছোঁ, 2015 চনত। আৰু সেই তাতো অৱশ্যে মই ইতিমধ্যে মোৰ অৱসৰ সময়
2: ওচৰ চাপি
3: আহিছিল, তাত মই ছমাহে কাৰ্যনিৰ্বাহ কৰিলোঁ। গতিকে

0: সেই শিলচৰ কেন্দ্ৰত মই বিশেষ মোৰ অৰিহণা বিশেষ নাই, মই অনুষ্ঠানৰ সেই আৰু অনুষ্ঠানৰ মুৰব্বী হিচাপে তাত যি পাৰোঁ আৰু মোৰ দিহা পৰামৰ্শ তেনেকুৱা ধৰণৰ কাম কৰি গৈছিলোঁ। কিন্তু সেই জেগাখিনি ঠাইখিনি আৰু তেওঁৰ ভাষা সংস্কৃতি শিলচৰৰ যিখিনি মানুহৰ লগত যিটো হেৰি যিটো মিলামিচা বা সেই তেনেকুৱা ধৰণৰ হৈছিল, আৰু বিশেষকৈ বৰাকৰ পাৰত, বৰাকখন মোৰ অপৰিচিত আছিল, গতিকে বৰাক উপত্যকাৰ পাৰৰ যিখিনি সংস্কৃতি সেইখিনিৰ কথা সেই কেন্দ্ৰত প্ৰচাৰ কৰা হৈছিল। বৰাকখন মই নিজৰ চকুৰে মোৰ নিজৰ চকুৰে মই চাবলৈ শিকিলোঁ। আৰু তাৰপিছত আৰু ছমাহ থকাৰ পিছত মই আকৌ আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ বদলি হৈ আহিলোঁ, আৰু ইয়াতে আহি আকৌ মই ইয়াতে আকৌ অনুষ্ঠানৰ মুৰব্বী হৈ কাৰ্যনিৰ্বাহ কৰি ইয়াৰ পৰাই মই 2016 চনৰ জুলাই মাহত
1: কৰিছিলে।
0: হয়,
1: এই যদি মই যদি কওঁ যে আপোনাৰ যিটো কৰ্ম জীৱনৰ পৰিক্ৰমা আকাশবাণীত, কেতিয়াবা কিবা অনুভৱ কৰিছে নেকি যে মই আগতে যি পাব্লিকেশ্যন অফিচাৰ আছিলোঁ সেই পদত থকা হ'লেই মোৰ বেছি ভাল হ'লহেঁতেন, এনেকুৱা কিবা অনুভৱ হৈছে নেকি?
0: নাই, তেনেকুৱা ধৰণৰ আচলতে অনুশোচনা বা তেনেকুৱা ধৰণৰ অনুভৱ হৈ লাভ নাই, কাৰণ এটা
1: লাভ নোহোৱাটো বেলেগ কথা আৰু হোৱাটো বেলেগ কথা।
0: নাই নাই, মোৰ কাহিনী
1: হোৱা নাই।
0: তথাপিও মই যেতিয়া সেই বিভাগটো এৰি থৈ আহোঁ, মোক আচলতে সেই বিভাগটোৰ পৰা এৰি দিব খোজা নাছিল। মই তাতে প্ৰকাশন বিষয়া হৈ থাকোঁতে মোক ওপৰৰ পৰা মোৰ মানে দিছপুৰৰ যিটো বিভাগ, সেই বিভাগৰ পৰা মোক কোৱা হৈছিল যে আপুনি যাব নালাগে, আপুনি ইয়াতে থাকক, আপোনাক আমি উপসঞ্চালক হিচাপে প্ৰমোশ্যন দিম, গতিকে আপুনি নাযাব, এনেকৈ ধৰণে মোক এটা টোপ দেখুৱাইছিল। কিন্তু এইফালৰ পৰা ৰেডিঅ'ৰ যিসকল মোৰ ছিনিয়ৰ যিসকল মানে সহকৰ্মী আছিল, সেইসকলেও মোক খুব মানে মাতি আছিল যে তই নাহ, কিয় তুমি আহি যোৱা, তুমি এইটো মিছ নকৰিবা, তেনেকৈ কৈছিল। আৰু তেনেকুৱা মোৰ বহুত পৰামৰ্শদাতা আছিল, সেইসকলে কিন্তু মোক ঘনে ঘনে কৈছিল নাই নাই তুমি ৰেডিঅ'ত আহি যোৱা, তোমাক ৰেডিঅ'ত মানে মোক আমাক তোমাৰ দৰে মানুহ লাগে।
1: আৰু আকাশবাণী উপকৃত হৈছে আপোনাৰ যোগদানৰ পৰা, হয়তো সেইটো বিভাগো উপকৃত হ'লহেঁতেন, কিন্তু আকাশবাণী উপকৃত হৈছে। তাৰোপৰি আপুনি ব্যক্তিগতভাৱেও কৈছে আপুনি যে মই মনৰ এটা দিশ মুকলি হৈছে, আপুনি চহকী হৈছে আপোনাৰ সাংস্কৃতিক দিশটো। কৰ্মজীৱনৰ মুখ্যাংশ বুলিলে হাইলাইটছ বুলি যিটো কয়, আকাশবাণীৰ ভিতৰ চাৰত আপোনাৰ খুব ৰসাল ব্যক্তি হিচাপে এটা পৰিচয় আছে। আপোনাক দেখিলে তেনেকুৱা নালাগে, কিন্তু আপুনি খুব ৰসাল বুলি এটা পৰিচয় আছে। এতিয়ালৈকে ৰসাল অভিজ্ঞতা একো পোৱা নাই, কিবা এটা ৰসাল অভিজ্ঞতা ক'ব নোৱাৰেনে আকাশবাণীৰ ভিতৰ চাৰত হোৱা?
0: সেইটো এটা ৰসাল অভিজ্ঞতা। মোৰ প্ৰথম যিদিনাখন মই আকাশবাণীত যোগদান কৰিছোঁ সেইদিনাখনেই তেনেকুৱা এটা ঘটনা হৈছে।
1: কওকচোন বাৰু
0: সেই ঘটনাটো এনেকুৱা, মই আহিলোঁ যোগদান কৰিবলৈ, আহি কেন্দ্ৰ সঞ্চালকৰ কোঠাত গ'লোঁ। তেতিয়া পি কে সিং চং আছিল কেন্দ্ৰ সঞ্চালক, তাৰপিছত সঞ্চালক মহোদয়ে ইংৰাজীতে, তেখেত যিহেতু মিজো ব্যক্তি আছিল, মোক আৰু ইংৰাজীতে তেখেতে আদৰণি জনালে। তাৰপিছত আমাৰ যিটো অথ টেকিং বুলি এটা অনুষ্ঠান আছে, শপত গ্ৰহণ, গতিকে শপত গ্ৰহণ কৰিব লাগে। মই নাজানো শপত গ্ৰহণটো কি বস্তু, মই আগতে মোৰ অভিজ্ঞতা নাই, গতিকে হঠাতে তেওঁ থিয় হ'ল, থিয় হৈ পেলাই মোকো থিয় হ'বলৈ ক'লে, কৈ তেখেতে শপতটো কাগজ এখন লৈ পেলাই শপতটো পাঠ কৰিছে আৰু মোক মানে লগে লগে এইটো দোহাৰিবলৈ ক'লে, কিন্তু মই বুজা নাই। গতিকে এটা সময়ত তেওঁ পাঠ কৰি আছে, মই কিন্তু তেওঁৰ মুখলৈ চাই আছোঁ, মোৰ একো ৰিয়েকশ্যনে দি তেওঁ বাৰে বাৰে হাতখন এনেকৈ এনেকৈ দিয়ে, তাৰমানে পাঠ কৰিবলৈ কয়, মানে তেওঁৰ লগে লগে ক'বলৈ কয়, মইতো একো বুজি পোৱা নাই, কাৰণে মই খুব হাঁহিবলৈ ধৰিছোঁ, খুব হাঁহিছোঁ। এটা সময়ত মই হাঁহি হাঁহি মানে ইমান হাঁহি উঠিলে মোৰ তেওঁ এই পাঠ কৰি থকাৰ ভংগীমাটো দেখি, হাঁহি হাঁহি মই বহি দিলোঁ। এটা সময়ত তেওঁ হাঁহিবলৈ ধৰিলে, আমি দুয়োজনে খুব হাঁহিলোঁ, আৰু হাঁহাৰ পিছত তেওঁ মোক গৌ গৌ বুলি কৈ ৰুমৰ পৰা উলিয়াই দিলে, মানে যাবলৈ ক'লে, মই ওলাই আহিলোঁ। তো গতিকে মই খুব উত্তেজিত হৈ গ'লোঁ গোটেই ঘটনাটোত, যে কি কাৰণে ছাৰে হাঁহিলে বা ময়ো হাঁহিলোঁ। উত্তেজনাত আহি মই মোৰ মানে টয়লেটত যাবলৈ মন গ'ল। সেই সময়ত মই তেখেতৰ কোঠাৰ পৰা ওলাই টয়লেটত সোমাবৰ টয়লেট অভিমুখে গ'লোঁ। টয়লেট অভিমুখে যোৱাৰ পিছত মই ভুলতে জেন্টছ টয়লেটত নোসোমাই মই লেডিজ টয়লেটত সোমাই গ'লোঁ। যে লেডিজ টয়লেটত যেতিয়া মই সোমালোঁ, তেতিয়া তাত বীণা দাস মান্না, বিশিষ্ট অভিনেত্ৰী, তেতিয়া আমাৰ মানে সহকৰ্মী আছিল নাট বিভাগৰ, তেখেত তাত সোমাই আছিল। গতিকে মই লেডিজ টয়লেটত সোমোৱাৰ পিছত তেওঁ তাৰ সেইফালৰ পৰা ওলাই আহিছে ভিতৰৰ পৰা, লেডিজ টয়লেটৰ পৰা মোৰ লগত মুখামুখি হ'ল। মুখামুখি হ'লে তাৰ তেওঁ বিৰাট জোৰত চিঞৰ বাখৰ কৰি মোক গালি গালাজ পাৰিলে। মই তেতিয়া ভাবিলোঁ মই কি ভুল কৰিলোঁ, মই লগে লগে ওলাই আহিলোঁ। ওলাই আহি মই একদম হেৰিৰ পৰা ওলাই মই পলাই দিলোঁ, পলাই মই সেই

0: প্ৰচাৰৰ কৰিছিলোঁ, সেইখিনি যোগান ধৰিছিলোঁ আচলতে এই খবৰবিলাক।
1: হয়, যে তাত আজি যিখিনি কাৰ্য ক্ৰমণিকা তাত হৈ গ'ল, সেইখিনি কথা আমি টেপত বাছত পঠিয়াই দিওঁ, ইয়াত সংগ্ৰহ কৰে, আকৌ সেইবিলাক সম্পাদনা কৰে, পিছদিনাখন এটা আধা ঘণ্টাৰ হ'লেও এটা ৰিপৰ্ট কৰে, নহয় জানো? গতিকে সেইবিলাকত যথেষ্ট এটা টীমৰ যথেষ্ট কষ্ট তাত নিহিত হৈ থাকে।
0: হয়, আমাৰ খাওন শোৱন নাছিল
1: জীৱনত। কেতিয়াবা মেমো পাই পাইছে নে আপুনি?
0: মেমো পাই পাইছো, মেমো পাই পাইছো, আৰু মেমো নাপায়ো পাইছো, মানে মেমো পাব লগা কিন্তু পোৱা
1: নাই পোৱা,
0: তেনেকুৱা হৈছিল। তেনেকুৱা এবাৰ হৈছিল, মই যোৰহাটত থাকোঁতে এবাৰ মেমো পাইছিলোঁ। সেইটো পাছত আচলতে মেমো পালে নিজেই দুখী হ'লেহে মেমো পাব, নিজেইতো মেমো নিদিয়ে। যোৰহাটত থাকোঁতে এবাৰ মই মেমো পাইছিলোঁ, মই নাজানি পেলাই আচলতে দুখ কৰিছিলোঁ, যিয়ে নহওক মেমো পাইছিলোঁ। আৰু আকাশবাণী গুৱাহাটীত থাকোঁতে তেতিয়া লুৎফুৰ ৰহমান ছাৰ আছিল সঞ্চালক, তেতিয়া মই কবিতা আবৃত্তিৰ এটা প্ৰগ্ৰেম মানে মই চাব লগা হৈছিল। কবিতা আবৃত্তিৰ মানে আমি বিশিষ্ট আবৃত্তিকাৰসকলৰ হতুৱাই কবিতা আবৃত্তি কৰা এটা কবিতা এটা ধৰি দিওঁ, এইটো কবিতা তেনেকৈ, সেই এটা 10 মিনিটৰ প্ৰগ্ৰেম, সেই আবৃত্তিৰ প্ৰগ্ৰেমটো প্ৰচাৰ কৰোঁ। সেইদিনা মই কাৰবাৰ আছিল আৰু পিছদিনাখন ৰাতিপুৱা বাজে আকৌ সেই প্ৰগ্ৰেমটো, সেই যিটো টেপ ৰেকৰ্ডিং কৰা যিটো টেপ আমি লাইব্ৰেৰীত জমা দিব লাগে, লাইব্ৰেৰীৰ পৰা ডিউটি ৰুমত যায়, ডিউটি ৰুমৰ পৰা আমাৰ যিটো প্ৰচাৰণ বুথ তালৈ যায়। কিন্তু মই মানে কামৰ হেঁচাতেই হওক বা কিবা কাৰণতেই হওক সেই টেপটো মই জমা দিবলৈ পাহৰি গ'লোঁ। পাহৰি যোৱাৰ কাৰণে মোৰ সেইটো দৰাৰতে থাকি গ'ল, মই ঘৰলৈ গুচি গ'লোঁ, মই পাহৰিলোঁ আৰু। পিছদিনা নাহি যেতিয়া মই প্ৰগ্ৰেম মিটিঙত বহিলোঁ, তেতিয়াতো যিজন আমাৰ ডিউটি অফিচাৰ তেখেতে মোৰ মানে বিৰুদ্ধে এডৰা লিখিছে যে মই যে এইটো টেপটো যে এভেইলেবল হোৱা নাই, যিটো কাৰণে ফিলাৰ বাজিব লগা হ'ল, 10 মিনিট ফিলাৰ বাজিছে, যদি অনুষ্ঠানটো নিদিয়ে ফিলাৰ বাজে, ফিলাৰটো আমি জানোৱেই ৰেডিঅ'ত মানে এটা মিউজিক এটা বাজে আৰু, গতিকে এইটো ডাঙৰ মানে মোৰ দুখ হৈছে। গতিকে এইটো তেতিয়া প্ৰগ্ৰেমত লুৎফুৰ ৰহমান ছাৰ আছিলে, কিন্তু মোৰ ছাৰে মিটিঙত মোক একো কোৱা নাই। যেতিয়া মানে আমাৰ যিজন আমাৰ পেকৌ বুলি কয় সেইজনে যেতিয়া পঢ়ি দিছে আৰু এইটো মোৰ বিষয়ে যিটো অভিযোগ, সেই অভিযোগ পঢ়ি দিছে, কিন্তু ছাৰে একো মানে একো এটা টু এটা শব্দ কোৱা নাই। তাৰপিছত মই কোঠালৈ আহিলে মই ভাবিছোঁ ছাৰে মোক খুব গুৱাল গালি দিয়ক, মোক একেবাৰে খুব গালি পাৰক, সকলো মোৰ সহকৰ্মীসকলৰ মাজত মোক লাজ দিয়ক, এনেকৈ ভাবিছোঁ। কিন্তু ছাৰে একো নাই কোৱা, মনে মনে আছে, সেইটো পঢ়াৰ পিছত ছাৰে মনে মনে আছে। মনে মনে থকাৰ পিছত মিটিং ভাগিলে, ভগাৰ পিছত ছাৰে মোক কোঠালৈ মাতি নিলে, মাতি নি পেলাই মোক বহিলে, একো কোৱা আৰু, তোমাৰ কি হ'ল এইটো? মোৰ ছাৰ একদম মোৰ মানে পাহৰি গ'লোঁ ছাৰ, পাহৰিলা? অঁ, একো নহয়, পাহৰিলা, একো নহয়, ঠিক আছে, ভৱিষ্যতে আপোনাৰ পাহৰিবা, তেনেকৈ কৈ পেলাই মোক পঠিয়াই দিছে।
1: সেইখিনি কৈ পেলাই সেইখন মেমো আপুনি পাব লাগিছে,
0: পাব লাগে
1: পিছলৈকে এইবিলাক মিঠা সোঁৱৰণী হৈ
0: পৰে।
1: হয়, এতিয়া শইকীয়া ডাঙৰীয়া, আপোনাৰ এই 7টা খণ্ডৰ এই পৰিক্ৰমা আমি এইখিনিতে সামৰি বিষয়েছোঁ, সামৰণিত আকৌ গীত শুনিম আপুনি আজি।
0: এইবাৰ মোৰ মনলৈ আহিছে এটি গীত, যিটো গীত মই সদায় অনুভৱ কৰি থাকোঁ আৰু এতিয়াৰ অনুভৱটো বেছি হৈছে। সেই অনুভৱটো নৱকান্ত বৰুৱা ছাৰে লিখা আৰু বীৰেন্দ্ৰনাথ দত্ত ছাৰে গোৱা, সেই গীতটো হ'ল পালোনে নাপালোঁ নুসুধিবা মোক, সেই গীতটি।
1: ঠিক আছে, আমি শ্ৰোতাৰ সৈতে এই গীতটি শুনো। এই যে 7টা খণ্ডৰ এই পৰিক্ৰমা ইমানতে সামৰিছোঁ। কৌস্তুভমণি শইকীয়া ডাঙৰীয়াক আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ, আকাশবাণীৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ, আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰিলোঁ।
0: ধন্যবাদ।

0: অনুষ্ঠানটি ডিমান পড়ে আকাশবাণী গুৱাহাটী কেন্দ্রের অবসরপ্রাপ্ত সহকারী সঞ্চালক কৌস্তুভমণি শইকীয়ার সঙ্গে হওয়া সাক্ষাৎকারের সপ্তম তথা শেষ খণ্ডটি শুনিলে। সাক্ষাৎ গ্রহণ আর অনুষ্ঠানটির প্রযোজনা আছিল অশোক ভট্টাচার্যর।
1: শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীর মহাবাহুর পৰা।
2: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰো কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মই এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
7: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
6: পিছে এনে যত্ন ক'ত পালি?
7: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
6: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
7: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
6: অঁ, সঁচাকৈ বৰ ভাল কথা,
7: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
5: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
8: एक प्रकार से पीएम जय अब गरीबों की जय बन गई है।

0: চিকিৎসাৰ ব্যয় প্ৰায় 2 লাখ কোটি টকা ৰাহি হৈছে। আজি আয়ুষ্মান এপ ডাউনলোড কৰি আয়ুষ্মান কাৰ্ড এখন বনাওক। বিশদ বিৱৰণৰ বাবে 14555 নম্বৰত ফোন কৰক।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি। 8 বজাৰ সমাজৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেত্ৰী পূৰৱী শৰ্মাৰ কালি সন্ধিয়া আকস্মিকভাৱে দেহাৱসান ঘটে। হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক ততালিকে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। 1980 চনত নীল বৰুৱা পৰিচালিত আজলি নৱ ছবিৰে অসমীয়া ছবিজগতত আত্মপ্ৰকাশ কৰা অভিনেত্ৰীগৰাকীয়ে অভিমান, পিতা পুত্ৰ, সোণমইনা, প্ৰথম ৰাগিনী, বাৰুদ, চিৰাজ, জীৱন নদী, দুটিপাৰ, নায়ক, প্ৰভাতী পক্ষীৰ গান, কন্যাদান, ৰক্তবীজ, বিধাতাকে ধৰি কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকক আপ্লুত কৰিছিল। অভিনেত্ৰীগৰাকীয়ে আকাশবাণী, দূৰদৰ্শন আৰু ভ্ৰাম্যমান থিয়েটাৰতো অভিনয় কৰিছিল। এগৰাকী সফল নৃত্য পতিয়সী হিচাপেও চলচ্চিত্ৰৰ বিভিন্ন ভূমিকাত তেওঁ দৰ্শকক মোহাচন্ন কৰিছিল। শিল্পীগৰাকীয়ে মৃত্যুৰ সময়ত স্বামী, বিশিষ্ট অভিনেতা তপন দাস, এগৰাকী কন্যাকে ধৰি বহু গুণমুগ্ধ এৰি থৈ গৈছে। অভিনেত্ৰীগৰাকীৰ বিয়োগত চলচ্চিত্ৰ জগতত গভীৰ শূন্যতাৰ সৃষ্টি হোৱাৰ লগতে চলচ্চিত্ৰ অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ পৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অভিনেত্ৰীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে এগৰাকী গুণী শিল্পী হিচাপে অভিনেত্ৰীগৰাকীয়ে এৰি যোৱা সৃষ্টিৰাজি আৰু শিল্প সাধনাই চিৰদিন চলচ্চিত্ৰপ্ৰেমীক অনুপ্ৰাণিত কৰিব বুলি উল্লেখ কৰে। ৰূপালী পৰ্দাত তেওঁ জীৱন্ত কৰি তোলা অসংখ্য চৰিত্ৰৰে অভিনেত্ৰীগৰাকী অনুৰাগীৰ মানসপটত চিৰকাল জীয়াই থাকিব বুলি তেওঁ কয়। অভিনেত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া কালি গুৱাহাটীৰ ভূতনাথ শ্মশানত ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। শেষকৃত্যৰ সময়ত অসম চৰকাৰৰ হৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত থাকি অভিনেত্ৰীগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: অসমৰ ছবি জগতৰ সোণালী যিখিনি সময়, সেই সময়খিনি 80-90ৰ দশকৰ সময়ছোৱাৰ এগৰাকী অতি জনপ্ৰিয় শিল্পী আছিল পূৰৱী শৰ্মা ডাঙৰীয়ানী। তেখেতৰ অভিনয়ে সমগ্ৰ অসমৰ শ্ৰোতা দৰ্শকক সন্মোহিত কৰি ৰাখিছিল, হঠাৎ মৃত্যুক সাৱটি লৈ শোকস্তব্ধ কৰি তুলিছে। কাৰণ এগৰাকী অভিনেত্ৰী পৰা অসমে আৰু অভিনয়ৰ ক্ষেত্ৰখনত, সাংস্কৃতিক ক্ষেত্ৰখনত আৰু আশা কৰিছিল, কাৰণ বহুত বেছি বয়সো হোৱা নাছিল। আজি এনেধৰণে আমাৰ মাজৰ পৰা আঁতৰি যোৱা কথাটো সহজভাৱে কোনো ল'ব পৰা নাই। সমগ্ৰ অসমবাসীৰ লগতে আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো হতচকিত হৈছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
0: অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। সাম্প্ৰতিক বানত 6খন জিলাৰ 37,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি সম্প্ৰতি 12টা ৰাজহচক্ৰৰ 99খন গাঁৱৰ 37,032জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কালি শোণিতপুৰ জিলাৰ 4ইডৰা ৰাজহচক্ৰ এলেকাত এজন লোকে বাঢ়নী পানীত বুৰ গৈ প্ৰাণ হেৰুওৱাৰ ফলত শেহতীয়া বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 4লৈ বৃদ্ধি হৈছে। লখিমপুৰ জিলাত সৰ্বাধিক 35,000 লোক ক্ষতিগ্ৰস্ত হৈছে। শোণিতপুৰ, ধেমাজি, যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। ক্ষতিগ্ৰস্ত জিলাকেইখনত 1,000 হেক্টৰৰ অধিক কৃষিভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে। ইতিমধ্যে বান ক্ষতিগ্ৰস্ত জিলাকেইখনত প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান তীব্ৰ কৰি তুলিছে। 24টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি থকা হৈছে বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ

0: the second semi-final tonight. And in cricket, India beat England by 6 wickets in the first ODI of the 3-match series at Edgbaston. And with that, we end the morning news. Have a nice day.
1: আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত লগতে নিউজ অন AIR মোবাইল এপত নিবেদন কৰা হৈছে সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লোৱা হৈছে মিতালী দেৰ কণ্ঠৰ এটি গীতেৰে। এই জোনাক ৰাতি কোনেনো সজালে আজি, পখিতিয়ে কিনো সুৰে গায় মোহনীয়া গীত। গীতৰ কথা অৰুণিমা ভৰালীৰ, প্ৰযোজনা বিদ্যুৎ বৰাৰ।

0: অরুণিমা ভঁৰালীৰ গীতৰ কথাৰে মিতালীৰে কণ্ঠগীতটি শুনিলে। প্ৰযোজনা আছিল বিদ্যুৎ বৰাৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মোৰ এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: অনুষ্ঠানত এইবাৰৰ শিল্পী লোকনাথ গোস্বামী, গীতিকাৰ ইদ্ৰিছ আলী, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: লোকনাথ গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল ইদ্ৰিছ আলীৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক বংকিম শৰ্মাৰ গীতৰ কথাৰে তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: বৰালি শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল বংকিম শৰ্মাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: অনুষ্ঠানত এইবাৰ আগবঢ়াইছো দ্বিজেন্দ্ৰ কোঁৱৰৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা ডিম্বেশ্বৰ দাসৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

ডিম্বেশ্বৰ দাসৰ ৰচনাৰে দ্বিজেন্দ্ৰ কোঁৱৰৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক তৰুণ দাসৰ কণ্ঠত বিনোদ পাঠকৰ ৰচনাৰে এই গীতটি। প্ৰযোজনা শিল্পীৰ নিজৰ।

তৰুণ দাসৰ কণ্ঠত বিনোদ পাঠক ৰচিত গীতটি শুনিলে। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হল শেহতীয়া বানত ৰাজ্যৰ ছখন জিলাৰ 37,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন বিগত পাঁচ বছৰত ৰাজ্যত 15,861 হেক্টৰ ভূমি দখলমুক্ত হোৱা বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিধানসভাত প্ৰকাশ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্য আঁচনি 2026-27ৰ অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দিছপুৰত পৰ্যালোচনা বৈঠক অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান আৰু স্পেইনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ। অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। এইবাৰৰ বানত ছখন জিলাৰ 37,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি সম্প্ৰতি 12টা ৰাজহচক্ৰৰ 99খন গাঁৱৰ 37,032জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কালি শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহচক্ৰ এলেকাত এজন লোকে বাঢ়নী পানীত বুৰ গৈ প্ৰাণ হেৰুওৱাৰ ফলত শেহতীয়া বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 4লৈ বৃদ্ধি হৈছে। লখিমপুৰ জিলাত সৰ্বাধিক 35,000 লোক ক্ষতিগ্ৰস্ত হৈছে। শোণিতপুৰ, ধেমাজি, যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। ক্ষতিগ্ৰস্ত জিলাকেইখনত 1,000 হেক্টৰৰো অধিক কৃষিভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে। ইতিমধ্যে বান ক্ষতিগ্ৰস্ত জিলাকেইখনৰ প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান তীৱ কৰি তুলিছে। 24টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি থকা হৈছে বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি অষ্টম দিনাৰ কাৰ্যক্ৰমণিকা পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হ'ব। আজি সদন পৰিচালনা নিয়মাৱলীৰ 54নম্বৰ নিয়মৰ অধীনত আলোচনা অনুষ্ঠিত হ'ব। গুৱাহাটী মহানগৰীক পাৰ্পল চিটি হিচাপে গঢ় দিয়াক লৈ আজি আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইপিনে বাজেট সন্দৰ্ভতো আজি সদনত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কে বিতৰ্কত অংশ ল'ব। বিধানসভাত কালি ৰাজ্যখনত বিগত পাঁচ বছৰত 15,861 হেক্টৰ ভূমি দখলমুক্ত হোৱা বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰে। বিধায়ক দীপ্তিময় চৌধুৰীৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই তথ্য সদৰি কৰে। তেওঁ কয় যে ৰাজ্যৰ 3,12,982 হেক্টৰ বনভূমি এতিয়াও দখলকাৰীৰ কবলত আছে। আনহাতে ৰাজ্যখনলৈ 2025-26 বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যা 47,000লৈ বৃদ্ধি পাইছে বুলি কালি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে বিধানসভাত প্ৰকাশ কৰে। কমেও 28খন বিদেশী ৰাষ্ট্ৰৰ পৰা অসমলৈ পৰ্যটক আহিছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে। ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি বিধানসভাত এই কথা প্ৰকাশ কৰে। বিভাগীয়ভাৱে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে প্ৰতিবেদনখন নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁ কয়। বিধানসভাৰ বিৰোধী পক্ষৰ নেতা ৱাজেদ আলী চৌধুৰীয়ে বিশেষ প্ৰসংগ ঘণ্টাত উত্থাপন কৰা বিষয়টোৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে নতুনকৈ প্ৰস্তাৱিত উপত্যকা জনজাতি শাখাৰ অধীনত ভৈয়াম জনজাতি, পাহাৰ জনজাতি আৰু সংৰক্ষণৰ বিষয় সন্দৰ্ভত আগবঢ়োৱা পৰামৰ্শকে ধৰি জনজাতীয় মৰ্যাদা সম্পৰ্কীয় মূল প্ৰস্তাৱসমূহত কোনোধৰণৰ সাল সলনি কৰা হোৱা নাই। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰস্তাৱ যুগুতোৱাৰ পাছত মৰাণ আৰু মটক সংগঠনসমূহে জাতি বিজ্ঞান সম্পৰ্কীয় শুধৰণি বিচাৰি দাবী উত্থাপন কৰে আৰু চৰকাৰে অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য অনুসৰি এই শুধৰণি প্ৰস্তাৱ মানি লয়। ইপিনে জনজাতিকৰণৰ বিষয়টো আলাপ আলোচনা মৰ্মে সমাধানৰ ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমানৰ জনজাতিৰ লোকসকলৰ শংকা দূৰ কৰি জনজাতিকৰণৰ বিষয়টো নিষ্পত্তি কৰিব লাগিব। এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি তেওঁ কয়।
1: অলপ চিন্তা চৰ্চাৰে আলাপ আলোচনাৰে এই কামটো আগবাঢ়িছে। যিসকল বৰ্তমানৰ অনুসূচিত জনজাতিৰ জাতীয় ব্যক্তি তেখেতলোকৰ কিছু শংকা আছে, সেই শংকা আমি দূৰ কৰিব লাগিব, আলাপ আলোচনা কৰি দূৰ কৰিব লাগিব। আলাপ আলোচনা নকৰি কাজিয়া কৰি যিসকলে ST ডিমাণ্ড কৰি আছে তেওঁলোকেও হয়তো ST নিবিচাৰিব, কাৰণ আমি সকলো অসমীয়া সকলো একেলগেই ডাঙৰ দীঘল হৈছোঁ। গতিকে মিচিং এজনক আমি কষ্ট দি মানে মনটো বেয়া কৰে, বড়ো এজনক মনটো বেয়া কৰে, কাৰ্বি এজনক মনটো বেয়া কৰে, হয়তো আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী কোনোৱে নিবিচাৰিব বা চাহ জনগোষ্ঠী কোনে নিবিচাৰিব। সকলোৱে বিচাৰে আলাপ আলোচনা হওক,

0: আলোচনা নিৰন্তৰভাৱে চলি আছে, নিশ্চয়কৈ সমাধান সূত্ৰ ওলাব।
1: মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার অধ্যক্ষতাত কালি দিসপুরৰ লোকসেৱা ভৱনত ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্য আঁচনি 2026-27ৰ অগ্ৰগতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বিভিন্ন বিভাগৰ বিষয়াবৰ্গৰ সৈতে মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহলৈ আগবঢ়োৱা এই সাহায্য আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত হোৱা পৰ্যালোচনা বৈঠকত মন্ত্ৰী ডঃ অনুজ পেগু, জয়ন্ত মল্লবৰুৱা, পীযুষ হাজৰিকা, অতুল বৰা, কেশৱ মহন্ত, নীলিমা দেৱী আৰু বিমল বৰা উপস্থিত থাকে। ইপিনে ৰাজ্যখনৰ বান আৰু আন স্পৰ্শকাতৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণ তথা চৰকাৰলৈ সহযোগিতা আগবঢ়োৱাৰ বাবে গঠন কৰা দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে কালি আন এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু আৰু মন্ত্ৰী পীযুষ হাজৰিকাই অংশ লয়। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ ফলপ্ৰসূ ৰূপায়ণ সন্দৰ্ভত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি বিভিন্ন বেংক আৰু জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰীসকলে যাতে সহজে মুদ্ৰা ঋণ, প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ গঠন, প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী আদিৰ সুবিধা গ্ৰহণ কৰি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে তাৰ বাবে পদক্ষেপ ল'বলৈ মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক আহান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ যুৱক যুৱতীসকলে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি ব্যৱসায় বাণিজ্যৰ জৰিয়তে ৰাজ্যৰ অৰ্থনৈতিক বিকাশত বৰঙণি যোগাব পৰাকৈ চৰকাৰে প্ৰায় 2 লাখ যুৱক যুৱতীক 2 লাখ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰিছে। পৰৱৰ্তী পৰ্যায়ত ব্যৱসায় সম্প্ৰসাৰণৰ বাবে তেওঁলোকে বিভিন্ন আঁচনিৰ সহায় লৈ ঋণ লাভ কৰিব পৰাকৈ সুবিধা প্ৰদান কৰিবলৈও বৈঠকত আহান জনোৱা হয়। এই ক্ষেত্ৰত উদ্যোগ বিভাগ আৰু বেংক শাখাসমূহৰ সহযোগত হিতাধিকাৰীসকলক সজাগ কৰাৰ বাবে বৈঠকত সিদ্ধান্ত লোৱা হয়। অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেত্ৰী পূৰবী শৰ্মাৰ কালি সন্ধিয়া আকস্মিকভাৱে দেহাৱসান ঘটে। হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক ততালিকে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। 1980 চনত নিব বৰুৱা পৰিচালিত আজলি নবৌ ছবিৰে অসমীয়া ছবি জগতত আত্মপ্ৰকাশ কৰা অভিনেত্ৰীগৰাকীয়ে অভিমান, পিতা পুত্ৰ, সোণময়না, প্ৰথম ৰাগিনী, বাৰুদ, চিৰাজ, জীৱন নদীৰ দুটিপাৰ, নায়ক, প্ৰভাতী পক্ষীৰ গান, কন্যাদান, ৰক্তবীজ, বিধাতাকে ধৰি কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকক আপ্লুত কৰিছিল। অভিনেত্ৰীগৰাকী আকাশবাণী, দূৰদৰ্শন আৰু ভ্ৰাম্যমান থিয়েটাৰতো অভিনয় কৰিছিল। এগৰাকী সফল নৃত্য প্ৰতিয়োগী হিচাপেও চলচ্চিত্ৰৰ বিভিন্ন ভূমিকাত তেওঁ দৰ্শকক মোহাচ্ছন্ন কৰিছিল। শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত স্বামী বিশিষ্ট অভিনেতা তপন দাস, এগৰাকী কন্যাকে ধৰি বহু গুণমুগ্ধক এৰি থৈ গৈছে। অভিনেত্ৰীগৰাকীৰ বিয়োগত চলচ্চিত্ৰ জগতত গভীৰ শূন্যতাৰ সৃষ্টি হোৱাৰ লগতে চলচ্চিত্ৰ অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ পৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অভিনেত্ৰীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে এগৰাকী গুণী শিল্পী হিচাপে অভিনেত্ৰীগৰাকীয়ে এৰি যোৱা সৃষ্টিৰাজি আৰু শিল্প সাধনাই চিৰদিন চলচ্চিত্ৰপ্ৰেমীক অনুপ্ৰাণিত কৰিব বুলি উল্লেখ কৰে। ৰূপালী পৰ্দাত তেওঁ জীৱন্ত কৰি তোলা অসংখ্য চৰিত্ৰৰে অভিনেত্ৰীগৰাকী অনুৰাগীৰ মানসপটত চিৰকাল জীয়াই থাকিব বুলিও তেওঁ কয়। অভিনেত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া কালি গুৱাহাটীৰ ভূতনাথ শ্মশানত ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন হয়। শেষকৃত্যৰ সময়ত অসম চৰকাৰৰ হৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত থাকি অভিনেত্ৰীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
2: অসমৰ ছবি জগতৰ সোণালী যিখিনি সময়, সেই সময়খিনি 80-90ৰ দশকৰ সময়ছোৱাৰ অতি জনপ্ৰিয় শিল্পী আছিল পূৰবী শৰ্মা ডাঙৰীয়ানী। তেখেতৰ অভিনয়ে সমগ্ৰ অসমৰ শ্ৰোতা দৰ্শকক সন্মোহিত কৰি ৰাখিছে, হঠাৎ মৃত্যুক সাৱটি লৈ শোকস্তব্ধ কৰি তুলিছে। কাৰণ এগৰাকী অভিনেত্ৰীৰ পৰা অসমে আৰু অভিনয়ৰ ক্ষেত্ৰখনত, সাংস্কৃতিক ক্ষেত্ৰখনত আৰু আশা কৰিছিল, কাৰণ বহুত বেছি বয়সো হোৱা নাছিল। আজি এনেধৰণে আমাৰ মাজৰ পৰা আঁতৰি যোৱা কথাটো সহজভাৱে কোনো ল'ব পৰা নাই। সমগ্ৰ অসমবাসীৰ লগতে আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও হতচকিত হৈছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
1: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত আজি পুনৰ শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰৰ সাক্ষ্য লোৱা হ'ব। কালি সময়ৰ অভাৱৰ বাবে তেওঁৰ সাক্ষ্য গ্ৰহণ সম্পূৰ্ণ নহল, সেয়েহে আজি তেওঁক পুনৰ আদালতত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। কালি সাক্ষ্য গ্ৰহণ সন্দৰ্ভত পামী বৰঠাকুৰে সাংবাদিকৰ আগত এইদৰে কয়।
3: মোৰ ফালৰ পৰা যিখিনি মই ক'বলগীয়া সেইখিনি মই কৈছোঁ, যিহেতু ময়ো আমি পৰিয়ালৰ হৈ আমি FIR দিছিলোঁ, সেইখিনিও মেনশ্যন কৰিছোঁ। আমি গোটেই ডিটেইলছখিনি মই যিখিনি জানো কথা সেইখিনি মই সম্পূৰ্ণকৈ জনাইছোঁ তেওঁলোকক। প্ৰতিজনৰ কথা সোমাইছে মোৰ ভাষ্যত, প্ৰতিজনৰ দোষখিনি সোমাইছে।

0: আৰু মোৰ দাদাৰ কাৰণে উইদাউট এ কণ্ডিশ্যন জাষ্টিছ পাব লাগে। গতিকে তাত মোৰ কোনো স্বাৰ্থ নাই, কোনো কণ্ডিশ্যন নাই। গতিকে মই যিমানখিনি সত্য মই জানো মই সম্পূৰ্ণ কৈছোঁ। আৰু
1: কালি প্ৰয়াত শিল্পীজনৰ বন্ধু জয়ন্ত কাকতীয়েও সাক্ষ্য দিয়ে। অভিযুক্ত পক্ষৰ অধিবক্তাই শ্ৰীকাকতীক প্ৰতিজেৰা কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি অভিযুক্ত সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে আজি অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি ৰাজ্যজুৰি ৰূপায়ণ হৈ থকা অমৃত আঁচনিৰ অধীনৰ প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে ঠিকাদাৰসকলৰ সৈতে বৈঠকত মিলিত হয়। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, অমৃত অসমৰ পৰিচালন সঞ্চালক সম্প্ৰীতি গোস্বামী, অতিৰিক্ত পৰিচালন সঞ্চালক শান্তনু সূত্ৰধৰকে ধৰি সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। স্পেইনে চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইনে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্স

0: সঞ্চালক সম্প্ৰীতি গোস্বামী, অতিৰিক্ত পৰিচালন সঞ্চালক শান্তনু সূত্ৰধৰকে ধৰি সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। স্পেইনে চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইনে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্সক 2-0 গলত পৰাস্ত কৰে। স্পেইনৰ হৈ মাইকেল অয়াৰজাবালে খেলখনৰ 22 মিনিটত প্ৰথমটো আৰু পেড্ৰ পৰোৱে 58 মিনিটত দ্বিতীয়টো গল দি বিজয় নিশ্চিত কৰে। প্ৰথমটো বিশ্বকাপ ট্ৰফী জয় কৰাৰ সুদীৰ্ঘ 16 বছৰৰ বিৰতিৰ মূৰত এইবেলি লা ৰজা হিচাপে বিখ্যাত স্পেইনৰ দলটো ফাইনেলত উপনীত হৈছে। দলটো অহা দেওবাৰে নিশা নিউজাৰ্চিৰ মেটলাইফ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা বা ইংলেণ্ডৰ মুখামুখি হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল আজি নিশা আটলাণ্টা ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখনত বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে নিশা 12:30 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তিৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে অভিনেত্ৰী পূৰৱী শৰ্মাৰ অকাল বিয়োগ, ৰাজ্যত নতুন ৰাজচক্ৰৰ গঠন, হৰমুজ প্ৰণালীত পণ্যবাহী জাহাজত আক্ৰমণ, পাইকাৰী মুদ্ৰাস্ফীতিৰ বৃদ্ধি আদি আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক প্ৰেক্ষাপটৰ বিভিন্ন বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বিগত 5 বছৰত অসমলৈ 3.5 কোটিতকৈও অধিক পৰ্যটক অহা বুলি সদনত মন্ত্ৰী অজন্তা নেওগে উল্লেখ কৰা বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে মূল্যবৃদ্ধিৰ বাবে জনসাধাৰণে সমস্যাৰ সন্মুখীন হোৱা বুলি এটা বাতৰি আকাশলংঘী মূল্যবৃদ্ধিত গ্ৰাহকৰ হাহাকাৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। হৰমুজ প্ৰণালীৰে পাৰ হোৱা প্ৰতিখন জাহাজক 20% কৰ আৰোপ কৰা হ'ব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰাৰ ফলত বিশ্বত খাৰুৱা তেলৰ সংকট ঘনীভূত হ'ব বুলি এটা বাতৰি দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। হৰমুজত তৈলবাহী জাহাজত আক্ৰমণ সন্দৰ্ভত আন এটা বাতৰি দৈনিক অগ্ৰদূত কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আন এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতেও মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। আমাৰ অসম কাকতে যন্তৰ মন্তৰত অনহনৰত সনম অংশুকৰ স্বাস্থ্যৰ অৱনতি সন্দৰ্ভত এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ৰাজ্যৰ বান পৰিস্থিতি আৰু ভূ প্ৰাকৃতিক অস্থিৰতাত বিধ্বস্ত পাহাৰীয়া আন্তঃগাঁথনি সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাকতখনে মিৰি জীয়ৰী উপন্যাসখন স্পেনিছ ভাষাত প্ৰকাশ পোৱাৰ বিষয়েও এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে পদ্মশ্ৰী গীতা উপাধ্যায়ৰ বিয়োগৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ ভূগৰ্ভৰ পানীত আৰ্চেনিক আৰু ফ্লৰাইডৰ মান উদ্বেগজনকভাৱে বৃদ্ধি হোৱা বুলি মন্ত্ৰী কৃষ্ণেন্দু পালে প্ৰকাশ কৰা এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে অভিনেত্ৰী পূৰৱী শৰ্মাৰ বিয়োগৰ বাতৰিটো বিভিন্ন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: বিগত বছৰৰ দৰে এইবেলিও ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টিভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই ছাত্ৰ ছাত্ৰীসকলক এই কৰ্মশালাত অংশ লোৱাৰ বাবে আহান জনাইছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। শেহতীয়া বানত ৰাজ্যৰ 6খন জিলাৰ 37,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন। বিগত 5 বছৰত ৰাজ্যত 15,861 হেক্টৰ ভূমি দখলমুক্ত হোৱা বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিধানসভাত প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্য আঁচনি 2026-27ৰ অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দিছপুৰত পৰ্যালোচনা বৈঠক। অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান আৰু স্পেইনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: বিষয়া মুনীন্দ্ৰ শইকীয়া। যোৱা তিনি জুনত অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে ৰহাৰ ঐতিহাসিক জোঙাল বলহু গড় পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত পৰ্যটন বিভাগৰ দায়িত্ব গ্ৰহণ কৰি মন্ত্ৰী নেওগে পোনপ্ৰথমবাৰৰ বাবে ৰহাৰ এই নিৰ্মীয়মান পৰ্যটন ক্ষেত্ৰখনত উপস্থিত হয়। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
1: অসম চৰকাৰ পৰ্যটন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে যোৱা তিনি জুনত নগাঁও জিলাৰ ৰহাৰ ঐতিহাসিক জঙাল বলহু গড় পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰে। পৰ্যটন মন্ত্ৰীৰ দায়িত্ব লৈ মন্ত্ৰীগৰাকীয়ে পোনপ্ৰথমভাৱে ঐতিহাসিক জঙাল বলহু গড়ত প্ৰায় 100 কোটি টকাৰে নিৰ্মাণ কৰা আধুনিক পৰ্যটন ক্ষেত্ৰখন পৰিদৰ্শন কৰে। পৰ্যটন ক্ষেত্ৰখন পৰিদৰ্শন কৰি মন্ত্ৰী অজন্তা নেওগে জঙাল বলহু পৰ্যটন ক্ষেত্ৰখন উৎকৃষ্ট পৰ্যটন ক্ষেত্ৰ হ'ব বুলি সেইদিনাই এক বৈঠকত মন্তব্য প্ৰকাশ কৰাৰ লগতে ক্ষেত্ৰখনক বিশ্ব দৰবাৰলৈ নিয়াৰ বাবে চৰকাৰে প্ৰয়াস ৰাখিছে বুলি মন্তব্য কৰে। অতি কম দিনৰ ভিতৰতে ক্ষেত্ৰখন ৰাইজৰ বাবে মুকলি কৰাৰ কথাও ঘোষণা কৰে। ইক' টুৰিজিম সম্পৰ্কত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে অসমত ইক' টুৰিজিমৰ সুন্দৰ পৰিৱেশ আছে আৰু টুৰিজিমৰ ক্ষেত্ৰত আগন্তুক 5 বছৰৰ বাবে এখন মাষ্টাৰ প্লেন তৈয়াৰ কৰাৰ কথাও প্ৰকাশ কৰে। তদুপৰি গ্ৰামাঞ্চলতো পৰ্যটন কেন্দ্ৰ হ'ব পাৰে আৰু এনে হোমষ্টেৰ জৰিয়তে নিবনুৱা সংস্থাপিত হ'ব পাৰে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।
0: যোৱা 2 জুলাইত ৰাষ্ট্ৰীয় সমবায় দিৱস উপলক্ষে কলিয়াবৰত আয়োজিত এক অনুষ্ঠানত কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰযুক্তিবিদ্যাৰে সমবায় খণ্ডত উন্নয়ন এক সুন্দৰ লক্ষ্য শীৰ্ষক বক্তৃতা প্ৰদান কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। কলিয়াবৰৰ দুৱাৰ বাগৰি সমবায় সমিতিৰ উদ্যোগত জখলাবন্ধৰ ওচৰৰ বাঘজানত এই বক্তৃতা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। এই বিষয়ে অধিক জানো আহক আমাৰ সংবাদদাতাৰ পৰা।
1: কলিয়াবৰ সমজিলা সমবায় বিভাগ আৰু সমবায় সমিতিসমূহৰ সহযোগত দাৰবাগৰ সমবায় সমিতি লিমিটেডৰ উদ্যোগত যোৱা 2 জুলাইত কলিয়াবৰ বাঘজানত সমবায় দিৱস উদযাপন কৰে। যোৱা 29 জুনৰ পৰা 2 জুলাইলৈকে পালন কৰা সমবায় সপ্তাহৰ কলিয়াবৰ সমজিলা অন্তৰ্গত 10খন সমবায় সমিতিৰ বিষয়া কৰ্মচাৰীৰ লগতে সদস্যসকলে অংশগ্ৰহণ কৰে। স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই মুখ্য অতিথি হিচাপে উপস্থিত থকা সমবায় দিৱসত বিশিষ্ট অতিথি হিচাপে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থাকে।
0: সমগ্ৰ দেশৰ লগতে যোৱা 29 জুনত নগাঁৱতো ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন কৰা হয়। অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ নগাঁও চহৰস্থিত উপসঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱসটি উদযাপন কৰা হয়। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
1: সমগ্ৰ দেশৰ লগতে যোৱা 29 জুনত নগাঁৱত ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন কৰা হয়। নগাঁও চহৰৰ পূৰ্ব অম্বপতিস্থিত অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ উপসঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন কৰা হয়। পুৱা বৃক্ষৰোপণ কৰাৰ পিছত পৰিসংখ্যাৰ পিতৃস্বৰূপ পি চি মহানৱীশৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পাছতে ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱসৰ লগত সংগতি ৰাখি এখন মুকলি সভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ অতিৰিক্ত সঞ্চালক ডঃ জয়ন্ত সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নগাঁও কাৰ্যালয়ৰ ক্ষেত্ৰসহায়ক পাৰ্থজ্যোতি দাসে। সভাত ৰাষ্ট্ৰীয় পৰিসংখ্যা জৰীপ সংস্থাৰ তেজপুৰস্থিত জ্যেষ্ঠ পৰিসংখ্যা বিষয়া মণিৰাজ অধিকাৰীয়ে অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ কাম কাজ সম্পৰ্কে সম্যক বিশ্লেষণ আগবঢ়ায়। লগতে তেওঁ প্ৰশান্ত চন্দ্ৰ মহানৱীশৰ জীৱন দৰ্শনৰ বিষয়ে আলোকপাত কৰে। নগাঁও কাৰ্যালয়ৰ পৰিদৰ্শক কৌস্তুপনী বৰাই আদৰণি ভাষণ প্ৰদান কৰা সভাত নগাঁও জিলাৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ সঞ্চালক মোহন চন্দ্ৰ কোঁৱৰে দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। সভাত জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱা, নগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া পংকজ কুমাৰ বৰুৱা, জ্যেষ্ঠ পৰিসংখ্যা বিষয়া মনোদীপ শুক্লবৈদ্য, অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক পুনৰাম দাস, জ্যেষ্ঠ সাংবাদিক কমল হাজৰিকাকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে।
0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আপোনালোকে আজি নগাঁও জিলাৰ ৰেহৰূপ শুনিলে। কাইলৈ একে সময়তে লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি নগাঁও জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল সংবাদদাতা মুনীন্দ্ৰ শইকীয়া। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: তোৰ ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে
4: হয়
3: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে
4: পিছে এনে যত্ন ক'ত পালি
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত
4: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি
3: নহয় শিশুৰ স্বাস্থ্য শিবিৰ পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ
4: সঁচাকৈ বৰ ভাল কথা
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী

নমস্কাৰ প্ৰিয় শ্ৰোতা, সুপ্ৰভাত। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি বুধবাৰ। আজি আমি এটি বিশেষ বিষয় লৈ আলোচনা কৰিবলৈ প্ৰভাতী তৰংগ অনুষ্ঠানটিত মাইক্ৰফোনৰ সন্মুখত মই ইন্দ্ৰজিৎ দাস। শ্ৰোতাসকল, আপোনালোকে জানেই যে স্বাস্থ্য সজাগতাৰ দিশত আকাশবাণী গুৱাহাটীৰ এক অনন্য পদক্ষেপ। এই যাত্ৰাত আমাৰ সহযাত্ৰী হৈছে এপল' এক্সেল কেয়াৰ হাস্পতাল। আজিও আমি এটি বিশেষ বিষয়ত কথা পাতিম। 9:30 পৰা 10:30 আমি এঘণ্টা সময় আমি এলাৰ্জি আৰু ছাইনাছৰ সম্পৰ্কত আমি কথা পাতিম। আপোনালোকৰ যিসমূহ প্ৰশ্ন সেয়া আপোনালোকে আমাৰ ফেচবুক পেজত উল্লেখ কৰিব পাৰিব। আৰু একে সময়তে শ্ৰোতাসকল, আপোনালোক

কে আমাৰ আচলতে যাত্ৰাপথৰ প্ৰকৃত সাৰথি আৰু আপোনালোকৰ হৈতে আমি এই যাত্ৰাপথত আগুৱাই গৈ থাকো। আপোনালোকে বিচৰা ধৰণে আকাশবাণী সদায় দায়বদ্ধভাৱে অনুষ্ঠান প্ৰচাৰ কৰাত গুৰুত্ব দি আহিছে। সংবিধান অনুষ্ঠানত আপোনালোকৰ ফালৰ পৰা এটা অনুৰোধ আহিছিল যে চিকিৎসকসকল যেতিয়া ষ্টুডিঅ'ত থাকে বহুতে হয়তো ফেচবুক পেজত পোনপটীয়াকৈ মন্তব্য লিখিব নোৱাৰিব পাৰে, গতিকে তেওঁলোকক আমি সুবিধা কৰি দিব লাগে ফোন লাইনত সংযুক্ত হ'বলৈ। আপোনালোকৰ অনুৰোধ ৰক্ষা আমি কৰিমেই, নহয় জানো? আপোনালোকে বিচাৰিছে 03612661876 আৰু 03612662325 এই দুটা লেণ্ডলাইন নম্বৰ 2661876 আৰু 2662325। কিন্তু এটা আপোনালোকৰ অনুৰোধ, আপোনালোকে যদি এই দুটি নম্বৰত 10 বজাৰ পৰা বিবিধ ভাৰতীত আৰম্ভ হ'বলগীয়া সুৰধ্বনি গীতৰ অনুৰোধৰ সেই অনুষ্ঠানৰ আপোনালোকে গান শুনিবলৈ বিচাৰি আমাক এই দুটা নম্বৰত ফোন নকৰিব। সেয়া আৰম্ভণিতে আপোনালোকক অনুৰোধ জনাইছো, কাৰণ আমি ইয়াত চিকিৎসা সম্পৰ্কে কথা পাতি থাকিম। দুটা মোবাইল নম্বৰ দিয়া হ'ব সুৰধ্বনি অনুষ্ঠানটিৰ বাবে, সেই দুটি নম্বৰতহে আপোনালোকে ফোন কৰিব সুৰধ্বনিৰ বাবে। আমাক এই দুটা নম্বৰত আপোনালোকে অনুগ্ৰহ কৰি ফোন নকৰিব। আপোনালোকৰ অনুৰোধৰ বাবে আচলতে আমি দুটি নম্বৰ আপোনালোকৰ বাবে মুকলি কৰি দিছো যাতে অনুষ্ঠানত আপোনালোকে পোনপটীয়াকৈ ভাগ ল'ব পাৰে। এই অনুষ্ঠানটি শ্ৰোতাসকলৰ মাজত অতি জনপ্ৰিয়। 9:20ৰ এই সময়খিনি আপোনালোক সকলোৱে অনুষ্ঠানটি শুনি থাকে আৰু যিসকলে কাৰ্যালয়লৈ গৈ থাকে বা অন্য গন্তব্যস্থলীলৈ যিসকল গৈ থাকে তেখেতসকলৰ গাড়ীত এইখিনি সময়ত টিউন কৰি ভাল পায়। 101.6 MHz আমাৰ আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ FM আপোনালোকে টিউন কৰি আমাৰ অনুষ্ঠান শুনি থাকে। কোনোবাই হয়তো ৰেডিঅ' ছেটত একান্ত মানে অনুষ্ঠানটি শুনি আছে, কোনোবাই হয়তো নিউজ অন AIR এপত বা AIR ৰেডিঅ' এপত আপুনি পৃথিৱীৰ যিকোনো অংশৰ পৰা অনুষ্ঠানটিত ভাগ ল'ব পাৰে। ফেচবুক পেজত আমাৰ পোনপটীয়াকৈ অনুষ্ঠানটি প্ৰচাৰ কৰা হয়। আজি এই প্ৰচাৰৰ দায়িত্বত আছে ৰোচেন গগৈ, নিয়ন্ত্ৰণ কক্ষত আছে কৌস্তভ দাস, বিবেক শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, ট্ৰান্সমিটাৰত আছে ৰমেন কুমাৰ শৰ্মা আৰু বিপুল কলিতা, FM ট্ৰান্সমিটাৰত আছে নিখিল শৰ্মা, ডিউটি ৰুমত আছে দেৱাশিষ ৰাজকুমাৰ আৰু প্ৰণীতা দাস, ষ্টুডিঅ'ত মোক সহযোগ কৰিব অনামিকা বৰদলৈ বৰুৱাই। শ্ৰোতাসকল, অনুষ্ঠানৰ মূল আলোচনালৈ যাম, কিন্তু 80-90 দশকৰ এগৰাকী সফল অভিনেত্ৰী পূৰৱী শৰ্মা, 1980 চনত মুক্তিপ্ৰাপ্ত নিৰ্বৰা পৰিচালিত আজলি নৱ ছবিখনৰ জৰিয়তে অসমীয়া ছবি জগতত আত্মপ্ৰকাশ কৰিছিল। তাৰ পৰৱৰ্তী সময়ত প্ৰথম ৰাগিনী, চিৰাজ, মধুচন্দা, সংকল্প, অভিমান, পূজা, শেৱালী, এণ্টনি মোৰ নাম, ৰিঙৰিঙামন, পাহাৰী কন্যা, প্ৰভাতী পক্ষীৰ গান, ৰক্তবীজ, লক্ষ্মী, কন্যাদান, পিতা পুত্ৰকে আদি কৰি বহু ছবিত তেখেতে অভিনয় কৰিছে। তেখেতে অভিনয় কৰা প্ৰথম ৰাগিনী ছবিখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। আকাশবাণীত তেখেতৰ অভিনয় আপোনালোকে শুনিছে, অনাতাঁৰ মাধ্যমত তেখেতৰ অভিনয় আপোনালোকে শুনিবলৈ পাইছে, দূৰদৰ্শনৰ ধাৰাবাহিক, ভ্ৰাম্যমান থিয়েটাৰ, সকলো ক্ষেত্ৰতেই তেখেতে অভিনয়ৰ যোগেদি এক সুনাম ৰাখি থৈ গৈছে। আৰু আপোনালোকে জানেই যে কালি তেখেতৰ দেহাৱসান ঘটিছে। আকাশবাণী পৰিয়ালৰ তৰফৰ পৰা অনুষ্ঠান আৰম্ভণিতে তেখেতক আমি সশ্ৰদ্ধ প্ৰণাম জনাইছো আৰু তেখেতৰ অভিনয় কৰা আজলি নৱ চিনেমাখনৰ এটি গীতেৰেই অনুষ্ঠানটি আৰম্ভ কৰিম। তাৰ পাছত আমি মূল আলোচনালৈ আগবাঢ়িম।

0: শ্রোতাসকল, আজি দিনটো আমি পালন কৰোঁ যুৱ দক্ষতা দিবস ৰূপে। যুৱক যুৱতীসকলে সমাজৰ ভৱিষ্যত। তেখেতসকলৰ দক্ষতাক আমি যদি সঠিক ৰূপত ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে সমাজখনক আগুৱাই লৈ যোৱাটো আমাৰ সহজ হৈ পৰিব। কেন্দ্ৰীয় চৰকাৰেই হওক বা অসম চৰকাৰেই হওক, যুৱক যুৱতীসকলক দক্ষ কৰি তোলাৰ ক্ষেত্ৰত বা দক্ষ যুৱক যুৱতীসকলক বিভিন্ন ধৰণে সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লৈ আহিছে। আশা কৰোঁ আমাৰ যুৱক যুৱতীসকল দক্ষ হৈ বিভিন্ন ক্ষেত্ৰত উজ্বলি থাকিব। আমি এতিয়া আলোচনাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। শ্ৰোতাসকল, ইতিমধ্যে আপোনালোকৰ ফালৰ পৰা কেইবাগৰাকীও ফেচবুক পেজত সংযুক্ত হৈছে, আৰু যিসকলে ৰেডিঅ' ছেটত বা এপত শুনি আছে বা এই মুহূৰ্তত গাড়ীত এফ এমত শুনি গৈ আছে, তেখেতসকলৰ নামসমূহ আমি গম নাপাম, কিন্তু আপোনালোক প্ৰত্যেকেই আমাৰ অতি আদৰৰ শ্ৰোতা। আমি আলোচনাৰ মাজলৈ আগবাঢ়িম। আজি আমাৰ অতিথি ডক্টৰ আকৃবা আহমেদ। তেখেত ছিনিয়ৰ কনচালটেণ্ট ই এন টি, এলাৰ্জি আৰু নিউৰোলজিৰ। 20 বছৰৰো অধিক তেখেতৰ অভিজ্ঞতা, আৰু তেখেতে তথ্যগতভাৱে যিখিনি শুদ্ধ ঠিক তেনেদৰে চিকিৎসা পদ্ধতিৰ মাজেৰে আমাৰ ৰোগীসকলক দিহা পৰামৰ্শ দি আহিছে, আৰু এগৰাকী অভিজ্ঞ চিকিৎসকক আজি আমি আমাৰ মাজত পাইছোঁ। এলাৰ্জি সম্পৰ্কে জানিবলৈ, চাইনাচাইটিছ বা চাইনাছ বুলি আমি সাধাৰণতে যিটো কওঁ, বা তেখেত এগৰাকী বেলেন্স ডিছৰ্ডাৰ বুলি ক'লে, যেতিয়া ভাৰসাম্য, যেতিয়া আমি দেহৰ যেতিয়া ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰোঁ, তেনেকুৱা ভাৰ্টিগ'ৰ কথা যদি আমি উল্লেখ কৰোঁ, তেনেকুৱা দিশতো তেখেত এগৰাকী এক্সপাৰ্ট। গতিকে এনেকুৱা এগৰাকী বিশেষজ্ঞ চিকিৎসকক আমাৰ মাজত পাইছোঁ। এই সময়খিনি আমি সদ্ব্যৱহাৰ কৰিব বিচাৰিছোঁ। ধন্যবাদ জনাইছোঁ এপ'লো এক্সেল কেয়াৰ হাস্পাতালক যে এই অনুষ্ঠানটিত আমাৰ সহযাত্ৰী হোৱাৰ বাবে। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ।
1: নমস্কাৰ, অশেষ ধন্যবাদ মোক এই অনুষ্ঠানত আমন্ত্ৰণ জনাৰ বাবে।
0: আপোনাৰ সৈতে আমি এঘণ্টা সময় এতিয়া কথা পাতিম। ইতিমধ্যে শ্ৰোতাসকলৰ ফালৰ পৰা মন্তব্য আহিছে, তেওঁলোকে এই বিষয়ত কিছু কথা উল্লেখ কৰিছে, আমি আলোচনাৰ মাজলৈ যাম। কেইটামান বাৰ্তা পঢ়ি লৈছোঁ। ধ্ৰুৱজ্যোতি কলিতা, বজাৰত প্ৰতিদিনে নতুন নতুন খাদ্য সামগ্ৰী বা আন ব্যৱহাৰ্য সামগ্ৰী ওলাই আছে, যিবোৰৰ পৰা প্ৰতিগৰাকী মানুহৰ শৰীৰত পৰিব পৰা দীৰ্ঘকালীন প্ৰভাৱ সম্পৰ্কে লগে লগে জনাটো সম্ভৱ নহয়, সেয়েহে সৰ্বাধিক মানুহৰ দেহত এলাৰ্জি সৃষ্টি কৰিব পৰা পদাৰ্থ বা পৰিস্থিতিৰ বিষয়ে আজিৰ আলোচনাত এটি আভাস দিব বুলি আশা কৰিলোঁ। নিশ্চয় এই সম্পৰ্কে আমি বাইদেউৰ সৈতে কথা পাতিম। বংকিম দাস, লাচিত নগৰ ৰঙিয়া তিনিআলিৰ পৰা। পুষ্প লাল, সবিতা কলিতা, আপুনি পূৰৱী শৰ্মাৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰি বাৰ্তা প্ৰেৰণ কৰিছে। দীপাঞ্জলি দাসবৰুৱা, পাপৰি দাস, তেজপুৰৰ পৰা আপুনি আমাৰ সৈতে সংযুক্ত হৈছে। প্ৰিয়মা নাথ ডেকা, দিগন্ত বৰ্মন আপোনালোকৰ অনুষ্ঠানলৈ আহিছে। জ্যোৎস্না ডেকা, আপোনালোক প্ৰত্যেকেই পূৰৱী শৰ্মাৰ প্ৰতি আত্মাৰ প্ৰতি চিৰশান্তি কামনা কৰি আপোনালোকে প্ৰাৰ্থনা জনাই বাৰ্তা প্ৰেৰণ কৰিছে। কিন্তু এতিয়া আমি আলোচনাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। আমি কৈছোঁ যে এলাৰ্জি আৰু চাইনাচাইটিছ সম্পৰ্কে আমি আজি কথা পাতিম, আৰু এগৰাকী অভিজ্ঞ চিকিৎসকক আমি পাইছোঁ। প্ৰথমে আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ডক্টৰ আহমেদ, আপোনাৰ পৰা এটা কথাই জানিব বিচাৰোঁ, আমি এলাৰ্জি বুলি ক'লে সাধাৰণতে আমি কি বুজোঁ সহজ ভাষাত? কাৰণ আমাৰ গাঁৱে ভূঞে বিভিন্ন অঞ্চলৰ পৰা বহুতো লোকে অনুষ্ঠানে শুনি আছে, গতিকে সহজ ভাষাত আমি প্ৰথমে এলাৰ্জি সম্পৰ্কে জানি ল'ব বিচাৰিছোঁ।
1: সো এলাৰ্জি এটা ইমিউন চিষ্টেমৰ, আমাৰ ইমিউন চিষ্টেমৰ এটা অসুবিধা, যাক আমি ৰোগ প্ৰতিৰোধৰ যিটো ক্ষমতা আমাৰ শৰীৰৰ, সেই ৰোগ প্ৰতিৰোধ ক্ষমতাৰ মানে এটা অস্বাভাৱিক এটা প্ৰতিক্ৰিয়াকে এলাৰ্জি বোলা যায়। যদি সাধাৰণতে আমি বুজোঁ যে যিবোৰ পদাৰ্থ, নেচাৰেল যিবোৰ ছাবষ্টেঞ্চ কিছুমান থাকে, প্ৰটিন ছাবষ্টেঞ্চ, সেইখিনি নেচাৰেল ছাবষ্টেঞ্চ এনভাইৰনমেণ্টত, সেই তাৰ প্ৰতি আমাৰ এটা অস্বাভাৱিক শৰীৰে মানে বিদেশী বুলি চিনাক্ত কৰে, আৰু তাৰ প্ৰতি এটা শৰীৰৰ এটা ৰিয়েকশ্যন হয়, তাকে এলাৰ্জি ডিজিজেছ, যেনেকৈ এলাৰ্জিক ৰাইনাইটিছ, এলাৰ্জিক এজমা, ফুড এলাৰ্জি, কিছুমান ড্ৰাগ এলাৰ্জিও হয়, তেনেকুৱা ধৰণৰ এলাৰ্জিক ডিজিজৰ মানে বিকাশ পায় তেনেকৈ মানুহৰ শৰীৰত। চাইনাচাইটিছ এলাৰ্জি এটা সম্বন্ধ আছে, নোহোৱা নহয়, কিন্তু এলাৰ্জি আৰু চাইনাচাইটিছ দুটাই অলপ সুকীয়া বেমাৰ দুটা। এতিয়া চাইনাচাইটিছ মানে চাইনাছ বুলি যদি আমি কওঁ, তেতিয়া আমাৰ নাকৰ চাৰিওফালে কিছুমান বতাহ থকা কিছুমান হেৰি ঠাই আছে, সেইবোৰত বতাহ চলাচল কৰে। সাধাৰণতে সেই চাইনাছবোৰত যেতিয়া সৰু সৰু বাটসমূহ যেতিয়া বন্ধ হৈ যায়, তাৰে মানে আৱৰণবোৰত ইনফ্লেমেশ্যন হয়, ইনফেকশ্যন হয়, তেতিয়া আমি চাইনাচাইটিছ কওঁ। আৰু কেতিয়াবা এলাৰ্জিৰ কাৰণেও যদি বাটসমূহ বন্ধ হৈ যায়, তেতিয়াও চাইনাচাইটিছ হয়। কিন্তু এলাৰ্জি ট্ৰিটমেণ্ট আৰু চাইনাচাইটিছ ট্ৰিটমেণ্ট

0: ধ্ৰুৱজ্যোতি কলিতাই এই বিষয়বস্তুৰ সৈতে সাদৃশ্য থকা এটা বাৰ্তা প্ৰেৰণ কৰিছে। আমি এলাৰ্জি সম্পৰ্কে গম পালোঁ বাইদেউ, এলাৰ্জিৰ কাৰণ সম্পৰ্কে, চাইনাছাইটিছ বা চাইনাছ বুলি যিটো আমি কওঁ, চাইনাছৰ কাৰণসমূহ কি ধৰণৰ?
1: চাইনাছাইটিছ সাধাৰণতে যেতিয়া আমি জ্বৰ চৰ্দি হয়, ভাইৰেল ইনফেকশ্যনতে হয় নহয়, তাতে সেইটো যদি দীৰ্ঘদিনীয়া যদি কণ্টিনিউ হৈ থাকে তেতিয়া আমাৰ একিউট চাইনাছাইটিছ হৈ যায়, মানে ৰাস্তাসমূহ বাটসমূহ চাইনাছৰ বন্ধ হৈ যায়, তেতিয়া সেই চাইনাছাইটিছ হয়। মূৰৰ বিষ, দাঁত দাঁত হেঙুন ওলায়। এতিয়া এলাৰ্জিক যিটো হয়, পানী নাকৰ পানীটো একদম পাতল হয়, খুব হাঁচি আহে, নাক খজুৱাই, চকু খজুৱাই। কিন্তু চাইনাছাইটিছত কি হয়, আপোনাৰ হেঙুনটো দাঁত, মূৰৰ বিষ, নাক বন্ধ, সেইবোৰ চিম্পটমছ বেছি হয়। সাধাৰণতে ভাইৰেল ইনফেকশ্যনৰ পিছতে হয়, আৰু কেতিয়াবা কেতিয়াবা কিছুমান ষ্টেজ, যেনেকৈ ধৰক ক্ৰনিক চাইনাছাইটিছ বুলি কওঁ, যে তিনিমাহ ধৰি হৈ আছে, তাত কিছুমান ফাংগাল ইনফেকশ্যনৰ কাৰণে হয়, আমি ফাংগাল চাইনাছাইটিছ বুলি কওঁ। কিছুমানৰ এস্পিৰিন, যিটো আমি ডিস্প্ৰিন যে টেবলেট খাওঁ, এস্পিৰিন হাইপাৰ চেনচিটিভিটি কিছুমান চিনড্ৰোম থাকে, তাতো হয়। আৰু কিছুমান ইমিউনিটি যেতিয়া কম থাকে মানুহক, ইমিউনো কম্প্ৰমাইজ কিছুমান ডিজিজেছ, সেইবোৰতো চাইনাছাইটিছ হয়। চ' আৰু চিষ্টিক ফাইব্ৰোছিছ বুলি এটা বেমাৰ আছে, তাতো চাইনাছাইটিছ হয়। চ' তেনেকৈ বহুত কাৰণ থাকে।
0: নাকৰ যদি আমাৰ এলাৰ্জি হয়,
1: হয়,
0: তেতিয়াহ'লে সেইটোৱে আকৌ চাইনাছাইটিছত হোৱাত আৰু বেছি সহায় কৰে নেকি?
1: অঁ, দীৰ্ঘদিন ধৰি যদি এলাৰ্জি হৈ থাকে, যে নাকটো যেতিয়া ভিতৰত ফুলি যায়, আৰু কিছুমান এলাৰ্জিক কণ্ডিশ্যন যেনেকৈ নেজেল পলিপ বুলি কয়, মানে মাঙহ কিছুমান বাঢ়ি আহে চাইনাছৰ ভিতৰৰ পৰা, সেইবোৰ যেতিয়া সেই বাটসমূহ বন্ধ কৰে নহয়, তেতিয়াই চাইনাছাইটিছ হ'ব পাৰে। এলাৰ্জিৰ পৰাও চাইনাছাইটিছ হয়, কিন্তু সেই দীঘলীয়া হ'লে হয়। আৰু
0: আমি আৰু কথা পাতি থাকিম। ইতিমধ্যে জ্যোৎস্না ডেকাই এটা প্ৰশ্ন কৰিছে, এলাৰ্জিৰ পৰা হাঁপানী বা এজমা হ'ব পাৰে নেকি, এই সম্পৰ্কে আমি বাইদেউৰ সৈতে পাতিম। চাৰু বৰুৱা, আপুনি দেৰগাঁৱৰ পৰা অনুষ্ঠান শুনি আছে, দীপক দাস ছ'লাৰ ৰেডিঅ' ছেটত ৰাতি শুনিব পাৰিমনে? হয়, আপুনি দিনত যদি সূৰ্য ৰশ্মি পৰি থাকে, চাৰ্জ হৈ থাকিব, আপুনি তাৰপিছত শুনি থাকিব পাৰিব, একো চিন্তা নাই। মই নিজে ঘৰত ছ'লাৰ ৰেডিঅ' ব্যৱহাৰ কৰোঁ। আৰু যিটো বাৰ্তা আহিছিল আৰম্ভণিতে ধ্ৰুৱজ্যোতি কলিতা, আপোনাৰ সেই বাৰ্তা সম্পৰ্কে আমি কথা পাতিম। আৰু কিছু সময় যিহেতু কথা পাতিলোঁ এই আলোচনা সম্পৰ্কে, আপোনালোকৰ মনত উদয় হোৱা প্ৰশ্ন সম্পৰ্কে আমাৰ পেজত আপোনালোকে লিখিব পাৰে। এইখিনিতে শ্ৰোতাসকলক জনাইছোঁ যে আকাশবাণীৰ 78 বছৰ সম্পূৰ্ণ কৰি আকাশবাণী গুৱাহাটীয়ে 79 বছৰ ভৰি দিলে যোৱা 1 জুলাইৰ দিনটোত। আমি আকাশী বুলি যিখন আলোচনী আমাৰ আছিল, তাৰ নিৰ্বাচিত লেখাৰ এটি সংকলন আকাশী ইতিমধ্যে সেইদিনাখন উন্মোচন কৰা হৈছিল। সেই গ্ৰন্থখন আকাশবাণী গুৱাহাটীৰ লাইব্ৰেৰীৰ পৰা আপোনালোকে ক্ৰয় কৰিব পাৰে। বহুতে ফোন কৰে, সুধি আছে, কিন্তু আপোনালোকে শনিবাৰ বা দেওবাৰে যদি আহে তেতিয়াহ'লে আমাৰ কাৰ্যালয় বন্ধ থাকে, বা যদি হলিডে থাকে, ৰাষ্ট্ৰীয় বা স্থানীয় কিবা বন্ধ থাকে, আমাৰ সাধাৰণতে নেশ্যনেল হলিডে আমি পালন কৰোঁ আকাশবাণী, যিহেতু আকাশবাণী এটা ৰাষ্ট্ৰীয় সংস্থা, গতিকে তেনেকুৱা দিনত আপোনালোক আকাশবাণীলৈ আহিব নালাগে, অন্য দিনত আহিলে আমাৰ লাইব্ৰেৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। আমি এটা গান শুনি লওঁ, তাৰপাছত মালবিকা বৰুৱাৰ কণ্ঠৰ এটি গান শুনি লওঁ, তাৰপাছত আকৌ বাইদেউৰ সৈতে আমি আলোচনা কৰিম এই সম্পৰ্কে, চাইনাছ আৰু এলাৰ্জি সম্পৰ্কে আৰু কথা বিতংভাৱে আলোচনা কৰিম।

0: ৰিয়েকশ্যনছ বাঢ়ে, এলাৰ্জিক মানে ফুড এলাৰ্জিবোৰ বাঢ়ি গৈছে বেছিভাগ সময়।
1: ধ্ৰুৱজ্যোতি কলিতা আৰু এটা কথা কৈছে যে মই এবাৰ গুৱাহাটীৰ তিনিটা নাম থকা প্ৰতিষ্ঠানত অতি কম সময়তে একেটি পৰীক্ষা কৰোঁতে ব্যাপক পাৰ্থক্য থকা তিনিটা ফলাফল পাইছিলোঁ। এতিয়া এলাৰ্জি পৰীক্ষাৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান এটা কি পদ্ধতিৰে আমি বাছনি কৰিম? তিনি ঠাইত তিনি ধৰণৰ ৰিপৰ্ট পালে তেখেতে।
0: এতিয়া তেখেতে কি এলাৰ্জি টেষ্টৰ কথা কৈছে মই ঠিক ধৰিব পৰা নাই, কিন্তু আমাৰ এটাই গোল্ড ষ্টেণ্ডাৰ্ড টেষ্ট থাকে, মানে স্পেচিফিক আই জি ই। এনেই আমি সকলোৱে দেখোঁ যে আই জি ই টেষ্টটো লৈ আহে আমাৰ ওচৰলৈ, যে আমাৰ মোৰ আই জি ইটো বহুত বেছি, আপুনি আই জি ইটো কেনেকৈ কমাব পাৰি। একচুৱেলি আই জি ই এটা এণ্টিবডি হয়, আমাৰ শৰীৰত থাকে আৰু ইণ্ডিয়ান পপুলেশ্যনত সাধাৰণতে এইটো অলপ হাই থাকে, কাৰণ এইটো অকল এলাৰ্জি কাৰণেই নাবাঢ়ে, পেৰাচাইটিক ইনফেকশ্যন যিবোৰ আমাৰ পেলু থাকে, ৱৰ্মছ থাকে, সেইবোৰৰ কাৰণেও বাঢ়ে। চ' ইণ্ডিয়ান পপুলেশ্যনত অলপ হাই থাকে, মানে ধৰক নৰ্মেলি এইটো এশৰ তলত হ'ব লাগে, কিন্তু ইণ্ডিয়ান ভাৰতীয় ভাৰতত মানে 200 থাকে। চ' সেইটো কাৰণে ইমান চিন্তা কৰিব নালাগে। কিন্তু এলাৰ্জিক ডিজিজৰ কাৰণে আই জি ইটো স্পেচিফিক টেষ্ট নহয়। তো স্পেচিফিক আই জি বুলি এটা টেষ্ট থাকে, যিটো মই ক'লোঁ স্কিন প্ৰিক টেষ্ট কৰোঁ, স্কিনত যিটো টেষ্ট কৰোঁ আমি স্পেচিফিক আই জি ইটো চাওঁ, আৰু ব্লাড টেষ্টবোৰতো স্পেচিফিক আই জি ই টেষ্ট থাকে, সেইবোৰতহে গম পোৱা যায়। আৰু টেষ্টটোত পজিটিভ আহিলে নুবুজায় যে এইটো এলাৰ্জি আছে, সেইটো আকৌ মানে কেতিয়াবা ফল্ছ পজিটিভ আহে, সেইটো আমাৰ দায়িত্ব যে আমি পেচেণ্টগৰাকীক চাই পেলাই পজিটিভ হয় নহয় সেইটো চাব লাগিব। চ' এনেই আই জি ই টেষ্টটো কৰিব নালাগে, নিজে নিজে কৰিব নালাগে, সেইটো খুব কনফিউজিং। এইটো
1: আৰু যিহেতু এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্য অনুষ্ঠানী প্ৰচাৰ কৰা হৈছে, আপোনালোকৰ চিকিৎসালয়তে টেষ্ট কৰা সম্পৰ্কত কিমান উন্নত বা কেনেকুৱা সুবিধা আছে সেই সম্পৰ্কে কৈ দিলে ভাল লাগিব।
0: হয়, আমাৰ গোটেইখিনিয়ে এপ'লো এক্সেল হস্পিটেল গোটেই এলাৰ্জি টেষ্ট গোটেইখিনিয়ে হয়, যিখিনি মানে এডভান্স মলিকুলাৰ টেষ্ট আৰু স্কিন প্ৰিক টেষ্ট, লাং ফাংচন গোটেইখিনিয়ে হয় আৰু সুবিধা আছে এইখিনি।
1: হয়, ধ্ৰুৱজ্যোতি কলিতা আপোনাৰ উত্তৰ পালে নিশ্চয়। আল্পনা মণ্ডল তেখেত কলমপালৰ পৰা গৰম বন্ধ প্ৰভাতী তৰংগ অনুষ্ঠানী সুন্দৰকৈ উপভোগ কৰিছে, ধন্যবাদ। আপুনি কলমপালৰ পৰা বাৰ্তা প্ৰেৰণ কৰিছে। জ্যোৎস্না ডেকা আপোনাৰ বাৰ্তাটি আমি ল'ম, তেনেকুৱা এটা কথা আমি আলোচনা কৰিম কিছু সময়ৰ পাছত। মঞ্জু বৰ্মন আপুনি অনুষ্ঠান উপভোগ কৰি আছে। মুন ভাগৱতী আপুনি এটা কথা জানিব বিচাৰিছে, মূৰটো তললৈ কৰিলেই নাকটো খোপা মাৰি ধৰে, বেয়া গোন্ধ পাওঁ, কেনেকৈ ভাল কৰিব পাৰি?
0: কিমান দিনৰ পৰা হৈ আছে তেখেতে কৈছে নি বাৰু?
1: নাই, মুন ভাগৱতী আপুনি কিমান দিনৰ পৰা এনে সমস্যা হৈ আছে সেই কথাটো লিখিবচোন।
0: সাধাৰণ এইটো চিম্পটম যদি নাকৰ পৰা দাঁত হেঙুন বলাইছে বা মূৰৰ বিষ জ্বৰো লগত আছে তেতিয়াহ'লে চাইনাচাইটিছৰে চিম্পটমছ। কেতিয়াবা বেলেগ কাৰণেও হ'ব পাৰে, মাইগ্ৰেইন জাতীয় হেডেকো হ'ব পাৰে, আপুনি এবাৰ দেখাই ল'ব চিকিৎসকক। হয়
1: হয়, সবিতা কলিতাই কৈছে অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান, আজি অতিথিগৰাকীক নমস্কাৰ জনাইছো। এলাৰ্জিৰ কথা ক'লেই বহুত ভয় লাগে, মোৰ প্ৰায়ে এলাৰ্জি হয় শৰীৰৰ এটি অংগত, বহুকেইজন ডাক্তৰক দেখুৱাইছো, দুমাহমানৰ বাবে ঔষধ খাই ভাল পাওঁ, কিন্তু আকৌ এলাৰ্জিত ভুগিবলগীয়া হয়। গৰমৰ দিনত বেছি হয়, ঠাণ্ডাৰ দিনবোৰত নহয়, বহুত পৰীক্ষাও কৰিলো, কিহৰ বাবে এই এলাৰ্জি ভাল পোৱা নাই? মই নিৰামিষ আহাৰ খাওঁ, খাদ্যৰ বাবে হ'ব পাৰে নেকি? কেনেকুৱা খাদ্য খাব নালাগে বাইদেউ মোক এটা উপায় দিবচোন।
0: তেখেতে চাগে স্কিন এলাৰ্জিৰ বিষয়ে কৈছে, এইটো আমি আৰ্টিকেৰিয়া বুলি কওঁ, ক্ৰনিক আৰ্টিকেৰিয়া। ইয়াত বিশেষ খোৱাৰ কাৰণে নহয়, এইটো এটা ইমিউনিটিৰে এটা প্ৰব্লেম, এটা ৰেশ বুলি কওঁ আমি আৰ্টিকেৰিয়া। এইটো খোৱাৰ কাৰণে নহয়, আপুনি খোৱা বোৱা গোটেইখিনি কৰিব, আৰু ইয়াৰ ট্ৰিটমেণ্ট মানে আমাৰ ইণ্টাৰনেশ্যনেল গাইডলাইনছ আছে, যিটো আমি মানে ক্ৰনিক আৰ্টিকেৰিয়া গাইডলাইনছ মতে চিকিৎসা কৰোঁ। প্ৰথমতে হয়তো আপোনাক ডক্টৰে এণ্টি এলাৰ্জিক টেবলেটছে দিছিলে, চ' এণ্টি এলাৰ্জিক টেবলেটো সেই নিয়মীয়াকৈ খাব লাগে, তাৰ গাইডলাইন আছে, তাৰ সেইমতে কেতিয়াবা আমি বঢ়াইও দিওঁ মাত্ৰাটো, আৰু তাৰ কাৰণে বেলেগ বেলেগ ঔষধো আছে। আৰু বিশেষকৈ মোষ্ট ইম্পৰ্টেণ্ট স্কিন কেয়াৰটো খুবেই ইম্পৰ্টেণ্ট, মানে স্কিনখন আপুনি ড্ৰাই নাৰাখিব, আৰু খুব ডেটল জাতীয় চাবোন নলগাব, খুব মানে ময়শ্চাৰাইজিং চোপছ ইউজ কৰিব আৰু স্কিনখন ময়শ্চাৰাইজ কৰি ৰাখিব। আৰু লগতে এণ্টি এলাৰ্জিক্স আৰু অন্য ট্ৰিটমেণ্টো আছে ইয়াৰ কাৰণে, কিন্তু খোৱাৰ কাৰণে নহয়, সেইটো কেতিয়াও খোৱা বোৱা আপুনি নিৰামিষ নকৰিব, নৰ্মেল খোৱা বোৱা কৰি থাকিব।
1: ভাল লাগিছে শ্ৰোতাসকলেও ভাগ লৈছে। ৰিণু ভট্টাচাৰ্য অতি প্ৰাসংগিক বিষয়ৰ অনুষ্ঠান এটি শুনি আছো, ধ্ৰুৱজ্যোতি কলিতাই অতি সুন্দৰ প্ৰশ্ন কৰিছে, ইয়াৰ উত্তৰত অতিথিগৰাকীয়ে বৰ ভালকৈ বুজাই দিছে, ভাল লাগিল, ধন্যবাদ জনাইছোঁ ৰিণু ভট্টাচাৰ্য। বাইদেউ কোৱা কথাখিনি আপুনি ভাল পাইছে তেখেতে বুজাই দিয়া কথাটো, সেইকাৰণেই আচলতে এনেকুৱা অভিজ্ঞ চিকিৎসকক আমাৰ মাজলৈ আমি আমন্ত্ৰণ জনাওঁ। আৰু মূল ভাগৱতী যিটো কথা কৈছিলে, নাকটো তলফালে কৰিলে তেখেতৰ মাৰি ধৰে, দুবছৰমানৰ পৰা হৈ আছে বুলি কৈছে তেখেতে।

0: নাকৰ তেতিয়া হলে যেটো এনাটমি যেটো আমাৰ ষ্ট্ৰাকচাৰেল এবনৰ্মেলিটি থাকিব পাৰে তেওঁৰ নাকৰ, যে তললৈ মূৰ কৰিলে মূৰটো গধুৰ হয়, আপুনি এখন চিকিৎসকক দেখাই লওক, হয়তো এখন চিটি স্কেন চাইনাছো কৰিলে তাৰ কাৰণটো ওলাব পাৰে। চিটি স্কেন বা নেজেল এণ্ডোস্কোপি কৰিলে চাইনাছাইটিছ, আমি সাধাৰণতে কি হয় চিমটমৰ লগত আমি নেজেল এণ্ডোস্কোপি বা চিটি স্কেন এখন কৰিবই লাগে চাইনাছৰ কাৰণ হৈছে নেকি, বা যদি সেইটো কাৰণ নাই তেতিয়াহ'লে বেলেগ কাৰণ হ'ব, আপুনি দেখাই ল'ব চিকিৎসক এগৰাকী।
1: হয়, আপোনাৰ সমস্যাৰ সকলোখিনি কথা আচলতে শুনিয়েই কৈ দিব পৰা নহয়, কেতিয়াবা কেতিয়াবা পৰীক্ষা কৰাৰ প্ৰয়োজন হয় আৰু বিশেষ পৰীক্ষা, যিটো পৰীক্ষা প্ৰয়োজন তেনেকুৱা পৰীক্ষাহে কৰিব লাগিব, গতিকে চিকিৎসকৰ ওচৰলৈ আপুনি গ'লে ভাল হ'ব। তুলিকা বৰুৱা, আপোনাৰ বিষয়টো আমি কিছু সময় পাছত আলোচনা কৰিম। বকুলি বৈশ্য, আপোনাৰ বাৰ্তাটো আমি ল'ম। এতিয়া আমি এলাৰ্জিৰ কথা শুনি আছোঁ, আচলতে কোনটো বয়সৰ পৰা এলাৰ্জি আৰম্ভ হয়, এই সমস্যাটো কেতিয়াৰ পৰা দেখা দিয়ে?
0: এলাৰ্জি যিকোনো বয়সতে আৰম্ভ হ'ব পাৰে, বেছিকৈ শিশুকালতে দেখা যায়, মানে আমি কওঁ যে শিশুত কেতিয়াবা আমি দেখোঁ যে স্কিন এলাৰ্জি কিছুমান আৰম্ভ হয়, একজিমা বুলি কওঁ, ড্ৰাই স্কিন, সেই ড্ৰাই স্কিন যদি থাকে সেইটো আমি এলাৰ্জিক একজিমা বুলি কওঁ। তাৰপিছত ফুড এলাৰ্জি আৰম্ভ হয়, তাৰপিছত কেতিয়াবা এলাৰ্জিক এজমা, হাঁপানী যিটো হয়, তাৰপিছত আপোনাৰ এলাৰ্জিক ৰাইনাইটিছ, এইটো আমি এলাৰ্জিক মাৰ্চ বুলি কওঁ চিকিৎসা বিজ্ঞানত। শিশু এজনৰ যেতিয়া এই ধৰণে আমি প্ৰথম যেতিয়া আমি দেখোঁ যে এলাৰ্জি স্কিন অলপ একজেমা হৈছে, আৰু যদি মাক দেউতাকৰো এলাৰ্জি আছে তেতিয়া আমি হাই ৰিস্ক পেচেণ্ট বুলি কওঁ, হাই ৰিস্ক, আৰু শিশুজন হাই ৰিস্কত পৰে। তেওঁক সেই এলাৰ্জিৰ বিষয়ে তেওঁক কেনেকৈ মাক দেউতাকে কেয়াৰ ল'ব লাগে, কি কি আমি চিকিৎসা, কি কি টেষ্ট কৰিব লাগে যাতে ফিউচাৰ হাঁপানী বা এলাৰ্জিক এজমা নহয়, সেইটো আমি তেতিয়া চেষ্টা কৰিব পাৰোঁ। আৰু এতিয়া আজিকালি দেখা যায় যে প্ৰদূষণৰ কাৰণে নে ডায়েট চেঞ্জৰ কাৰণে প্ৰায় 50 বছৰ বয়সতো প্ৰথম এলাৰ্জি চিমটম লৈ আহে আমাৰ ওচৰত, মানে এইটো নহয় যে সৰু কালতহে আহিব, 50 ইয়াৰ্ছ 40 ইয়াৰ্ছ ইণ্ডিভিজুৱেলছো আহে।
1: তুলিকা বৰুৱা, আপোনাৰ প্ৰসংগটোলৈ আহিছোঁ। এতিয়া মই জানিব বিচাৰিছোঁ বাইদেউৰ পৰা, আমি এলাৰ্জিৰ কথা কৈ থাকোঁ, এলাৰ্জি সম্পূৰ্ণৰূপে নিৰাময় হয়নে? তুলিকা বৰুৱাই তেখেত কম বেছি পৰিমাণে আমি বেছিভাগেই এলাৰ্জিত আক্ৰান্ত, এলাৰ্জি সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰিনে, এই কথা তেওঁ জানিব বিচাৰিছে। ময়ো আপোনাক এইটো কথা সুধিছোঁ যে এলাৰ্জি একেবাৰে ভাল হৈ যায়নে?
0: এলাৰ্জি ভাল হৈ যায় এইটো মই সকলোকে জনাব বিচাৰিছোঁ, যে যিটো কয় যে এলাৰ্জি ভাল নহয়, এলাৰ্জি কমপ্লিটলি ভাল হৈ যায়, কিন্তু তাতে এটা কথা আছে, যিহেতু এইটো ইমিউন কমপ্লেক্স, মানে ইমিউন আমাৰ ছিষ্টেমৰ এটা প্ৰব্লেম, সেইটো আমাৰ TH2 ইমিউনিটি বুলি কয়, এলাৰ্জি ইমিউনিটিটো, এলাৰ্জিক ইমিউন ছিষ্টেমটো চেঞ্জ হৈ যায়, তাক এতিয়া নন এলাৰ্জিক কৰিবলৈ অলপ সময় লাগে। তাৰ এটা ট্ৰিটমেণ্ট হ'ল এলাৰ্জেন ইমিউনোথেৰাপি, যেনেকৈ আমি ভেকচিনছ দিওঁ নহয়, যে সংক্ৰামক ৰোগৰ কাৰণে যিখিনি ভেকচিনছ আমি দি থাকোঁ, ইয়াৰো এলাৰ্জি ভেকচিন বুলিয়ে কয় ইমিউনোথেৰাপি, কিন্তু এইটো দীৰ্ঘদিনীয়া আৰু খুব নিয়ন্ত্ৰণত মানে এই মাত্ৰাবোৰ দিয়া হয়, সৰু সৰুকৈ, সৰু ড'জ, কম ড'জত দি দি লাহে লাহে আগবঢ়া যায়, আৰু 3 বছৰৰ পৰা 5 বছৰলৈকে ল'ব লাগে, আৰু কমপ্লিটলি কিউৰেবল। মোৰ পেচেণ্টছ আছে যিবোৰ এজমাও হৈছে, এজন পেচেণ্ট আছে তেওঁ নেশ্যনেল টাইকোৱাণ্ডো খেলে, সৰু ল'ৰা এটা, মানে 18 ইয়াৰ্ছ, কমপ্লিটলি কিউৰ, মানে ভাল হৈ গৈছে আৰু তেওঁলোক, চ' কিউৰেবল হয়, মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ। খালি সেই স্কিন এলাৰ্জিছবোৰৰ অলপ মানে কেতিয়াবা চান্স থাকে যে 90% ভাল হৈ যায় আৰু 10% কেতিয়াবা ভাল নহয়, তাতো কণ্ট্ৰললৈ আনিব পাৰি স্কিন এলাৰ্জিছবোৰ, যিখন এগৰাকী বাইদেউ কৈছিলে নেকি, ৰঙা ৰঙে উঠি যায় সেইখিনি, সেইখিনি অকণমান অলপ কমপ্লিকেটেড, তথাপিও 90% পপুলেশ্যন ভাল হৈ যায়, 10% অলপ ভাল নহয় কেতিয়াবা।
1: কথাখিনি বাইদেৱে বুজাই দিছে বৰ ধুনীয়াকৈ। বকুলি বৈশ্য, কল্পনা কলিতা, পুতুলি বৰা, আপোনালোকৰ বাৰ্তা পাইছোঁ। আপোনালোকেও এই আমি যিটো আলোচনা কৰি আছোঁ, এই আলোচনা সম্পৰ্কে যদি কিছু ক'বলগীয়া আছে তেতিয়াহ'লে উল্লেখ কৰিলে ভাল লাগিব। শ্ৰোতাসকল, 10 বজাৰ লগে লগে দ্বিতীয় অধিৱেশনত আমাৰ নিয়ন্ত্ৰণ কক্ষলৈ দায়িত্বত আহিব ধীৰাজ বৈশ্য, মনোজ হাজৰিকা, হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰৰ দায়িত্ব ল'ব তিলক চন্দ্ৰ দাস, মৃতুল গগৈ, মৃগাংক কৃষ্ণাত্ৰয়, FM ট্ৰান্সমিটাৰত থাকিব পপীত চন্দ, ষ্টুডিঅ'লৈ আহিব ময়ূৰী দত্ত, বৰ্তমান মোক সহযোগ কৰি আছে অনামিকা বৰদলৈ বৰুৱাই, ডিউটিৰ মোলৈ আহিব পল্লৱী চৌধুৰী। শ্ৰোতাসকল, প্ৰভাতী তৰংগ অনুষ্ঠানটিত আজি এলাৰ্জি আৰু চাইনাছাইটিছৰ বিষয়ে আমি পাতি আছো ডক্টৰ আকৃবা আহমেদ বাইদেউৰ সৈতে। আমি এই অনুষ্ঠানটি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ তৰফৰ পৰা এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত।
2: সুস্থ হৈ থাকক,

0: সজাগ হয়ে থাকক। অ্যাপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত অ্যাপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ, শিশুর পড়া জ্যেষ্ঠ নাগরিক সকলের বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংর আজই ফোন করক 9957568450-ত।
2: অ্যাপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। সুস্থ জীবনের বিশ্বস্ত লগৰী।
3: আকৌ ডক্টর আহমেদ বাইদেউর সহিত আমি আলোচনা করিম। এতিয়া আমি সম্পূর্ণ নিরাময় হওয়ার কথাটো পাতিলো। নিরাময় হয় বুলি কৈছে বাইদেউ, 90% তেনেকুৱা ফল পাইছে। এগৰাকী শ্রোতার ফল পৰা এটি প্রশ্ন আহিছে। সৌরজ্যোতি শর্মা, অনুষ্ঠানটো ৰেডিঅ'ত শুনি আছো, ভাল পালো আপুনি ৰেডিঅ'ত ৰেডিঅ' অনুষ্ঠান শুনি আছে। নাকৰ পৰা তেজ ওলোৱা, যাক আমি গাঁও অঞ্চলত এৱা ভঙা বুলি কওঁ, সেয়া আচলতে সাইনাসাইটিস নেকি নে দুইটা বেলেগ? বাইদেউর পৰা জানিব বিচাৰিছো, নাকৰ পৰা তেজ ওলোৱাটো আৰু সাইনাসাইটিস একেই নেকি?
4: নাকৰ তেজ ওলোৱাটো কোনো সময়ত সাইনাসাইটিসৰ কাৰণে হ'ব পাৰে, কিন্তু এৱা ভঙা যিটো কয় সাইনাসাইটিসৰ কাৰণে যদি একিউট হয়, মানে দুই তিনদিনৰ ভিতৰতে হৈছে, এইটো বেলেগ কাৰণতহে হ'ব। কিছুমান হীৰ থাকে নাকৰ ভিতৰত, আৰ্টৰি থাকে, আৰু প্ৰেছাৰ বাঢ়িলে কেতিয়াবা ব্লিডিং হয়। সৰু সৰু ল'ৰা ছোৱালীক খুব নাক খজুৱাই থাকে, যে নাকৰ আগত কিছুমান ভেইনছ থাকে, কেপিলাৰিজ, তো তাৰ পৰা ব্লিডিং হয়। সো সেইখিনি সাইনাসাইটিসত যদি দীর্ঘদিন ধরে থাকে সাইনাসাইটিস, খুব মানে ইনফেকশন বেশি, তেতিয়া ব্লিডিং হব পারে নাকৰ পৰা। তেতিয়া মানে এৱা ভঙাটো সাধারণতে সাইনাসাইটিস নহয়।
3: হয় নিশ্চয়। সৌরজ্যোতি শর্মা, আপনার প্রশ্নটির উত্তর আপনি পালে। আৰু এটি প্রশ্ন মই সুধিব বিচাৰিছো, এটা শিশু অবস্থাৰ পৰা যদি এলাৰ্জি হৈ থাকিলে সেয়া এটা সময়ত এজমালৈ ৰূপান্তৰিত হ'ব পাৰে নেকি? তেনেকুৱা এটি প্ৰশ্নই শ্ৰোতাগৰাকীৰ পৰা আহিছে, গতিকে তেখেতৰ প্ৰশ্নটো একেলগে পঢ়ি দিছো। শ্ৰোতাগৰাকী জ্যোৎস্না ডেকাই কৈছে, এলাৰ্জিৰ পৰা হাঁপানী বা এজমা হ'ব পাৰে নেকি? আৰু সেই প্ৰসংগতে মই সুধিছোঁ, শিশু অৱস্থাৰ পৰা যদি এলাৰ্জি হয় সেয়া এটা সময়ত হাঁপানী বা এজমালৈ ৰূপান্তৰিত হ'ব পাৰে নেকি?
4: প্রত্যেক শিশুর ক্ষেত্রত এইটো কথা সচা নহয়, কিন্তু কিছুমান শিশুর ক্ষেত্র, যার মানে ধরক মাক দেউতাকরও এলার্জিক সিমটমস থাকে, তেতিয়া আৰু যদি যদি বায়ু প্ৰদূষণত বেছি এক্সপোজাৰ হয়, এয়াৰ পলিউশ্যনৰ এক্সপোজাৰ হয়। এয়াৰ পলিউশ্যন মানে ধৰক ঘৰৰ ভিতৰৰ এয়াৰ পলিউশ্যনৰ কথাও কৈছোঁ দেই মই, যিটো ক্লোজ কিচেন বুলি কওঁ, যিটো মানে ধৰক আজিকালি ফ্লেটছত বেছি থাকে মানুহ, ক্লোজ কিচেন বা ধৰক ধোঁৱা, টৰ্টইজ কইল বা স্মোকিং, মানে স্মোকিং যদি ঘৰৰ ভিতৰত মাক দেউতাকৰ বা কোনোবা মানুহে স্মোকিং কৰে, সেইবোৰৰ যদি এক্সপ'জাৰ হয়, তেতিয়া অলপ এলাৰ্জিক যদি বাচ্চা এটাৰ মানে এজমা হোৱাৰ চান্স থাকে।
3: ভাৰতী দেৱী দাস, তেওঁ চৰাইচিছ ৰোগৰ বিষয়ে জানিব বিচাৰিছে, নিৰাময়ৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছে।
4: চৰিয়াচিছ একচুৱেলি এটা মানে চৰিয়াচিছ এটা এলাৰ্জিক ডিজিজে, কিন্তু মানে আপোনাৰ মেইনলি ইমিউনলজিষ্টবোৰে ট্ৰিটমেণ্ট কৰে। এইটো ৰিমেটলজি ইমিউনলজি ডিপাৰ্টমেণ্টে বা ডাৰ্মাটলজিষ্টে ট্ৰিট কৰে, মই ট্ৰিট নকৰোঁ এইটো।
3: হয়, এইটো বিষয়ত ইতিমধ্যে আমি আগতে এটা খণ্ড প্ৰচাৰ কৰিছোঁ ভাৰতী দেৱী দাস, আপুনি আমাৰ যদি ইয়াৰ পূৰ্বৰ খণ্ডকেইটি চাই নিশ্চয়কৈ ইয়াৰ উত্তৰ পাব। এই বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ। ৰন্তু ডেকা, খুব সুন্দৰ এটা বিষয়ত আলোচনা হৈছে, আকাশবাণীক ধন্যবাদ জানাইছে। এই যাত্ৰাত কিন্তু আকাশবাণীৰ সৈতে এপ'লো এক্সেল কেয়াৰ হাস্পাতালো আছে। নিভাৰণী হাজৰিকা, আপুনি অনুষ্ঠানলৈ আহিছে, আপোনালোকৰ বাৰ্তাসমূহ পাইছো, আৰু যদি আপোনালোকৰ কিবা এই সম্পৰ্কে ক'বলগীয়া আছে আমি আপোনালোকৰ পৰা পালে নিশ্চয় আলোচনাৰ মাজলৈ আমি যাম। প্ৰশ্ন হয়তো আহিছে শ্ৰোতাৰ ফোনত, মই এবাৰ প্ৰশ্নটো শুনি লওঁ। আশা কৰিছো সুৰধ্বনি অনুষ্ঠানৰ নহয়।
5: হয় বাইদেউ নমস্কাৰ, মই জানিব বিচাৰিছোঁ, এলাৰ্জি হয় মাজে মাজে, কেতিয়াবা মানে অকল স্কিনতে নহয় এইটো ভিতৰৰ পৰাও হৈ যায়, মানে মই বেছি মোৰ এলাৰ্জিটো হয় কিছুমান খাদ্যৰ ওপৰত, মানে খাদ্য মোৰ চব খাদ্য নহয়, কিন্তু বাইদেউ মই যদি ছাগলী মাংস খাওঁ তেতিয়া মোৰ মানে একদম

0: ভিতৰৰ পৰা এলাৰ্জিটো হয়। মোৰ মানে তেতিয়া প্ৰথমতে মোৰ পেটটো আচুৰি আচুৰি কামুৰিব, তাৰপিছত মোৰ মূৰটো ঘূৰাব, তাৰপিছতহে মোৰ মানে স্কিনত মানে অলপ অলপ দেখা দিয়ে এলাৰ্জিটো। আৰু মই এই যিটো মানে গৰু গাখীৰত মানে ফেহু জাতীয় যে এটা বস্তু আছে, সেই বস্তুটো খালে মোৰ মানে সেই সেনেকুৱাই হয়। এইটো কেনেধৰণৰ নিৰাময় কৰিব পাৰি তাকে আপোনাৰ পৰা জানিব বিচাৰিছো, আৰু এনেধৰণৰ অনুষ্ঠান আমালৈ আগবঢ়োৱাৰ বাবে আকাশবাণীক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালো।
1: ধন্যবাদ মাধৱী নাথ, আমাৰ এগৰাকী দিব্যাংগ শ্ৰোতা, দৃষ্টিশক্তি তেখেতৰ নাথাকিলেও মনৰ দৃষ্টিৰে আমাক চাই খুব ভাল পাই ৰেডিঅ' তেখেতে শুনি আছে, তেখেতে আপোনাৰ পৰা জানিব বিচাৰিছে কথা।
2: হয়, মই ছাগলী মাংস খোৱাৰ কিমান সময়ৰ ভিতৰত আপোনাৰ হৈছে চিমটমখিনি, যদি ধৰক 30 মিনিট বা এঘণ্টাৰ ভিতৰত হৈছে আৰু তাৰ লগে লগে আপোনাৰ মূৰ ঘূৰণি বা ৰঙা ৰঙাকৈ স্কিনত আহি গৈছে, তেতিয়াহ'লে এইটো এটা এলাৰ্জিক ৰিয়েকশ্যনেই হ'ব। কিন্তু যদি বোলে আপুনি আগদিনা ছাগলী মাংস খালে তাৰ বোলে এদিনৰ পিছত আপোনাৰ চিমটমখিনি হৈছে, তেতিয়াহ'লে হয়তো এইটো এটা ফুড ইনটলৰেঞ্চ বুলি কওঁ আমি, ধৰক গেষ্ট্ৰোএন্টেৰোলজিত আপুনি দেখাব পাৰে। কিন্তু এঘণ্টাৰ ভিতৰত যদি এইখিনি চিমটম হৈছে আপোনাৰ, উশাহ নিশাহো কষ্ট পাইছে, তেতিয়াহ'লে এটা এলাৰ্জিক ৰিয়েকশ্যনেই হ'ব, আপুনি তেতিয়াহ'লে ছাগলী মাংস নোখোৱা ভাল হ'ব। কিন্তু আপোনাৰ যদি আৰু মানে ধৰক আৰু তাৰ এডভাইচৰ কাৰণে আহিব বিচাৰে, তেতিয়াহ'লে আহিলে মই আপোনাক গাইড কৰি দিম। তাৰমানে যদি এটা মানে টাইম লাইন আছে, ধৰক আপোনাৰ যদি 30 মিনিট বা এঘণ্টা ভিতৰত যদি সেই চিমটমখিনি হয় খোৱাৰ, তেতিয়া আমি মানে এলাৰ্জিক ৰিয়েকশ্যন বুলি কওঁ। তাৰ লগতে মানে চিমটমছখিনি অকল 2-3 চিমটমছ হ'ব, স্কিনৰ ৰঙা পৰা, উশাহ কষ্ট, পেটৰ বিষ, সেই গোটেইখিনি যদি হয় আৰু মূৰ চুৰ ঘূৰাই, তেতিয়া আমি এলাৰ্জিক ৰিয়েকশ্যন ক্ৰাইটেৰিয়াতে পৰিছে তেওঁৰ। আপুনি যদি সেই ছাগলী মাংসটো তেতিয়াহ'লে নাখাব, আৰু গাখীৰৰ কিবা কৈছিলে নহয় তেওঁ, গাখীৰৰটো ইনটলৰেঞ্চ নিচিনা লাগিছে মোৰ। আপুনি যদি সুবিধা হয় আপুনি এবাৰ গেষ্ট্ৰোএন্টেৰোলজিত দেখাই দিব গাখীৰৰ বিষয়ে, আৰু ছাগলী মাংসটো যেতিয়ালৈকে ইভালুৱেশ্যন নকৰে তেতিয়ালৈকে নাখাব। হয়, আশা কৰোঁ এইখিনি আপোনাৰ সুবিধা হৈছে, এইখিনি উত্তৰখিনি মোৰ।
1: আৰু এগৰাকী শ্ৰোতাৰ ফোন লৈ লৈছো, হেল্ল'
3: মানে বহুত অসুবিধাৰ সৃষ্টি হৈ আছে, মানে ধৰক এইটো চাইনাছ প্ৰব্লেম হ'ব নে কি হ'ব এইটো জানিব বিচাৰিছিলোঁ। তাৰমানে ৰাতি শুলে এই মানে অসুবিধাটো মানে পাওঁ, আৰু দিনতো কেতিয়াবা কেতিয়াবা পাওঁ, কিন্তু ৰাতি শুলে মানে বেছি হৈ যায়, যিটো বাও চাইডৰ যিটো নাকৰ হেৰিটো আছে সেইটোত মানে অশান্তিটো মানে তেনেকৈ পোৱা যায় আৰু। ইয়াৰ কাৰণে কিবা এটা প্ৰতিকাৰ বিচাৰিছিলোঁ।
2: বন্ধৰ লগতে আপোনাৰ স্মেল ঠিকে পায়নে, আৰু মূৰৰ বিষ চিখ লগত আছে নেকি?
3: নাই নাই, সেইবোৰ তেনেকুৱাকে একো নাই। চৰ্দি লাগিলেওতো হয় বাৰু, চৰ্দি নালাগিলেও তেনেকুৱা সমস্যা এটাত ভুগি আছো।
2: হয়তো নেজেল এণ্ডোস্কোপি বা এটা চিটি স্কেন এখন লাগিব আপোনাৰ, যে চাইনাছাইটিছৰ কাৰণে হৈছে নেকি চাবলৈ, চোৱাৰ পিছতহে মানে ঠিক আপুনি মানে আমি শুশ্ৰূষাখিনি কৰিব পাৰিম আপোনাৰ। হয়,
1: ঠিক আছে, আৰু আমি পাতিবলগা বহু কথা আছে। এলাৰ্জিক এজমা সম্পৰ্ক ঠিক হয়নে সেইটো প্ৰিয়মা নাথ ডেকাই, এলাৰ্জিক এজমা ঠিক হয়নে সেই বিষয়ে জানিব বিচাৰিছে তেখেতে।
2: এলাৰ্জিক এজমা ঠিক হয় যদি আপোনালোকে নিয়মীয়াভাৱে যিখিনি ইনহেলাৰ্ছ দিয়ে, নহয় ডক্টৰে যিখিনি ইনহেলাৰ্ছ দিয়ে। এজমা একচুৱেলি এটা ৰিভাৰ্চিবল কণ্ডিশ্যন, এজমা এটা টেবু হৈ গৈছে ছ'চাইটিত, যে আমাক ইনহেলাৰ দিছে, আমি ইনহেলাৰটো লওঁ, আমাৰ ইনহেলাৰ দিয়া মানে এজমা নুবুজায় আচলতে। ইনহেলাৰবোৰ নিয়মীয়াভাৱে যদি লৈ থকা হয় তেতিয়াহ'লে কেতিয়াবা এজমা কাৰেক্টো হৈ যায়, কিন্তু সেই প্ৰদূষণৰ এয়াৰ পলিউশ্যনৰ কাৰণেও মানে এজমাবোৰ আজিকালি বাঢ়ি গৈছে। আৰু এলাৰ্জিক এজমা

0: আপোনাৰ যিটো মই অলপ আগতে কৈছিলোঁ এলাৰ্জেন ইমিউনোথেৰাপি যদি লয় আৰু এলাৰ্জেনৰ আইডেণ্টিফিকেশ্যন কৰিব পাৰি তাৰ মতে ট্ৰিটমেণ্টখিনি আৰম্ভ কৰিলে এজমা কিউৰেবল হয়।
1: মধুচন্দা শইকীয়া বৈশ্য সোণাৰীৰ পৰা তেখেতে জানিব বিচাৰিছে যে পোহনীয়া কুকুৰ মেকুৰী আদিৰ লগত একেটা কোঠাতে যদি থকা যায় এলাৰ্জি আৰু চাইনাছ আদি হোৱাৰ সম্ভাৱনা থাকে নেকি?
0: আজিকালি দেখা গৈছে যে পোহনীয়া কুকুৰ মেকুৰীৰ লগত থাকিলে কেতিয়াবা কিছুমান ক্ষেত্ৰত হাই ৰিস্ক যিবোৰ এলাৰ্জিক মানে ফেমিলি যাৰ এলাৰ্জি আছে তেওঁলোকৰ চান্স বাঢ়ি যায়, কিন্তু তাত এলাৰ্জেন টেষ্ট কৰি পেলাই আমি কনফাৰ্ম কৰিব লাগিব যে পোহনীয়া কুকুৰ বা মেকুৰীৰ প্ৰতি হৈছে নেকি। থাকিলেই যে এলাৰ্জি হ'ব তেনেকুৱা কথা নহয়। আচলতে সৰুৰে পৰা যদি কয় যে সৰু শিশুৰ লগত যদি কুকুৰ মেকুৰীৰ লগত মানে একেলগে থাকে এলাৰ্জি কমে বুলিহে কয়, কিন্তু সৰুকালৰ পৰা যদি থাকে।
1: এটা বহুত নজনা কথা

0: সৰুৰ পৰা যদি কয় যে সৰু শিশুৰ লগত যদি কুকুৰ মেকুৰীৰ লগত মানে একেলগে থাকে এলাৰ্জি কমে বুলিহে কয়, কিন্তু সৰুকালৰ পৰা যদি থাকে।
1: এটা বহুত নজনা কথা গম পালো যে শিশুকালৰ পৰা যদি থাকে জীৱ জন্তুৰ সৈতে তেতিয়া এলাৰ্জিটো কম হৈ হয়
0: কম
1: হয় কথা আছে। আৰু এটা কথা জানিব বিচাৰো, চাইনাছৰ কথা যদি আমি পাতি থাকো বাইদেউ, বেছিভাগ সময়তেও শুনো যে চাইনাছৰ চাৰ্জাৰী কৰিব লাগে, আৰু কিছুমানে কয় যে কৰি লাভ নাই কাৰণ আকৌ হ'ব। এই কথাটো অকমান জানিব বিচাৰিছো, আৰু লগতে চাইনাছৰ যদি চাৰ্জাৰী কৰিব লাগে কি পৰ্যায়ত আচলতে আমি চিকিৎসকৰ ওচৰত গৈ সেই চাৰ্জাৰীটো কৰাৰ প্ৰয়োজন সেই সম্পৰ্কে অলপ বুজাই কওকচোন।
0: তো চাইনাছাইটিছটো মই আগতে কৈছোঁ যে যিবোৰ বাট থাকে নহয় চাইনাছলৈ মানে নাকৰ ভিতৰৰ পৰা, সেই বাটসমূহ যেতিয়া বন্ধ হৈ যায় তেতিয়া আমি ক্ৰনিক চাইনাছাইটিছ বুলি কওঁ। চ' ক্ৰনিক চাইনাছাইটিছ হ'লে সকলো ক্ষেত্ৰতে অপাৰেশ্যন নালাগে, কেতিয়াবা আমি কনজাৰ্ভেটিভ মেনেজমেণ্টো কৰোঁ, কিন্তু কিছুমানৰ যেনেকৈ বাৰে বাৰে 4-5 বাৰমান যদি বছৰত চাইনাছৰ ইনফেকশ্যন হৈ থাকে, আৰু কিছুমান থাকে জটিল কিছুমান চাইনাছাইটিছ থাকে, যেনেকৈ চাইনাছাইটিছ গৈ মগজুলৈ গ'ল, চকুলৈও ইনফেকশ্যন বাঢ়ি গ'ল, তেতিয়াও চাইনাছৰ অপাৰেশ্যন লাগে। আৰু কিছুমান ফাংগাল চাইনাছাইটিছ, তাৰ ট্ৰিটমেণ্ট অকল অপাৰেশ্যন, ঔষধ দি ভাল নহয়। আৰু চাইনাছ অপাৰেশ্যন হ'লে সাধাৰণতে আকৌ হৈ নাযায়, কিন্তু পলিপ বুলি, নেজেল পলিপ বুলি কিছুমান, পলিপ'ছিছ বুলি কিছুমান কণ্ডিশ্যনছ থাকে, তেওঁলোকৰ সেইবোৰ চাৰ্জাৰী হ'লে কেতিয়াবা এইটো আকৌ এবাৰ হৈ যায়। কিন্তু সেইকাৰণে যিখিনি অপাৰেশ্যনৰ পিছৰ যিখিনি নিয়ম, সেই নিয়মখিনি মানি চলিলে সাধাৰণতে নহয়। আৰু কিছুমান চিনড্ৰম আছে, যেনেকৈ এস্পিৰিন হাইপাৰচেনচিটিভিটি চিনড্ৰম, তো সেইবোৰত তাৰমানে অপাৰেশ্যন কৰাৰ লগে লগে পলিপছবোৰ আকৌ আহি যায়। চ' সেইখিনিৰো ট্ৰিটমেণ্ট কৰাৰ নিয়ম আছে, আমাৰ ইণ্টাৰনেশ্যনেল গাইডলাইনছ আছে, সেই গাইডলাইনছৰ মতে যেতিয়া আমি চিকিৎসা কৰোঁ তেতিয়া নাহে। চ' সেইখিনি ভয় খাব নালাগে যে অপাৰেশ্যন আপোনালোকে কৰিলে যে আহি যাব, তেনেকুৱা কথা নহয়। হয়,
1: ভাল লাগিছে বাইদেউ, ইমান ধুনীয়াকৈ কথাখিনি বুজাই দিছে। কৃষ্ণা গগৈ কৈছে আজিৰ অনুষ্ঠানত অতি প্ৰাসংগিক এটা বিষয়ে আলোচনা হৈছে, অতিথি চিকিৎসকগৰাকীয়ে সুন্দৰকৈ বুজাই দিছে, তাৰ বাবে বহুত উপকৃত হৈছে। আপুনি বৰ ধুনীয়াকৈ কথাখিনি বুজাই দিছে, শ্ৰোতাৰ ফালৰ পৰা ভাল পাইছে, তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিছে। মধুচন্দ্ৰ বাইদেউ, ইতিমধ্যে আপোনাৰ উত্তৰটো দিয়া হ'ল। আৰু এটা কথা জানিব বিচাৰিছোঁ, আমাৰ সাধাৰণতে যিকোনো ৰোগৰ ক্ষেত্ৰতে আমি আজিকালি কওঁ যে আমাৰ জীৱন ধাৰণৰ যিটো শৈলী, আমি দৈনন্দিন যিধৰণে আমি কামখিনি কৰি থাকোঁ বিভিন্ন ৰোগৰ ক্ষেত্ৰত, ধৰি লওক আমি বহি বহি কামখিনি কৰি থাকোঁ, তাৰ কাৰণে কিছুমান ৰোগৰ কিছুমান সমস্যা আমাৰ আহিব পাৰে। ঠিক তেনেদৰে আমাৰ জীৱনশৈলী কি ধৰণৰ পৰিৱৰ্তন আনিলে আচলতে আমি চাইনাছাইটিছৰ দৰে ৰোগৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ, সেইটো আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
0: হয়, চ' লাইফষ্টাইল চেঞ্জেছ যিখিনি কয়, আমাৰ ৰেগুলাৰ এক্সাৰচাইজ, আৰু ৰ'দত অলপ ভিটামিন ডি ডেফিচিয়েঞ্চিৰ কাৰণেও এলাৰ্জি খুব বাঢ়ে। তো ভিটামিন ডি সাধাৰণতে আমি ৰ'দৰ পৰাই পাওঁ, তো ৰ'দত অলপ বাহিৰত বহা, 15-20 মিনিট ডেইলি ৰ'দৰ তাপ পোৱাটো দৰকাৰ। তাৰোপৰি বেছি ৰুমৰ ভিতৰত সোমাই থকা, সেইটো এটা এলাৰ্জি কাৰণ, চাইনাছাইটিছৰ কাৰণ হৈছে। আৰু বেছিভাগ আমাৰ যিবোৰ কমন কল্ড হয়, ভাইৰেল ইনফেকশ্যন হয়, চৰ্দি আৰম্ভ হয় নহয়, সেই সময়ত ৰেষ্ট খুব দৰকাৰ, মানে আপোনাৰ বিশ্ৰাম দৰকাৰ, খাদ্য বেছি খাব লাগে, পানী বেছি খাব লাগে। সেইখিনি যদি 5-7 দিনমান যদি আমি ৰেষ্ট ভালকৈ লওঁ তেতিয়া সেই চাইনাছাইটিছ নহয়। সেইখিনি
1: আজি বহুতো কথা, নজনা কথা ময়ো শিকি আছো বাইদেউৰ পৰা, আৰু এই অনুষ্ঠানটো কৰাৰ পাছত মোৰ এটা ভাল হৈছে যে বহু কথা জানিব পাৰিছো, কিন্তু এইটো কথা নহয় যে আমি আৰু শুনি শুনি বহুত কথা জানি লওঁ। আজিকালি যিধৰণৰ আমি, ইয়াৰ আগতে ডক্টৰ প্ৰদীপ শৰ্মা ছাৰ হয়তো তেখেতেই কৈছিলে এই অনুষ্ঠানত যে আপোনালোকে যেতিয়া আহে আপোনালোকে ৰোগৰ লক্ষণটো ক'ব, চিকিৎসকে নিৰ্ধাৰণ কৰিব আপোনাৰ কি হৈছে, কিন্তু আগতে যদি আহি কৈ দিয়ে যে মোৰ এনেকুৱা হৈছে কাৰণ মোৰ এনেকুৱা হৈ আছে, গতিকে এই ধৰণৰ কথা চিকিৎসকক নকৈ চিকিৎসকক আচলতে সিদ্ধান্ত ল'বলৈ দিব লাগে। আৰু এটা কথা জানিব বিচাৰিছোঁ যে বিভিন্ন ধৰণৰ ব্লাড টেষ্ট বা তেজৰ পৰীক্ষা কৰা হয় এলাৰ্জিৰ কাৰণে, যিটো কথা এবাৰ ইতিমধ্যে ডাক্টৰ আহমেদে কৈছে, কিন্তু আকৌ এবাৰ শ্ৰোতাসকলক যদি এই কথাটো কৈ দিয়ে যে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ আমি পৰীক্ষা কৰি থকাটো কিমান উচিত বা অনুচিত, সেই কথাটো পুনৰবাৰ যাতে শ্ৰোতাৰ মনত কথাটো লাগি যায় আপুনি আকৌ এবাৰ কৰিলে ভাল লাগিব।
0: ব্লাড টেষ্ট বহুতখিনি আজিকালি এভেইলেবল, আজিকালি ঘৰত আহিও ব্লাড লৈ যায় বহুতে। চ' মোৰ ওচৰতো এই পেচেণ্টছ আহে যে গোটেইখিনি ব্লাড টেষ্ট লৈয়ে আহে আচলতে, কিন্তু মানে ব্লাড টেষ্টবোৰ নিজৰ পৰা কৰিলে কি হয়, অলপ কনফিউশ্যনো আৰম্ভ হয়, অলপ ভয় ভাৱ হয়, এংজাইটি হয়। চ' এইটো নিজে আপোনালোকে আহি ডক্টৰৰ পৰামৰ্শৰ অবিহনে ব্লাড টেষ্ট কৰাটো মই নকওঁ, এডভাইচ নকৰোঁ। চ' আহি পেলাই আপোনালোকে এডভাইচ লৈ কৰাটোহে দৰকাৰ, চ' সেইটোৱে ক'ব বিচাৰোঁ।
1: শ্ৰোতাসকল, বাইদেউ কৈছে আৰু আপোনালোকক আকৌ কওঁ যে চিকিৎসকৰ পৰামৰ্শ

0: লৈহে আপোনালোকে কিবা পৰীক্ষা কৰাব লাগিলে কৰাব আৰু বিভিন্ন সময়ত আপোনালোকে ফাৰ্মাচীলৈ গৈ নিজেই গৈ ঔষধ আনি খায় তেনেকুৱা ছেল্ফ মেডিকেশ্যন আপোনালোকে নকৰিলে আচলতে আপুনি বুলি নহয় আমি আমাৰ সকলোৰে ক্ষেত্ৰতে প্ৰযোজ্য আমি সেইটো নকৰাই ভাল সেই কথাটো কৈছে কাৰণ আপুনি যেতিয়া নিজাকৈ এটা পৰীক্ষা কৰি লৈ আহিব আপোনাৰ নিজৰ এটা কনফিউজন হ'ব আপোনাৰ কৰিব নলগীয়া এটা হয়তো কৰি আনিলে আপুনি বেলেগ এটা চিন্তা কৰি আছে মানসিকভাৱে আপুনি ভাগি পৰিছে গতিকে চিকিৎসকগৰাকীক আহি কওক তেখেতে কি প্ৰয়োজন সেয়া আপোনাক ক'ব সেই হিচাপে আপুনি কৰিব লিপিকা খাওঁতে কৈছে খোৱা বস্তু যেনে দৈ বিলাহী পেকেট মছলা আদিয়ে স্কিনৰ এলাৰ্জি কৰিব পাৰে নেকি এইটো জানিব বিচাৰিছে তেখেতে
1: খোৱা বস্তুৰ পৰা স্কিন এলাৰ্জি নহয়
0: দৈ বিলাহীৰ কথা কৈছে
1: নাই বিলাহী বেঙেনা এইবোৰ হাই হিষ্টামিনাৰ্জিক ফুড বুলি কয় ন' এলাৰ্জিক ফুড হয় তেওঁলোকৰ কিছুমানৰ ক্ষেত্ৰত স্কিন এলাৰ্জি কৰিব পাৰে কিন্তু সাধাৰণতে নকৰে স্কিন এলাৰ্জি নকৰে আৰু স্কিন এলাৰ্জি কৰিব হ'লে যদি আপোনাৰ খোৱা বস্তু খোৱাৰ 5-10 মিনিট বা আধা ঘণ্টাৰ ভিতৰত আৰু লগতে উশাহ নিশাহ আৰু বেলেগ ছিষ্টেমতো আপোনাৰ প্ৰব্লেম হয় স্কিনৰ এলাৰ্জিৰ লগতে তেতিয়াহে আমি খোৱা বস্তুৰ প্ৰতি বুলি কওঁ এনেই যদি বহুত দিনৰ পৰা স্কিন এলাৰ্জি হৈ আছে আৰু খোৱা বস্তুৰ কাৰণে হৈছে বুলি আপুনি সেই খাদ্যটো মানে কি বন্ধ নকৰিব
0: হয় আপোনাক ক'লে তেনেকুৱাৰ পৰা নহয় খোৱা বস্তু যদি কথা কৈছে দৈ বিলাহী কেতিয়াবা কাৰোবাৰ ক্ষেত্ৰত হোৱাটো বেলেগ কথা কিন্তু সাধাৰণতে এয়া নহয় লিপিকা খাওন আপোনাৰ নিশ্চয় এই প্ৰশ্ন দি উত্তৰ পাইছে শ্ৰোতাসকল প্ৰভাতী তৰংগৰ অনুষ্ঠানটি এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে
2: সুস্থ হৈ থাকক সজাগ হৈ থাকক এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে উচ্চ ৰক্তচাপ হৃদৰোগ ডায়েবেটিছ থাইৰয়ড কেন্সাৰ আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল পশ্চিম বৰাগাঁও গুৱাহাটী সুস্থ জীৱনৰ বিশ্বস্ত লগৰী
0: ডক্টৰ আহমেদ আৰু এটি ফোন কল আহিছে মই শ্ৰোতাগৰাকীক প্ৰশ্নটো লৈ লৈছো হেল্ল' আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰিছো আপুনি চিকিৎসক গৰাকীৰ পৰা কি জানিব বিচাৰিছে কওকচোন
5: হয় ইন্দ্ৰজিৎ দা মোৰ মানে এটা সৰু বেবী আছে মানে বয়স এইবাৰ 25 তাৰিখ পৰিলে 2 বছৰ হ'ব মানে গৰমৰ দিনতে মানে বেবীজনৰ মানে ৰঙা পৰি পৰি যায় তাৰপিছত মানে বহুত মানে গৰম আৰু ৰাস্তালৈ কি হয় কেনেকৈ গৰম পৰি যায় মানে খোজাই থাকে মানে ৰঙা ৰঙা পৰি থাকে লাষ্ট খোজাই থাকে মানে এনেকুৱা সমস্যা আৰু আজি 2 বছৰ এনেকুৱা হৈছে বহুত ডক্টৰক দেখালো ওচৰত দেখালো আৰু জি এম চিটো দেখুৱা গৈছে মানে ভাল পোৱা নাই সেইকাৰণে পৰামৰ্শটো লাগে আৰু
1: সৰু সৰু দানাৰ নিচিনাকে হয় এনে গাটো ফুলি আহে নেকি কি
5: গাটো ফুলি নাহে ৰঙা ৰঙা পৰে মানে দাগ হয় আৰু
1: মই অলপ
0: আকৌ এবাৰ কৈ দিয়কচোন
5: ৰঙা পৰি পেলাই মানে লাষ্টত খোজাই থাকিব লাগে হৈ যায়
1: এলাৰ্জি মেডিকেশ্যন দিয়াৰ পিছত ভাল পাইছে নে অলপ
5: মানে এটো এলাৰ্জি নে কি গম পোৱা নাই খালি ডক্টৰক দেখাইছো ডক্টৰে মেডিসিন দিছে মানে ভাল পোৱা নাই
1: পেডিয়াট্ৰিচিয়ানক আপুনি দেখাই ল'ব শিশু চিকিৎসকক তেওঁলোকে গাইড কৰিব পাৰিব আপোনাক কি কাৰণে কাৰণ কেতিয়াবা এলাৰ্জি বুলিয়েই নহয় বেলেগ কাৰণটো এনেকুৱা ৰঙা হ'ব পাৰে আৰু কিছুমান সৰু ল'ৰা ছোৱালী গৰমৰ কাৰণেও এনেকুৱা অলপ স্কিন ইনফেকশ্যন অলপ হয় তেওঁলোকৰ শিশুৰ চিকিৎসক এগৰাকী দেখাই ল'বচোন
0: তেখেতে কৈছে যে ভাল এগৰাকী চিকিৎসকৰ নামটো কৈ দিলে আপুনি বাইদেউৰ ওচৰলৈ আহিব পাৰিব এপ'লো এক্সেল কেয়াৰ হস্পিটেললৈ আহিব তেখেতে চাই দিব আপুনি এপ'লো এক্সেল কেয়াৰ হস্পিটেললৈ আহিব বাইদেউ কৈছে তেখেতে চাই দিব আপুনি এপ'ললৈ আহিব এপ'লো এক্সেল কেয়াৰ বৰাগাঁৱত আছে তালৈকে আহিব বাইদেউক লগ কৰিব ডক্টৰ আকৃবা আহমেদ তেখেতে আপোনাক চাই দিব শ্ৰোতাসকলে খুব আগ্ৰহেৰে ফোন কৰিছে সবিতা কলিতাৰ প্ৰশ্নটো আপুনি উত্তৰ ভালকৈ দিছে সেইকাৰণে খুব ভাল লাগিছে মনটোৱে ভাল লাগিছে বুলি তেখেতে উল্লেখ কৰিছে আৰু কিছু কথা আমি জানিব বিচাৰিম আমাৰ সময় আৰু 10 মিনিট সময় আছে যে এলাৰ্জি আচলতে আমি হৈ আছে আমি ধৰি লওক ঔষধ খাইছোঁ অলপ ভাল পাইছোঁ কিন্তু এলাৰ্জি যে গুৰ

0: ৰূপ ধাৰণ কৰে আমি কেতিয়া অনুভৱ কৰিম আচলতে আমি এলাৰ্জি গুৰুতৰ ৰূপ ধাৰণ কৰিছে আৰু বিশেষজ্ঞ চিকিৎসকৰ ওচৰলৈ যোৱাটো প্ৰয়োজন এতিয়া আৰু আমি কিবা এটা ঔষধ খাই থাকিলে নহ'ব আচলতে এই কথাটো কি অৱস্থাৰ পৰা আচলতে আমি বুজি পোৱা উচিত বাইদেউ সেইটো
1: এলাৰ্জি সাধাৰণতে দেখোঁ যে এলাৰ্জি হ'লে মানুহে এলাৰ্জি টেবলেট ফাৰ্মাচীৰ পৰা লৈ খাই থাকে কিন্তু যেতিয়া দেখে যে অফিচ ক্ষতি হৈছে বা সৰু ল'ৰা ছোৱালী স্কুল ক্ষতি কৰিব লগা হৈছে বেছি অসুবিধাৰ কাৰণে বা যিবোৰ ৰেস্কিউ মেডিকেশ্যন জানে হঠাতে ইনহেলাৰ ল'ব লগা হ'ল উশাহ লোৱা কষ্ট হ'ল তেতিয়া সেই পৰ্যায়লৈ যোৱাৰ আগতেই চিকিৎসকৰ ওচৰত অহা উচিত
0: আৰু এটা কথা জানিব বিচাৰিছোঁ আকৌ এবাৰ যিহেতু শিশুসকলৰ বহুতো অভিভাৱকে শুনি আছে শিশুসকলৰ এলাৰ্জি যেতিয়া হয় এইটো আচলতে আমি পলম নকৰি নিশ্চয় চিকিৎসকৰ ওচৰলৈ যোৱাটোৱে বেছি প্ৰয়োজন আমি নিজা কৰি মেডিকেশ্যন কৰাতকৈ হয় নে
1: হয় হয় সদায় নিজৰ শিশুৰ চিকিৎসক পেডিয়াট্ৰিচিয়ানৰ লগত সদায় থাকিব লাগে ৰেগুলাৰ চেকআপছ খুবেই দৰকাৰ আৰু তেওঁলোকে সেইমতে গাইড কৰিব যদি এলাৰ্জিক কণ্ডিশ্যনছ থাকে এতিয়া ইনহেলাৰ ল'বলৈও কিছুমান দেখোঁ যে আমাৰ মানে অভিভাৱকে দিবলৈ বেয়া পায় ল'ৰা ছোৱালী কিন্তু এটা কথা মই ইয়াতে ক'ব বিচাৰোঁ যে ইনহেলাৰবোৰত যিবোৰ কণ্টেণ্ট মানে যিটো মানে ড'জ সেইটো মাইক্ৰগ্ৰামত থাকে এনেই আমি যিবোৰ টেবলেট খাওঁ মিলিগ্ৰাম চ' মাইক্ৰগ্ৰাম মানে খুব বেছি 1000 ন 1000 এটা পাৰ্টহে মাইক্ৰগ্ৰাম চ' সেই মাইক্ৰগ্ৰামতহে ড'জটো যায় তাৰমানে এইটো ইমান ছাইড এফেক্ট নাথাকে কিন্তু ভাবে যে ইনহেলাৰ দিলে মোৰ ল'ৰা মোৰ বাচ্চাটো এজমা হৈ যাব সেইকাৰণে দিছে সেইবোৰ সেইটো কথা নহয় আচলতে যেতিয়া আপুনি ৰেগুলাৰলি সৰু শিশু এটাক ইনহেলাৰ্ছ দিয়ে তেতিয়া ফিউচাৰ মানে এজমা হোৱা চান্সটো কমিহে যাব
0: হয় শ্ৰোতাসকলৰ পৰা আজি বহুত ফোন আহিছে আৰু এগৰাকী শ্ৰোতাক আমি অনুষ্ঠানলৈ লৈছোঁ আপুনি আপোনাৰ পৰিচয়টো জনায় আমাৰ
2: দ্য পার্সন ইউ আর স্পিকিং হ্যাজ পুট ইয়োর কল অন
0: আপোনাক অনুষ্ঠানৰ মাজলে আদৰিছোঁ আপুনি আমাৰ চিকিৎসক গৰাকীৰ পৰা কি জানিব বিচাৰিছে পৰিচয়টো জনায় প্ৰশ্নটো সুধিবচোন
3: হেল্লো
0: আপুনি শুনা পাইছেনে বাৰু
3: হাই
0: আপুনি আমাৰ চিকিৎসক গৰাকীৰ পৰা কি জানিব বিচাৰিছে আপোনাৰ পৰিচয়টো জনাওক আৰু আমাৰ চিকিৎসক গৰাকী যেতিয়া এলাৰ্জি আৰু সাইনাসৰ কথা আমি আলোচনা কৰি আছো আপোনাৰ কি সমস্যা হৈছে আপুনি কি জানিব বিচাৰিছে কওকচোন
3: মই দৰং জিলাৰ হাতীমৰাৰ পৰা নৈশ্য ডেকাই ক'লো নাই মোৰ ছোৱালীজনীৰ বয়স বৰ্তমান 28 বছৰ তাই মানে খুব হাঁচিয়াই থাকে চৰ্দি লাগিলেও হাঁচিয়াব লাগে চৰ্দি নালাগিলেও মানে হাঁচিয়াই থাকিলে সঘনে মানে হাঁচিয়াই থাকিব লাগে
1: সঘনাই হাঁচি অহাটো এলাৰ্জিক ৰাইনাইটিছ বুলিয়েই কয় চ' সেইটো কাৰণে আপোনাৰ এবাৰ এলাৰ্জি কাৰোবাৰ স্পেচিয়েলিষ্ট দেখালে ভাল হ'ব যদি আপোনাৰ ঔষধ দি ভাল হোৱা নাই তাৰ যিহেতু তাইৰ বয়সো কম 28 বছৰ তাইৰ সেই আশা আছে যে সোনকালে তাই নিৰাময় পাব ইয়াৰ পৰা হয় দেখাই ল'লে ভাল হ'ব আপুনি এবাৰ
0: শ্ৰীৰেখা আপুনি দেখুৱাই ল'ব যিহেতু এতিয়া বাইদেউ কৈছে যে বয়সো কম এইখিনি সময়তে আপুনি দেখুৱাই যদি বিশেষ কিবা সমস্যা হৈ আছে নিশ্চয় নিৰাময় কৰিব পাৰিব আৰু শ্ৰোতা এগৰাকী এটা শেষ ফোন কল আমি ল'ম কিন্তু বাইদেউৰ পৰা এটা কথা জানিব বিচাৰিছোঁ এলাৰ্জিৰ ভেকচিন পায় নেকি বা ই কেনেকৈ কাম কৰে বিভিন্ন ৰোগৰ ভেকচিন আছে এলাৰ্জি কিবা ভেকচিন আছে নেকি
1: চ' এলাৰ্জি ভেকচিন আছে এলাৰ্জেন আমি ইমিউনোথেৰাপি বুলি কওঁ চ' যিটো সংক্ৰামক ৰোগৰ কাৰণে যিটো ভেকচিন আমি ইউজ কৰোঁ তেনেকুৱা নহয় চ' এলাৰ্জেন ইমিউনোথেৰাপি মই অলপ কেইদিনমান অলপ আগতে কৈছিলোৱে যে এইটো 3 বছৰৰ পৰা 5 বছৰলৈকে ল'ব লাগে আৰু এলাৰ্জি কমপ্লিটলি মানে একেবাৰে ভাল হৈ যায় এইটো ভেকচিনেশ্যন আছে আৰু আপোনালোকৰ মানে যাৰ শিশুসকলৰ কাৰণে আৰু ভাল আৰু শিশুৰ মানে বয়স যদি কম থাকে তাৰ মানে কাম বেছি ভালকৈ হয়
0: আৰু এগৰাকী শ্ৰোতাক আমি ফোন লাইনত সংযুক্ত কৰিব বিচাৰিছোঁ ইতিমধ্যে বহুজনে ফোন কৰি আছে তেওঁলোকেও খুব আগ্ৰহেৰে কিবা সুধিব বিচাৰিছে মই সংযুক্ত কৰি লৈছোঁ হেল্ল'
2: দ্য পাৰ্চন ইউ আৰ স্পিকিং উইথ হেজ পুট ইয়োৰ কল
0: হেল্ল' আপোনাৰ পৰিচয়টো জনাওকচোন আৰু আপুনি আমাৰ ডক্টৰ আহমেদ আমাৰ সৈতে আছে আজি এলাৰ্জি আৰু চাইনাছৰ কথা আমি পাতি আছোঁ আপোনাৰ কি সমস্যা হৈছে আপোনাৰ পৰিচয়টো জনাই কথাটো কওকচোন তেখেতে উত্তৰ দিব আপোনাৰ
4: মই বহুত দিন কল কৰি থাকোঁ কোনো কলটো নাপাওঁ আজি মানে পাই গ'লো বহুত ভাল লাগিল মোক পোৱাতে
0: আপুনি শুনি আছো আমি আপোনাৰ কথা শুনি আছো আপুনি আমাৰ

0: চিকিৎসকগৰাকীৰ পৰা কিবা জানিব বিচাৰিছে নেকি বাৰু?
1: হ্যাঁ হ্যাঁ, মই এটা কথা জানিব বিচাৰিছো মই এজন এটা কথা জানিব বিচাৰিছো মোক আজি আপোনাৰ অনুষ্ঠানটো পাইলে বহুত ভাল লাগে। মই বহুত বাৰ ফোনটো ট্ৰাই কৰি থাকো, মানে ফোনটো নাপাওঁ, মোৰ মনত এটা দুখ লাগে যে মই কৈছো কেলৈ বা কলটো কৰিবলৈ নাপাওঁ, মই কিবা পৰামৰ্শ জানিব নোৱাৰো, এনেকুৱা এটা মনত এটা আমাৰ মানে আবদ্ধ হৈ থাকে, গম পালেনে?
0: ভাল লাগিছে আপুনি আমাৰ সৈতে সংযুক্ত হৈছে, সেই কথাটো আপোনাৰ মনৰ আনন্দ কথাটো মই বুজি পালোঁ কথাটো। এতিয়া আমাৰ চিকিৎসকগৰাকী যিহেতু আছে, তেখেতৰ পৰা আপুনি কিবা জানিব বিচাৰিছে নেকি?
1: হয় হয়, মই জানিব বিচাৰিছোঁ।
0: কওক, তেখেতে শুনি আছে, আমিও শুনি আছো, আপুনি কওকচোন কি সমস্যা হৈছে আপোনাৰ।
1: ঠিক আছে, চমুকৈ মই এটা কথা কৈছো, মই আকৌ মানে কেতিয়াবা কল কৰিলে আপোনাক পামনে নাপাম, বা ফোন কলটো পাম নহয়?
0: আপুনি আচলতে ফোন কৰিলে পাব মোক, কিন্তু এই অনুষ্ঠানত যিহেতু আমাৰ আলোচনাৰ বিষয় এটা বেলেগ, গতিকে আপুনি এতিয়া ফোন কৰিলে মোক পাবনে নাপাব সেই কথা লৈ আচলতে আমি আলোচনা কৰা নাই। গতিকে ধন্যবাদ জনাইছোঁ, আপুনি খুব মনৰ আনন্দত আচলতে ফোন কৰিছে, বহুদিন চেষ্টা কৰিছে, আপুনি পোৱা নাছিল, আজি মোৰ সৈতে কথা পাতিলে, অনাগত সময়তো আপুনি ফোন কৰিব, কিন্তু যিটো বিষয়ে আলোচনা হৈ আছে সেই বিষয়টোত কিবা সুধিলে বা আপোনাৰ মন্তব্য থাকিলে তেতিয়াহ'লে ভাল লাগিব। আমি অনুষ্ঠান একেবাৰে সামৰণিৰ ফালে আগবাঢ়িছোঁ। প্ৰিয় শ্ৰোতা, এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত আজিৰ এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: আমি আৰু এগৰাকী শ্ৰোতাৰ সৈতে কথা পাতো, শেষৰ গৰাকী শ্ৰোতা যাৰ ফোন কল আমি লৈছো। হেল্ল' আপুনি শুনা পাইছেনে? আপোনাৰ পৰিচয়টো জনাওক আৰু ডক্টৰ আকৃবা আহমেদ আমাৰ সৈতে আছে, আজি আমি চাইনাছ আৰু এলাৰ্জিৰ কথা পাতি আছো। আপুনি শেষৰ গৰাকী শ্ৰোতা যাৰ সৈতে আমি কথা পাতিছো, কাৰণ আমাৰ সময় শেষ হৈ আহিছে, আপুনি আপোনাৰ প্ৰশ্নটো কৰকচোন।
5: মই ঠাণ্ডাৰ দিনত তাৰমানে মোৰ হাঁচি বহুত আহে, মানে 14-15 তেনেকে আহে। এতিয়া গৰমৰ দিনত তেনেকুৱা প্ৰব্লেম নহয়, কিন্তু আৰু মই চিকেন খালে মানে হাঁচি এনেকুৱা হাঁচি আহে, ধোৱাটো ধৰিলেও হাঁচি আহে, মানে আৰু কাণত মানে খুব খুজায় কাণখন, মানে কাণৰ প্ৰব্লেম হ'ব পাৰে নেকি বাৰু এলাৰ্জি থ্ৰুদি?
6: এলাৰ্জিৰ কাৰণে কাণৰ প্ৰব্লেম নহয়, আচলতে যিটো আপোনাৰ হাঁচি আহে তাৰ আৰু খজুৱতি হয় আচলতে কাণত, এইটো আচলতে কাণৰ প্ৰব্লেমৰ কাৰণে নহয়, কিন্তু সেই এলাৰ্জিৰ কাৰণে কাণখন খজুৱায়, মানে চাইনাছৰ ভিতৰতো অলপ এলাৰ্জিক ইনফ্লেমেশ্যন হয় কাৰণে। চ' এইটো আপোনাৰ যদি অকল ঠাণ্ডাকালিয়ে হৈছে তেতিয়া হয়তো ঠাণ্ডাকালি আপোনাৰ কিছুমান আমাৰ ফুলৰ কিছুমান ৰেণু পৰা হয়, চ' সেইবোৰ কাৰণেও হ'ব পাৰে, বা আপোনাৰ হয়তো আপুনি বেছি বায়ু পলিউশ্যনৰ কাৰণেও হ'ব পাৰে। চ' এইটো নিৰাময় কৰা যাব, আপুনি যদি ভালকৈ দেখায় আপোনাৰ ভাল হৈ যাব। হয়,
5: এতিয়া মানে কি হাঁচিটো এতিয়া নহয়, কিন্তু কাণখন খুজায়, এতিয়া গৰমৰ দিনত কাণখন খুব খুজায়, মানে
6: অকল যদি হাঁচি নোহোৱাকৈ কাণ খুজাইছে তেতিয়াহ'লে এইটো এটা বেলেগ কাৰণৰ কাৰণেই হ'ব চাগে তেতিয়াহ'লে।
5: হয়, ঠাণ্ডা দিনত মানে অকণমান যদি পানী ভৰিখনত লাগে মানে হাঁচি মানে এনেকুৱাকৈ আহে, মানে হেৰি নাপায় আৰু, মানে 14-10 একেলগে হয়, তাৰমানে ৰাতিপুৱা শুই উঠিয়ে হাঁচি।
6: এলাৰ্জিক ৰাইনাইটিছে হৈছে, আৰু খুব বেছি আপোনাৰ ঘৰৰ ভিতৰৰ যিবোৰ এলাৰ্জেন, হয়তো আপোনাৰ ধূলি বা পুৰণা ধূলিৰ পৰা আপুনি অলপ আঁতৰি থাকিব তেনেকৈ চেষ্টা কৰকচোন। পুৰণা ধূলি যিখিনি থাকে, পুৰণা ধূলি মানে মই বুজাইছোঁ যে আপোনাৰ পুৰণা কাপোৰ যদি আছে বা পুৰণা আপোনাৰ গাৰু, সেইখিনি অলপ ৰ'দত দিব, সেইখিনি ৰ'দত দিলে এইখিনি কিছুমান নিয়ম থাকে, তেনেকৈ আপুনি আৰম্ভ কৰিব পাৰে, চেষ্টা কৰিব পাৰে, আৰু ভাল নাপালে হয়তো ডক্টৰৰ ওচৰত আহিব।
0: বাইদেউ, আপোনাৰ সৈতে আমি এঘণ্টা সময় কথা পাতিলোঁ, খুব ধুনীয়াকৈ কথাখিনি আপুনি বুজাই দিছে, শ্ৰোতাসকলেও ভাল পাইছে, আজি ফোন কলো আহিছে, আৰু শ্ৰোতাসকলক অনুৰোধ আহিছিলে, আমাৰ সমিধান অনুষ্ঠানত কৈছিলে যে আমি ফোন কলটো কিয় তেওঁলোকক ফোনত কিয় সংযুক্ত হ'বলৈ নিদিওঁ, আজি দিছোঁ আৰু দিয়াৰ লগে লগে তেওঁলোকে ইমান ধুনীয়াকৈ সুধিছেও আপুনি উত্তৰ দিছে, খুব ভাল লাগিল বাইদেউ এইখিনি সময় দিলে। ডক্টৰ আকৃবা আহমেদ, আপুনি এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্য প্ৰচাৰ কৰা অনুষ্ঠানটিত অতিথি হিচাপে থাকি শ্ৰোতাসকলক উপকৃত কৰাকৈ ইমান ধুনীয়াকৈ কথাখিনি বুজাই দিয়াৰ বাবে আপোনাক আমি ধন্যবাদ জনাইছোঁ।
6: ধন্যবাদ, মোৰো খুব ভাল লাগিল ইয়াতে আহি।
0: শেষত কিবা ক'ব বিচাৰিব নেকি শ্ৰোতাসকলক?
6: মই এইটোৱে ক'ব বিচাৰিম যে লাইফষ্টাইলৰ বিষয়ে, যে ৰেগুলাৰ এক্সাৰচাইজ, নিয়মাকৈ বাহিৰা নিয়মাকৈ ফল মূল, শাক পাচলি ভালকৈ খাওক আৰু

0: এটা হেলদি লাইফষ্টাইল আৰম্ভ কৰক আৰু এলাৰ্জিজ ডেফিনেটলি মানে এইটো ভাল হ'ব এলাৰ্জিজবোৰ আপোনালোকৰ হয়।
1: ধন্যবাদ জনাইলো ডক্টৰ আকৃবা আহমেদ, ধন্যবাদ ৰুচেন গগৈ, ধন্যবাদ অনামিকা বৰদলৈ বৰুৱা, নিয়ন্ত্ৰণ কক্ষ ট্ৰান্সমিটাৰ থকা প্ৰতিগৰাকী ব্যক্তিকে ধন্যবাদ জনাইছোঁ যিসকল ডিউটি ৰুমত আছে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু শ্ৰোতাসকল, প্ৰভাতী তৰংগৰ আজিৰ এই বিশেষ খণ্ডটি ইয়াতে সামৰি মই ইন্দ্ৰজিৎ দাসে আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। এপ'ল' এক্সেলকেয়াৰ হাস্পাতালৰ সৌজন্যত আজিৰ অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল।

প্ৰভাতী তৰংগ অনুষ্ঠানটি আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লৈছোঁ এটি প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: आ चुकी थी। इसी भावना को लेकर उन्होंने देश में पैदल भ्रमण किया। वो जहां भी जाते उनका आदर सत्कार होता और लोग उनके शिष्य बन जाते। इसी बीच अमरीकी शहर शिकागो में एक विश्व धर्म सम्मेलन का आयोजन हुआ। स्वामी जी ने इस सम्मेलन में जाने का फैसला किया। वे शिकागो पहुंचे। वहां उन्हें काफी कठिनाइयों का सामना करना पड़ा। इस शिकागो सम्मेलन में उन्हें अपने विचार प्रकट करने का विधिवत निमंत्रण नहीं मिला था। फिर भी अपने एक मित्र की सहायता से उन्हें सम्मेलन में केवल 5 मिनट बोलने का समय दिया गया, जिसमें वे अपने विचारों को सभा के सामने रख सकते थे। स्वामी जी ने अपने भाषण में कहा,
1: मेरे अमरीकी भाइयों और बहनों, मुझे अपने देश भारत पर, अपने देश की संस्कृति पर और अपने धर्म पर गर्व है। ये वही देश है जिसने संसार के पीड़ितों की, दुखियों की रक्षा की है। सभी भारतवासियों को सर्वधर्म संभाव की शिक्षा दी है। मुझे ऐसे राष्ट्र का नागरिक होने का गौरव प्राप्त है जिसने।
2: শ্রোতাসকলে ইমান পৰে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই জিন্তৰাণী ডেকা। অসম বিধানসভাৰ 16 অধিৱেশনৰ আজি অষ্টম দিনাৰ কাৰ্যক্ৰমণিকা পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হৈছে। আজি সদনত গুৱাহাটী মহানগৰীক পাৰ্পল চিটি হিচাপে গঢ় দিয়াক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে। বিধায়ক প্ৰদ্যুৎ বৰদলৈ এই বিষয়টো উত্থাপন কৰিব। শূন্যকালীন ঘণ্টাটো বিভিন্ন বিষয়ৰ ওপৰত আলোচনা অনুষ্ঠিত হ'ব। ইপিনে বাজেট সন্দৰ্ভতো আজি সদনত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কে বিতৰ্কত অংশ ল'ব। বিধানসভাত কালি ৰাজ্যখনত 5 বছৰত 15,861 হেক্টৰ ভূমি দখলমুক্ত হোৱা বুলি বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰে। বিধায়ক দীপ্তিময়ী চৌধুৰীৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই তথ্য সদৰি কৰে। তেওঁ কয় যে ৰাজ্যৰ 3,12,982 হেক্টৰ বনভূমিত এতিয়াও দখলকাৰীৰ কবলত আছে। আনহাতে ৰাজ্যখনলৈ 2025-26 বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যা 47,000লৈ বৃদ্ধি পাইছে বুলি কালি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে বিধানসভাত প্ৰকাশ কৰে। কমেও 28খন বিদেশী ৰাষ্ট্ৰৰ পৰা অসমলৈ পৰ্যটক আহিছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে কালি ৰাজ্যজুৰি ৰূপায়ণ হৈ থকা অমৃত আঁচনিৰ অধীনৰ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে ঠিকাদাৰসকলৰ সৈতে বৈঠকত মিলিত হয়। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, অমৃত অসমৰ পৰিচালন সঞ্চালক সম্প্ৰীতি গোস্বামী, অতিৰিক্ত পৰিচালন সঞ্চালক শান্তনু সূত্ৰধাৰকে ধৰি সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰী শ্ৰী ৰায়ে অমৃত প্ৰথম পৰ্যায়ৰ আঁচনিৰ অধীনত পানী যোগান প্ৰকল্পসমূহ সম্পূৰ্ণ কৰি সংশ্লিষ্ট নগৰ নিকায়সমূহক হস্তান্তৰ কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে। এই প্ৰকল্পসমূহৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়বদ্ধতাৰে কাম কৰিবলৈও বিষয়া কৰ্মচাৰীসকলক নিৰ্দেশ দিয়ে। বৈঠকত উপস্থিত থকা ঠিকাদাৰসকলৰ সৈতে প্ৰকল্পসমূহৰ অগ্ৰগতি, ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহ আৰু সম্পূৰ্ণ কৰা সময়সীমা সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয়। 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে। ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি বিধানসভাত এই কথা প্ৰকাশ কৰে। বিভাগীয়ভাৱে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে প্ৰতিবেদনখন নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁ কয়। বিধানসভাত বিৰোধী পক্ষৰ নেতা ৱাজিদ আলী চৌধুৰীয়ে বিশেষ প্ৰসংগ ঘণ্টাত উত্থাপন কৰা বিষয়টোৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে নতুনকৈ প্ৰস্তাৱিত উপত্যকা জনজাতি শাখাৰ অধীনত ভৈয়াম জনজাতি, পাহাৰ জনজাতি আৰু সংৰক্ষণৰ বিষয় সন্দৰ্ভত আগবঢ়োৱা পৰামৰ্শকে ধৰি জনজাতীয় মৰ্যাদা সম্পৰ্কীয় মূল প্ৰস্তাৱসমূহত কোনো ধৰণৰ সালসলনি কৰা হোৱা নাই। ইপিনে জনজাতিকরণের বিষয়টি আলাপ আলোচনা মর্মে সমাধানের

0: ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। তেওঁ কয় যে বৰ্তমানৰ জনজাতিৰ লোকসকলৰ শংকা দূৰ কৰি জনজাতিকৰণৰ বিষয়টো নিষ্পত্তি কৰিব লাগিব। এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি তেওঁ কয়।
1: অলপ চিন্তা চৰ্চাৰে আলাপ আলোচনাৰে এই কামটো আগবাঢ়িছে। যিসকল বৰ্তমানৰ অনুসূচিত জনজাতি জাতীয় ব্যক্তি তেখেতলোকৰ কিছু শংকা আছে, সেই শংকা আমি আলাপ আলোচনা কৰি দূৰ কৰিব লাগিব। আলাপ আলোচনা নকৰি কাজিয়া কৰি যিসকলে এছ টি ডিমাণ্ড কৰি আছে তেওঁলোকেও হয়তো এছ টি নিবিচাৰিব, কাৰণ আমি সকলো অসমীয়া সকলো একেলগেই ডাঙৰ দীঘল হৈছোঁ। গতিকে মিচিং এজনক আমি কষ্ট দি মানে মনটো বেয়া কৰাই, বড়ো এজনক মনটো বেয়া কৰাই, কাৰ্বি এজনক মনটো বেয়া কৰাই, হয়তো আহোম চুতীয়া মৰাণ মটক কোচ ৰাজবংশী বা চাহ জনগোষ্ঠী কোনে নিবিচাৰিব, সকলোৱে বিচাৰে আলাপ আলোচনা হওক। আলাপ আলোচনা নিৰন্তৰভাৱে চলি আছে, নিশ্চয়কৈ সমাধান সূত্ৰ ওলাব।
0: ৰাজ্যৰ আৰক্ষী বিভাগে ৰাজ্যখনক ড্ৰাগছমুক্ত কৰাৰ উদ্দেশ্যে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অংশ হিচাপে কালি ডিব্ৰুগড় আৰক্ষীয়ে জিলাখনৰ গ্ৰাহাম বজাৰৰ চিকুৱাপট্টিত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন জব্দ কৰিবলৈ সমৰ্থ হয়। অভিযানত আৰক্ষীয়ে 9 গ্ৰাম হেৰইন আৰু 367 গ্ৰাম ভাং জব্দ কৰে। ঘটনা সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তুলিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। নগাঁও জিলাত সমাগত স্বাধীনতা দিৱস নিয়াৰিকৈ তথা উলহ মালহেৰে উদযাপন কৰাৰ বাবে কালি জিলা আয়ুক্ত দেৱাশিষ শৰ্মা আৰু প্ৰশাসনৰ অন্যান্য বিষয়াবৰ্গৰ সৈতে এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই সভাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে বিভিন্ন চৰকাৰী বিভাগৰ ওপৰত ন্যস্ত কৰা দায়িত্বসমূহ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত পল্লৱী চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, মনোজ হাজৰিকা আৰু হৰমোহন বৰ্মন, ট্ৰেন্সমিটাৰত তিলক চন্দ্ৰ দাস, মিতুল গগৈ আৰু মৃগাংক কৃষ্ণত্ৰিয়, এফ এম ট্ৰেন্সমিটাৰত পপি চন্দ, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই ময়ূৰী দত্ত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পৰাগমালা লাইভ। আগবঢ়াব অৰ্চনা দেৱীয়ে।

0: পৰাগমালা লাইভ শুনিলে। আগবঢ়ালে অৰ্চনা দেৱীয়ে।
1: গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণীৰ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো এখনি প্ৰামাণ্য আলেখ্য।
1: বিচিত্ৰ এই মহানগৰ গুৱাহাটী অতীতৰ প্ৰাগজ্যোতিষপুৰ। পুৰণি মহাকাব্য ৰামায়ণ আৰু মহাভাৰতত অসমৰ বিষয়ে উল্লেখ আছে প্ৰাগজ্যোতিষপুৰৰ কথা। ৰামায়ণৰ আদিকাণ্ডত উল্লেখ আছে যে অমূৰ্তৰাজ নামে এজন আৰ্য ৰজাই প্ৰাগজ্যোতিষপুৰ নগৰ স্থাপন কৰিছিল। অসমৰ বুৰঞ্জীমূলক ঠাইৰ ভৌগোলিক বৰ্ণনা থকা কালিকা পুৰাণতো প্ৰাগজ্যোতিষপুৰৰ অতীতৰ বিষয়ে উল্লেখ আছে। কালিকা পুৰাণৰ মতে গুৱাহাটীৰ পুৰণি চিত্ৰাচল বা আজিৰ নৱগ্ৰহ পাহাৰতো আদিত্যাদি নৱগ্ৰহসকলে বাস কৰিছিল। নক্ষত্ৰবিদ্যা বা জ্যোতিষ শাস্ত্ৰৰ প্ৰথম আৱিষ্কাৰ আৰু এই বিদ্যাৰ গহীন চিন্তা চৰ্চা ইয়াৰ পৰাই প্ৰসাৰ লাভ কৰাৰ বাবে এই ভূভাগৰ নাম প্ৰাগজ্যোতিষপুৰ। নৰকাসুৰ, ভগদত্ত, কুমাৰ ভাস্কৰ বৰ্মনৰ স্মৃতি বিজড়িত প্ৰাগজ্যোতিষপুৰে সময় প্ৰবাহত হৈ পৰিল গুৱাহাটীত।
0: কামৰূপ জিলাৰ অন্তৰ্গত গুৱাহাটীৰ এখন ব্যস্ত ঠাই হৈছে উজান বজাৰ। ই ব্ৰহ্মপুত্ৰ নদীৰ কাষতে অৱস্থিত। গুৱাহাটীৰ লতাশিল খেলপথাৰৰ ঠাইতে পূৰ্বতে এটা ডাঙৰ পুখুৰী আছিল আৰু তাৰ তিনিফালে তিনিখন বজাৰ বহিছিল। তাৰে এখন বজাৰৰ নাম আছিল উজান বজাৰ। অসমত আহোম শাসনকালত পাণবজাৰত বৰফুকনৰ টোল আছিল আৰু আহোম আৰু হিন্দু বিষয়াসকল ইয়াৰ ওচৰে পাজৰে টকৌবাৰী অৰ্থাৎ

0: এতিয়াৰ উজান বজাৰ, ভৰলুমুখ আদিত বহিছিল। উজান বজাৰ নামৰ উৎপত্তি সম্বন্ধে কেইবাটাও মতবাদ পোৱা যায়। এক মতবাদ মতে উজনিৰ লোক সৰহকৈ আছিল বাবে নাম উজান বজাৰ হ'ল। আন এক মতবাদ মতে লতাশিল পুখুৰীৰ পাৰৰ চৌক বজাৰখন উজনিৰ ঘাটলৈ নিয়াৰ বাবে উজান বজাৰ নাম হ'ল। কোনো কোনো মতে আকৌ বজাৰ বহা ঠাইখনৰ দাঁতিত থকা নাওজানত মাছৰ উজান উঠিছিল বাবেহে এই ঠাইখনৰ নাম উজান বজাৰ হ'ল। আন কিছুমান মতে আকৌ নাওজান নামৰ পৰাই উজান বজাৰৰ নাম সৃষ্টি হয়।
1: উজান বজাৰৰ বিভিন্ন দিশ সামৰি এই বিষয়ে বিশদভাৱে জনাইছে পেছাত এগৰাকী অভিযন্তা তথা অসমৰ ঐতিহ্যৰ সংৰক্ষণৰ বাবে বিশেষভাৱে কাম কৰি থকা এগৰাকী ব্যক্তি অচিন্ত্য শৰ্মাই।
2: সদায় মানে তোমালোকে ভাবা চাকি উজান বজাৰখন এখন বজাৰ, নামটো বজাৰ, কিন্তু একচুৱেলি উজান বজাৰখন বজাৰ যদিও হয় তাৰ আচল সংজ্ঞাটো অকণ বেলেগ। তাৰ এটা উজান বজাৰ এলেকা এটা আছে, সেইটো আমি বুজিব লাগিব, তেতিয়া উজান বজাৰখনৰ আমাৰ আচল মানে তাৰ ভেল্যু, তাৰ কণ্ট্ৰিবিউচনটো আমি তেতিয়াহে গম পাম। বজাৰখন বাৰু আছে, বজাৰখনো খুব এটা সাংঘাতিক এখন বেলেগ ধৰণৰ বজাৰ, কিন্তু প্ৰথমতে আমি উজান বজাৰখনৰ এলেকা যোনটো সেই বস্তুটো অকণ আগে বুজি লওঁ। হাঁ, তেতিয়া তুমি ধৰি লোৱা এই উগ্ৰতাৰৰ পৰা ষ্টাৰ্ট কৰা। উগ্ৰতাৰৰ যোনটো জোৰপুখুৰী, সেই জোৰপুখুৰী উগ্ৰতাৰৰ মন্দিৰ বহুত পুৰণা মন্দিৰ। তাৰপৰা তুমি আগলৈ গ'লা, গৈ লতাশিল পালা দীঘল পুখুৰীৰ কাষেদি, লতাশিল পালা, লতাশিলৰ পৰা আকৌ নৈ পাৰলৈ গ'লা, সেই তোমাৰ য'ত প্লেনেটৰিয়াম এতিয়া আছে, আগতে সেইটো চিফ কমিশ্যনাৰ অফিচ আছিলে, তাৰ সেইটো পিছত অল ইণ্ডিয়া ৰেডিঅ' হ'ল, প্ৰথম অল ইণ্ডিয়া ৰেডিঅ'টো তাতেই অসম গুৱাহাটীৰ। তাৰ তেনেকৈ গৈ নৈ পাৰ পালা, পকীঘাট বুলি কয়, তো পকীঘাট, তাৰপিছত তুমি নৈ পাৰে পাৰে গ'লা, গৈ একদম ওপৰলৈ যদি যোৱা য'ত আমাৰ এই ৰাজভৱনলৈ যোৱা ৰাস্তাটোত, তাৰ আগতে তুমি মাছৰ বজাৰখন পাৰ হ'লা। পাৰ হৈ এটা খুব ইণ্টাৰেষ্টিং জেগা এটুকুৰা আছে, তাত হাতপুখুৰী বুলি কয়, তাৰমানে গুৱাহাটীৰ ৱাটাৰ পানী ছাপ্লাইটো তাৰ পৰা হৈছিলে, ৱাটাৰ ৱৰ্কছ, সেইখিনি হ'ল। তাৰ তললৈ নামি আহিলা আৰু সেই চুকতে তুমি পাবা আহোম ৰজাৰ লাষ্ট ৰাজবাৰী, বাওঁফালে সিফালৰ পৰা আহিলে। তাৰপিছত আহি আকৌ বজাৰখন সোমালা, নাওজান পালা, তেনেকৈ তুমি আকৌ বজাৰৰ মাজেদি আহিলা, আহি বাৰোৱাৰী, তাৰ সিটো ৰাস্তা যেতিয়া মৰিয়াপট্টি বুলি কয়, মৰিয়াৰ জেগাখিনি, মৰিয়াপট্টি, বাৰোৱাৰী, আকৌ তুমি উভতি আহি জোৰপুখুৰী পালাহি। এই গোটেই যোনটো এটা চাৰ্কেল এটা হ'ল, সেইটো আমি উজান বজাৰৰ এলেকা বুলি ধৰিব পাৰোঁ। যে উজান বজাৰ নামটো কেনেকৈ আহিলে, এটা মতো ক'লোৱে মানে তাত এখন ওখ আছিল কাৰণে উজান বুলি কোৱা যায়, কিন্তু তাত আৰু এটা থিয়ৰী আছে যে মাছৰ যে উজান হয়, হা, গোটেই মাছৰ বজাৰটো সেই মাছৰ উজানৰ লগত উজান বজাৰ আহিলে। আৰু এটা কথা হয় যে মানুহে কয় এই নাওজান, নাওজানৰ যোনটো একদম ব্ৰহ্মপুত্ৰ পাৰৰ ছাইডটো সেইটো উজান। আৰু এটা কয় যে উজনিৰ পৰা মানুহ আহিছিল সেইকাৰণে উজান। সেইকাৰণে চাৰিটা থিয়ৰী আছে তোমাৰ উজান বজাৰ নামটো কেনেকৈ আহিলে, এতিয়া কোনটো সত্য কোনটো মিছা কোনটো, আৰু কম্বিনেশ্যনো হ'ব পাৰে, যিয়ে নহওক চাৰিটা থিয়ৰী আছে, ভালেই কথা, এটা এটা জেগাৰ নামৰ কথা।
1: এই উজান বজাৰ অঞ্চলতেই অৱস্থিত উগ্ৰতাৰা দেৱালয় সোতৰশ বিশ খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱসিংহই এই মন্দিৰ সজাইছিল তেওঁৰ পত্নী ফুলেশ্বৰী কুঁৱৰীৰ নিৰ্দেশ মতে। এই পীঠত বলি বিধানৰ ব্যৱস্থা কৰা হৈছিল। ফুলেশ্বৰী কুঁৱৰীৰ দিনৰে পৰা এই পীঠত দুৰ্গা পূজা, লক্ষ্মী পূজা, কালী পূজা, মনসা পূজা, শিৱ পূজাকে আদি কৰি বাসন্তী পূজা নিয়মিতভাৱে চলি আহিছে।
2: এতিয়া এই জাৰ্ণিটো মই ভাবোঁ ষ্টাৰ্ট কৰিবলৈ আমি উগ্ৰতাৰাদি ষ্টাৰ্ট কৰোঁ, জোৰপুখুৰী উগ্ৰতাৰা। হা, উগ্ৰতাৰাৰ উগ্ৰতাৰা, হা, তাৰাটো যোনটো আমি ফেমিনাইন গডেছ বুলি কওঁ, হা, শক্তিৰ এটা এটা বেলেগ ধৰণৰ এটা উগ্ৰ মূৰ্তি। আৰু এইটো এটা খুব ইণ্টাৰেষ্টিং মানে তাৰা বস্তুটো সংস্কৃতৰ পৰা, তাৰাটো মানে ষ্টাৰ, হা, সেইটো একেটা বস্তুৱে আমি একদম মেচেপটেমিয়াৰ পৰা পাওঁ। মেচেপটেমিয়াত তুমি যদি যোৱা তাত ষ্টাৰ বা ষ্টাৰ্ট, তুমি গ্ৰীকত কি কয় এষ্টাৰ, লাটিনত ষ্টেলা, তাৰপিছতে তোমাৰ পাৰ্চিয়াত ফাৰ্চিত চিতাৰা, তুমি তিব্বেটলৈ আহা তাত অৱলোকিতেশ্বৰৰ যোন কনচাৰ্ট সেও তাৰা। তাৰমানে এই গোটেই বস্তুটো ইষ্টাৰ্ণ হেমিস্ফিয়াৰত এই একেজন গোসানীয়ে মানে চলি আছে। আমি সেইকাৰণে সেই উগ্ৰতাৰাত যদিও দুটা ষ্টৰী আছে, এই উগ্ৰতাৰা মন্দিৰটো কেনেকৈ হ'ল। এটা মানুহে কয় যে এইটো এই যেতিয়া শিৱই তাণ্ডৱ নৃত্য কৰিছিলে সতীক কান্ধত লৈ, তেতিয়া বিষ্ণুৱে সুদৰ্শন চক্ৰ চলাই দিলে আৰু

0: সতীৰ বেলেগ বেলেগ পাৰ্ট বেলেগ বেলেগ জেগাত পৰিলেগৈ, তেতিয়া ইয়াত সেইখিনি জেগাত তেখেতৰ নাইটো নেভেল কিন্তু সেইটো পৰা বুলি কয়, সেইটো এটা ধাৰণা, সেইটো হ'লে শক্তিপীঠ হৈ যায়। আৰু এটা তাৰ আৰু এটা বেলেগ ষ্টৰি এটা আছে, এইবিলাক ষ্টৰি আৰু কোনে ষ্টৰিয়ে হৈ থাকে, মিথলজিটো তেনেকুৱাই। বশিষ্ঠ আশ্ৰম যে আছে আমাৰ, বশিষ্ঠ আশ্ৰমত আচল তাৰাৰ মন্দিৰটো তাত আছিলে, কিন্তু তাৰাৰ যোনবিলাক লগৰ মানুহবিলাক অকণ হুলস্থুলীয়া হয়, হা, সেইকাৰণে বশিষ্ঠই বোলে সেইটো ভাল নাপালে, সেইকাৰণে তেওঁলোকক কয় যে তোমালোক তাত ইয়াত থাকিব নোৱাৰা মন্দিৰ আমাৰ আশ্ৰমত, সিহঁতক তাৰ পৰা পঠাই দিয়ে। পঠাই আহি সেই উগ্ৰতাৰাৰ যোনবিলাক লগৰ পল্টন আহি ইয়াত এই মন্দিৰটো সাজে, সেইটো তেতিয়াৰ দিনৰ এটা ষ্টৰি। সেইকাৰণে তাৰ এই যে তুমি উগ্ৰতাৰ মানে বশিষ্ঠ আশ্ৰমলৈ যদি যোৱা, ললিতা কান্তা শান্তা ললিতা কান্তা, সেই ললিতা কান্তা হৈছে এটা তাৰাৰ ৰূপ, সেইটো কানেকশ্যনটো তেনেকুৱা। এতিয়া তুমি এই কিন্তু মন্দিৰ যোনটো আমি এতিয়াৰ যোনটো মন্দিৰ দেখিছোঁ, সেইটো সেই ৰুদ্ৰসিংহ 1720s যেতিয়া গোটেই অসমৰ বেলেগ বেলেগ মন্দিৰবিলাক আকৌ ৰিফাৰ্বিছ কৰিছে বা ৰিনোভেট কৰিছিলে, বা তেতিয়া সেই 1720s তোমাৰ 1720 সেইখিনি টাইমত এই উগ্ৰতাৰ মন্দিৰটো সাজি উলিয়াইছিলে। এতিয়াৰ মন্দিৰটো আমি সেইটো সেইটো বুলি জানো, সেইটো হিষ্ট্ৰীত লিখা আছে। আৰু তাৰ কাষতে উগ্ৰতাৰ প্ৰত্যেকটা প্ৰত্যেকটো ডাঙৰ মন্দিৰৰ কাষত এটা পুখুৰী থাকে, এটা পুখুৰী উগ্ৰতাৰ পুখুৰী আছিলে, পুখুৰী এটাই আছিলে ডাঙৰ পুখুৰী, আৰু তাৰ লগত ব্ৰহ্মপুত্ৰৰ লগত কানেকশ্যন আছিলে, জান আছিলে, নাও জান বুলি কয়, সেইটাও তুমি যদি নহয় পুখুৰীটোৰ নাম নহয় নাই পুখুৰীটোৰ নাম উগ্ৰতাৰ পুখুৰী, কিন্তু এই তোমাৰ ব্ৰহ্মপুত্ৰৰ পাৰলৈকে এটা জান এটা আছিলে, হা, সেইটো নাওজান বুলি কয়, সেই তাৰ কাষে দিয়ে আমি মই সৰু থাকোঁতে দেখিছোঁ নাওজান, হা, আৰু সেই নাওজানেদি একচুৱেলি নাও আহিছিলে পুখুৰীটোলৈ ব্ৰহ্মপুত্ৰৰ পৰা। আৰু ইণ্টাৰেষ্টিং কথা যে সেইখিনিতে তোমাৰ কলীয়া ভোমৰা বৰফুকন, তেতিয়া বৰফুকন যেতিয়া গুৱাহাটীত যেতিয়া বৰফুকন এষ্টাব্লিছ হ'ল, তেওঁ তাৰ পৰাই প্ৰথমতে তাতে আছিলে। এতিয়া যোনটো বৰদলৈ কম্পাউণ্ড, নবীন চৰদলৈ বৰদলৈহঁতৰ ফেমিলিৰ যোনটো বেকগ্ৰাউণ্ড, সেই কম্পাউণ্ড তাতে কলীয়া ভোমৰা বৰফুকন আছিলে। তাৰপিছত পিছলৈ গৈ তেওঁলোক বৰফুকন এই সোণাৰাম হাইস্কুল যোনটো বৰলুমখৰ সেইখিনি সেইটো এলেকাত গ'ল, আৰু ফাইনেলি ইটাখুলি য'ত আজিকালি ব্ৰহ্মপুত্ৰ হেৰিটেজ মিউজিয়াম আছে তালৈ তাত বৰফুকনজন গ'ল, কিন্তু প্ৰথমতে তাতে আছিলে এই দুপুখুৰী কাষতে। আৰু পিছত যেতিয়া মানে ব্ৰিটিছ অহাৰ পিছত যেতিয়া এই পুখুৰীটো অকণমান ৰাস্তা ৰাস্তাখিনিতে ব্ৰিটিছৰ সহজ কৰিব হ'ল, তেতিয়া এই পুখুৰীটোত আগৰ পুখুৰীটো দুটা পুখুৰী কৰি দিলে, সেইখিনি ৰাস্তা সেইকাৰণে জোৰ পুখুৰী হৈ গ'ল। আগতে এটা পুখুৰী, এটা জোৰ পুখুৰী, মানে দুটা সমান চাইজৰ পুখুৰীৰ কাৰণে জোৰ পুখুৰী, টুইনছ যেন লগা হ'ল।
1: মধ্যযুগৰ পিছৰ ভাগতেই এই স্থানৰ দেৱোত্তৰ ভূমিত স্থাপন কৰা হৈছিল ছত্ৰাকাৰ দেৱালয়। এই মন্দিৰ প্ৰাংগণত শিৱ, বিষ্ণু, মংগলচণ্ডীৰ মন্দিৰ তিনিটা আছে। আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত সজোৱা এই মন্দিৰ সত্যধৰ্মী লোকসকলৰ এখন প্ৰধান পীঠস্থান। মধ্যযুগৰ প্ৰথম ভাগৰ কিছুমান শৈল ভাস্কৰ্য এই পীঠস্থানত পোৱা যায়। মধ্যযুগৰ কিছুমান ভাস্কৰ্য মন্দিৰৰ দেৱালয়ৰ বাহিৰৰ ফালেও লগোৱা আছে।
2: লতাশিল হৈছে গুৱাহাটীৰ এক প্ৰাচীন অঞ্চল। এই খেলপথাৰখন গুৱাহাটীৰ সাংস্কৃতিক কেন্দ্ৰবিন্দু, য'ত বিহু সন্মিলন, ক্ৰিকেট খেল আদি অনুষ্ঠিত কৰা হয়। বৰ্তমান লতাশিল খেলপথাৰখন এসময়ত এটা পুখুৰী আছিল। পুখুৰীটোৰ চাৰিওপাৰে গুৱাহাটীৰ পুৰণি চৌক বজাৰ বহিছিল। সেই বজাৰত স্থানীয় পোহাৰীয়ে সন্ধিয়া নাহৰৰ গুটি জ্বলাই বজাৰ মেলিছিল। কেৱল খেলপথাৰ হিচাপেই নহয়, বহুতো দিশৰ পৰা লতাশিল খেলপথাৰৰ গুৰুত্ব আছে। ইয়াতেই এসময়ত অসমৰ 3খনকৈ জাতীয় সভাৰ বছৰেকীয়া অধিৱেশন অনুষ্ঠিত হৈছিল। সেই সভাবোৰ আছিল 1917 অসম এছ'চিয়েশ্যন, অসম ছাত্ৰ সন্মিলনৰ

0: ইম্পৰ্টেণ্ট কথা আছিলে তেতিয়া। আৰু এই লতাশিলৰ যোনখন বজাৰখন গ'ল তালৈ, লতাশিলখন এতিয়া আমাৰ অসমৰ মানে লোকেল ল'ৰা ছোৱালীৰ কাৰণে খেলা ধূলাৰ এটা খুব ইম্পৰ্টেণ্ট জেগা হৈ গ'ল। আৰু এটা দেখিবা মানে অসমৰ এটা খুব ইম্পৰ্টেণ্ট কথা যে আমাৰ যোনটো ৰাজহুৱা বিহু, এতিয়াতো আৰু ঘৰে মানে আমি চবেই দেখিছোঁ, আগতে তেনেকুৱা বিহু বস্তুটো তেনেকুৱা নাছিলতো। গাঁৱত পথাৰত হয় বা মুকলি পথাৰত হয় বা ঘৰত ক'ৰবাত চোতালত হয়, হা, আৰু য'ৰ সৰুকৈ হয় আৰু। কিন্তু 1952ত ৰাধা গোবিন্দ বৰুৱাই এইটো এটা ৰাজহুৱা বিহু ষ্টাৰ্ট কৰিলে, আৰু সেই বিহুটো এতিয়া আমাৰ মানে এটা গোটেই এটা প্ৰটোটাইপ হৈ গ'ল যে এনে মঞ্চ বিহুতে সেইটোৱে আনিছিলে যে ৰাজহুৱা মঞ্চ বিহু। তাৰপিছত সেইটো লতাশিলতে, লতাশিল বিহু সন্মিলন বৰ পুৰণা।
1: গুৱাহাটীৰ উজান বজাৰ বুলি ক'লে মাছৰ বজাৰখনৰ কথাও আহি পৰে। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত গুৱাহাটীৰ উজান বজাৰৰ মাছৰ বজাৰখন এখন বিখ্যাত আৰু অতি ডাঙৰ বজাৰ, য'ত পুৱতি নিশাৰ পৰা ক্ৰেতাৰ ভিৰ হয়। বিশেষকৈ মাঘ বিহুৰ উৰুকাৰ নিশা আৰু পুৱা ইয়াত লোকে লোকাৰণ্য পৰিৱেশ বিৰাজ কৰে। এই ঐতিহাসিক বজাৰখন গুৱাহাটীৰ মাছৰ ব্যৱসায়ৰ এক প্ৰাণকেন্দ্ৰ হৈ আহিছে।
0: এতিয়া সেই বজাৰখনৰ কথা কওঁ, বজাৰখনে তুমি যদি চোৱা, উজান বজাৰখন একচুৱেলি ষ্টাৰ্ট হয় মাছৰ বজাৰ একদম ব্ৰহ্মপুত্ৰ পাৰত। তোমাৰ ধৰি লোৱা 6টা বজাত মাছবিলাক আহে, অহাৰ লগে লগে তাত একদম হুলস্থুল, তোমাৰ গৈছানে চাই কি মজা লাগে ৰাতিপুৱা 6টা বজাত, হা, তাৰপিছত আহিলে মাছখিনি, সেইটো মাছৰ বজাৰ। তাৰপিছত তোমাৰ পাচলি বজাৰ হ'ল, তৰকাৰী পাচলি, গেলামালৰ দোকান, সেইফালে তোমাৰ নিমকি আৰু কিবা মিঠাই, হা, সেইকাৰণে তুমি সেইখিনি জেগাত যদি ঘূৰি ফুৰা মানে বহুত চব ধৰণৰ বস্তু খাব পাবা। তাত তোমাৰ সেই ৰামস্বৰূপৰ দুখন দোকান, এখন দোকান আছে, সেইখন 1840ৰ দোকান, যাকে গুৱাহাটীৰ মানে চবতকৈ পুৰণা দোকান বুলি কৈ হয়, তেনেকুৱা মানে সেই নিমকি চিংৰা এতিয়া কচুৰি পায়, আগতে লুচি পাইছিলে এটকীয়া লুচি, সেই দোকানবিলাক এতিয়াও তেনেকেই আছে। অকণ সলনি হৈছে আৰু, মানে আমি যোনে আগতে এটকীয়া লুচি পাইছিলোঁ, আজিকালি আমি কওঁ কিয় নাপাওঁ, এতিয়া কিয় নাই কৈছে নাই বোলে কিবা এয়া কোনোবা নাই কিবা নাই, কিন্তু সেই চাৰ্মটো এতিয়াও বজাৰখনত আছে। এতিয়া আমাৰ ঘৰৰ এতিয়াও মাহেকীয়া আমি তাৰ পৰাই আনো, এৰি দিয়া নাযায় আৰু। মাঘ বিহুৰ সময়ত পোৱা যায়, তুমি মাছ কিনিব হ'লে তালেই যাবা, সেই যোনটো চাৰ্ম এতিয়াও সেই বজাৰখনৰ আছে। আৰু তাৰ লগতে তুমি যদি আহা এইফালে, সেই নাওজান মই ক'লোঁ, নাওজানখন ঠিক তোমাৰ য'ত মাছৰ বজাৰ য'ত ষ্টাৰ্ট হৈছে সেই কোণাটোৰ পৰা, তাৰমানে এইটো নাওজান ৰোড বুলিয়ে কয়, সেই একচুৱেলি মোৰ ককাদেউতাহঁতৰ ঘৰ ঠিক সেই কোণাটোতে, এইখিনিতে তোমাৰ চক্ৰৱৰ্তীহঁতৰ ঘৰ, শিশিৰ বৰুৱাহঁতৰ ঘৰ, বৰঠাকুৰৰ ঘৰ, সেই কোণাটো সেইটোৱেই নাওজান। আৰু আৰু এটা কথা মন কৰিবা, মই যে কৈছিলোঁ ব্ৰিটিছ অহাৰ পিছত ব্ৰিটিছবিলাকে তোমাৰ এই লতাশিলৰ সিটো পাৰে মানে ৱেষ্ট ছাইডটোত তেওঁলোকৰ চব বাংলো, জাজৰ বাংলো, কিবা কমিশ্যনাৰ বাংলো, চিভিল চাৰ্জনৰ বাংলো, সেইবিলাক ডাঙৰ ডাঙৰ বাংলো। আৰু সেই প্লেনেটৰিয়াম তুমি পাৰ হৈ যেতিয়া তুমি ঘাট পাবা, এতিয়া যোনটো আমাৰ উমানন্দ ঘাট বুলি কয়, আগতে পকীঘাট বুলি কৈছিলে, সেইখিনিৰ পৰা তুমি দেখিবা গোটেই সম্ভ্ৰান্ত অসমীয়া মানুহ, নাও গোসাঁই বুলি কয়, এতিয়াও ঘৰটো দেখিবা 100 বছৰ হৈছে, এতিয়া বিৰাট ধুনীয়া এটা আছাম টাইপ ঘৰ, সেইখিনি গোটেই তোমাৰ আগতে ইয়াত ভুৱনেশ্বৰ বৰুৱা, নবীন শৰ্মা, এই গোটেইবিলাক মানুহ তাত সেইখিনি এলেকাত অসমীয়া মানুহ, তিলক দাসহঁতৰ ঘৰ, সেই ষ্টাৰ্ট কৰে একদম এতিয়া সেই লতাশিলৰ পাৰৰ পৰা, লতাশিলৰ ঠিক কাষতে তোমাৰ ব্ৰজেন বৰুৱাহঁতৰ ঘৰ, সেই গোটেইখিনি তাৰমানে যিমান অসমীয়া তোমাৰ নাটকেই কোৱা, চিনেমা কোৱা, লিখা, খেলা ধূলা, চব তাৰমানে।

0: সহায় মানে কি এটা এটা সমাজৰ সাতোঁৰা শিকাব লাগে, খেলা ধূলা, তেতিয়া ক'ত চুইমিং পুল টুইমিং পুলটো নাই। হ্যাঁ, কিন্তু তেওঁ জানিছিলে যে ল'ৰা ছোৱালীক আমি আমাৰ সময় সাঁতোৰা শিকিব, দীঘল পুখুৰীত নোৱাৰিলে ঠিক আছে, ইয়াৰ ব্ৰহ্মপুত্ৰ আছে কি দৰকাৰ। আৰু সেই ব্ৰহ্মপুত্ৰৰ এখন মানে গুৱাহাটীৰ কাৰণে আৰু অসমৰ কাৰণে ব্ৰহ্মপুত্ৰখন ইমান ইম্পৰ্টেণ্ট, যেতিয়া আহোমৰ সময়ত কি কৰিছিলে ব্ৰহ্মপুত্ৰ, একদম তুমি ধৰি লোৱা পলাশবাৰীৰ পৰা ইফালে তোমাৰ কি হ'ব পানী খেতি, হা, আৰু সিফালে শুৱালকুছিৰ পৰা অলমষ্ট কৰোৱালৈকে, হা, দুই পাৰে, উত্তৰ কুল দক্ষিণ কুল বুলি কয়, এই দুই পাৰে বাঁহৰ এনেকুৱা ডাঙৰ ডাঙৰ ৱাল সাজিছিলে, হা, তাৰমানে 12 ফুট ওখ আৰু তোমাৰ আকৌ এখন আৰু এখন নেক্সটখন আকৌ 6 ফুট এৰি আৰু 12 ফুট ওখ। সেইখন আমাৰ মানে ব্ৰহ্মপুত্ৰখন তেনেকৈ আমি একচুৱেলি গুৱাহাটীখন প্ৰটেক্ট কৰিছিলে এইটোত, আৰু এইবিলাকত দুৱাৰ আছিলে, সেইকাৰণে তুমি দেখিবা নামবিলাক শুনিবা ৰাজা দুৱাৰ, জয় দুৱাৰ, এই দুৱাৰবিলাকেদি মানুহ আহিব লাগিব। আৰু গুৱাহাটীৰ কাষত ঘাটবিলাক আছিলে, ঘাট তোমাৰ প্ৰথম চবতকৈ ডাঙৰ মানুহ অহা ঘাট হৈছিলে তোমাৰ কামাখ্যাৰ কাষত, কামাখ্যা ঘাট, তাৰপিছত নেক্সটটো হ'ব তোমাৰ এই পাণবজাৰ শুক্ৰেশ্বৰ ঘাট, তাৰপিছত কাছাৰী ঘাট, কাছাৰী ঘাটত এই পাচলি তৰকাৰী অহা যোৱা, আৰু মানুহ অহা যোৱা ঘাটটো আছিলে পকী ঘাট, যোনটো এউজান বজাৰ ঘাটটো পকী ঘাট বুলি কৈছিলে, পকা আছিলে, হা, পকী ঘাট। আৰু আগলৈ যদি যোৱা য'ত তোমাৰ এই হনুমান মন্দিৰ আছে তাৰ অকণ পাৰ হৈ সেইখিনি, সেইটো এটা জাহাজ ঘাট, তাত তাৰমানে ডাঙৰ ডাঙৰ জাহাজবিলাক আহিব পাৰিছিলে। এই গোটেইখিনি আমাৰ এটা নিজৰ এটা ঘাট ছিষ্টেম আছিলে, বেলেগ বেলেগ নাও বেলেগ বেলেগ জেগাত আহে, খুব ছিষ্টেমেটিক গোটেই আমাৰ মানে জীৱনটো সেই ব্ৰহ্মপুত্ৰ দি চলিছিল, ছাৰ হৈছিলে, সেই সেই ঘাটবিলাক আমি তেনেকৈ কৰিছিলোঁ। আৰু মই যে কৈছিলোঁ নবীন শৰ্মা ছাৰে দীঘলী পুখুৰীত ষ্টাৰ্ট কৰিছিলে, মই বহুতে কয় দীঘলী পুখুৰীত ব্ৰহ্মপুত্ৰৰ লগত কিবা কানেকশ্যন আছে নেকি, হ্যাঁ, দীঘলী পুখুৰীৰ এটা ইণ্টাৰেষ্টিং ষ্টৰী, এইটো মহাভাৰতৰ ষ্টৰী, হ্যাঁ, ভগদত্তই কৰা বুলি কয় যে ভানুমতী যেতিয়া দুৰ্যোধনৰ লগত বিয়া হ'ল, মানে স্বয়ম্বৰ পাতিছিলে, ভানুমতীৰ স্বয়ম্বৰ, দুৰ্যোধন আহিছিলে, কৰ্ণ আহিছিলে, দুৰ্যোধনে ভানুমতীক বিয়া কৰালে, তেতিয়া সেই ভোজৰ সময়ত, একচুৱেলি ভোজৰ আগতেও মানে স্বয়ম্বৰৰ কাৰণে যে সেইবিলাক কাৰ মাৰিব লাগে সেইটো দীঘলী পুখুৰীত হৈছিলে, তাৰপিছতে এইটো ভগদত্তই কৰা বুলি কয়, সেইটো বাৰু মিথলজি, কিন্তু আহোমে এইটো এটা একদম ছিষ্টেমেটিক এটা তেওঁৰ আহোমৰ নৌসেনা নেভিৰ এটা বেছ আছিলে দীঘলী পুখুৰীটো, হা, আৰু সেইটো ব্ৰহ্মপুত্ৰৰ লগত কানেক্টেড আছিলে, তো ব্ৰহ্মপুত্ৰটোত মই নাওবিলাক থ'বলৈ দিগদাৰী, বাৰিষা হয় কিবা হয়, সেইকাৰণে বেছটো আছিলে দীঘলী পুখুৰী, আৰু সেইকাৰণে কানেকশ্যনটো আছে, তাৰমানে মানুহে যে কয় কানেকশ্যন আছে আছে, কিন্তু এটা সময়ত আছিলেই, সেইখন কানেক্টেডে আছিলে, আৰু দীঘলী পুখুৰীটো বেছ দীঘল আছিলে, একদম তোমাৰ এইটো ৰেলৱে ষ্টেচনলৈকে আছিলে, য'ত আজি ৰেলৱে ষ্টেচন তালৈকে দীঘলী পুখুৰী, তাৰপিছত কাটিকুটি সৰু হ'ল, সেইকাৰণে দীঘল, এতিয়া ইমান দীঘল যে নালাগে, ইয়াৰ আগতে বহুত দীঘল আছিলে, আৰু ব্ৰহ্মপুত্ৰৰ লগত কানেকশ্যন আছিলে, সেইকাৰণে সেই এৰিয়াটোত এতিয়াও মানুহে এখন ভয় কৰে, কিবা আমি দীঘলী পুখুৰীত পৰিলে ব্ৰহ্মপুত্ৰত ওলাম কিবা কিবি কথা কয় যে, সেই সেই আচল কাৰণটো সেইটো।
1: বৰ্তমানৰ তাৰকাগৃহৰ ঠাইত পূৰ্বতে 1948 চনত স্থাপন কৰা হৈছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰ। পাছলৈ 1957 চনৰ মে মাহত গুৱাহাটীৰ চানমাৰীলৈ স্থায়ীভাৱে স্থানান্তৰ কৰা হয়।
0: অল ইণ্ডিয়া ৰেডিঅ' যোনটো ষ্টেচন মানে আগতে আছিলে তোমাৰ সেইটো চিফ কমিশ্যনাৰ অফিচ, তাৰপিছত সেইটো অল ইণ্ডিয়া ৰেডিঅ' হ'ল, এতিয়া তোমাৰ প্লেনেটৰিয়াম হ'ল, সেই সেইটো জেগাত 1948ৰ 1 জুলাইত অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী ষ্টাৰ্ট হৈছিলে। তাৰো এটা খুব ইণ্টাৰেষ্টিং ষ্টৰী যে প্ৰথমদিনাখন যেতিয়া ষ্টাৰ্ট হ'ব আৰু গোটেই মানুহবিলাক গোট খাইছে, সেইদিনাখন খুব ইম্পৰ্টেণ্ট দিন আৰু ৰেডিঅ' প্ৰথমদিনাখন, তেতিয়া সেই উজান বজাৰৰ ল'ৰাবিলাকে ঠিক আগফালে গোটেই মানে থিয় হৈ কাকো যাব দিয়া নাই, যে কিয় কৈছে নহয় তাত জনগণ গাব, জনগণ মন গাব, আৰু তাত অসমৰ নামটো নাই, অ'কে, তেতিয়া মানুহে বুজাইছে আৰু এনে অল ইণ্ডিয়া যিটো নেশ্যনেল বস্তু, নেশ্যনেল এনথমটো গাবই লাগিব, কিন্তু সিহঁতে মানে হুলস্থুল হ'ল প্ৰথম দিনাখন, সেইকাৰণে কিবা এটা ব্যৱস্থা কৰি কলিকতা বা শ্বিলঙৰ পৰা মই ঠিককৈ নাজানো ব্ৰডকাষ্ট কৰি চলাই দিলে আৰু, তো পিছদিনাখনৰ পৰাহে তাৰমানে ছেকেণ্ড দিনাখনৰ পৰাহে ৰেডিঅ' আমাৰ যোনটো গুৱাহাটী ৰেডিঅ' মানুহ গৈ নৰ্মেল কামবিলাক আৰম্ভ হৈছে। সেই উজান বজাৰৰ মানে সেই যোনটো লতাশিল উজান বজাৰৰ তাত মানুহ মানে সদায় এটা কিবা এটা অসমীয়াত্বটোৰ এটা কনচিয়াছনেছটো সদায় আছিলে।
2: উজান বজাৰ কেৱল বিখ্যাত মাছৰ বজাৰ বা মঠ মন্দিরতে।

0: সীমাবদ্ধ নহয়। উজান বজাৰ অতীজৰে পৰাই আছিল ঐতিহ্যপূৰ্ণ আৱাসিক অঞ্চল। এই অঞ্চলত দেখিবলৈ পোৱা যায় ক্ৰমাৎ হেৰাই যাবলৈ ধৰা পুৰণি অসম আৰ্হিৰ বহুতো ঘৰ।
1: আৰু তোমাৰ এটা কথা মন কৰিবা যে উজান বজাৰত তুমি এই আছাম টাইপ ঘৰ এতিয়াও বহুত আছে, মানে গোটেই অসমত আজিকালি আছাম টাইপ ঘৰবিলাক নাইকিয়া হৈ গৈছে, মানুহে মানে মেইনটেইন কৰিব নোৱাৰা হৈছে যিয়ে নহওক। কিন্তু গুৱাহাটীত যদি তুমি বিচাৰা আছাম টাইপ ঘৰ, পুৰণা ধুনীয়া ঘৰ, এতিয়াও তুমি সেই উজান বজাৰ, চেনিকুঠি, অকণমান ৰিহাবাৰী এইখিনিতেই পাবা, পুৰণা যোনখিনি এলেকা। কিন্তু বহুত ঘৰ এতিয়া নাইকিয়া হৈ গ'ল, দুখ লাগে। আমি সৰুতে এইবিলাক দেখি চাওঁ, ইমান ধুনীয়া লাগে। আৰু এই ঘৰবিলাকৰ যোনটো আছাম টাইপ ঘৰ, এইবিলাক ঘৰ এটা মানে ডিজাইন এলিমেণ্ট এটা যদিও আছে, তাৰ এটা ফাংচন এটাও আছে। তাৰমানে কি হৈছিলে, যেতিয়া ব্ৰিটিছ আহিলে তেওঁলোকে ডাঙৰ ডাঙৰ ঘৰ সাজিব ধৰিলে, আৰু ভূমিকম্প, অসমত ভূমিকম্প একদম আহিয়ে থাকে, তেতিয়া 1897ৰ যোনটো ডাঙৰ ভূমিকম্প, তাত গোটেই ঘৰ ভাঙি গ'ল। তেতিয়া ব্ৰিটিছে ভাবিলে যে কি কৰা যায়, জাপানিজ যিবিলাক আৰ্কিটেকচাৰ সেইবিলাক হৈছে ভূমিকম্প প্ৰুফ, মানে ছিছমিক প্ৰুফ। সেইকাৰণে তেওঁলোকে জাপানিজ আইডিয়া কিছুমান আনিলে, আৰু তিনিটা বস্তু মূল খালে। এটা হৈছে জাপানিজ আইডিয়া, ডিজাইন আইডিয়া, তাৰমানে বাঁহৰ যোনটো ষ্ট্ৰাকচাৰ তুমি দেখিবা, ওখ ওখ চিলিং, সেইটো তুমি জাপানিজ ঘৰবিলাকো দেখিবা। জাপানত ৱালবিলাক কাগজৰ হয়, অসমত কি কৰিলে, এইটো ইকৰা আনিলে, ইকৰা যোন এলিফেণ্ট গ্ৰাছ ৰাভেনা বুলি কয়, সেই ইকৰা আৰু তাত তোমাৰ মাড আৰু গোবৰ দুটা মিক্স কৰি এটা ৱালখন প্লাষ্টাৰ কৰে। আৰু ষ্ট্ৰাকচাৰেল ডিজাইনটো সেইটো তোমাৰ জাপানিজ, আৰু যোনটো দেখাত যোনটো ডিজাইন সেইটো তোমাৰ ব্ৰিটিছ টিউডাৰ ডিজাইন। এই গেবলছ বুলি কয়, তোমাৰ ছাদখন যেনেকুৱা ওপৰৰ ছাদখন, সেইখন গেবল বুলি কয়। তাৰপিছত তোমাৰ খিৰিকীবিলাকৰ যোনটো ষ্ট্ৰাকচাৰ, সেইটো এখন ব্ৰিটিছ ডিজাইন। আৰু এটা মন কৰিবা, আমাৰ অসমে আছাম টাইপ ঘৰবিলাকত যোনবিলাক খিৰিকী হয়, খিৰিকীবিলাক কাঠবিলাক এনেকৈ এনেকৈ দিয়ে যে লাইনকৈ, লুভাৰ বুলি কয়, লুভাৰ ছিষ্টেম, আপ ডাউন কৰিব পাৰি। আৰু ভেণ্টিলেটাৰবিলাকত দুটা ধৰণৰ, দুখন ভেণ্টিলেটাৰ থাকে, দুটা হাইটৰ, এখন ভেণ্টিলেটাৰ দি পোহৰ আহে, এখন ভেণ্টিলেটাৰ দি বতাহ আহে। সেইবিলাক বস্তু খুব টিপিকেল আমাৰ আছাম টাইপ ঘৰ, সেইবিলাক চাই ভাল লাগে। মানে তুমি যদি বুজা, তুমি প্ৰত্যেকটো ঘৰতে নতুন নতুন কিবা কিবি এলিমেণ্ট পাবা। কিন্তু সেইবিলাক ঘৰ এতিয়া নাইকিয়া হৈ গৈছে, কিন্তু কেইটামান বেছ মানে ধুনীয়া ঘৰ এতিয়াও তুমি দেখিবা। তুমি লতাশিলৰ কাষত অফকোৰ্চ ব্ৰজেন বৰুৱা ফেমিলি, যোনটো ডাঙৰ এটা মস্ত ঘৰ, সেইটো ঘৰ বৰ ধুনীয়া ঘৰ। তাৰপিছতে তুমি ব্ৰহ্মপুত্ৰ পাৰ্ক এখিনি কাষতে গ'লে তুমি ৰাইট ছাইডে দেখিবা এটা হালধীয়া ঘৰ, সেইটো বৰ ধুনীয়া। আৰু আগলৈ যাবা নগোসাঁই ঘৰ বুলি যোনটো ক'লোঁ, এইখিনিত আমাৰ খেনিকুঠিত, সেইটো সেই বৰুৱা ফেমিলিহঁতৰ, সেইটো এটা দুটা ঘৰ, এটা ডাবল ষ্টৰী এটাও আছে, এটা সঠিক সোমাই যোনটো ৰাইট ছাইডে ডাবল ষ্টৰীৰ ঘৰ, এটা বাওঁফালে দীঘলীয়া এটা আছে, সেইটো এটা দেখিবা। তাৰপিছতে তুমি জোৰপুখুৰী পাৰ্কলৈ যদি সোমাই আহা, তাতে এটা ডাবল ষ্টৰীত ঘৰ এটা দেখিবা। এইবিলাক ঘৰ এতিয়াও মানে ভালকৈ ধুনীয়াকৈ ৰাখিছে, বৰ ভাল লাগে, কিন্তু মেইনটেইন কৰা বৰ ডাঙৰ কথা।
0: উজান বজাৰ অঞ্চলটো সাংস্কৃতিকভাৱেও আগৰণুৱা। উজান বজাৰতে অৱস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰ আৰু বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰ। গুৱাহাটীৰ প্ৰথমটো স্থায়ী পকী নাট্য মন্দিৰ আছিল লতাশিল খেলপথাৰৰ দক্ষিণৰ লেম্প ৰোড আৰু ফটিক চন্দ্ৰ পথৰ সংযোগৰ ওচৰতে। এই নাট্য মন্দিৰ কোনে কেতিয়া নিৰ্মাণ কৰিছিল সেই বিষয়ে জনা নাযায়, কিন্তু ইয়াত নিয়মিতভাৱে নাট্যাভিনয় হৈছিল। ইয়াত অভিনীত উল্লেখযোগ্য নাটকসমূহ আছিল সীতাহৰণ, ৰাৱণবধ, ভ্ৰমৰংগ, হৰিশ্চন্দ্ৰ, সাবিত্ৰী সত্যবান আদি। দুৰ্ভাগ্যবশতঃ গুৱাহাটীৰ এই প্ৰথমটো স্থায়ী নাটঘৰ 1897 চনৰ বৰভূঁইকপত ভাগি চূৰ্ণ বিচূৰ্ণ হয়। ইয়াৰ পাছত সেয়েহে এটি স্থায়ী ৰংগমঞ্চৰ অভাৱ অনুভৱ কৰি গুৱাহাটীৰ অসমীয়া আৰু বঙালী লোকসকলে লগ হৈ গুৱাহাটীত দ্বিতীয়টো স্থায়ী ৰংগমঞ্চ আৰ্য নাট্যমঞ্চ নিৰ্মাণ কৰে। এই নাট্যমঞ্চ আছিল শুক্ৰেশ্বৰ মন্দিৰৰ ওচৰৰ ব্ৰহ্মপুত্ৰ পাৰৰ বৰ্তমানৰ আমচা হাউচ থকা ঠাইখিনিতে। কুমাৰ ভাস্কৰ নাট্য মন্দিৰ নিৰ্মাণ কৰি উঠাৰ পাছতেই কামৰূপ নাট্য সমিতিৰ জন্ম দিয়া হয়। জন্ম লগ্নৰে পৰা কামৰূপ নাট্য সমিতিয়ে ভাস্কৰ নাট্য মন্দিৰৰ যোগেদি অসমৰ নাট্য আন্দোলনলৈ অতুলনীয় বৰঙণি আগবঢ়াবলৈ আৰম্ভ কৰিলে। এই সমিতিৰ প্ৰথমজন সম্পাদক আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ, মঞ্চ সম্পাদক আছিল কবি ৰঘুনাথ চৌধাৰী, সহকাৰী মহিমুদ্দিন আহমদ আৰু অম্বিকা প্ৰসাদ গোস্বামী। সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাই 1937 চনৰ পৰা 1960 চনমানলৈকে কামৰূপ নাট্য সমিতিৰ সোণালী যুগ বুলি আখ্যা দিছে। এই সময়ছোৱাৰ ভিতৰতেই কেইবাজনো যশস্বী নাট্যকাৰ, শিল্পী আৰু বহুকেইখন অসমীয়া মৌলিক অসমীয়া নাটৰ সৃষ্টি হৈছিল। এই সোণালী যুগত

0: কামৰূপ নাট্য সমিতিয়ে গুৰি ধৰিছিল ঘাইকৈ শশীকান্ত গোস্বামী, তিলক দাস, প্ৰবীণ ফুকন, নৃপেন ভট্টাচাৰ্য, লক্ষ্যধৰ চৌধুৰী আদিয়ে।
1: গুৱাহাটীৰ প্ৰাণকেন্দ্ৰস্বৰূপ উজান বজাৰ, ই আমাৰ অতিকৈ আপোন। শৈক্ষিক, সাংস্কৃতিক, অৰ্থনৈতিকভাৱে তাহানিৰে পৰা গুৱাহাটীৰ বুকুত হেন্দুলনি তুলি থকা গৌৰৱময় ইতিহাসে তাকেই সোঁৱৰায়।
0: বৰ্তমান সময়ত উজান বজাৰ হৈ পৰিছে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা নতুন প্ৰজন্মৰ গঠনমূলক চিন্তাৰ মিলনস্থলী। ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা তাহানিৰ গুৱাহাটীৰ পুৰণি চুবুৰী উজান বজাৰে যুগে যুগে বুকুত কঢ়িয়াই লৈ ফুৰিব জীৱনৰ সঞ্জীৱনী সুধা।

ইমানপুৰে শ্ৰোতাই ইতিহাসৰ চাহ পোহৰত পুৰণি গুৱাহাটীৰ উজান বজাৰ অঞ্চল শীৰ্ষক প্ৰামাণ্য আলেখ্যখনি শুনিলে। যুগুতাই আগবঢ়ালে স্নেহা পাঠক আৰু মেঘনা দেৱীয়ে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। চুৰিহা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে এই বিষয়টো উত্থাপন কৰে। ইপিনে বাজেট সন্দৰ্ভতো আজি সদনত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কে বিতৰ্কত অংশ ল'ব।
1: পি এম কিষাণ পৰ্টেলত গৈ এপ্লাই কৰিব লাগে। এই কামখিনি যথেষ্ট ভালকৈ হৈছিলে কাৰণেই 18 লাখ

বিধানসভাত কালি ৰাজ্যখনত পাঁচ বছৰত 15,861 হেক্টৰ ভূমি দখলমুক্ত হোৱা বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰে। বিধায়ক দীপ্তিময় চৌধুৰীৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই তথ্য সদৰি কৰে। তেওঁ কয় যে ৰাজ্যৰ 3,12,982 হেক্টৰ বনভূমি এতিয়াও দখলকাৰীৰ কবলত আছে। আনহাতে ৰাজ্যখনলৈ 2025-26 বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যা 47,000লৈ বৃদ্ধি পাইছে বুলি কালি পৰ্যটন মন্ত্ৰী অজন্ত নেওগে বিধানসভাত প্ৰকাশ কৰে। কমেও 28খন বিদেশী ৰাষ্ট্ৰৰ পৰা অসমলৈ পৰ্যটক আহিছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। গুৱাহাটীৰ খানাপাৰাত থকা গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত কালি এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত প্ৰতিষ্ঠানটোৱে ৰাজ্যজুৰি ৰূপায়ণ কৰি থকা আন্তঃগাঁথনিমূলক প্ৰকল্প, দক্ষতা বিকাশমূলক প্ৰশিক্ষণ, পুঁজিৰ স্বচ্ছ আৰু ফলপ্ৰসূ ব্যৱহাৰ, প্ৰতিষ্ঠানটোৰ নিজা ৰাজহ সৃষ্টিৰ ব্যৱস্থা তথা অন্যান্য কাৰ্যকলাপৰ অগ্ৰগতিৰ বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। সবল, সুপৰিকল্পিত আৰু বহনক্ষম গ্ৰাম্য উন্নয়ন নিশ্চিত কৰাৰ লক্ষ্যৰে পঞ্চায়তীৰাজ ব্যৱস্থা অধিক শক্তিশালী আৰু জনমুখী কৰি তোলাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। সেয়েহে এই বৈঠকত ৰাজ্যৰ গ্ৰামাঞ্চলসমূহত অপৰিকল্পিত আৰু পৰিৱেশৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা আন্তঃগাঁথনিমূলক নিৰ্মাণ কাৰ্য নিয়ন্ত্ৰণৰ উদ্দেশ্যে পঞ্চায়তসমূহক সামৰি এখন সুসংহত আইন প্ৰণয়নৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। এই বৈঠকত মন্ত্ৰী অতুল বৰা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক অনন্ত কুমাৰ গগৈকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসমীয়া আৰু নেপালী ভাষাত সমান্তৰালভাৱে সাহিত্য চৰ্চা কৰি ৰাজ্যত সম্প্ৰীতিৰ ভেটি শক্তিশালী কৰাৰ লগতে দুবাৰকৈ সাহিত্য একাডেমী বঁটা লাভ কৰা বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়ৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। পদ্মশ্ৰী সন্মানেৰে সন্মানিত সাহিত্যিক উপাধ্যায়ে অসমীয়া আৰু নেপালী ভাষাত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। যোৱা 13 জুলাই নিশা মৃত্যু হোৱা সাহিত্যিকগৰাকীৰ তেজপুৰৰ চানমাৰীস্থিত বাসগৃহলৈ কালি ভালেসংখ্যক গুণমুগ্ধৰ আগমন ঘটে আৰু তেওঁলোকে সাহিত্যিকগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। আজি অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি ৰাজ্যজুৰি ৰূপায়ণ হৈ থকা অমৃত আঁচনিৰ অধীনৰ প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে ঠিকাদাৰসকলৰ সৈতে বৈঠকত মিলিত হয়। জনসভৱনত অনুষ্ঠিত এই বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, অমৃত অসমৰ পৰিচালন সঞ্চালক সম্প্ৰীতি গোস্বামী, অতিৰিক্ত পৰিচালন সঞ্চালক শান্তনু সূত্ৰধৰকে ধৰি সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰী শ্ৰীৰায়ে অমৃত প্ৰথম পৰ্যায়ৰ আঁচনিৰ অধীনত পানী যোগান প্ৰকল্পসমূহ সম্পূৰ্ণ কৰি সংশ্লিষ্ট নগৰ নিকায়সমূহক হস্তান্তৰ কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে। এই প্ৰকল্পসমূহৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়বদ্ধতাৰে কাম কৰিবলৈও তেওঁ বিষয়া কৰ্মচাৰীসকলক নিৰ্দেশ দিয়ে। বৈঠকত উপস্থিত থকা ঠিকাদাৰসকলৰ সৈতে প্ৰকল্পসমূহৰ অগ্ৰগতি, ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা আৰু সম্পূৰ্ণ কৰাৰ সময়সীমা সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয়। চিৰাং জিলাৰ বেংটল ৰাজহচক্ৰৰ অন্তৰ্গত মাদাৰপুৰ গাঁৱত আই নৈৰ খহনীয়াই দাঁতি কাষৰীয়া অঞ্চলৰ কৃষিভূমিত বিস্তৰ ক্ষতি কৰিছে। নৈৰ বাঢ়নী পানীয়ে জনবসতি অঞ্চলৰ ঘৰ দুৱাৰ প্লাবিত কৰাৰ লগতে কৃষিভূমিও বালিৰে পুতি পেলাইছে। কালি পুৱাৰে পৰা নৈখনৰ জলস্তৰ বৃদ্ধি হোৱাত খহনীয়াৰ প্ৰকোপো বৃদ্ধি পাইছে। খহনীয়া ৰোধ আৰু বান নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে প্ৰশাসনক অনুৰোধ জনাইছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি পুনৰ শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰৰ সাক্ষ্য লোৱা হ'ব। কালি সময়ৰ অভাৱৰ বাবে তেওঁৰ সাক্ষ্য গ্ৰহণ সম্পূৰ্ণ নহল, সেয়েহে আজি তেওঁক পুনৰ আদালতত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। কালি প্ৰয়াত শিল্পীজনৰ বন্ধু জয়ন্ত কাকতিয়ে সাক্ষ্য দিয়ে। অভিযুক্ত পক্ষৰ অধিবক্তাই শ্ৰীকাকতিক প্ৰতিজেৰা কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি অভিযুক্ত সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে আজি অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব। ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে। ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি বিধানসভাত এই কথা প্ৰকাশ কৰে। বিভাগীয়ভাৱে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে প্ৰতিবেদনখন নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে জনজাতিকৰণৰ বিষয়টো আলাপ আলোচনা মৰ্মে সমাধানৰ ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। তেওঁ কয় যে বৰ্তমানৰ জনজাতিৰ লোকসকলৰ শংকা দূৰ কৰি জনজাতিকৰণৰ বিষয়টো নিষ্পত্তি কৰিব লাগিব। এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি তেওঁ উল্লেখ কৰিছে।

0: কৰিছে। তেওঁ কয় যে বৰ্তমানৰ জনজাতিৰ লোকসকলৰ শংকা দূৰ কৰি জনজাতিকৰণৰ বিষয়টো নিষ্পত্তি কৰিব লাগিব। এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি তেওঁ উল্লেখ কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষই অসম চৰকাৰৰ বিক্ৰী কৰ বিভাগৰ অৱসৰী যুটীয়া আয়ুক্ত তথা কাৰ্বি আংলং জিলা পৰিষদৰ প্ৰাক্তন অতিৰিক্ত সচিব টেনজিং ইংটিৰ বিয়োগত শোক প্ৰকাশ কৰিছে। তেওঁৰ সন্মানাৰ্থে পৰিষদে এখন জাননীযোগে আজি ডিফুত থকা পৰিষদৰ সচিবালয় বন্ধ ৰখা হ'ব বুলিও ঘোষণা কৰিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষই এই বিষয়ে প্ৰকাশ কৰিছে। স্পেইনে চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইনে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্সক 2-0 গলত পৰাস্ত কৰে। স্পেইনৰ হৈ মাইকেল অয়াৰজাবালে খেলখনৰ 22 মিনিটত প্ৰথমটো আৰু পেড্ৰ' পৰোৱে 58 মিনিটত দ্বিতীয়টো গল দি বিজয় নিশ্চিত কৰে। প্ৰথমটো বিশ্বকাপ ট্ৰফী জয় কৰাৰ সুদীৰ্ঘ 16 বছৰৰ বিৰতিৰ মূৰত এইবেলি লা ৰজা হিচাপে বিখ্যাত স্পেইনৰ দলটো ফাইনেলত অৱতীৰ্ণ হৈছে। দলটো অহা দেওবাৰে নিশা নিউজাৰ্ছিৰ মেটলাইফ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা বা ইংলেণ্ডৰ মুখামুখি হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল আজি নিশা আটলাণ্টা ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখনত বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে নিশা 12:30 বজাত আৰম্ভ হ'ব। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ অষ্টম দিনা পাৰ্পল চিটি সন্দৰ্ভত আলোচনা। ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলেও পি এম কিষাণৰ ঋণ লাভ কৰিব বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ। পদ্মশ্ৰী সন্মানেৰে সন্মানিত সাহিত্যিক গীতা উপাধ্যায়ৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন। আৰু স্পেইনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছো অন্য এক যাত্ৰা চিনেমাখনৰ পৰা জুবিন গাৰ্গ আৰু তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতটি শুনাবলৈ অনুৰোধ কৰিছে জু ৰোডৰ পৰা মমিনাথ, ৰিকুনাথ আৰু মৈত্ৰীনাথে।

জানে তো ইয়া জানে না সিনেমাখনৰ পৰা ৰাশিদ আলী আৰু বসুন্ধৰা দাসৰ দ্বৈতকণ্ঠৰ গীতেটি শুনাবলৈ অনুৰোধ কৰিছে বিকাশ নগৰৰ পৰা অৰুণা শইকীয়া আৰু দেৱনা বৰাই।

ভেটাপাড়ার ৰীতা মহন্ত, তামান্না মহন্ত আৰু হৃদয় মহন্তৰ অনুৰোধত অনুষ্ঠানৰ শেষত শুনক অংগৰাগ মহন্তৰ কণ্ঠৰীতি গীত শ্ৰব্য সফুৰা জোনাকী ৰাঠীৰ পৰা।

শ্রোতার অনুরোধৰ গীতৰ অনুষ্ঠান কল্পতৰু আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে আইডিউৰ বুলনী।

প্ৰিয় শ্ৰোতা, চকুজুৰিৰ জৰিয়তে আমি এই সুন্দৰ ধৰাখনি প্ৰত্যক্ষ কৰাৰ সমান্তৰালকৈ দৈনন্দিন কামবোৰো নিয়াৰিকৈ কৰিবলৈ সমৰ্থ হওঁ। কিন্তু এই পৃথিৱীতে এনে বহু লোক আছে যি দৃষ্টিশক্তিৰ অভাৱত সদায় অন্ধকাৰকেই পৃথিৱী বুলি মানি লৈ সংগ্ৰামৰ মাজেৰেই জীৱন নিৰ্বাহ কৰি আহিছে। আমাৰ মৃত্যুৰ পিছত আমাৰ চকুজুৰি বা ৰেটিনা দানৰ জৰিয়তে আমি তেওঁলোকৰ মাজৰ কেইজনমানক হলেও এই ধৰাৰ সৌন্দৰ্য

0: সূৰ্য প্ৰত্যক্ষ কৰাত সহায়ক হ'ব পাৰোঁ আৰু তেওঁলোকেও যাতে এই ধুনীয়া ধৰাখনি উপভোগ কৰাৰ লগতে তেওঁলোকৰ দৈনন্দিন কাম কাজবোৰ সুচাৰুৰূপে সুকলমে সম্পন্ন কৰিব পাৰে তাৰ বাবে চকুজুৰি দান কৰি সামান্য অৰিহণা আগবঢ়াব পাৰোঁ।
1: প্ৰিয় শ্ৰোতা, আজি আমি নেত্ৰদানৰ বিষয়ে কিছু কথা পাতিম আৰু এই বিষয়ে আমাক জনাবলৈ আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে চকু বিশেষজ্ঞ তথা ৰেটিনা আৰু কেটাৰেক্টৰ শল্য চিকিৎসক ডাক্তৰ গীতুমণি শৰ্মা বাইদেউ। বাইদেউ নমস্কাৰ।
2: নমস্কাৰ,
1: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো।
2: ধন্যবাদ।
1: নেত্ৰদান মহান দান বুলি কোৱা হয়, এতিয়া নেত্ৰদান মানে কি?
2: কৰ্ণিয়া বা নেত্ৰদান হৈছে কৰ্ণিয়া অৰ্থাৎ চকুৰ বাহিৰৰ যিটো স্পষ্ট স্বচ্ছ লেয়াৰ যোনটো স্তৰ আছে সেইটো মৃত্যুৰ পিছত কৰ্ণিয়া অন্ধতা থকা কাৰোবাক সহায় কৰে দৃষ্টিশক্তিটো ঘূৰাই দিবলৈ, সেয়াকে নেত্ৰদান বুলি কোৱা হয়। ই আটাইতকৈ সাধাৰণ আৰু সফল ধৰণৰ টিচু প্ৰতিস্থাপন, যাৰ ফলত চিকিৎসকে চকুৰ ক্ষতিগ্ৰস্ত টিচুখিনি অস্ত্ৰোপচাৰৰ দ্বাৰা সলনি কৰি গ্ৰাহকৰ দৃষ্টিশক্তিটো ঘূৰাই আনিব পাৰে।
1: হয়, এতিয়া প্ৰশ্ন আহি পৰে যে কোনে কোনে নেত্ৰদান কৰিব পাৰে?
2: হয়, প্ৰায় যিকোনো ব্যক্তিয়ে কৰ্ণিয়া দান কৰিব পাৰে, বয়সৰ কোনো উচ্চ সীমা নাথাকে। ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হাঁপানী, চকুৰ চানি পৰা বা চকুৰ দৃষ্টিশক্তি বেয়া হোৱা ব্যক্তিয়েও দান কৰিব পাৰে। পূৰ্বেই লেজাৰ অস্ত্ৰোপচাৰ যেনে লেছিক চাৰ্জাৰী কৰা সকলেও সাধাৰণতে যোগ্য হয় নেত্ৰদান কৰিবলৈ। অযোগ্য ব্যক্তিসকল হ'ল গুৰুতৰ সংক্ৰামক অৱস্থা যাৰ আছে বা যেনে সক্ৰিয় সংক্ৰমণ হৈ আছে, তেজজনিত কিবা ৰোগ আছে বা কিছুমান বিশেষ ধৰণৰ কৰ্কট ৰোগ আছে, তেখেতসকলে নেত্ৰদান কৰিব নোৱাৰে।
1: বেছিভাগ সংখ্যক লোকে নেত্ৰদান কৰিব
2: পাৰে।
1: এটা যথেষ্ট আচলতে গুৰুত্বপূৰ্ণ কথা। এতিয়া তাৰ পিছৰ পৰ্যায়ত আহিব বিচাৰিছো যে এই নেত্ৰদান কৰিবলৈ যিসকল ইচ্ছুক তেওঁলোকে কেনেকৈ আগবাঢ়িব?
2: হয়, পোনপ্ৰথমে এখন ফৰ্মখন পঞ্জীয়ন কৰিব লাগে, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আপোনাৰ। সেয়া আপুনি কৰ্ণিয়া বেংকৰ সৈতে যোগাযোগ কৰি পেলাই কৰ্ণিয়া ৰেজিষ্ট্ৰেশ্যনখন কৰি থ'ব লাগিব যে আপুনি ইচ্ছুক কৰ্ণিয়াখন আপোনাৰ দিবলৈ।
1: ফৰ্মখন ক'ত পোৱা যায়?
2: হয়, মই আহি আছোঁ, লাহে লাহে আহি আছোঁ। ফৰ্মখন বিভিন্ন ৰাজ্যত আপোনাৰ কৰ্ণিয়া ৰেজিষ্ট্ৰেশ্যন বেংক থাকে, কৰ্ণিয়া বেংক থাকে। মই আহিম লাহে লাহেকৈ, সেইখিনি ক'ত আছে অসমৰ তাতে আপুনি ৰেজিষ্ট্ৰেশ্যনখন কৰি থ'ব পাৰে প্ৰথমে। আৰু পঞ্জীয়নভুক্ত যদি হয় আপুনি, তেতিয়াহ'লে আপোনাৰ খবৰটো আপোনাৰ পৰিয়ালবৰ্গৰ যদি চকুৰ বেংকত দিয়ে তেতিয়াহ'লে আপোনাৰ কৰ্ণিয়াখন আপোনাৰ মৃত্যুৰ পিছত উদ্ধাৰ কৰা হয়। অন্যথা চকুৰ বেংক দানৰ বাবে সন্মতি লাভ কৰিবলৈ ওচৰৰ আত্মীয়ৰ সৈতে যদি যোগাযোগ কৰে, যিকোনো ক্ষেত্ৰতে চকুৰ বেংক বা চিকিৎসালয়ে আহি পেলাই আপোনাৰ কৰ্ণিয়াখন ল'ব পাৰিব তেখেতসকলে আৰু প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰিব। এইটো প্ৰক্ৰিয়াটো হ'ল, প্ৰথমে আপোনাৰ কৰ্ণিয়াখন উদ্ধাৰ কৰা হ'ব। সেয়া প্ৰশিক্ষিত পেচাদাৰী চিকিৎসক বা বেংকৰ লোকসকলে আহি পেলাই কৰে আৰু আপোনাৰ মুখমণ্ডলটো কোনো প্ৰকাৰে বিকৃত নহয় আপোনাৰ মৃত্যুৰ পিছত। সেইটোৰো এটা প্ৰচেছ আছে, প্ৰক্ৰিয়া আছে। আৰু আপোনাৰ কৰ্ণিয়াখনৰে দুজন দৃষ্টিহীন মানুহক দৃষ্টিশক্তি ঘূৰাই দিব পৰা যায়।
1: তাৰমানে এজনে নেত্ৰদান কৰিলে দুজনৰ দৃষ্টিশক্তি ঘূৰি আহিব, নহয় জানো? এতিয়া এই ধৰক কোনো এজন ব্যক্তি মৃত্যুৰ পিছত তেওঁ নেত্ৰদান কৰি থৈ গৈছে, এতিয়া সেই নেত্ৰদান কিমান সময়ৰ ভিতৰত সংগ্ৰহ কৰিব লাগে কৰ্ণিয়াজুৰি?
2: ইয়াতে আপোনাৰ কৰ্ণিয়াৰ জীৱন ধাৰণ ক্ষমতাটো নিশ্চিত কৰিবলৈ মৃত্যুৰ 4-6 ঘণ্টাৰ ভিতৰত চকুযোৰ দান কৰিব লাগে। আৰু দাতাৰ মৃত্যুৰ লগে লগে পৰিয়ালে যদি ওচৰৰ চকুৰ বেংক বা চিকিৎসালয়ৰ সৈতে যোগাযোগ কৰে তেনেহ'লে এই প্ৰক্ৰিয়াটো আৰম্ভ কৰা হয়।
1: হয়, আৰু আপুনি মুখমণ্ডল বিকৃত নহয় বুলি যিটো কথা ক'লে, এইটো আচলতে যথেষ্ট গুৰুত্বপূৰ্ণ কথা। কাৰণ বহুতো লোকে ভাবে যে চকুকেইটা উলিয়াই নিব, গাত হৈ যাব, মুখখন দেখাত বেয়া হ'ব, এনেকুৱা ধৰণৰ এটা ভুল ধাৰণা আমাৰ সমাজত আছে, কিন্তু যিটো আচলতে একেবাৰেই নহয়।
2: হয় যেতিয়া আপোনাৰ এই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব, যেতিয়া আপোনাৰ পৰিয়ালবৰ্গ যেতিয়া খবৰ দিব, তেতিয়া আপোনাৰ বেংকৰ পৰা কৰ্ণিয়া বেংক বুলি কোৱা হয়, কৰ্ণিয়া বেংক বা চকু

0: চিকিৎসালয়ৰ পৰা যেতিয়া মানুহ আহিব তেতিয়া তাৰ আগতে আচলতে পৰিয়ালবৰ্গে অকণমান 4-5 ঘণ্টাৰ ভিতৰত যাতে তাহাঁতসকলে চকু চিকিৎসালয়ত খবৰটো দিয়ে সেইটো ধ্যান ৰাখিব লাগে আৰু পৰিয়ালৰ সদস্যসকলে চিলিং ফেনখন যদি আছে বন্ধ কৰি থ'ব লাগে আৰু দাতাৰ চকুযোৰ বন্ধ কৰি বন্ধ চকুৰ পতাত আৰ্দ্ৰ কপাহ বা তিতা পেড ৰাখিব লাগে যাতে চকুযোৰ শুকাই নাযায় আৰু খবৰ দিয়াৰ পিছত উদ্ধাৰ পদ্ধতিটো আৰম্ভ হয় তৎক্ষণাতকৈ আৰম্ভ হয় আৰু চিকিৎসালয়লৈ লৈ যাবলগীয়া নহয় ঘৰতেই কৰা যায় প্ৰচেছটো প্ৰশিক্ষিত চকুৰ বেংক কৰ্মীবোৰ আহি পেলাই চকুৰ চিকিৎসকে দাতাৰ বাসগৃহতে উদ্ধাৰ কৰিব পাৰে অপাৰেশ্যনৰ পদ্ধতিটো অনাক্ৰমণীয় হয় আৰু মাত্ৰ 20-30 মিনিটৰ সময় লাগে কৰিবলৈ চকুটো সাৱধানে বন্ধ কৰি লোৱা হয় কৰাৰ পিছত লৈ লোৱাৰ পিছত আৰু উপযুক্ত কৃত্ৰিম চকু এযোৰ বা কৃত্ৰিম টুপি এটা ব্যৱহাৰ কৰা হয় যাৰ ফলত মৃতকৰ প্ৰাকৃতিক ৰূপটো বজাই ৰখা হয় একেবাৰে সলনি নহয়
1: হয় এইটো আচলতে আমাৰ শ্ৰোতাসকলে নিশ্চয় গমন কৰিব কথাটো যে মুখমণ্ডল বিকৃত হয় বুলি যিটো এটা ভুল ধাৰণা আমাৰ সমাজত প্ৰচলিত আছে সেইটো আচলতে নহয় এই বিষয়ে আমাক জনাইছে ডাক্টৰ গীতুমণি শৰ্মা তেখেত হ'ল গুৱাহাটীৰ ৰেটিনা আৰু কেটৰেকৰ শল্য চিকিৎসক আৰু আপোনালোকে আজি আইডিঅ'ৰ বুলনিত শুনি আছে নেত্ৰদানৰ বিষয়ে
2: আচ্ছা বাইদেউ এই যে প্ৰক্ৰিয়াটো মানে নেত্ৰদান কৰা আৰু যিজনে কৰ্ণিয়া গ্ৰহণ কৰিলে এই প্ৰক্ৰিয়াটো কিমান খৰচ পৰে
0: আপুনি গৈ পেলাই যদি কয় কি মোক লাগে কৰ্ণিয়াখন দিবলৈ মানে মই দেখা নাই তেতিয়া এক্সামিনেশ্যন হব ন পৰীক্ষা হব পৰীক্ষা কৰাৰ পিছত যদি কৰ্ণিয়াল নেচেছাৰী এডভাইচ দিয়া হব ন কৰ্ণিয়াল ট্ৰান্সপ্লান্ট কৰ্ণিয়াল ট্ৰান্সপ্লান্ট এই প্ৰচেছটো ফ্ৰী হয়
2: এই তথ্যটো আচলতে বেছ গুৰুত্বপূৰ্ণ তথ্য যে নেত্ৰদান সম্পূৰ্ণ বিনামূলীয়া আৰু যিয়ে নেত্ৰ মানে কৰ্ণিয়াখন গ্ৰহণ কৰিব এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোৱেই বিনামূলীয়া আৰু আমাৰ আজিৰ বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে আগতেই উল্লেখ কৰা মতে যদি ঘৰতে ব্যক্তিগৰাকীৰ মৃত্যু হয় তেনেহ'লে ঘৰৰ পৰাই কৰ্ণিয়া সংগ্ৰহৰ ব্যৱস্থা আছে আৰু গোটেই প্ৰক্ৰিয়াটো 20-30 মিনিটৰ সময়তে হৈ যায়
1: এতিয়া ডক্টৰ শৰ্মা আমি জানিব বিচাৰিছোঁ যে আমাৰ অসমত এই নেত্ৰদানৰ সুবিধা ক'ত ক'ত আছে
0: হয় অসমত কেইবাখনো আছে কৰ্ণিয়া বেংক বুলি কোৱা হয় বা ইয়াৰ নেত্ৰদানৰ কৰ্ণিয়া ট্ৰান্সপ্লান্টেশ্যনো কোৱা হয় ইয়াৰ সুবিধা আছে গুৱাহাটীত শ্ৰী শংকৰদেৱ নেত্ৰালয় বেলতলা আৰু ৰিজিনেল ইনষ্টিটিউট অফ অফথেলমলজি ভঙাগড় মেডিকেল কলেজত আৰু লায়েন্স আই হস্পিটেলতো কেতিয়াবা কৰা হয় গুৱাহাটীৰ আৰু আপুনি যদি যোৰহাটলৈ যাব বিচাৰে তেতিয়াহ'লে জে টি আই বেংক আছে চন্দ্ৰপ্ৰভা আই হস্পিটেল ডিব্ৰুগড়ত আছাম মেডিকেল কলেজ ডিপাৰ্টমেণ্ট অফ আই শিলচৰৰ ফালে ডিপাৰ্টমেণ্ট অফ আই শিলচৰ মেডিকেল কলেজত আছে
1: হয় এই ঠাইসমূহৰ লোকসকলে সেই সেই চিকিৎসালয়ৰ সৈতে যদি যোগাযোগ কৰে তেতিয়াহ'লে যিসকল ইচ্ছুক নেত্ৰদান কৰিবলৈ তেওঁলোকে পঞ্জীয়ন কৰিব পাৰে নহয় জানো
0: হয়
1: এইবাৰ জানিব বিচাৰিছো যে কিমান বয়সৰ লোকে নেত্ৰদান কৰিব পাৰে
0: আচলতে কৰ্ণিয়া দানৰ বাবে কোনো কঠোৰ বয়সৰ সীমা নাই সৰুৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ শতবাৰ্ষিকলৈকে আপোনাৰ যিকোনো ব্যক্তিয়ে চকু দান কৰাৰ প্ৰতিশ্ৰুতি দিব পাৰে উপযুক্ত দাতাৰ কালক্ৰমিক বয়সৰ ওপৰত নহয় মৃত্যুৰ সময়ত কৰ্ণিয়াৰ স্বাস্থ্য আৰু স্পষ্টতাৰ ওপৰতহে নিৰ্ভৰশীল হয়
1: মানে কৰ্ণিয়াখন যদি ভালে আছে তেতিয়াহ'লে বয়স লৈ কোনো কথা নাথাকে আৰু যদি মাইনৰ মানে প্ৰাপ্তবয়স্ক নোহোৱা এজনে ইচ্ছা কৰিছে তেতিয়া সেই পঞ্জীয়ন পত্ৰখনত কোনে চহী কৰিব লাগিব
0: তেখেতসকলৰ অভিভাৱকে
1: অভিভাৱকসকলে কৰিব লাগিব আৰু যদি পঞ্জীয়ন কৰা নাছিল ধৰক ব্যক্তি এজনৰ মৃত্যু হ'ল মৃত্যুৰ পিছত পৰিয়ালৰ লোকে যদি আগ্ৰহ কৰে
0: তেতিয়াও পাৰিব কৰিবলৈ চিকিৎসালয়ত যদি কণ্টেক্ট কৰে তেতিয়াহ'লে তেখেতসকলে ফৰ্মখন দিব আৰু দাতাৰ গ্ৰাহকসকলে কণ্টেক্ট কৰিলে সেইটো প্ৰচেছো আছে সেইটোও আছে
1: মানে পঞ্জীয়নভুক্ত নকৰাকেও
0: পাৰিব
1: দান কৰিব পাৰে যদি পৰিয়ালৰ লোকে আগ্ৰহ কৰে এতিয়া আমাৰ অসমত এই নেত্ৰদানৰ হাৰ কেনেকুৱা
0: অসমত কৰ্ণিয়া দানৰ যথেষ্ট অভাৱ আছে চৰকাৰে

0: যদিও বহুতখিনি পৰিকল্পনা লৈছে তথাপিও অভাৱৰ সন্মুখীন হৈছে। তেখেতসকলে চৰকাৰে মানে 400 সংগ্ৰহৰ ৰাজ্যিক লক্ষ্য ৰাখিছে, তথাপিও আমি অকল কেইশমানহে কৰ্ণিয়া উদ্ধাৰ কৰিব পাৰোঁ। ইয়াৰ ফলত বছৰি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰয়োজনীয় প্ৰায় 1,00,000 কৰ্ণিয়াৰ গুৰুতৰ অভাৱৰ অৰিহণা যোগায়, যাৰ ফলত কৰ্ণিয়া প্ৰতিস্থাপনত বাধাৰ সৃষ্টি হয়। অসমত আৰু উত্তৰ পূব অঞ্চলত চকুৰ দানৰ হাৰ আমাৰ পশ্চিমবংগ বা ওচৰৰ উৰিষ্যাৰ দৰে আন ৰাজ্যৰ পৰাও বহু পিছ পৰি আছে। এই ব্যৱধান দূৰ কৰিবলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু অন্যান্য চিকিৎসালয়সমূহ, যক মই আগতে কৈ গৈছো, তাতে চকুৰ বেংকৰ দৰে সুবিধা স্থাপন কৰি উদ্ধাৰৰ হাৰ বৃদ্ধি কৰাৰ লগতে কৰ্ণিয়া ট্ৰান্সপ্লাণ্টৰ অপেক্ষাৰ সময় হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে চৰকাৰে।
1: হয়, হাৰ যথেষ্ট কম বুলি আপুনি কলে, এতিয়া কি কাৰণে এই হাৰ কম বুলি আপুনি ভাবে?
0: সজাগতাৰ অভাৱ মই 1 নম্বৰত ৰাখিম। আৰু দ্বিতীয়টো হৈছে কিছুমান ভাৱনা আছে, যেনে মোৰ মুখমণ্ডলটো বিকৃত হ'ব নেকি, যাৰ ফলত ইয়াৰ হাৰটো কম
1: হয়। এতিয়া তেওঁলোকক আগ্ৰহী কৰি তুলিবলৈ নেত্ৰদানৰ প্ৰতি ব্যক্তিসকলক আপুনি এগৰাকী চকু বিশেষজ্ঞ হিচাপে কি ক'ব?
0: হয়, মই ক'ম যে চকু দান কৰক, এইটো এটা মহান দান, কন্যাদানৰ দৰে এটা পুণ্যৰ কাম হয় চকু দান কৰিব। আৰু চকুৰ দান সম্পূৰ্ণ বিনামূলীয়া হয়। যদি আপুনি গুৱাহাটী বা অসমৰ অন্যান্য অঞ্চলৰ ওচৰত থাকে, তেন্তে এই চৰকাৰী মঞ্চসমূহৰ জৰিয়তে চকুৰ প্ৰতিজ্ঞা বা উদ্ধাৰৰ সন্দৰ্ভত সহায় ল'ব পাৰে। আৰু ৰাজ্যিক নিৰ্দেশনাবোৰ চাব, ৰাজ্য চৰকাৰেও বহুতখিনি কৰিছে, চকুৰ দানটো আপোনাৰ বঢ়াবলৈ। চ' আপোনালোকে সেইখিনি কৰিব। আৰু দান পৰ্টেলবোৰ থাকে, অনলাইন পৰ্টেল থাকে, সেইবোৰতো আপোনালোকে পুনৰ নিৰীক্ষণ কৰি চাব পাৰে। চকুৰ বেংকৰ স্থান, যেনে মই আগৰ কৈ গৈছোঁ, গুৱাহাটী মেডিকেল কলেজ, শংকৰদেৱ নেত্ৰালয় ইত্যাদি যিখিনি কথা মই অলৰেডি কৈছোঁ, তাহাঁতসকলৰ সৈতে আপোনালোকে যোগাযোগ কৰক বা তাতে গৈ পেলাই এবাৰ চাবও পাৰে আপোনালোকে। আৰু জাষ্ট ডায়েল গুৱাহাটী চকু দান অনলাইন পৰ্টেলৰ সৈতেও আপোনালোকে যোগাযোগ ৰাখিলে আপোনালোকৰ কৰ্ণিয়াখন প্ৰতিজ্ঞা পঞ্জীয়ন কৰক, মই সেইটোৱে আহ্বান কৰিম সকলোলৈ।
1: হয়, যথেষ্ট ভাল কথা আপুনি ক'লে। বাইদেউ, শেষত জানিব বিচাৰিছোঁ যে এই ধৰক কোনো এজন ব্যক্তিয়ে মৃত্যুৰ পিছত নেত্ৰ দান কৰিলে বা তেওঁৰ পৰিয়ালবৰ্গই দান কৰিলে, এতিয়া এই যিজনে দান কৰিলে আৰু যিসকলে গ্ৰহণ কৰিলে, তেওঁলোকৰ মাজত কিবা পৰিচয়ৰ কথা থাকে নেকি, চিনা পৰিচয় হ'ব লাগিব বা
0: তেনেকুৱা একো বাধ্যতামূলক নাই? চিনা পৰিচয় নহয়, কিয়নো কৰ্ণিয়া ট্ৰান্সপ্লাণ্ট যোনবোৰে অপেক্ষা কৰি আছে তাৰ এখন ৰেজিষ্টাৰ ৰখা হয়, কৰ্ণিয়া তালিকা এখন থাকে, য'ত সেই যিমানখিনি কৰ্ণিয়া আহে লগে লগে কৰ্ণিয়াখিনি সেই তালিকা হিচাপে মাতি মাতি পেলাই তেখেতসকলক কৰ্ণিয়াখন ট্ৰান্সপ্লাণ্ট প্ৰচিডিউৰটো কৰা হয়। গতিকে বাধ্যতামূলক নহয়। আৰু কৰ্ণিয়াখন কালে দান কৰা হৈছে, সেইটো ৰেজিষ্টাৰৰ মতেহে গৈ থাকে, তালিকাখনৰ মতেহে গৈ থাকে,
1: মানে চিনা পৰিচয়ৰ কথাটো নাহেই আৰু হয়তো গোপনীয় ৰখা হয়।
0: গোপনীয় ৰখা হয়, হয়, গোপনীয় ৰাখি ৰখা হয়। কিন্তু কি হয়, আপোনাৰ এই বেংকসমূহত, বেংকসমূহে বছৰিকে এটা হেৰি এটা কৰে, ফাংচন এটা কৰে, তাত মানে যোনে যোনে দান কৰি গৈছে তেখেতসকলৰ পৰিয়াল আৰু যোনে যোনে পাইছে তেখেতসকলৰ লগত সংগতি ৰাখি পেলাই এখন সিহঁতে এখন
1: চিনা পৰিচয় কৰোৱায়।
0: চিনা পৰিচয় নহয় যে এই পৰিয়ালৰ দাতাই দান কৰি গৈছে, এইখিনি সেইখিনি কৃতজ্ঞতা জ্ঞাপন কৰে। আমাৰ কৰ্ণিয়াখিনি সেই মানে ট্ৰান্সপ্লাণ্ট কৰা হৈ গৈছে, টিচুখিনি দিয়া হৈ গৈছে, আৰু দুজন ব্যক্তিয়ে যে দৃষ্টিশক্তিটো ঘূৰাই পাইছে, সেইখিনিৰ কাৰণে, কৃতজ্ঞতাৰ কাৰণে আপোনাৰ এটা বছৰিকে এটা অনুষ্ঠান পতা হয়।
1: আৰু যথেষ্ট আবেগ
0: বিশ্বাস জড়িত হয়ে আছে এই এইটো মানে মহান কাৰ্য।

0: ফেজত হয় নিশ্চয়কৈ। এতিয়া বাইদেউ এই যে কৰ্ণিয়া যে ট্ৰান্সপ্লেণ্ট হয় এজনৰ ব্যক্তিৰ পৰা এজন ব্যক্তিলৈ, সেই তাত কিবা ধৰক এনেই সাধাৰণতে আমি যে ধৰক ৰক্তদান কৰিলে যিটো আমি ব্লাড গ্ৰুপ মেটচ কৰিব লাগে বুলি কথা থাকে, এই কৰ্ণিয়াৰ লগতো তেনেকুৱা কিবা আনুষাংগিক কথা থাকে?
1: হয় থাকে। যেতিয়া আপোনাৰ কৰ্ণিয়াখন লৈ যাব চিকিৎসালয় বেংকলৈ যেতিয়া লৈ যাব, তাতে পেচাদাৰীসকলে টিচুটো প্ৰতিস্থাপনৰ বাবে সুস্থ হয়নে নহয় নিৰাপদ হোৱাটো নিশ্চিত কৰে। তাতে স্পেচিফিক কিছুমান মেচিন থাকে যাত এইটো য'ত এইটো চাব পাৰি যে সুস্থ আৰু নিৰাপদ হয়নে নহয় টিচু যোনখিনি লৈ অহা হয়, আৰু তাৰ পিছতহে এইটো নিশ্চয়তাৰ পিছতহে মূল্যাংকন কৰি পেলাই তাৰপিছতহে দৃষ্টিশক্তিটো ঘূৰাব পৰা বুলি যেতিয়া চাৰ্টিফাই হয় তাৰ পিছতহে এইটো অন্য একজনক দিয়া হয়,
0: সংস্থাপন কৰা হয়। বাইদেউ আজি আপুনি নেত্ৰদান সম্পৰ্কে বহুতো কথাই আমাক জনালে, আমি আশা কৰো আমাৰ শ্ৰোতাসকল নিশ্চয়কৈ উপকৃত হ'ব, বিশেষকৈ সজাগ হ'ব আৰু নেত্ৰদান কৰিবলৈ আগ্ৰহী হ'ব। শেষত আমাৰ শ্ৰোতাসকললৈ এষাৰ,
1: কৰ্ণিয়া দান কৰিব এইটো এটা মহান দান।
0: হয় নিশ্চয়কৈ, আপোনাক ধন্যবাদ জনাই তেনেহ'লে আজিলৈ আপোনাৰ পৰা বিদায় লওঁ। নমস্কাৰ।
1: নমস্কাৰ।
0: শ্ৰোতাসকলে ইমান পৰে চকু বিশেষজ্ঞ তথা ৰেটিনা আৰু কেটাৰেক্টৰ শল্য চিকিৎসক ডাক্তৰ গীতুমণি শৰ্মাৰ সৈতে হোৱা নেত্ৰদান বিষয়ক সাক্ষাৎকাৰটি শুনিলে। প্ৰিয় শ্ৰোতা, আমি মহিলাসকলে সদায় ৰন্ধা বঢ়া কৰিবলগীয়া হয় আৰু মাজে মাজে সৰু সুৰা দুই এটা ৰান্ধনীশালৰ সমস্যাত পৰি কি কৰোঁ কি নকৰোঁ ভাবি চিন্তি পাৰ নাপাওঁ। আহকচোন আজি অনুষ্ঠানৰ সামৰণিত তেনেধৰণৰ দুই এটা সৰু সুৰা সমস্যাৰ সমাধানৰ বিষয়ে জানি থওঁ। আজিকালি স্বাস্থ্য সচেতনতাৰ বাবে বহুতেই ভাত মাৰ কাঢ়ি খায়। ভাতখিনি মাৰ কঢ়াৰ আগতে নেমু ৰস কেইটুপামান পেলাই দিলে ভাতখিনি জৰজৰীয়া আৰু বেছি বগা হয়। ৰহৰ দাইল সোনকালে সিজিবলৈ হ'লে চাউল ধোৱা পানীত দাইলখিনি সিজাওক, নাইবা দাইলখিনি উতলি থাকোঁতে চাৰি পাঁচটামান চাউল দি দিয়ক। কেতিয়াবা আমি কণী সিজাবলৈ লৈ দেখোঁ যে কণী ফাটি আছে, তেতিয়া কি কৰিম? ফাট মেলা কণী সিজাবলৈ হ'লে পানীখিনিত ভিনেগাৰ মিলাই ল'ব, কণীটো একেবাৰে নষ্ট নহয়। ফ্ৰাইং পেন বা টাৱাত ভজা বস্তু দি নাযাবলৈ টাৱাখন গৰম কৰাৰ আগতে সেইখনত অকণমান নিমখ ছটিয়াই ল'ব। ৰান্ধি থাকোঁতে যদি ৰন্ধা খোৱা বস্তু দি যায় তেতিয়া গোন্ধ ওলায়, সেই গোন্ধ নোহোৱা কৰিবলৈ এক পিচ শ্লাইচ লোফ বস্তুখিনিৰ ওপৰত থৈ দি পাত্ৰটো ঢাকি পাঁচ মিনিটমান সময় ৰাখি চাবচোন। ঢাকনখন খুলি দেখিব যে গোন্ধ নোহোৱা হৈ গৈছে। এতিয়া গৰমৰ দিন, গাখীৰ গৰম কৰোঁতে ফাটিব বুলি যদি ভয় থাকে তেন্তে গৰম কৰোঁতে অকণমান খোৱা চৌধা পেলাই দিব, তেতিয়া আৰু গাখীৰ ফটাৰ ভয় নাথাকে। আঞ্জা তৰকাৰী ৰান্ধোঁতে ঢাকোন মাৰি ৰান্ধিলে তাৰ খাদ্যপ্ৰাণ উদুত থাকে কিন্তু আকৌ ৰংটো নষ্ট হয়, সেইকাৰণে অকণমান ভিনেগাৰ পেলাই দিলে ৰং উদুত থাকিব আৰু খাদ্যপ্ৰাণো উদুত থাকিব। কেতিয়াবা আমি ৰান্ধোঁতে হালধি বেছি পৰি যায়, তেনে অৱস্থাত আমি পান এখন আঞ্জাখিনিত যদি অলপ সময় পেলাই থওঁ তেতিয়া অতিৰিক্ত হালধিখিনি পানখনে শুহি ল'ব। তাৰোপৰি আপুনি লোহাৰ খন্তি বা হেতা এখন জুইত পুৰি উতলা আঞ্জাত কিছু সময় ডুবাই থৈ উঠাই পেলালেও কিন্তু হালধিৰ বেছি হোৱা গোন্ধটো কমি যায়। আকৌ ঠিক তেনেদৰে কেতিয়াবা আমাৰ নিমখো চোকা হয়, ৰন্ধা দাইল আঞ্জা আদিত নিমখ চোকা হ'লে এটা আলু পাতলকৈ চকুলিয়াই সেই আঞ্জা বা দাইলত পেলাই দিয়ক আৰু কিছু সময়ৰ পিছত তুলি পেলাব, দেখিব নিমখৰ চোক কমি যাব। গৰমৰ বতৰত নেমুৰ চৰপতেই কওক বা দুপৰীয়া ভাতৰ সাজত নেমু নহ'লেই নচলে নহয় জানো, কিন্তু কিছুমান নেমু চেপি থাকিলেও ৰস নোলায়, তেতিয়া সেইকেইটা নেমু অলপ সময় গৰম পানীত ভিজাই থৈ চাবচোন, পিছত চেপিবচোন, দেখিব যথেষ্ট ৰস ওলাইছে। ৰাহি হোৱা ৰন্ধা দাইল বা পাচলি ফ্ৰিজত থৈ আমি বহুতেই পিছত একেধৰণেৰেই খাওঁ, কিন্তু তাৰ সলনি আমি অলপ বেলেগ ধৰণেও সেই বস্তুখিনি ৰান্ধি খাব পাৰোঁ। যেনে ধৰক ৰাহি হোৱা দাইল বা পাচলিখিনি

ভালকৈ পিটিকি আটা বা বেচনৰ লগত সানি তাৰ লগত নিমখ, জিৰা গুড়ি, জলকীয়া গুড়ি বা গৰম মছলাৰ গুড়ি মিহলাই আটা বা ময়দাৰ পুৰাৰ লগত মিহলাই বেলি তেৱাত ঘিউ সানি পৰঠাৰ দৰেও খাব পাৰোঁ। বা আজিকালি আমি ঘৰতে চিংৰা সমোচা দিও তৈয়াৰ কৰোঁ বহুতেই, নহয় জানো? গতিকে সেই সমোচা বা চিংৰাৰ ভিতৰতো আমি সেই ৰাহি হোৱা পাচলিখিনি বা দাইলখিনিও অলপ কেৰাহীত ভালদৰে উতলাই উতলাই অলপ ডাঠ হ'লে পুৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। মাংস বা কণী কেতিয়াবা খোৱাৰ পিছতো কাঁহী বাতিত তাৰ এটা গোন্ধ থাকি যায়। জুইৰ ওপৰত এই গোন্ধ থকা কাঁহীকেইখন কেইছেকেণ্ডমান যদি আমি ধৰি থাকোঁ, দেখিম গোন্ধটো লাহে লাহে নোহোৱা হৈছে। প্ৰিয় শ্ৰোতা, কেতিয়াবা কেতিয়াবা আমি মন কৰোঁ যে আমাৰ ফ্ৰিজত আমি যেতিয়া বহুত বস্তু ৰাখোঁ, মাজে মাজে অলপ ফ্ৰিজটোৰ পৰা বেয়া গোন্ধ এটা ওলায়। তেতিয়া নেমু টেঙা এটা দুফাল কৰি ফ্ৰিজত থৈ দিবচোন। ই সকলো পাচলি, দৈ, গাখীৰ, পিঁয়াজ আদিৰ দুৰ্গন্ধ নাশ কৰে। প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ শেষত আহকচোন শুনো তৰালী শৰ্মাৰ কণ্ঠত এটি গীত। গীতৰ কথা বেইজী ৰাণী দেৱীৰ।

বেজীৰাণী দেৱীৰ কথাৰে তৰালী শৰ্মাৰ কণ্ঠত গীতটি শুনিলে। আপোনালোকলৈ পুনৰ প্ৰীতি শুভেচ্ছা জনাই আজিৰ বুলনি ইমানতে সামৰিছো। নমস্কাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰুৱা নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: শ্ৰোতাসকলে আধুনিক গীত শুনিছে উমেশ হাজৰিকাৰ কণ্ঠত এইবাৰৰ গীতটিৰ কথা অপূৰ্ব বেজবৰুৱাৰ

আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে উমেশ হাজৰিকাৰ কণ্ঠত ক্ৰমে কেশৱ মহন্ত আৰু অপূৰ্ব বেজবৰুৱা ৰচিত গীত শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে ঠগেশ্বৰী বৰদলৈ আৰু সংগীতবৃন্দৰ কণ্ঠৰ ওজাপালি।

শ্রোতাসকলে ইমান পরে থগেশ্বরী বৰদলৈ আৰু সংগীতবৃন্দৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে উৎপল বৰাৰ মেণ্ডলিন বাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে উৎপল বৰাৰ মেণ্ডোলিন বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই জেন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ মুক্ত বাণিজ্য চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। ভাৰত আৰু ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি দেশৰ অৰ্থনৈতিক বিকাশ আৰু গোলকীয় অংশীদাৰিত্বৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। শক্তি, বুদ্ধিমত্তা আৰু উদ্ভাৱনী চিন্তাৰে সমৃদ্ধ যুৱ প্ৰজন্ম বিকশিত ভাৰতৰ শক্তিশালী আন্তঃগাঁথনি বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই উল্লেখ কৰে। অসমত বৰ্তমানলৈকে 18,59,000 কৃষকে পি এম কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰিছে বুলি মন্ত্ৰী পীয়ুষ হাজৰিকাই বিধানসভাৰ অধিৱেশনত প্ৰকাশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আজি নিশা আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজিৰে পৰা বলবৎ হোৱা ভাৰত আৰু ব্ৰিটেইনৰ সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু গোলকীয় অংশীদাৰিত্বৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীসিঙে কয় যে নতুন চুক্তিয়ে ৰপ্তানি বৃদ্ধি কৰাৰ লগতে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ ক্ষেত্ৰত ন ন সুযোগৰ সৃষ্টি কৰিব। ইয়াৰ লগতে ভাৰতীয় উদ্যোগক সহায় আগবঢ়োৱাৰ উপৰি ব্ৰিটেইনত থকা ভাৰতীয় পেছাদাৰীসকলকো নিয়োগ আৰু বিনিয়োগৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে দেশৰ অৰ্থনীতিৰ সবলীকৰণ আৰু বিকশিত ভাৰতৰ যাত্ৰা শক্তিশালী কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সুযোগ সুবিধাৰ সম্প্ৰসাৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে এই চুক্তিয়ে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখন শক্তিশালী কৰাৰ লগতে কৃষক আৰু কৃষি ক্ষেত্ৰক সুৰক্ষিত কৰিব। ইয়াৰ ফলত ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ অৰ্থনৈতিক বান্ধোন শক্তিশালী হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ মুক্ত বাণিজ্য চুক্তি আজিৰে পৰা কাৰ্যকৰী হোৱাৰ ফলত বাণিজ্য, বিনিয়োগ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নতুন সূচনা হ'ব বুলি উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। এখন ইংৰাজী দৈনিক কাকতত প্ৰকাশিত এটা নিবন্ধত শ্ৰীগোৱেলে কয় যে মুক্ত বাণিজ্য চুক্তিয়ে ব্যৱসায়িক ক্ষেত্ৰত নতুন সুযোগ সুবিধাৰ সৃষ্টি কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 2047 চনৰ বিকশিত ভাৰতৰ দৃষ্টিভংগীকো বাস্তৱায়িত কৰিব। এই অভিলাষী চুক্তিয়ে সমাজৰ প্ৰতিটো স্তৰৰ জনসাধাৰণৰ সবলীকৰণ কৰাৰ লগতে ভাৰতৰ জনসাধাৰণৰ সামৰ্থ্য আৰু অভিলাষক প্ৰতিফলিত কৰিব বুলি তেওঁ কয়। ভাৰত ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তিয়ে মহিলা, কৃষক, যুৱ প্ৰজন্ম, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ, উদ্ভাৱক, পেছাদাৰী আৰু মীনপালকসকলক উপকৃত কৰিব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি ভাৰতীয় ৰপ্তানিকাৰীসকলৰ লগতে প্ৰশাসনীয় ব্যৱস্থাপনাকে ধৰি কাৰ্যালয় পৰিচালনাত জড়িতসকল বিশেষভাৱে উপকৃত হ'ব বুলি তেওঁ কয়। এই চুক্তিৰ ফলত ব্ৰিটেইনলৈ ভাৰতৰ ৰপ্তানি শুল্ক ৰেহাই হ'ব আৰু ক্ষুদ্ৰ ব্যৱসায়ী তথা কৃষকসকলে বিশেষ সুবিধা লাভ কৰিব। এই চুক্তিয়ে বিভিন্ন ক্ষেত্ৰত নিয়োগ আৰু ব্যৱসায়ীৰ সুবিধা সৃষ্টি কৰিব বুলি তেওঁ উল্লেখ কৰে। 75,000ৰো অধিক ভাৰতীয় পেছাদাৰী লোক আৰু 9 শতাধিক কোম্পানী ইয়াৰ পৰা লাভান্বিত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। বিশ্ব যুৱ দক্ষতা

0: দিবস উপলক্ষে আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে ভাৰতৰ মূল শক্তি হৈছে ইয়াৰ যুৱ শক্তি। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীবিৰলাই কয় যে শক্তি, বুদ্ধিমত্তা আৰু উদ্ভাৱনী চিন্তাৰে সমৃদ্ধ যুৱ প্ৰজন্ম হৈছে বিকশিত ভাৰত লক্ষ্যৰ এটা শক্তিশালী আন্তঃগাঁথনি। বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে শ্ৰীবিৰলাই সকলো নাগৰিককে আধুনিক দক্ষতা আৰু উদ্ভাৱন আহৰণ কৰিবলৈ আহান জনাইছে। তেওঁ ভাৰতৰ দক্ষতাপূৰ্ণ যুৱশক্তিক শুভেচ্ছা জনায়। ইপিনে এই দিৱস উপলক্ষে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই যুৱ প্ৰজন্মক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী গুপ্তাই কয় যে যুৱ প্ৰজন্মৰ দক্ষতা বিকাশ আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত দিল্লীৰ ভেটিস্বৰূপ। মুখ্যমন্ত্ৰী শ্ৰীমতী গুপ্তাই কয় যে দিল্লীৰ চৰকাৰ যুৱ প্ৰজন্মক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়াৰ লগতে তেওঁলোকৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে যুৱ প্ৰজন্মক সবলীকৰণ, দক্ষতা আহৰণ আৰু কঠিন শ্ৰমৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ জৰিয়তে দিল্লীৰ অগ্ৰগতিত বিশেষ মাত্ৰা প্ৰদান কৰিব। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি অষ্টম দিনৰ কাৰ্যক্ৰমণিকা পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হৈছে। আজি সদনত গুৱাহাটী মহানগৰীক পাৰ্পল চিটি হিচাপে গঢ় দিয়াক লৈ আলোচনা অনুষ্ঠিত হৈছে। বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে এই বিষয়টো উত্থাপন কৰে। ইপিনে বাজেট সন্দৰ্ভতো আজি সদনত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কে বিতৰ্কত অংশ লয়। বিধানসভাত পি এম কিষাণ আঁচনিৰ ঋণক লৈ বিধায়ক চক্ৰধৰ গগৈৰ প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই এতিয়াৰে পৰা ক্ষুদ্ৰ চাহ খেতিয়কেও পি এম কিষাণৰ ঋণ লাভ কৰিব বুলি উল্লেখ কৰে। তেওঁ লগতে সমগ্ৰ অসমতে কৃষক পঞ্জীয়ন দ্ৰুতগতিত হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে এতিয়ালৈ 18,59,000 কৃষকে পি এম কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰিছে।
1: প্ৰথমে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন হ'ব লাগিব, তাৰপিছতে আইডি ক্ৰিয়েচন হ'ব লাগিব, তাৰপিছত পি এম কিষাণ পৰ্টেলত গৈ এপ্লাই কৰিব লাগিব। এই কামখিনি যথেষ্ট ভালকে হৈছিলে কাৰণেই 18,59,000 অসমত বৰ্তমানে পি এম কিষাণ পাই আছে আৰু পি এম কিষাণৰ অধীনত বছৰত 6,000 তিনিটা ইনষ্টলমেণ্টত 2,000 টকা আমাৰ কৃষকসকলে লাভ কৰিছে। তাৰ পাছতো আমি দেখিছো যোৱাকালি অসমত 7,900 ব্যক্তিয়ে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰিছে। ছেকেণ্ড কামটো হ'ব আই ডি ক্ৰিয়েচন, সেইটো যিটো অত্যন্ত প্ৰয়োজনীয়। আই ডি ক্ৰিয়েচন হলেহে পি এম কিষাণে নহয় সাৰ পাব অনাগত সময়ত, বীজ পাব অনাগত সময়ত, আৰু যি আমাৰ পাৱাৰ টিলাৰ যি সুবিধা থাকে এই সুবিধাসমূহ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন আই ডি ক্ৰিয়েচনৰহে পাব। তাৰপাছত থাৰ্ড যাব লাগিব পি এম কিষাণ পৰ্টেলত এপ্লিকেশ্যন। মই ভাবো যে অনাগত দুবছৰৰ ভিতৰত আমি 5-7 লাখৰ সংখ্যা পাৰ হ'ব পাৰিম। মিনিমাম 25-26 লাখ আমি টাৰ্গেট কৰিছো পি এম কিষাণ বেনিফিচিয়াৰী সংখ্যা বঢ়োৱাৰ।
0: ইপিনে ৰাজ্যত সীমা পুনৰ নিৰ্ধাৰণৰ পাছত 102টা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ স্থান সলনি হৈছে। 78 কোটি টকা ব্যয়েৰে 156টা কাৰ্যালয় ভৱন নিৰ্মাণ কৰা হ'ব। প্ৰতিটো কাৰ্যালয় নিৰ্মাণৰ বাবদ 50 লাখ টকাকৈ ব্যয় কৰা হ'ব বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি সদনত উল্লেখ কৰে। বিধানসভাত কালি ৰাজ্যখনত 5 বছৰত 15,861 হেক্টৰ ভূমি দখলমুক্ত হোৱা বুলি বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰে। বিধায়ক দীপ্তিময় চৌধুৰীৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই তথ্য সদৰি কৰে। তেওঁ কয় যে ৰাজ্যৰ 3,12,982 হেক্টৰ বনভূমিত এতিয়াও দখলকাৰী কবলত আছে। আনহাতে ৰাজ্যখনলৈ 2025-26 বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যা 47,000 বৃদ্ধি পাইছে বুলি কালি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে বিধানসভাত প্ৰকাশ কৰে। কমেও 28খন বিদেশী ৰাষ্ট্ৰৰ পৰা অসমলৈ পৰ্যটক আহিছে বুলিও মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা সংগ্ৰামী কে কামৰাজৰ জন্মবাৰ্ষিকীত তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় ৰাজনীতিত তেওঁ এগৰাকী প্ৰসিদ্ধ নেতা আছিল। তেওঁ কয় যে প্ৰয়াত কামৰাজ আছিল সৰলতা, একতা আৰু স্বাৰ্থহীনতাৰ প্ৰতিমূৰ্তি। উপ ৰাষ্ট্ৰপতি শ্ৰী ৰাধাকৃষ্ণনে কয় যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কামৰাজৰ শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰ কাৰ্যতো বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা সংগ্ৰামী কে কামৰাজক তেওঁৰ জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰিছে। গৃহমন্ত্ৰী অমিত কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহে জগন্নাথ রাও যোশীর মৃত্যুবার্ষিকীত শ্রদ্ধাঞ্জলি জ্ঞাপন করে। সামাজিক মাধ্যমের এটা বার্তাত শ্রীশাহে কয় যে কর্ণাটক কেশরী নামে পরিচিত জগন্নাথ রাও যোশী এগারী দেশপ্রেমিক আর কর্মযোগী আছিল। গোয়াত পারমিট রাজর অন্ত পেলাবলে চেষ্টা করার

0: বাবে অমানৱীয় অত্যাচাৰৰ সন্মুখীন হৈছিল। তেওঁ লগতে কয় যে সমগ্ৰ দেশতে বিজেপিৰ আদৰ্শ আৰু সংগঠন সম্প্ৰসাৰিত কৰাত প্ৰয়াত যোশীয়ে প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল। স্পেইনে চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইনে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্সক 2-0 গলত পৰাস্ত কৰে। স্পেইনৰ হৈ মাইকেল আয়াৰজাবালে খেলখনৰ 22 মিনিটত প্ৰথমটো আৰু পেড্ৰো পৰুৱে 58 মিনিটত দ্বিতীয়টো গ'ল দি বিজয় নিশ্চিত কৰে। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেল আজি নিশা আটলাণ্টা ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখনত বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে নিশা 12:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ভাৰত আৰু ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি দেশৰ অৰ্থনৈতিক বিকাশ আৰু গোলকীয় অংশীদাৰিত্বৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি পীয়ুষ গোৱেলে মন্তব্য কৰে। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ মুক্ত বাণিজ্য চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। শক্তি, বুদ্ধিমত্তা আৰু উদ্ভাৱনী চিন্তাৰে সমৃদ্ধ যুৱ প্ৰজন্ম বিকশিত ভাৰতৰ শক্তিশালী আন্তঃগাঁথনি বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই উল্লেখ কৰে। অসমত বৰ্তমানলৈকে 18,59,000 কৃষকে পি এম কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰিছে বুলি মন্ত্ৰী পীয়ুষ হাজৰিকাই বিধানসভাৰ অধিৱেশনত প্ৰকাশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আজি নিশা আৰ্জেণ্টিনাই ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কংকনা দাসৰ কণ্ঠৰ লোকগীত। শিল্পীৰ সৈতে বিভিন্ন বাদ্যযন্ত্ৰত সংগত কৰিছে দোতাৰাত বিমল চন্দ্ৰ দাস, ডগৰত অৱনী বৈশ্য, বাঁহীত নিকুঞ্জ পাঠক আৰু পাৰ্কাছনত নিকুঞ্জ মেধিয়ে।

0: লৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসা সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অষ্টম দিনা গুৱাহাটী মহানগৰীক পাৰ্পল চিটি হিচাপে গঢ় দিয়াক লৈ আলোচনা অনুষ্ঠিত হয়। বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে এই বিষয়টো উত্থাপন কৰে। ইপিনে বাজেট সন্দৰ্ভতো আজি সদনত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কে বিতৰ্কত অংশ লয়। বিধানসভাত পি এম কিষাণ আঁচনিৰ ঋণক লৈ বিধায়ক চক্ৰধৰ গগৈৰ প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই এতিয়াৰে পৰা ক্ষুদ্ৰ চাহ খেতিয়কেও পি এম কিষাণৰ ঋণ লাভ কৰিব বুলি উল্লেখ কৰে। তেওঁ লগতে সমগ্ৰ ৰাজ্যতে কৃষক পঞ্জীয়ন দ্ৰুতগতিত হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে এতিয়ালৈ 18,59,000 কৃষকে পি এম কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰিছে। ইপিনে ৰাজ্যত সীমা পুনৰ নিৰ্ধাৰণৰ পাছত 102 গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ স্থান সলনি হৈছে। 78 কোটি টকা ব্যয়েৰে 156টা কাৰ্যালয় ভৱন নিৰ্মাণ কৰা হ'ব আৰু প্ৰতিটো কাৰ্যালয় নিৰ্মাণৰ বাবদ 50 লাখ টকাকৈ ব্যয় কৰা হ'ব বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি সদনত উল্লেখ কৰে। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই বিভিন্ন দাবীৰে আজিৰে পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিছে। কামৰূপ মহানগৰ জিলা আদালতৰ চৌহদতো আজি কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰে। চেটি আয়োগৰ পৰামৰ্শাৱলীৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা হুকুম সম্পূৰ্ণভাৱে কাৰ্যকৰী নকৰাৰ প্ৰতিবাদকে ধৰি অন্যান্য দাবীৰে ন্যায়িক কৰ্মচাৰীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে। বিশ্বনাথ চাৰিআলি ন্যায়িক জিলা চৌহদতো কৰ্মবিৰতি পালন কৰা হয়। সদৌ অসম নাগৰিক কৰ্মচাৰী সংঘৰ আহ্বান মৰ্মে হাইলাকান্দি জিলা ন্যায়ালয়ৰ কৰ্মচাৰীসকলেও দুদিনীয়া কৰ্মবিৰতি পালন কৰে। ইয়াৰ ফলত জিলা আদালতৰ দৈনন্দিন কাম কাজ ব্যাহত হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। কৰ্মচাৰীসকলে তেওঁলোকৰ বাবে পৃথক সেৱা বিধি প্ৰণয়ন, দৰমহাৰ বিসংগতি দূৰ কৰা, চিকিৎসাৰ ক্ষতিপূৰণ দিয়া আদি বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে ন্যায়িক কৰ্মচাৰীৰ প্ৰতিবাদৰ বাবে আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি অনুষ্ঠিত নহল। আদালতৰ নিৰ্দেশৰ ভিত্তিত পুৱাৰ ভাগত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আদালতত উপস্থিত থাকে যদিও কৰ্মচাৰীসকলৰ কৰ্মবিৰতিৰ বাবে সাক্ষ্য গ্ৰহণ কৰিব পৰা নহল। যোৱা 13 জুলাইত দেহাৱসান ঘটা বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী সন্মানেৰে বিভূষিত গীতা উপাধ্যায়ৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। তেজপুৰৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু সাহিত্য অনুষ্ঠানৰ লগতে বিভিন্ন দল সংগঠনে পুষ্পাঞ্জলি অৰ্পণেৰে সাহিত্যিকগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আজি পুৱা প্ৰয়াত সাহিত্যিকগৰাকীৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধা জ্ঞাপনৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে সৃষ্টিশীলতা, দেশপ্ৰেম আৰু ভাষিক সমন্বয়েৰে অসমীয়া আৰু নেপালী ভাষাত সাহিত্য চৰ্চা কৰি সম্প্ৰীতিৰ ভেটি সুদৃঢ় কৰা গীতা উপাধ্যায়ে দুবাৰকৈ সাহিত্য একাডেমী বঁটা লাভ কৰাৰ উপৰি শেহতীয়াকৈ অসম চৰকাৰৰ সতী সাধনী বঁটা লাভ কৰিছিল। গোৱালপাৰা জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। জিলা আয়ুক্ত প্ৰদীপ টিমুঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত পথ সুৰক্ষাৰ বিভিন্ন দিশৰ উপৰি বিগত মাহত সংঘটিত পথ দুৰ্ঘটনাৰ কাৰণসমূহ বিশ্লেষণ কৰা হয়। বৈঠকত লগতে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত CCTV স্থাপন, ফুটব্ৰিজ নিৰ্মাণ আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। সভাত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নবনীত মহন্ত, গোৱালপাৰা পশ্চিম সমজিলাৰ আয়ুক্ত ঋতুত্তম বৰাকে ধৰি কেইবাগৰাকী বিষয়া আৰু অভিযন্তাই অংশগ্ৰহণ কৰে। স্পেইনে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইনে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্সক 2-0 গ'লত পৰাস্ত কৰে। স্পেইনৰ হৈ মাইকেল অয়াৰজাবালে খেলখনৰ 22 মিনিটত প্ৰথমটো আৰু পেড্ৰ' পৰোৱে 58 মিনিটত দ্বিতীয়টো গ'ল দি বিজয় নিশ্চিত কৰে। প্ৰথমটো বিশ্বকাপ ট্ৰফি জয় কৰাৰ সুদীৰ্ঘ 16 বছৰৰ বিৰতিৰ মূৰত এইবেলি লা ৰোজা হিচাপে বিখ্যাত স্পেইনৰ দলটো ফাইনেলত উপনীত হৈছে। দলটো অহা দেওবাৰে নিশা নিউজাৰ্চিৰ মেটলাইফ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা বা ইংলেণ্ডৰ মুখামুখি হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেল আজি নিশা আটলাণ্টা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখনত বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা 4:30 বজাত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানেই। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰব্য সফুৰাৰ আধুনিক গীতৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে চিনাকি মন শ্ৰব্য সফুৰাৰ পৰা আধুনিক গীত, শিল্পী জুবিন গাৰ্গ।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

চিনাকিমন চব্য সফুৰাৰ পৰা আধুনিক গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ মুক্ত বাণিজ্য চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অন্তিম দিনা পাৰ্পল চিটি, কৃষক পঞ্জীয়ন, সীমা নিৰ্ধাৰণ আদি বিভিন্ন বিষয়ত আলোচনা অনুষ্ঠিত হয়। ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলেও পি এম কিষাণৰ ঋণ লাভ কৰিব বুলি কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰকাশ কৰিছে। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই

ভিন্ন দাবীৰে আজিৰে পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিছে। ন্যায়িক কৰ্মচাৰীৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত আজি ন্যায়াধীশ শৰ্মিলা ভূঞা ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি অনুষ্ঠিত নহল। শক্তি, বুদ্ধিমত্তা আৰু উদ্ভাৱনী চিন্তাৰে সমৃদ্ধ যুৱ প্ৰজন্ম বিকশিত ভাৰতৰ শক্তিশালী আন্তঃগাঁথনি বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই উল্লেখ কৰে। যোৱা 13 জুলাইত দেহাৱসান ঘটা বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়ৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। আৰু স্পেইনে চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আজি নিশা আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: বড় অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক।

0: এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি পাৰ্পল চিটি, যোৰাবাটৰ বান সমস্যা, কৃষক পঞ্জন আদি বিভিন্ন বিষয়ত আলোচনা। ৰাজ্যৰ 18 লাখৰো অধিক কৃষকে পি এম কিষাণ আঁচনিৰ অধীনত ঋণ লাভ কৰিছে বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ। বিভিন্ন দাবীৰ সমৰ্থনত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আজিৰে পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি কৰ্মবিৰতি। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অষ্টম দিনা গুৱাহাটী মহানগৰীক পাৰ্পল চিটি হিচাপে গঢ় দিয়াক লৈ আলোচনা অনুষ্ঠিত হয়। বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে এই সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে কয় যে ৰাজ্যৰ চহকী সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্যৰ প্ৰতীক হিচাপে পৰিচিত কপৌ ফুলৰ পাতল বেঙুনীয়া ৰঙেৰে সমগ্ৰ গুৱাহাটী চহৰখন সজাই তোলাৰ বাবে গুৱাহাটী পৌৰ নিগমে সিদ্ধান্ত লৈছে। তেওঁ কয় যে ৰাজস্থানৰ পিংক চিটি হিচাপে জনাজাত জয়পুৰৰ আৰ্হিৰে গুৱাহাটীক পাৰ্পল চহৰ হিচাপে গঢ়ি তোলাৰ বাবে ইতিমধ্যে গুৱাহাটী পৌৰ নিগমে সকলো ৱাৰ্ডৰ নাগৰিক সমিতি, উন্নয়ন সমিতি তথা স্থানীয় ৰাজহুৱা সমিতিসমূহক স্বেচ্ছামূলকভাৱে এই পদক্ষেপত অংশগ্ৰহণ কৰিবলৈ আহান জনাইছে। ইপিনে মহানগৰখনক বেঙুনীয়া চহৰ হিচাপে গঢ়ি তোলাৰ অংশ হিচাপে জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বৃহৎ পৰিসৰত এজাৰ গছৰ পুলি ৰোপণৰ পৰিকল্পনা কৰাৰ বিষয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত প্ৰকাশ কৰে।
1: খুব কম দিনৰ ভিতৰতে আমি খানাপাৰাৰ পৰা কমপ্লিট জালুকবাৰীলৈকে এই ষ্ট্ৰেচটোত অকল এজাৰ গছ আমি প্লেণ্টেশ্যন কৰাৰ এটা সিদ্ধান্ত লৈছো, যিটোৱে আমাৰ নেশ্যনেল হাইৱে বা আমি যিটো ৰিং ৰোড বুলি কওঁ তাৰ নান্দনিক সৌন্দৰ্য বৃদ্ধি কৰিব।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৰাবাটৰ বান সমস্যাৰ প্ৰসংগত কয় যে গুৱাহাটী ৰিং ৰোড প্ৰকল্পই যাতায়াত ব্যৱস্থা

0: এই প্ৰকল্পৰ বাবে ইতিমধ্যে 150 কোটি টকা আবণ্টন দিয়া হৈছে আৰু বৰ্তমান ইয়াৰ নক্সা প্ৰস্তুত কৰি থকা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে আই আই টি গুৱাহাটীৰ বিশেষজ্ঞৰ সহায়ত বৈজ্ঞানিকভাৱে নক্সা পৰীক্ষা কৰি ৰিং ৰোড প্ৰকল্পৰ কাম আগবঢ়োৱা হ'ব বুলি মন্তব্য কৰে।
1: গুৱাহাটী ৰিং ৰোড পৰিকল্পনা যোৰাবাটৰ কৃত্ৰিম বানপানীৰ পৰা আমি যাতে সঁহাৰি পাওঁ তাৰ বাবে ৰিং ৰোডৰ মাষ্টাৰ প্লেনত 150 কোটি টকা আবণ্টন কৰি থোৱা হৈছে। এতিয়া কনচালটেণ্টে তাৰ ড্ৰয়িং বনাই আছে আৰু মই ইতিমধ্যে কনচালটেণ্টক কৈছো যে ড্ৰয়িংখন আই আই টি গুৱাহাটীৰ পৰা এপ্ৰুভ কৰাব লাগে আৰু মই ভাবো যে ৰিং ৰোড নিৰ্মাণৰ কাম আগবঢ়াৰ লগে লগে আমি যোৰাবাটত যোৱা পৰহি দেখা যিখিনি অসুবিধা আমি দেখিছিলো সেই অসুবিধাখিনিও আমি আঁতৰ কৰিব পাৰিম।
0: বিধানসভাত আজি পি এম কিষাণ আঁচনিৰ ঋণক লৈ বিধায়ক চক্ৰধৰ গগৈৰ এটা প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই এতিয়াৰে পৰা ক্ষুদ্ৰ চাহ খেতিয়কেও পি এম কিষাণৰ ঋণ লাভ কৰিব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে এতিয়ালৈ 18,59,000 কৃষকে পি এম কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী কৃষি আন্তঃগাঁথনি পুঁজিৰ জৰিয়তে ৰাজ্যৰ উদ্যমী কৃষি উদ্যোগীসকলক সহায় আগবঢ়োৱাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে অহা 25 জুলাইত গুৱাহাটীত ৰাজ্যৰ প্ৰায় 5,000 কৃষি উদ্যমীক সাক্ষাৎ কৰি এই সন্দৰ্ভত অৱগত কৰোৱা হ'ব। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই বিভিন্ন দাবীৰে আজিৰে পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিছে। কামৰূপ মহানগৰ জিলা আদালতৰ চৌহদতো আজি কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰে। ক্ষেত্ৰীয় আয়োগৰ পৰামৰ্শৱলীৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা হুকুম সম্পূৰ্ণভাৱে কাৰ্যকৰী নকৰাৰ প্ৰতিবাদকে ধৰি অন্যান্য দাবীৰে ন্যায়িক কৰ্মচাৰীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। বিশ্বনাথ চাৰিআলি ন্যায়িক জিলা চৌহদতো কৰ্মবিৰতি পালন কৰা হয়। সদৌ অসম নাগৰিক কৰ্মচাৰী সংঘৰ আহান মৰ্মে হাইলাকান্দি জিলা ন্যায়ালয়ৰ কৰ্মচাৰীসকলেও দুদিনীয়া কৰ্মবিৰতি পালন কৰিছে। ইয়াৰ ফলত জিলা আদালতৰ দৈনন্দিন কাম কাজ ব্যাহত হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। কৰ্মচাৰীসকলে তেওঁলোকৰ বাবে পৃথক সেৱাবিধি প্ৰণয়ন, দৰমহাৰ বিসংগতি দূৰ কৰা, চিকিৎসাৰ ক্ষতিপূৰণ দিয়া আদি বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰ জিলা ন্যায়িক কৰ্মচাৰীসকলেও বিভিন্ন দাবীৰ সমৰ্থনত দুদিনীয়া কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে। কৰ্মচাৰীসকলে জানিবলৈ দিয়া মতে তেওঁলোকৰ দাবীসমূহ বিভিন্ন মাধ্যমেৰে চৰকাৰৰ ওচৰত উত্থাপন কৰাৰ পাছতো পূৰণ নোহোৱাত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। ইপিনে ন্যায়িক কৰ্মচাৰীৰ প্ৰতিবাদৰ বাবে আজি ন্যায়াধীশ শৰ্মিলা ভূঞা ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি অনুষ্ঠিত নহল। আদালতৰ নিৰ্দেশৰ ভিত্তিত পুৱাৰ ভাগত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আদালতত উপস্থিত থাকে যদিও কৰ্মচাৰীসকলৰ কৰ্মবিৰতিৰ বাবে সাক্ষ্য গ্ৰহণ কৰিব পৰা নহল। গোৱালপাৰা জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। জিলা আয়ুক্ত প্ৰদীপ তিমুঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত পথ সুৰক্ষাৰ বিভিন্ন দিশৰ উপৰি বিগত মাহত সংঘটিত পথ দুৰ্ঘটনাৰ কাৰণসমূহ বিশ্লেষণ কৰা হয়। বৈঠকত লগতে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চি চি টিভি স্থাপন, ফুটব্ৰিজ নিৰ্মাণ আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। সভাত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত, গোৱালপাৰা পশ্চিম সমজিলাৰ আয়ুক্ত ঋতুত্তম বৰাকে ধৰি কেইবাগৰাকী বিষয়া আৰু অভিযন্তাই অংশগ্ৰহণ কৰে। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ বাবে ঠায়ে ঠায়ে প্ৰস্তুতি আৰম্ভ হৈছে। বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্ত কৰবী শইকীয়া কৰণৰ অধ্যক্ষতাত স্বাধীনতা দিৱসৰ এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। সভাত স্বাধীনতা দিৱসৰ পেৰেড, পতাকা উত্তোলন, সাংস্কৃতিক কাৰ্যসূচী, প্ৰদৰ্শনী, স্বচ্ছতা, বিভাগীয় সমন্বয় আদি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। জিলা আয়ুক্তই প্ৰতিটো বিভাগক নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহান জনায়। সভাত অতিৰিক্ত জিলা আয়ুক্ত, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী, পৌৰপতিকে ধৰি বিভিন্ন বিভাগৰ মুৰববী বিষয়া তথা কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলনত আজি জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ সভাপতিত্বত লোকপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ লোকপিয়ল সম্পৰ্কীয় প্ৰস্তুতি আৰু অগ্ৰগতিৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। জিলাখনৰ বিভিন্ন ৰাজহ চক্ৰ বিষয়া আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াবৰ্গ উপস্থিত থকা এই সভাত আয়ুক্ত তিৱাৰীয়ে বিষয়াসকলক সকলো দায়িত্ব সময়মতে সঠিকভাৱে আৰু সমন্বয় ৰক্ষা কৰি সম্পন্ন কৰাৰ বাবে নিৰ্দেশনা দিয়ে। প্ৰতিগৰাকী প্ৰকৃত কৃষকে যাতে চৰকাৰী সুবিধা লাভ কৰে তাৰ বাবে কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়াটো অধিক ক্ষীপ্ৰ কৰিবলৈ নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিছে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এখন সভাত আয়ুক্ত শৰ্মাই প্ৰকৃত কৃষকসকল যাতে সাৰ লাভৰ পৰা বঞ্চিত নহয় সেই বিষয়ে

বিষয়টো গুৰুত্ব আৰোপ কৰে। এই বৈঠকত কৃষক পঞ্জীয়ন ব্যৱস্থাৰ অগ্ৰগতিৰ খতিয়ানো লোৱা হয়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত গোপাল শৰ্মা, পল্লৱী গগৈ, ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল, জিলা কৃষি বিষয়া আৰু বিভাগটোৰ আন বিষয়াসকল উপস্থিত থাকে। পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলত আজি নতুন শিক্ষানীতি 2020 বিষয়ক এখন এদিনীয়া শিক্ষক প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়। বিশিষ্ট শিক্ষাবিদ অধ্যাপক ডঃ সঞ্জীৱ কুমাৰ গোস্বামীয়ে সমল ব্যক্তিৰূপে ভাগ লোৱা এই কৰ্মশালাত ছাত্ৰ ছাত্ৰীৰ মনস্তত্ব, ভাষা শিক্ষণৰ দক্ষতা আৰু আধুনিক শ্ৰেণীকোঠা পৰিচালনাৰ বিভিন্ন দিশত প্ৰশিক্ষণ প্ৰদান কৰে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক উৎপল বৰকাকতীয়ে উদ্বোধন কৰা এই কৰ্মশালাখন সঞ্চালনা কৰে শিক্ষাবিদ নন্দ দুলাল চৌধুৰীয়ে। নগাঁও জিলাৰ ধনিয়াভিটি গাঁও পঞ্চায়তৰ চৰাপাৰাত আজি এটা পথত নিৰ্মাণ কৰা আধাৰশিলা ভাঙি দুটি শিশুৰ থিতাতে মৃত্যু হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে গাঁওখনত এম জি এনৰেগাৰ এটা আধাৰশিলাৰ কাষত কেইটামান কণ কণ ল'ৰা ছোৱালীয়ে খেলি থকা অৱস্থাত আধাৰশিলাটো ভাঙি দুটি শিশুৰ গাত পৰাত থিতাতে মৃত্যু হয়। এই দুৰ্ঘটনাত এগৰাকী কিশোৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত কিশোৰীগৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্সক 2-0 গ'লত পৰাস্ত কৰি স্পেইন ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত পৰাজিত দুটা দলে 19 জুলাইত মিয়ামিত তৃতীয় স্থানৰ বাবে প্লে অফৰ খেলত অৱতীৰ্ণ হ'ব। অহা 20 জুলাইত নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি পাৰ্পল চিটি, যোৰাবাটৰ বান সমস্যা, কৃষক পঞ্জীয়ন আদি বিভিন্ন বিষয়ত আলোচনা। ৰাজ্যৰ 18 লাখৰো অধিক কৃষকে পি এম কিষাণ আঁচনিৰ অধীনত ঋণ লাভ কৰিছে বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ। বিভিন্ন দাবীৰ সমৰ্থনত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আজিৰে পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি কৰ্মবিৰতি। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান শ্ৰোতাসকলে সমান্তৰালভাৱে শুনি আছে নিউজ অন এ আই আৰ মোবাইল এপটো। এতিয়াৰে পৰা আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত কাৰ্বি চলিহা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, আতিকুৰ ৰহমান আৰু আনোৱাৰ আলী, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ট্ৰান্সমিটাৰত ধ্ৰুৱজ্যোতি বৰ্মন আৰু আছিফ আহমেদ, ষ্টুডিঅ'ত মই মধুকৃষ্ণা বৰঠাকুৰ। এতিয়া আগবঢ়োৱা হৈছে গয়া মহিলাৰ অনুষ্ঠান।
1: সমূহ গয়া মহিলাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ নলবাৰী জিলাৰ খৈৰাপাৰা চুপাত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান।
2: মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী অঞ্চলৰ বুদ্ৰুকুচি গাঁৱৰ খৈৰাপাৰা চুপাত আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে এগৰাকী আত্মসহায়ক গোটৰ মহিলা। মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম। আপোনাৰ পৰিচয়টো জনাব।
3: ধন্যবাদ। মোৰ নাম শ্ৰী অঞ্জনা দেৱী, মোৰ স্বামীৰ নাম শ্ৰী সুৰেশ শৰ্মা, মই বুদ্ৰুকুচি গাঁৱৰ এজনী মহিলা, চুবুৰী মোৰ খৈৰাপাৰা।
2: বাইদেউ, ইতিমধ্যে আমি গম পাইছোঁ আপুনি আত্মসহায়ক গোটৰ সৈতে জড়িত। আপোনালোকৰ আত্মসহায়ক গোটটোৰ বিষয়ে অকণমান জনাবচোন।
3: মই এটা আত্মসহায়ক গোটত জড়িত আছোঁ। 2006 22 আগষ্টত মই গোটটো আৰম্ভ হয়। এই গোটৰ মই হেৰি সম্পাদিকা, কল্পনা দেৱী প্ৰেচিডেণ্ট, সভানেত্ৰী। তাৰপিছত তেতিয়াৰ পৰা আমি গোটটো ভালদৰে চলাই আছোঁ আৰু। প্ৰথম অৱস্থাত আমাৰ হেৰিটো খুব কম আছিল, আমি 30 টকাকৈ তুলিছিলোঁ, পিছত 50 টকা কৰিলোঁ, এতিয়া 100 টকা।
2: এই 100 টকাটো আপোনালোকে মাহিলী হিচাপত উঠাই চাগে, নহয় জানো?
3: মাহিলী হিচাপত নহয়, এইটো তাৰমানে আমি 4খন মাহত মিটিং কৰিব লাগে। 4খনত 25 টকা কৰি সেনেকৈ 100 টকা কৰোঁ, কৰি পেলাই 25-26 তাৰিখ ভিতৰত আমি বেংকত জমা দিওঁ। তাৰপিছত আমি টকাটো উলিয়াই আমি ঋণত দিওঁ। ঋণত দি যোনে যি কাম কৰে, কিছুমানে হাঁহ পাৰ পোহে, ল'ৰা ছোৱালীক পঢ়াত লাগে, খেতিত লাগে।

0: জ্ঞানকে উলিয়াই আৰু ঋণত দিওঁ সুতটো আমাৰ দুটকা
1: ব্যক্তিগতভাৱেও সেই পইচাটোৰে কাম কৰে। যিহেতু এটা আত্মসহায়কত 10 জনী মহিলা থাকে, আপোনালোকৰ গোটটোতো নিশ্চয় 10 জনী মহিলা আছে?
0: 10 জনী আছিল, এতিয়া আজি হেৰি 23-ত আমি আৰু 2 জনী শুকাই লৈ এতিয়া আমাৰ 12 জনী হৈছে।
1: এই 100 টকাটো নিশ্চয় 12 জনীৰ মাজৰে পৰা উঠাই নহয় জানো,
0: মাজৰ পৰাই উঠাই লওঁ।
1: বাইদেউ মই এইখিনিতে জানিব বিচাৰিছোঁ, এটা আত্মসহায়ক গোট খুলিবলৈ হ'লে প্ৰথম অৱস্থাত কি কৰা উচিত? যিখিনি আমাৰ এতিয়া বৰ্তমান কিছু সংখ্যক মহিলা এনেকুৱা আছে যিসকলে আত্মসহায়ক গোটৰ কথা নাজানে, আপুনি অকণমান তাৰ বিষয়ে ক'ব পাৰিব নেকি?
0: আত্মসহায়ক গোট হৈছে স্বাৱলম্বী হোৱা, গতিকে আমি সকলোৱে স্বাৱলম্বী হ'ব লাগে। আজিকালি পুৰুষক কোনো মহিলাই সেই নহয়, পুৰুষৰ ইনকাম বেলেগ, মহিলাৰ ইনকাম বেলেগ, গতিকে আমি সেই পইচাটোৰে ইনকাম কৰি আমি হাঁহ পাৰ ছাগলী পুহিব পাৰিছোঁ, খেতিত খটুৱাব পাৰিছোঁ বা ল'ৰা ছোৱালীক পঢ়াত সহায় কৰিব পাৰা পাৰিছোঁ। সেইকাৰণে এটাক দেখি আৰু এটা এনেকৈ মোৰ চুবুৰীতে এটা প্ৰথমে আৰম্ভ হ'ল, তাৰপিছত 4টা হ'ল এতিয়া।
1: এতিয়া আপোনালোকৰ এই জাগাখিনিতে 4টা
0: এই চুবুৰীত 4টা আত্মসহায়ক গোট হৈছে।
1: আপোনালোকৰ গোটটোৰ নাম কি?
0: মোৰ গোটৰ নাম বুদ্ৰগোষ্ঠী খৈৰাপাৰা ৰংমিলী আত্মসহায়ক গোট।
1: হয়, আজিকালি দেখা যায় আত্মসহায়ক গোটত যিগৰাকী মহিলা জড়িত হৈ থাকে তেওঁলোকে কামত খুব পাকৈত। আপোনালোকৰ তেনেকুৱা ধৰণৰ কি কি কাম কৰে আপোনালোকে?
0: আমাৰো কাম কৰে, আমাৰ শাল আছে, কোনোবাই শাল বোৱে, কোনোবাই বা হাঁহ পাৰ ছাগলী বেচি, কিছুমানে লগুন কাটে, এনেকৈ ভিন্ন ভিন্ন কাম কৰে আৰু।
1: আত্মসহায়ক গোট গোটবোৰৰ পৰা এই বাহিৰত উৎসৱ পাৰ্বণ হ'লে বাণিজ্য মেলাৰ আজিকালি খুব প্ৰচলন, আপোনালোকৰ গোটটোৰ পৰা বাণিজ্য মেলাত কেতিয়াবা যোগদান কৰিছেনে?
0: ৰাসত কৰা গৈছে, লাৰু ৰাসত আৰু গামোচা।
1: আপোনালোকৰ গোটটোৰ পৰা সকলোৱে লগ হয় লাভৱান হৈছেনে?
0: লাভৱান হৈছে।
1: সেই গোটটোৰ যিখিনি কাম কৰিছিলে সেই কামখিনি কৰোঁতে নিশ্চয় টকাৰ প্ৰয়োজন হৈছিল, সেই টকাটো আপোনালোকে ক'ৰ পৰা পাইছিল?
0: সেই টকাটো আমি বেংকৰ পৰা ঋণ ললোঁ,
1: গোটৰ নামতে
0: নামত ঋণ ল'ব পাৰি, সেনেকে ঋণ ল'লো, ঋণ লৈ তাৰে আমি কিস্তি এটা পৰিশোধ কৰি আছো।
1: হয়, যিখিনি ঋণ লৈছিলে যিখিনি টকাৰে আপোনালোকে কামখিনি কৰিছিলে তাতকৈ আপোনালোকে লাভৱান হৈছেনে?
0: হয়, 20,000 টকা আমাৰ লাভ হৈছে,
1: 20,000 লাভ হৈছে। সেই পইচাটো কি কৰিছে?
0: সেই পইচাটো আৰু একাউণ্টত থৈছো,
1: জমা কৰি ৰাখিছে,
0: কামত কামত খটাম।
1: হয়, তেনেকৈ গোটটোৰ কাম চলি আছে। হয়, এইখিনিতে মই জানিব বিচাৰিছোঁ আপুনি আপোনাৰ গোটৰ উপৰিও আত্মসহায়ক গোটটোৰ উপৰিও নিজে কিবা কৰে নেকি, নিজৰ কিবা জীৱিকাৰ পথ আছে নেকি আপোনাৰ?
0: নিজৰ জীৱিকাৰ পথ মোৰ আছে, ছাগলী আছে, ফিচাৰী আছে, তাতে মাছ দিওঁ, খেতিটো অলপ খটাওঁ, মানুহ লগাওঁ সময়, গতিকে ইয়াৰ উপৰিও আত্মসহায়ক গোটৰ পৰা আৰু এটা নতুন বস্তু 2020-ত আৰম্ভ হৈছে, যিটো কৰ্ফিউ গ্ৰাম্য সংগঠন। সেই গ্ৰাম্য সংগঠনত মই জড়িত আছোঁ, গ্ৰাম্য সংগঠনত মই বৰ্তমান বুক কিপাৰ, টকা পইচা হিচাপটো গোটেইখিনি মই মেনেজ কৰিব লাগে।
1: তাৰ বিনিময়ত আপুনি কিবা পাই নিছে?
0: যে মোক এটা মান্থলি 500 টকা দিয়ে, সেইটো চৰকাৰী হিচাপে এই পইচাটো দিয়ে।
1: গ্ৰাম্য সংগঠনটোৰ যোগেদি কি কি কাম কৰা হয়?
0: গ্ৰাম্য সংগঠনৰ জৰিয়তে সেই একে 1 টকা সুতত পইচাটো ঋণ দিয়া হয় আমাক। প্ৰথমতে তাতে অফিচৰ পৰা ব্লকৰ জৰিয়তে আমাক 4.5 লাখ টকা দিছিল, দি 50,000 আমি 9টা গোটক দিছোঁ, 9টা গোটক দি আমি মান্থলি আমাক কিস্তি হিচাপে দিয়ে 4,500 প্ৰথম কিস্তিত, তাৰপৰা 40 টকাকৈ কমি থকা, 1 টকা সুত, 1 টকাকৈ কমি থাকিলে 40 টকাকৈ লাষ্ট কিস্তিত 2,020 টকা হয়, এনেকৈ 13 মাহত কিস্তি শেষ হৈ যায়।
1: হয়, যিহেতু এই গ্ৰাম্য সংগঠনটোৰ আপুনি বুক কিপাৰ বা লেখিকা, আপুনি এই গোটেইখিনি ঋণৰে হওক বা কেনেকৈ পইচাৰ কামখিনি কৰিব লাগে আপুনি নিশ্চয় এইখিনি চাই
0: জানো। হয়, এই পইচাটো কেনেধৰণে আমি ডাইৰেক্ট পইচাটো আমি ঋণ দিব কাকো নোৱাৰোঁ, আমি বেংকত পইচাটো জমা কৰোঁ, তাৰপিছত চেক যোগে যাক দিয়া হয় চেক যোগে এনেকৈ দিয়া হয় 50,000 কৰি, কিন্তু এই পইচাটো আজি 22-23 লগিন দিয়া গ'ল 50,000 কৰিয়ে, 50-ৰ পিছত আৰু পইচাটো কমি গ'ল, তাৰপিছত আৰু গ্ৰাম্য সংগঠনৰ পিছত মণ্ডল পৰ্যায়ৰ সংগঠন আৰু এখন আৰম্ভ হ'ল, আৰু তাৰে আগতে আমাৰ যি গ্ৰাম্য সংগঠন আছে সেই গ্ৰাম্য সংগঠনত জড়িত হ'ব লাগিলে প্ৰতিটো গোটে 100 টকা বৰঙণি দিব লাগে, সেই বৰঙণিটো আৰু সাধাৰণৰ যিটো আমাৰ ইণ্ডিভিজুৱেল লোন বুলি কয় সেইটো 10,000 সেইটো 100 টকাটোৰ পৰা সেই ঋণ দিয়া হয়, আৰু সেই 100 টকাটো আমি তাতে যিখন মণ্ডল পৰ্যায়ৰ হেৰি আছে CLF বুলি কয় তাতেও জমা দিব লাগে। তার পৰা আমাক পয়সা দিয়ে, আমি ইয়াতে ভগাই দাও আৰু সেইটো চেক যোগে দিয়ে।
1: হয়, চি এল এফৰ কথা অকণমান কওকচোন।
0: চি এল এফৰ হেৰিটো আছিল আগতে 50,000 দিছিল, আজিকালি সেইটো তাৰমানে বহুত হেৰি গোট হৈ গ'ল, কাৰণে সেইটো কমাই দিলাক দি পেলাই এতিয়া তাৰমানে এই 2024ৰ পৰাই তেওঁলোকে 30,000 দিয়া হ'ল।
1: 2024ৰ পৰা
0: 30,000 দিয়া হ'ল। 30,000 দিলে তাৰমানে তেতিয়া ভাল হয়, যদি 1,20,000 বা দিয়ে তেতিয়া আমি 4-5 জনক দিব পাৰোঁ 30,000 কৰি। তাৰপিছত সেই পইচাটোৰো হেৰি হয়, তাৰমানে 30,000 আমি মান্থলি কিস্তি দিব লাগে। প্ৰথম কিস্তিত 28,000 দিব লাগে, 2800 পৰা তাৰে তাৰমানে হেৰি কৰি 2800 হেৰি টকা কমে, 25 টকাকে কমি যায়, 1 টকা সুত তাৰে 25 টকাকে, তাৰে আৰু 75 টকাটোৰ 75 টকাটো চি এল এফে পায় আৰু 25 টকাটো ভিঅ'ত জমা হয়, সেই পইচাটো 1 টকাটো সুতটোৰ দুভাগ হৈ যায়, দুভাগ হৈ যায়।
1: আপুনি জনাইছে অকণমান আগত যে আপুনি ছাগলী গৰু পোহে, আপোনাৰ ছাগলী কেইজনী আছে?
0: মোৰ ছাগলী বহুতে আছিল, কিন্তু এতিয়া মই অলপ ব্যস্ততাৰ কাৰণে বিক্ৰী কৰি 5 জনীমান আছে, আৰু তাৰ উপৰি তাৰমানে 2টা বস্তুত কৰি আছো, অলপ খেতিতো আছো, সেইকাৰণে বেছি হেৰি কৰিব নোৱাৰো আৰু
1: ছাগলী।
0: তাৰে মাজত আমাক আৰু হেৰি কৰিলে যোৱাতে হেৰিতে 23তে হ'ল এইটো উদ্যমিতা মহিলা উদ্যমিতা আঁচনি, যিটো এম বুলি কয় মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ কাৰণে, আমাৰ বহুত এইবিলাক গছপুলি ৰুলে, সেইবিলাক ৰুলো, ৰুই ফেলে এই পইচাটো আমি আগষ্টৰ 22 তাৰিখে আমি 10,000 টকাটো পালোঁ
1: উদ্যমিতা আঁচনিৰ যোগেদি। 10,000 টকা
0: পালোঁ।
1: আপুনি ছাগলী থকা বুলি যে ক'লে, আপোনাৰ ছাগলীকেইজনীক আপুনি নিজে চোৱা চিতা কৰে?
0: নিজে কৰোঁ, মই নিজে কৰোঁ, মোৰ মানুহ নাই।
1: আৰু গৰু কেইজনী আছে আপোনাৰ?
0: গৰু নাই, মোৰ গৰু নহয়, ফিচাৰী আছে,
1: ফিচাৰীত
0: মাছ দিওঁ, আৰু পথাৰত খেতি ধান খেতিৰ সময়ত মানুহ লগাওঁ।
1: হয়, খেতি কৰে বুলি ক'লে ধানৰ উপৰিও কিবা বেলেগ খেতি কৰে নেকি?
0: ধানখিনিয়ে কৰোঁ, অলপ কু ফচলৰ মিলাৰ কাৰণে, অলপ
1: নিজৰ
0: ঘৰৰ কাৰণে।
1: কি কি খেতি কৰে আপুনি?
0: এই বিন, কবি, পাচলি, হেৰি, পটল, ভাত, কেৰেলা, জিকা, এইবিলাক অলপ অলপ কৰোঁ আৰু ঘৰৰ কাৰণে।
1: হয়, যিহেতু আপুনি আপোনাৰ বহু পৰিমাণত ছাগলী আৰু ফিচাৰী আছে, মই জানিব বিচাৰিছোঁ আপোনাৰ ছাগলীৰ পৰা উৎপাদন কেনেকুৱা?
0: ছাগলীৰ উৎপাদন মোৰ ভালে, যোৱা বছৰ মই 4টা ছাগলী বেচিলোঁ, 4টাত মোটামুটি হেৰি পাইছোঁ আৰু 18,000 টকা পোৱা গৈছে, 18-20,000 পাইছোঁ
1: এটা ছাগলীত, 6,000 টকা। আৰু ফিচাৰীৰ পৰা?
0: ফিচাৰীৰো ভাল ইনকাম, ফিচাৰীৰো ভাল, মাছ দিলোঁ আমি, মই হেৰি মোটামুটি 5,000 টকাত দিছিলোঁ আৰু, 5,000 টকাত দি তাৰে মই ভাল মোটামুটি 8,000 টকাৰ মাছ সেই কৰিলোঁ, বিক্ৰী কৰিলোঁ, আৰু গোটাই হেৰি কৰা নাই, আছে আৰু অলপ
1: বৰ্তমানৰ কাৰণে
0: থৈ দিছোঁ, অলপ বিক্ৰী কৰা গৈছে।
1: অকণমান পৰিয়ালৰ কথা কওকচোন, পৰিয়ালত কোন কোন আছে?
0: পৰিয়ালত মোৰ স্বামী আৰু মোৰ ছোৱালী এজনী।
1: আপোনাৰ স্বামীয়ে কি কৰে?
0: তেওঁ এই ব্যৱসায় কৰে,
1: ব্যৱসায় কৰে, তেওঁ নিশ্চয় আপোনাৰ এইবোৰ সহযোগ
0: কৰে, সহযোগ কৰে।
1: আৰু ছোৱালীজনী কি কৰে?
0: ছোৱালীজনী বৰ্তমান তাই বিএড কৰি আছে, হেৰি পঢ়িলে ইয়াতে মোৰ ওচৰৰে স্কুলত পঢ়িলে, ওচৰৰ কলেজত পঢ়ি ডিগ্ৰীটো কটনত পঢ়িলে, তাৰপিছত মাষ্টাৰ ডিগ্ৰী তেজপুৰ ইউনিভাৰ্চিটিত কৰিলে, এতিয়া ৰঙিয়া টি টি চেণ্টাৰত তাই বিএড কৰি আছে।
1: হয় বাইদেউ, ধন্যবাদ, আপুনি ভালেখিনি কথাও ক'লে, গোটৰ বিষয়েও ক'লে, আপোনাৰ নিজৰ বিষয়েও ক'লে। আপুনি এনেকৈ গোটৰ সৈতে বা নিজৰ জীৱিকাৰ পথৰ বাবে কাম কৰি যাওক, আমি তাকে কামনা কৰিলোঁ, আপোনালৈ অশেষ ধন্যবাদ। ইমানপুৰে শ্ৰোতাসকলে, নলবাৰী জিলাৰ খৈৰাপৰা চুপাত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক প্ৰভাত শৰ্মাৰ কণ্ঠত লোকগীত।

শ্রোতাসকল অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠান পৰিস্থিতি প্ৰথমে জনাইছো আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠানৰ বিষয়ে। আজি নিশা 9:30 বজাত সাহিত্য চূড়া অনুষ্ঠানটি সজোৱা হৈছে পিংকু কলিতাৰ গল্প আৰু গগন কুমাৰ নাথৰ কবিতাৰে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 10:00 বজাত অভিলেখাগাৰৰ পৰা নৱকান্ত বৰুৱাৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 9:00 বজাত অসমীয়া চিনেমা গীতৰ অনুষ্ঠান, চিত্ৰগীত। 8:02 বজাত ধাৰাবাহিক নাট উদয় ভানুৰ চৰিত্ৰৰ ত্ৰয়োদশ খণ্ড, ৰচনা মামণি ৰচন গোস্বামীৰ, অভিযোজনা ব্ৰজেন বৰাৰ।

লক্ষ্মীনাথ বেজবৰুৱা ৰচিত সাধু পুথি বুঢ়ী আইৰ সাধুৰ বান্দৰ আৰু শিয়াল শীৰ্ষক সাধুটিৰ অনাতাঁৰ নাট্যৰূপ শুনিবলৈ পাব। অনাতাঁৰ অভিযোজনৰ তুষপ্ৰভা কলিতাৰ কৃষিজগত 6:10 আজিৰ অনুষ্ঠানত এতিয়া আলোচনা খেতি বচাও অভিযান। আলোচনাটিত ভাগ ল'ব ৰিজৱান আল হালিম আৰু ডক্টৰ গৌতমী কটকীয়ে। আগ ধৰিছে ভাস্কৰ জ্যোতি আচাৰ্যৰ প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান। নিয়োগ বাতৰিৰ সময় 7:00। 7:20 আকৌ শুনো হওক 7:30 ফিফা বিশ্বকাপ 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

সন্ধিয়া 7:45 উমেশ হাজৰিকাৰ কণ্ঠত আধুনিক গীত, 7:35 পূবালীৰ ফুৰণুষ্ঠানত হৰেন্দ্ৰনাথ কোঁৱৰ আৰু সংগীতবৃন্দৰ কণ্ঠত তিৱা গীত, 8:30 আধুনিক গীতৰ অনুষ্ঠান। এতিয়া শুনক কাইলৈৰ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। কাইলৈ নিশা 9:30 লাইভ ফোন ইন ডক্টৰ অনলাইন, নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত অভয়াৰণ্য, বানপানী আৰু বন্যপ্ৰাণী এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব ডক্টৰ নাৰায়ণ শৰ্মা আৰু নাৰায়ণ মহন্তই। আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দুপৰীয়া 12:30 আইডৰ বুলনি অনুষ্ঠানত স্বাৱলম্বন, এই বিষয়ে চায়েষ্টা পাৰ্বিনৰ এটি সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত ৰেচম কৃষিৰ বাণিজ্যিক সম্ভাৱনা, এই বিষয়ে কেতিয়া আলোচনাত ভাগ ল'ব ডক্টৰ মানসী পৰি হাজৰিকা আহমেদ আৰু ডক্টৰ নিৰ্মালী বৰাই। আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা কৰিছে উৎপল বৰাই। কালি পুৱা 8:30 সুগম সংগীত অনুষ্ঠান গীতিমালিকাত আৰিফুল হক, নমিতা গোস্বামী, ৰঞ্জিতা বৰুৱা আৰু মনোৰঞ্জন গগৈ, ভূমি অঞ্জনা চৌধুৰী আৰু ৰাজেন গোহাঁইৰ কণ্ঠৰ গীত। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত যুৱ সাহিত্য শিতানত জয়শ্ৰী নায়কৰ কবিতা আৰু ৰিয়া দেৱীৰ গল্প, আগ ধৰিব ভাৰ্গৱ কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আমাৰ কেন্দ্ৰৰ মহাবাহুযোগে আজি আৰু কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।

0: এই গুটিখন ফাট ফাট জনপ্ৰাণীৰ সচেতাও নাই। ডবাটোতে এচাপৰ বজালে কোনো নুশুনে দিয়া অকি দিয়া না, এই এচাপৰ বজাই চাওঁ, বৰ মন গৈছে অবলাবলৈ।
1: সখী তোমাৰ পৰা আৰু মানে উপায় নাই হে?
0: দিয়া না দিয়া না,
2: নোযোৱা তেন্তে বাৰু তিচাপৰ মান।
1: পিছে এটা কথা
0: কোৱা কোৱা কোৱা,
1: লাহেকৈ বজাবা দেই, এচাপৰ বা দুচাপৰ,
0: হ'ব হ'ব
1: তাতকৈ বেছি নবজাবা কিন্তু, নহ'লে ৰজা ঘৰীয়া কোনোবাই শুনিব।
0: নুশুনে নুশুনে নুশুনে, বা বাৰু বাৰু সখী, দুচাপৰ মন বজাওঁ তেন্তে দেই।
2: কল খাই যে বাকলি দিছিলা, তাৰে পোকক
0: তুলিলা,
2: গুড় খাই যে মলাটো দিছিলা, তাৰে পোকক তুলিলো।

0: আমি সখী নহয়নে? বহুদিনৰ মূৰত দেখা পালোহে তোমাক, ক'ত আছিলা তুমি হে?
1: ক'লৈনো যাবা আৰু হে, চাকৰিৰ সময়ত চাকৰি, তাৰ পৰা চিধা ঘৰ, আৰুনো ক'ৰবালৈ যোৱাৰ উপায় আছেনে?
0: কি চাকৰি কৰিছিলানো হে তুমি?
1: এই নেদেখিছা, এই কুঁহিয়াৰণীৰ দৰে ৰখি আছো, ৰজাৰ খেতিৰখীয়া হৈছো নহয় মই।
0: বা বা বা, তোমাৰ দেখোন বৰ মজাহে, মন গ'লেই কুঁহিয়াৰ ডাল ভাঙি খাব পাৰা। পিছে এই দৰানো কেনেকুৱা কুঁহিয়াৰ হে, দেখাত দেখোন অলপ হে কিবা কচুৰ দৰে।
1: তুমি আগতে ভাতিৰ ফালৰ কুঁহিয়াৰ দেখাই নাই নেকি হে কেতিয়াও? ৰজাই যে আজিকালি চব সঁচ পশ্চিমৰ দেশৰ পৰা মগাই আনে তাকো গম নোপোৱা হবলা, জানো আৰু কি ক'ম।
0: এই ৰবাচোন ৰবাচোন সখী ৰবা, তুমি খং কৰিছা যেন পাওঁ, বহুত দিন কুঁহিয়াৰ চুঁহিয়াৰ খোৱা নাই হে, ইয়াত তেন্তে ভাতিৰ ফালৰ হে কুঁহিয়াৰ, হেৰি নহয় কেনেকুৱা বাৰু সোৱাদটো?
1: অমৃত হে, একেবাৰে অমৃত।
0: হে সখী, মই বাৰু এডাল খাই চাব পাৰিম নেকি?
1: কি কথা কোৱা হে, ৰজাৰ কুঁহিয়াৰণী দৰাৰ পৰা তোমাক কুঁহিয়াৰ খুৱাওঁ, ৰজাই গম পালে মোক সুদাই এৰিবনে?
0: নেপায় নহয়, গম নেপায়, এডাল মাত্ৰ খাম বুজিছা, ইমান দৰাৰ পৰা মাত্ৰ এডাল খালে কেনেকৈনো গম পাব হে। আচলতে কি জানা, তোমাৰ দিব মন নাই যেন পাওঁ, তাকে কোৱা আকৌ।
1: সেয়া তুমি বেয়াই পালা সখী, খোৱা বাৰু এডাল, মাত্ৰ এডাল খাবা কিন্তু দেই।

Oh, my God.

0: শিয়াল সখি দেখো কি কৰি আছা, কি খবৰ তোমাৰ?
1: অহো বান্দৰ সখি, এইয়া মই এই ৰাজকুঁৱৰীৰ দোলাখনৰ ৰখীয়া হৈ আছো নহয় আজিকালি।
0: ৰাজকুঁৱৰীৰ দোলা?
1: এৰা, এইখন বৰ সুন্দৰ দোলা, আমি আগে পিছে এনেকুৱা দোলা কেতিয়াও দেখি পোৱা নাছিলো হে।
0: হয় নেকি? এই এৰাটোহে
1: এতিয়া কোনো কাপোৰখন চোৱাচোন, এইখন পেচুৰীৰ সূতাৰে বোৱা, এই ৰ'দৰ পোহৰত কেনেকুৱা চিকমিক চিকমিক তিৰবিৰ তিৰবিৰ কৰিছে দেখিছা?
0: হয়হে, সঁচাকৈয়ে বৰ ধুনীয়া দেই, চকুত একেবাৰে চাট মাৰি ধৰেহে।
1: ভাগ্য, তাকে বোলে ভাগ্য। ৰাজকুঁৱৰীৰ দোলাৰ ঢাকনিখিনি কেনে
0: সুন্দৰ,
1: ভিতৰখনত যে কিমান সুখ, কিমান আৰাম। এনে দোলাত অকণমান সময় বহি চাবলৈকো বহুত ভাগ্য লাগে, বুজিছা? বহুত ভাগ্য লাগে।
0: ভাগ্য বোলেনো কি কথা আছেহে? এতিয়া ধৰা এই তুমি যদি কাকো নলগোৱা বা চিঞৰ বাখৰ নকৰা, তেন্তে মই ৰজাই গম নোপোৱাকৈয়ে অকণমান বহি চাব পাৰোঁ দিয়াচোন, নহয়নে বাৰু সখী? অকণমান
1: ৰাম ৰাম ৰাম ৰাম, বৰ আচৰিত কথা কৈছা দেই তুমি সখী।
0: হে,
1: তুমি মোক মাৰিব খুজিছা নেকি? হে, মই তোমাক কেতিয়াও এইখনত উঠি চাবলৈ দিব নোৱাৰিম দেই।
0: অঁ সখী, সখী তুমি বৰ ভাল বুজিছা জানা, ইয়াত অকণমান বহি চাওঁ দিয়া, তেতিয়াহে মোৰ জীৱনটো সাৰ্থক হ'ব আকৌ। ৰাজকুঁৱৰীৰ দোলা, সখী বহিবলৈ নেপালে মই কিন্তু মৰি যাম দেই, দিয়া না অকণমান বহো।
1: তোমাৰ লগত আৰু নোৱাৰি দেই। ঠিক আছে, লৰালৰি কৰা পিছে কোনেও নেদেখোঁতেই বহাম আৰু অকণমান।

বান্দৰে দোলা বুলি ভাবি কুঁৱাটোত জাপ মাৰি দিলে আৰু কি হ'ল, মৰি থাকিল। সাধুটোত কিন্তু শিয়ালে বান্দৰক লঘু দোষত গুৰু শাস্তি দিলে, নহয়নে? আকৌ এই যে বান্দৰে কোঁদৰবা, কচু গছ, কুঁৱা, কুঁৱাৰ ওপৰৰ মকৰাজাল আৰু চিকমিকীয়া ঢাকনি এইবোৰ চিনি নাপালে, এইখিনি কিন্তু সঁচা কথা নহয় দেই। সকলো জীৱ জন্তুৱেই পৰিৱেশৰ ভাল বেয়া, খাদ্য অখাদ্য জন্মৰে পৰাই চিনি পায়, জানা? সাধুবোৰ শুনিবলৈ ভাল, নহয়নে? তাৰ পৰা আকৌ নীতিশিক্ষাও পোৱা যায়। এই বান্দৰ আৰু শিয়ালৰ সাধুটোত নীতিশিক্ষা আছে যে আনক ঠগিলে তাৰ কাৰণে নিজে শাস্তি পাব লাগিব। কিন্তু আচলতে কি জানা, আচলতে চালত পৰিল ফেঁচা, আমাৰ সাধুকথা তেনেই মিছা।

ছাত্র ছাত্রীসকল, ইমান পৰে তোমালোকে লক্ষ্মীনাথ বেজবৰুৱা ৰচিত বুঢ়ীআইৰ সাধুপুথিৰ বান্দৰ আৰু শিয়াল শীৰ্ষক সাধুৰ অনাতাঁৰ নাট্যৰূপৰ দ্বিতীয় খণ্ড শুনিলা। অনাতাঁৰ অভিযোজনা আছিল তহুপ্ৰভা কলিতাৰ। ইয়াত ভাগ ললে দীনেশ দাস আৰু উৎপল বৰাই, সংগীত অনুপম চৌধুৰীৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ আৰু চন্দ্ৰিমা শৰ্মাৰ। আজিলৈ আমাৰ সময় হ'লহি। পুনৰ তোমালোকলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতেই সামৰিছোঁ।

0: বিদ্যার্থীর অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ সন্ধিয়াৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি পাৰ্পল চিটি, যোৰাবাটৰ বান সমস্যা, কৃষক পঞ্জীয়ন আদি বিভিন্ন বিষয়ত আলোচনা, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ মাইজানৰ নগাঘুলী ঘাটৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন আৰু বান নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ পৰ্যালোচনা, বিভিন্ন দাবীৰ সমৰ্থনত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আজিৰে পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি কৰ্মবিৰতি আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অষ্টম দিনা গুৱাহাটী মহানগৰীক পাৰ্পল চিটি হিচাপে গঢ় দিয়াক লৈ আলোচনা অনুষ্ঠিত হয়। বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে এই সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে কয় যে ৰাজ্যৰ চহকী সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্যৰ প্ৰতীক হিচাপে পৰিচিত কপৌ ফুলৰ পাতল বেঙুনীয়া ৰঙেৰে সমগ্ৰ গুৱাহাটী চহৰখন সজাই তোলাৰ বাবে গুৱাহাটী পৌৰ নিগমে সিদ্ধান্ত লৈছে। তেওঁ কয় যে ৰাজস্থানৰ পিংক চিটি হিচাপে জনাজাত জয়পুৰৰ আৰ্হিৰে গুৱাহাটীক পাৰ্পল চহৰ হিচাপে গঢ়ি তোলাৰ বাবে ইতিমধ্যে গুৱাহাটী পৌৰ নিগমে সকলো ৱাৰ্ডৰ নাগৰিক সমিতি

0: উন্নয়ন সমিতি তথা স্থানীয় ৰাজহুৱা সমিতিসমূহক স্বেচ্ছামূলকভাৱে এই পদক্ষেপত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ইপিনে সদনত আজি চলিত বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অভিভাষণত চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ বিষয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই বিগত 10 বছৰত দ্বৈত ইঞ্জিন চৰকাৰে দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ কথা উল্লেখ কৰি কয় যে ৰাজ্যৰ দৰিদ্ৰতাৰ হাৰ 2015 চনৰ 32.68% তুলনাত বৰ্তমান 14% অৱনমিত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বৃহৎ পৰিসৰত এজাৰ গছৰ পুলি ৰোপণৰ পৰিকল্পনা কৰাৰ বিষয়ে আজি বিধানসভাত প্ৰকাশ কৰে।
1: খুব কম দিনৰ ভিতৰতে আমি খানাপাৰাৰ পৰা কমপ্লিট জালুকবাৰীলৈকে এই ষ্ট্ৰেচটোত অকল এজাৰ গছ আমি প্লেণ্টেচন কৰাৰ এটা সিদ্ধান্ত লৈছো, যিটোৱে আমাৰ নেশ্যনেল হাইৱে বা আমি যিটো ৰিং ৰোড বুলি কওঁ তাৰ নান্দনিক সৌন্দৰ্য বৃদ্ধি কৰিব।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৰাবাটৰ বান সমস্যাৰ প্ৰসংগত কয় যে গুৱাহাটী ৰিং ৰোড প্ৰকল্পই যাতায়াত ব্যৱস্থা উন্নত কৰাৰ লগতে এই বান সমস্যা সমাধানৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই প্ৰকল্পৰ বাবে ইতিমধ্যে 150 কোটি টকা আবণ্টন দিয়া হৈছে আৰু বৰ্তমান ইয়াৰ নক্সা প্ৰস্তুত কৰি থকা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে IIT গুৱাহাটীৰ বিশেষজ্ঞৰ সহায়ত বৈজ্ঞানিকভাৱে নক্সা পৰীক্ষা কৰি ৰিং ৰোড প্ৰকল্পৰ কাম আগবঢ়োৱা হ'ব বুলি মন্তব্য কৰে।
1: পৰিকল্পনাত যোৰাবাটৰ কৃত্ৰিম বানপানীৰ পৰা আমি যাতে সঁহাৰি পাওঁ তাৰ বাবে ৰিং ৰোডৰ মাষ্টাৰ প্লেনত 150 কোটি টকা আবণ্টন কৰি থোৱা হৈছে। এতিয়া কনচালটেণ্টে তাৰ ড্ৰয়িং বনাই আছে আৰু মই ইতিমধ্যে কনচালটেণ্টক কৈছো যে ড্ৰয়িংখন IIT গুৱাহাটীৰ পৰা এপ্ৰুভ কৰাব লাগে আৰু মই ভাবো যে ৰিং ৰোড নিৰ্মাণৰ কাম আগবঢ়াৰ লগে লগে আমি যোৰাবাটত যোৱা পৰহি দেখা যিখিনি অসুবিধা আমি দেখিছিলো সেই অসুবিধাখিনিও আমি আঁতৰ কৰিব পাৰিম।
0: বিধানসভাত আজি PM কিষাণ আঁচনিৰ ঋণক লৈ বিধায়ক চক্ৰধৰ গগৈৰ এটা প্ৰশ্নৰ উত্তৰত কৃষি মন্ত্ৰী পীযুষ হাজৰিকাই এতিয়াৰে পৰা ক্ষুদ্ৰ চাহ খেতিয়কেও PM কিষাণৰ ঋণ লাভ কৰিব পাৰিব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে এতিয়ালৈ 18,59,000 কৃষকে PM কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী কৃষি আন্তঃগাঁথনি পুঁজিৰ জৰিয়তে ৰাজ্যৰ উদ্যমী কৃষি উদ্যোগীসকলক সহায় আগবঢ়োৱাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে অহা 25 জুলাইত গুৱাহাটীত ৰাজ্যৰ প্ৰায় 5,000 কৃষি উদ্যমীক সাক্ষাৎ কৰি এই সন্দৰ্ভত অৱগত কৰোৱা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি ডিব্ৰুগড়ৰ মাইজানৰ নগাঘুলি ঘাটৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন কৰে আৰু বান নিয়ন্ত্ৰণ তথা খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা সাম্প্ৰতিক ব্যৱস্থাসমূহৰ বুজ লয়। পৰিদৰ্শনকালত ৰাজ্যপালগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে প্ৰকল্পটোৰ সুৰক্ষা আৰু স্থায়িত্বৰ বিষয়েও আলোচনা কৰে। তেওঁ লগতে ৰাজ্যৰ বান ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও উল্লেখ কৰে। ইয়াৰ পাছতে ৰাজ্যপাল আচাৰ্যই চাবুৱাত নিৰ্মীয়মান উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ চৌহদো পৰিদৰ্শন কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই বিভিন্ন দাবীৰে আজিৰে পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিছে। কামৰূপ মহানগৰ জিলা আদালতৰ চৌহদতো আজি কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰে। ছেট্টি আয়োগৰ পৰামৰ্শৱলীৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা হুকুম সম্পূৰ্ণৰূপে কাৰ্যকৰী নকৰাৰ প্ৰতিবাদকে ধৰি অন্যান্য দাবীৰে ন্যায়িক কৰ্মচাৰীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। বিশ্বনাথ চাৰিআলি ন্যায়িক জিলা চৌহদতো কৰ্মবিৰতি পালন কৰা হয়। সদৌ অসম নাগৰিক কৰ্মচাৰী সংঘৰ আহান মৰ্মে হাইলাকান্দি জিলা ন্যায়ালয়ৰ কৰ্মচাৰীসকলেও দুদিনীয়া কৰ্মবিৰতি পালন কৰিছে। ইয়াৰ ফলত জিলা আদালতৰ দৈনন্দিন কাম কাজ ব্যাহত হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। কৰ্মচাৰীসকলে তেওঁলোকৰ বাবে পৃথক সেৱাবিধি প্ৰণয়ন, দৰমহাৰ বিসংগতি দূৰ কৰা, চিকিৎসাৰ ক্ষতিপূৰণ দিয়া আদি বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰ জিলা ন্যায়িক কৰ্মচাৰীসকলেও বিভিন্ন দাবীৰ সমৰ্থনত দুদিনীয়া কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে। কৰ্মচাৰীসকলে জানিবলৈ দিয়া মতে তেওঁলোকৰ দাবীসমূহ বিভিন্ন মাধ্যমেৰে চৰকাৰৰ ওচৰত উত্থাপন কৰাৰ পাছতো পূৰণ নোহোৱাত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। ইপিনে ন্যায়িক কৰ্মচাৰীৰ প্ৰতিবাদৰ বাবে আজি ন্যায়াধীশ শৰ্মিলা ভূঞা ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি অনুষ্ঠিত নহল। আদালতৰ নিৰ্দেশৰ ভিত্তিত পুৱাৰ ভাগত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আদালতত উপস্থিত থাকে যদিও কৰ্মচাৰীসকলৰ কৰ্মবিৰতিৰ বাবে সাক্ষ্য গ্ৰহণ কৰিব পৰা নহল। প্ৰতিগৰাকী প্ৰকৃত কৃষকে যাতে চৰকাৰী সুবিধা লাভ কৰে তাৰ বাবে কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়াটো অধিক ক্ষিপ্ৰ কৰিবলৈ নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিছে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এখন সভাত আয়ুক্ত শৰ্মাই প্ৰকৃত কৃষকসকল

0: যাতে সাৰ লাভৰ পৰা বঞ্চিত নহয় সেই বিষয়তো গুৰুত্ব আৰোপ কৰে। এই বৈঠকত কৃষক পঞ্জীয়ন ব্যৱস্থাৰ অগ্ৰগতিৰ খতিয়ানো লোৱা হয়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত গোপাল শৰ্মা, পল্লৱী গগৈ, ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল, জিলা কৃষি বিষয়া আৰু বিভাগটোৰ আন বিষয়াসকল উপস্থিত থাকে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টিভিত্তিত বিশেষ গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত যোৰহাট, টিয়ক, মৰিয়নী আৰু তিতাবৰ বিধানসভা সমষ্টিৰ বিভিন্ন নিৰ্ধাৰিত স্থানত অনুষ্ঠিত হ'ব। ছাত্ৰ ছাত্ৰীসকলক অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে বিভিন্ন লাগতিয়াল তথা গুৰুত্বপূৰ্ণ কলা কৌশল শিকোৱাৰ উদ্দেশ্যে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। যোৰহাট সমষ্টিত আজিৰে পৰা 30 জুলাইলৈ যোৰহাট থিয়েটাৰত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। তিতাবৰ সমজিলা প্ৰশাসনৰ সহযোগত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে আয়োজন কৰা কৰ্মশালাত নাটৰ প্ৰশিক্ষণ দিয়া হ'ব। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত আজি জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ সভাপতিত্বত লোকপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ লোকপিয়ল সম্পৰ্কীয় প্ৰস্তুতি আৰু অগ্ৰগতিৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। জিলাখনৰ বিভিন্ন ৰাজহ চক্ৰ বিষয়া আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াবৰ্গ উপস্থিত থকা এই সভাত আয়ুক্ত তিৱাৰীয়ে বিষয়াসকলক সকলো দায়িত্ব সময়মতে সঠিকভাৱে আৰু সমন্বয় ৰক্ষা কৰি সম্পন্ন কৰাৰ বাবে নিৰ্দেশনা দিয়ে। নগাঁও জিলাৰ ধনিয়াভেটি গাঁও পঞ্চায়তৰ চৰাপাৰাত আজি এটা পথত নিৰ্মাণ কৰা আধাৰশিলা ভাঙি দুটা শিশুৰ থিতাতে মৃত্যু হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে গাঁওখনত এম জি এনৰেগাৰ এটা আধাৰশিলাৰ কাষত কেইটামান কণ কণ ল'ৰা ছোৱালী খেলি থকা অৱস্থাত আধাৰশিলাটো ভাঙি দুটি শিশুৰ গাত পৰাত থিতাতে মৃত্যু হয়। এই দুৰ্ঘটনাত এগৰাকী কিশোৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত কিশোৰীগৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। যোৱা 13 জুলাইত দেহাৱসান ঘটা বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী সন্মানেৰে বিভূষিত গীতা উপাধ্যায়ৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। তেজপুৰৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু সাহিত্য অনুষ্ঠানৰ লগতে বিভিন্ন দল সংগঠনে পুষ্পাঞ্জলি অৰ্পণেৰে সাহিত্যিকগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আজি পুৱা প্ৰয়াত সাহিত্যিকগৰাকীৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধা জ্ঞাপনৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্সক 2-0 গলত পৰাস্ত কৰি স্পেইন ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত পৰাজিত দুটা দলে 19 জুলাইত মিয়ামিত তৃতীয় স্থানৰ বাবে প্লে অফৰ খেলত অৱতীৰ্ণ হ'ব। অহা 20 জুলাইত নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি পাৰ্পল চিটি, যোৰাবাটৰ বান সমস্যা, কৃষক পঞ্জীয়ন আদি বিভিন্ন বিষয়ত আলোচনা। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ মাইজানৰ নগাঘুলি ঘাটৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন আৰু বান নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ পৰ্যালোচনা। বিভিন্ন দাবীৰ সমৰ্থনত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আজিৰে পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি কৰ্মবিৰতি। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে নিউজ অন এয়াৰ মোবাইল এপটো। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত।
2: প্ৰিয় শ্ৰোতা নমস্কাৰ, মই ভাস্কৰ জ্যোতি আচাৰ্য আৰম্ভ কৰিছো আজিৰ কৃষি জগত। আজিৰ এই অনুষ্ঠানত আমি এক খুব গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ লৈছো, সেয়া হৈছে খেতি বচাও অভিযান। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত এই খেতি বচাও অভিযান সমগ্ৰ দেশজুৰি চলি আছে, আৰু এই অভিযানৰ তাৎপৰ্য কি, উদ্দেশ্য কি, আৰু কেনেকৈ ইয়াৰ দ্বাৰা কৃষকসকল লাভৱান হ'ব বা আমি এটি বহনক্ষম সুন্দৰ ভৱিষ্যতৰ ফালে আমি আগুৱাই যাব পাৰিম, সেই বিষয়ে আজি আমি আলোচনা কৰিবলৈ লৈছোঁ। আৰু আলোচনা কৰিবলৈ আজি আমি দুগৰাকী সমল ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। এগৰাকী এয়া শিলঙনিৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ ভূমি বিজ্ঞানী ডক্টৰ গৌতমী কটকী, নমস্কাৰ। আৰু আনগৰাকী হৈছে কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ পথাৰ শস্যৰ বিষয়বস্তু বিশেষজ্ঞ ৰিজৱান উল হেলিম,
3: নমস্কাৰ।
2: দুয়োগৰাকীকে স্বাগতম।

0: এটা প্রথমেই আমি আমার শ্রোতা রাইজের এই বিষয়ে জানি হয়তো ভাল পাব যে খেতি বাচাও অভিযান ইয়ার তাৎপর্য কি, তারপরে আমি আরম্ভ করব খুঁজিছো।
1: হয়, খেতি বাচাও অভিযান এইটো এটা হৈছে মানে এটা সজাগতা এটা অভিযান ভারত সরকারের অধীনত। এই অভিযানটো বর্তমান চলি আছে, এইটো 1 জুনৰ পৰা আমাৰ 30 জুনলৈ এইটো চলি আছে। এই অভিযানৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ খেতি বচোৱা। গতিকে বচোৱা শব্দটোৰ লগত আমি সাধাৰণতে যেতিয়া আমি বচোৱা শব্দটো ব্যৱহাৰ কৰোঁ তাৰ লগত আমাৰ জীৱ শব্দটো নিশ্চয় জড়িত হৈ থাকে, বা আমি স্বাস্থ্যজনিত কিছুমান ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ বচাব লাগে, স্বাস্থ্য মানে মানুহৰ স্বাস্থ্য বা আমাৰ জীৱকুলৰ স্বাস্থ্য বচোৱা। গতিকে সেই কৃষিৰ ক্ষেত্ৰতো একো ব্যতিক্ৰম নহয়। আমি কৃষিৰ স্বাস্থ্য বচোৱা বুলি যেতিয়া আমি কওঁ তেতিয়া আমি কৃষি ক্ষেত্ৰখনৰ কৃষিৰ উৎপাদনৰ মূল গছ আৰু গছৰ পৰা আমি ক'বলৈ গ'লে আমাৰ কৃষিৰ মূল আধাৰ হৈছে মাটি। আৰু এই মাটিৰ যিটো আমাৰ জীৱিত এবিধ আধাৰ হয় কৃষিকাৰ্যৰ, গতিকে মাটিৰ লগত যিখিনি জড়িত জীৱকুল, জীৱকুল বুলি ক'লে আমাৰ ধৰক ডাঙৰ জীৱ অংশ, তাত আমাৰ উদ্ভিদো আহিব, পোক পতংগ কেঁচু কুমতিখিনিও আহে, আৰু লগতে আমাৰ অতি প্ৰয়োজনীয় আৰু মানে আমি সাধাৰণতে মূল চালনা শক্তি বুলিয়ে ক'ব পাৰোঁ মাটিৰ যিটো আমাৰ অনুজীৱকুল আছে, সেই অনুজীৱখিনি আমাৰ চালিকা শক্তিৰ ৰূপে আমাৰ কৃষিৰ লগত জড়িত, আৰু এইখিনিক ভৱিষ্যতে ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকৰ স্বাস্থ্য বা তেওঁলোকৰ যিটো কাৰ্যক্ষম যিটো পৰিৱেশ তথা আমাৰ মাটিৰ লগতে আমাৰ যিটো পাৰিপাৰ্শ্বিক যিটো বাতাৱৰণ সেইখিনি অটুট ৰখাৰ কাৰণে মাটিৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত এই অভিযানৰ দ্বাৰা আমি কৃষক ৰাইজ তথা আমাৰ জনসাধাৰণৰ মাজত সজাগতা অনাৰ চেষ্টা কৰা হৈছে এই কৃষি বচাও অভিযানৰ জৰিয়তে। আৰু লগতে এইখিনি স্বাস্থ্য আমি বচাব যাওঁতে আমি প্ৰথম আমি জানিব লাগিব যে মাটিৰ স্বাস্থ্যখিনি ভাল নে বেয়া। গতিকে মাটিৰ স্বাস্থ্যৰ ক্ষেত্ৰত আমি অলপমান মাটি পৰীক্ষা কৰি মাটিৰ স্বাস্থ্যখিনি কেনেকৈ আছে তাৰ বাবে তাৰ লগত সংগতি ৰাখি আমি সাৰ মানে সুসংগত পদ্ধতিৰে মানে যিমানখিনি আমাৰ সাৰ বা বেলেঞ্চ ফাৰ্টিলাইজাৰ আমি এপ্লাই কৰিব লাগে সেই সম্পৰ্কে কৃষক বা আমাৰ খেতিৰ লগত জড়িত সকলোকে আমি সজাগতা আনিবৰ কাৰণে আমি এই অভিযানৰ জৰিয়তে প্ৰচেষ্টা চলোৱা হৈছে। আৰু লগতে আমাৰ যিটো বহনক্ষম কৃষিপন্থা সেইটোৰ ওপৰত ইতিমধ্যে আমি সকলোৱে আমি জানো, গতিকে বহনক্ষম কৃষিপন্থাৰে আমি আমাৰ মাটিৰ স্বাস্থ্যখিনি কেনেকৈ অটুট ৰাখি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এখন মানে শক্তিশালী ভাৰত আমি মানে অটুট ৰাখিব পাৰোঁ সেইটোৰ ওপৰত সজাগতা তথা কিছুমান কাৰ্যপন্থা লোৱাৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লোৱা হৈছে।
0: এতিয়া ৰিজুৱান ডাঙৰীয়াই জনাব নেকি যে আমাৰ এই যি খেতি বচাও অভিযান ইয়াৰ উদ্দেশ্যবোৰ কি ধৰণে নিৰূপণ কৰিছে?
2: ধৰক তাৰ কেইবাটাও উদ্দেশ্য আছে। মূলতে যদি আমি চাওঁ মাটিডৰা বচোৱা আৰু এইটোৰ লগত জড়িত হৈছে কিন্তু মানুহৰ স্বাস্থ্য, পশুধন বা আমাৰ মাটিত বাস কৰা বা ওচৰত বাস কৰা চৰাই চিৰিকটিলৈকেও হয় বা আমাৰ গৰুজনী গাইজনী বা মাছ পুখুৰীলৈ, কাৰণ যি মূলতে কি হৈছে এই ইয়াৰ আধাৰটো হৈছে যে আমি ৰাসায়নিক দ্ৰব্যৰ ওপৰত যোনটো আমি যিমান ভিত্তি কৰোঁ সেইখিনি কমাবলৈ আমাৰ মূল মূল কাৰণটো। আৰু এইটো আমি কেনেকৈ কমাব পাৰোঁ, এটা হৈছে আমি ছইল হেল্থ কাৰ্ড যোনটো ছইল টেষ্টিং কৰি পেলাই যোনটো মাটি পৰীক্ষা কৰি পেলাই যোনখন ছইল টেষ্ট হেল্থ কাৰ্ড পাব সেই মাটি পৰীক্ষাৰ ভিত্তিত যদি আমি সাৰ প্ৰয়োগ কৰোঁ তেনে অৱস্থাত আমাৰ যিমান দৰকাৰ সিমানখিনি দিয়া হ'ব, অৰ্থাৎ আমি অদৰকাৰীকে বেছিকে নিদিওঁ কাৰণ বেছিকে দিলে আমাৰ লছ হ'ব।
0: সাৰ বিতৰণটো মানে ব্যৱহাৰৰ আগে সাৰৰ বিতৰণটো নিয়ন্ত্ৰণ কৰিব খোজা
2: হয়, নিশ্চয়। কাৰণ কেলে বহু ক্ষেত্ৰত দেখা যায় যে খেতিয়কজনে তেওঁ নাজানে যে কিমান দিব লাগে, আন্দাজত দিয়ে বা এজন দোকানী কাৰোবাক সুধি পেলাই দিয়ে তেওঁলোকে। এতিয়া কি হ'ব যেতিয়া তেওঁলোকে সজাগতা সৃষ্টি কৰোৱা হৈছে যেতিয়া তেওঁলোকে বুজি পাব তেতিয়া নিশ্চয়কৈ তেওঁলোকে সেই অনুপাতে সাৰ দিব। তাৰ উপৰি অকল সাৰ বুলিয়ে নকওঁ মই, এইটোত আপোনাৰ কীটনাশক ভেকুৰনাশক বা আমি বহু সময়ত দৰৱ ব্যৱহাৰ কৰোঁ বনবাস নিয়ন্ত্ৰণৰ কাৰণে, এইসমূহো সোমাই থাকিব। কিয়, যেতিয়া আপুনি দেখিব যদি আমি অধিক মাত্ৰাত বা অদৰকাৰীকৈ যদি আমি যিকোনো ৰাসায়নিক দ্ৰব্য বেছি মাটিত দি থাকোঁ তেনে অৱস্থাত কি হয় মাটিৰ জীৱাণুখিনিও ক্ষতি কৰে। আৰু এই মাটিৰ জীৱাণুখিনি আমাৰ কাৰণে বৰ দৰকাৰী বস্তু, অৰ্থাৎ আমি এইখিনি যদি আমি ধৰক সমন্বিতভাৱে জৈৱিকৰ লগত মিশ্ৰণ কৰি যদি আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰোঁ নিশ্চয়কৈ আমি এটা ভাল ফল পাম, লগতে আমাৰ জীৱাণুখিনিও ৰক্ষা পৰিব বা আমি যোনটো বায়' ফাৰ্টিলাইজাৰ বুলি কয় সেইখিনিও আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ উপৰি ধৰক ঘৰুৱা সামগ্ৰী
0: হয়
2: গৰুৰ গোবৰ আমাৰ ঘৰতে আছে, আমি যদি

0: সেউজাৰ প্ৰয়োগ কৰোঁ, সেউজা কেনেকুৱা, অৰ্থাৎ ধৰক আমি ধইঞ্চা খেতি কৰি পেলাই তাতে মিহলাই দিলো বা আমি তেনেকুৱা সেউজাৰ পাত বা গছ আমি তাতে আহি মাটিৰ লগত মিহলাই দিলো, তেনেকুৱা ধৰণৰ পদ্ধতিবোৰ যদি কৰোঁ নিশ্চয়কে কি হ'ব, এজন কৃষকৰ খেতিও বাচিব, মাটিও বাচিব, লগতে তেওঁৰ আয় বাঢ়িব।
1: হয়,
0: কিয়নো এটা ছিষ্টেম থাকে যে আমি সমন্বিত কৃষি যদি কৰোঁ বা যিকোনো আমি যদি কৃষি ব্যৱস্থাপনা চাওঁ তাত আমি নিশ্চয়কে বেছি লাভৱান হ'ম, কাৰণ আমি বজাৰৰ ওপৰত সাৰৰ কাৰণে বা কীটনাশকৰ কাৰণে আমি বজাৰৰ ওপৰত বেছি গুৰুত্ব নিদি আমি ঘৰুৱা যোনখিনি আমাৰ ওচৰত নিজৰ ওচৰত আছে আপুনি সেইখিনিত আমি বেছি গুৰুত্ব দি পেলাই আমাৰ খৰচো কমাব পাৰিম। যেনে আগৰ দিনৰ কৃষকে নিশ্চয়কে জানে যে মোজা খোৱা পোক বা গান্ধী পোক যেতিয়া ধানত হয় তেতিয়া তেওঁলোকে পচা মাছ, কেঁকুৰা এনেকুৱা ধৰণৰ সামগ্ৰীবোৰ খেতিপথাৰত পুতি থয়, লাঠিয়ালত হয়, আৰু আপোনাৰ দেখিব যে জেং পুতি থয়। জেং কিয় পুতে, যাতে চৰাই বহি পেলাই চৰাই চিৰিকটিয়ে পোক পতংগ খায়। এই তেনেকুৱা ধৰণৰ আমি যদি কাৰ্যসমূহ আকৌ যদি আমি চেষ্টা কৰোঁ
1: পূৰ্বৰ দৰে
0: নিশ্চয়কে মাটিডৰা আমাৰ বাচিব, লগত আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ দেখিছে যে স্বাস্থ্যৰ ক্ষেত্ৰতো মানুহৰ আজিকালি বহু ৰকমৰ বেমাৰ হয়। তাৰ কাৰণসমূহ এইটো হ'ব পাৰে, কাৰণ যিহেতু আমি যদি সাৰ জাতীয় বা কীটনাশক জাতীয় সামগ্ৰী বেছি ব্যৱহাৰ কৰোঁ নিশ্চয়কে ই মাটিলৈ গৈ পেলাই আমাৰ খোৱা পানীও
1: প্ৰদূষিত কৰিব
0: হয়, আৰু তাৰ ফলস্বৰূপেও বহুত ধৰণৰ বেমাৰ হ'ব পাৰে। মই কোৱা নাই যে সেইটোৱে হৈছে, কিন্তু

0: কিষাণ ক্ৰেডিট কাৰ্ড এইসমূহৰ লগতো কেনেকে কৃষকজনে তাৰ বিষয়ে জনাটো চেষ্টা এটা চলোৱা হৈছে,
1: এটা সুসংহত পদ্ধতিৰে কৃষি ব্যৱস্থাটো আগুৱাই নিয়াৰ কথাটো। এতিয়া আপুনি ছইল হেলথ কাৰ্ডখনৰ কথা উল্লেখ কৰিলে, মই জানিব খুজিছো যে আমাৰ সকলো কৃষকৰে সেই ছইল হেলথ কাৰ্ডখন বৰ্তমান আছেনে?
2: বৰ্তমান সেইখন আমাৰ সকলো কৃষকৰ ওচৰলৈ যোৱা নাই। এইখিনি এই প্ৰচেষ্টাটো 2015 চনৰ ভাৰত চৰকাৰৰ ছইল হেলথ কাৰ্ড স্কিমৰ আণ্ডাৰ এইটো বিবেচনা কৰি এইটো আৰম্ভ হৈছে, কিন্তু অসমৰ আমাৰ অসমৰ প্ৰায় প্ৰতিখন জিলালেই এইটো এই স্কিমটো হৈছে, ক্ষিপ্ৰতাৰে কামটো চলি আছে, কিন্তু সম্পূৰ্ণ হোৱা নাই। কিন্তু এইটো এতিয়া চেম্পল বহুত ঠাইত চেম্পল কালেক্ট কৰিছে আৰু টেষ্টিঙো হৈ আছে, কিন্তু গোটেইখিনি সম্পূৰ্ণ হোৱা নাই, কিন্তু কামটো চলি আছে। আমাৰ কামৰূপ জিলাটো বহুতখিনিয়ে হৈছে,
1: কিন্তু খুব সোনকালেই এইটো বুলি আশা কৰা হৈছে। এতিয়া আমি এই সাৰৰ প্ৰয়োগৰ কথাখিনি পাতি থাকোঁতে তাৰ মাজতে জীৱাণু সাৰৰ প্ৰসংগটো ওলাইছে, আপুনি উল্লেখ কৰিছিলে। গতিকে যিহেতু আমি সাৰৰ নিয়ন্ত্ৰিত ব্যৱহাৰ বুলি কওঁতে নিশ্চয় ইয়াত ৰাসায়নিক সাৰক ধৰি লোৱা হৈছে,
0: কাৰণ
1: হয় কাৰণ তেওঁ মাটি যিমান আছে, যিমান বিঘা মাটি আছে, সেই মাটিৰ প্ৰয়োজন অনুসাৰেহে তেওঁক সিমান পৰিমাণৰ ৰাসায়নিক সাৰৰ যোগান ধৰা হ'ব। গতিকে এই ক্ষেত্ৰত জীৱাণু সাৰৰ ক্ষেত্ৰতো কিছুমান হেৰি আছে নেকি নে কি বুলি কয়,
2: বা
1: জীৱাণু সাৰৰ প্ৰয়োগ কিয় দৰকাৰ, সেই কথাখিনি অকণমান কওক।
0: আমাৰ মাটিত জীৱাণু আছেই, যোনখিনি দৰকাৰী জীৱাণু সেইখিনিও আমাৰ মাটিত আছে, আৰু এইখিনিয়ে কি সহায় কৰে আমাক, যোনটো ধৰক খাদ্য লাগে, মানি লওক আমি নাইট্ৰজেন ইউৰিয়া, আমি যেতিয়া নাইট্ৰজেন বা ইউৰিয়া দি দিলোঁ, গছজোপাইটো ইউৰিয়া হিচাপে নাখায়, মানে উদাহৰণস্বৰূপে কৈছোঁ, গছজোপাই শিপাৰ পৰা তাক যোনটো আকাৰত লাগে সেই আকাৰতহে শিপাই ল'ব নাইট্ৰেট অৰ্থাৎ। কিন্তু এইটো যে ইউৰিয়াটো আমি দিলোঁ সেইখিনি ভাঙি নাইট্ৰেট হৈ পেলাই গছজোপাই ল'বৰ কাৰণে এইখিনি প্ৰক্ৰিয়াটোত এই জীৱাণু সাৰখিনিয়ে বহুত সহায় বা হয়, আৰু তেওঁলোকৰ কাৰণেই হয়। বা আপোনাৰ কাৰ্বন যোনটো আমাৰ মাটিৰ পৰা ওলাই গৈ পেলাই এতিয়া আমাৰ গ্লোবেল ৱাৰ্মিং বা মানে প্ৰদূষণ হৈ আছে,
1: হয় গোলকীয় উষ্ণতা বঢ়াইছে,
0: হয় হয়, সেইবোৰ কাৰণতো সেইখিনি ৰক্ষা পাবলৈ আমাৰ জীৱাণু মানে যোনখিনি জীৱাণু আছে মাটিত থকা তেহেঁতৰ বহুতখিনি তেওঁলোক সক্ৰিয় সেইখিনি ৰখাবৰ কাৰণে, অৰ্থাৎ কাৰ্বনটো আমাৰ মাটিত ৰাখি থ'বৰ কাৰণে এই জীৱাণু সাৰে বহুত সহায় কৰে। ফলস্বৰূপে আমি জীৱাণু সাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব যাতে আমি বাতাবৰণটো বচাব পাৰোঁ, লগতে অকল খেতিয়ে নহয়, সেইবাবে জীৱাণু সাৰ আমাৰ অতিকৈ দৰকাৰ। আৰু আপুনি দেখিব যে মই এইটো অলপ বেলেগ এটা প্ৰসংগলৈ আহিছো, যে এই যোনটো খেত বচাও অভিযান, এই খেত বচাও অভিযানে কিন্তু আপোনাৰ ধৰক সাল সলনি ঘটিছে মানে বতৰৰ, সেইখিনিতো সহায় আগবঢ়াব। কাৰণ কি হৈছে, বহু ক্ষেত্ৰত দেখা যায় যে যোনটো গ্ৰীণ হাউচ গেছ বুলি আমি যে কওঁ, তাৰে ধৰক নাইট্ৰাছ অক্সাইড, এইটো বিশেষকে নাইট্ৰজেন ফাৰ্টিলাইজাৰ বেছি দিলেও হ'ব পাৰে বা হয়, অৰ্থাৎ যেতিয়া আমি এইখিনি কৰ্তন কৰিম তেনে অৱস্থাত আমাৰ আমি এই যোনখিনি আমাৰ প্ৰদূষণ হৈ আছে সেইখিনিৰ পৰা আমি লাভৱান হ'ব পাৰোঁ। তাৰ উপৰি যেতিয়া আমি শালি ধান বিশেষকে আমি পানীত পানী থাকে নাইট্ৰজেন দিয়াৰ পিছত তাত নাইট্ৰাছ অক্সাইড আৰু মিথেন ইহঁতৰ উৎপন্ন হৈ পেলাই কি হয়, আমাৰ নাইট্ৰজেন যোনটো দিছো তাৰ যোনটো ক্ষমতা গছে ব্যৱহাৰ কৰিব পৰা সেইটো কমি যায়, আৰু ফলস্বৰূপে আমাৰ যোনটো উৎপাদন ক্ষমতা সেইটো কমি
1: হ্ৰাস পায়
0: হ্ৰাস পায়। সেইবাবে আমি কিছু ক্ষেত্ৰত যদি জীৱাণু সাৰ আমি প্ৰয়োগ কৰিব পাৰোঁ, বা আমি পচন সাৰ বা গোবৰ সাৰ বা সেউজ সাৰ এনেকুৱা ধৰণৰ যদি আমি ব্যৱহাৰ কৰোঁ তেনেহ'লে আমি নিশ্চয়কৈ লাভান্বিত হ'ম। আৰু জীৱাণু সাৰৰ উদাহৰণস্বৰূপে যেনেকৈ আপোনাৰ আছে আপোনাৰ ৰাইজোবিয়াম বা ইংৰাজীত ক'ব গ'লে ফছফেট চলিউবিলাইজিং বেক্টেৰিয়া কিয় দৰকাৰ। এতিয়া ফছফেট চলিউবিলাইজিং বেক্টেৰিয়া বুলিলে আমি যিমান ছুপাৰ অৰ্থাৎ ফছফৰাছ আমি যে ব্যৱহাৰ কৰোঁ মাটিত, আমাৰ অসমৰ মাটিডোখৰ বা উত্তৰ পূৰ্বাঞ্চলৰ মাটিডোখৰ বিশেষভাৱে আমলিক, আমলিক হোৱাৰ বাবে আমি যিমান পৰিমাণৰ আমি দিওঁ মাটিত প্ৰয়োগ কৰোঁ গছে ল'ব নোৱাৰে, সেইখিনি গছে পাব পৰা অৱস্থাত নাথাকে, তাত এলুমিনিয়াম বা ফেৰিক ফেৰাছ আয়ৰণ আছে তেওঁলোকে বান্ধি লয়। সেইবাবে কি হয়, যেতিয়া আমি ফছফেট চলিউবিলাইজিং বেক্টেৰিয়া এবিধ জীৱাণু আমি ধৰক বীজ শোধন বা শিপা শোধন বা মাটিত প্ৰয়োগ এনেদৰে যদি আমি কৰোঁ তেনে অৱস্থাত এইসকলে সেই গলাই পেলাই সহজভাৱে লভ্য কৰি দিয়ে
1: গছজোপাৰ কাৰণে,
0: হয় হয়।
1: এতিয়া

0: আৰু এটা কথা জানিব বিচাৰিছোঁ, আমাৰ যিটো খেত খেত বচাও অভিযান চলি আছে, ইয়াত কেনেধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে বা কেনেধৰণে তাক চলাই থকা হৈছে?
1: বিশেষভাৱে পোনপ্ৰথমে সজাগতা,
2: তাৰপিছত আমাৰ ট্ৰেইনিঙৰ কাম ইতিমধ্যে চলি আছে, মানে আমাৰ সমসাময়িকভাৱে প্ৰশিক্ষণবোৰ চলি আছে, তাত সজাগতা কৰা হৈছে বা কিছুমান আপোনাৰ ডেমনষ্ট্ৰেশ্যনো দিয়া হৈছে যে সুসংগত পদ্ধতিৰে আমি যদি ধান খেতি কৰোঁ বা আমি জৈৱিক কিছুমান ডেমনষ্ট্ৰেশ্যন, নেচাৰেল ফাৰ্মিং, প্ৰাকৃতিক কৃষিৰ ওপৰতো ডেমনষ্ট্ৰেশ্যন কিছুমান চলি আছে অসম চৰকাৰ কৃষি বিভাগৰ তৰফৰ পৰা বা কৃষি বিজ্ঞান কেন্দ্ৰ, আমাৰ অসম কৃষি বিশ্ববিদ্যালয় হওক বা ভাৰতীয় গৱেষণা কেন্দ্ৰৰ যিটো অধীনত প্ৰদৰ্শনমূলক খেতি কিছুমান কৰা হৈছে প্ৰাকৃতিক কৃষিৰ ওপৰত, জৈৱিক কৃষিৰ ওপৰত, সুসংগত কৃষিৰ ওপৰত, আৰু এইখিনি কৰি কৰাৰ কাৰণে চেষ্টা কৰি যোনটো আমাৰ খেত বচাও অভিযানটো বৰ্তমান চলাই থকা হৈছে।
0: ইয়াৰ সঁহাৰিটো কেনেধৰণৰ দেখিছে আপোনালোকে কৃষক সমাজৰ পৰা?
2: সকলে তেওঁলোকে এইখিনি আগ্ৰহ, মানে তেওঁলোকে মানে এইখিনি ব্যৱহাৰ কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে আৰু তেওঁলোক নিজেও বৰ্তমান সজাগতাটো মানে কৃষকসকলৰ মাজত আহিছে যে তেওঁলোকে যদিও আমাৰ অসমত আমাৰ সাৰৰ ব্যৱহাৰটো কম বা আমাৰ ধৰক যিবোৰ অৰ্গেনিক ইনপুট আমাৰ পূৰ্বপুৰুষসকলে নিশ্চয় কৰিছিলে, তেওঁলোকে তেওঁলোকৰ শস্যক্ৰমত মাহজাতীয় শস্য ব্যৱহাৰ কৰিছে যিটো আমাৰ বৰ্তমান মাজতে আমাৰ কমি গৈছিলে, আৰু এই মাহজাতীয় শস্য হ'ল এটা আমাৰ যিটো আমাৰ জীৱাণু সাৰ বা আমাৰ বায়ু ফাৰ্টিলাইজাৰ এটা উৎস হয়, সেইটো আমাৰ পূৰ্বপুৰুষসকলে আগৰ পৰাই সেইটো প্ৰচলন কৰি আছে। আগতে আমাৰ কৃষক মানে পূৰ্বপুৰুষসকলে কেমিকেল ফাৰ্টিলাইজাৰ যোনটো আমাৰ মেনুফেকচাৰ ইউৰিয়া হওক বা আন এমনিকেল ফৰ্ম নাইট্ৰজেন ফৰ্মৰ ফাৰ্টিলাইজাৰবোৰ ব্যৱহাৰ কৰা নাছিলে, কিন্তু তেওঁলোকে আমাৰ যিটো থলুৱা আমাৰ সেউজ সাৰ মাহজাতীয় শস্যকে সামৰি আন সেউজ সাৰবোৰ ব্যৱহাৰ কৰিছিলে আৰু বেলেগ বেলেগ খেতি কৰিছিলে। ইয়াৰ ফলত খেতিপথাৰত প্ৰাকৃতিকভাৱে সাৰো দিয়া হৈছিলে, লগত কীটনাশক হিচাপে কিছুমান বেলেগ বেলেগ যেতিয়া আমি একেটা শস্যক্ৰম সলাওঁ তেতিয়া কিছুমান পোক পৰুৱা বা আমাৰ বেমাৰ আজাৰ নিৰাময়টো সহায়ক হয়, গতিকে প্ৰাকৃতিকভাৱে আমি কিছুমান কাম কৰি আছিলোঁ অজানিতে আগতে, কিন্তু এইখিনি আমাৰ মাজতে অলপ নোহোৱা হৈছিলে। হয়তো 1960 দশকৰ পিছৰ সেউজ বিপ্লৱৰ পিছত আমাৰ আমি অকণমান মানে আমাৰ সাৰৰ ব্যৱহাৰ ৰাসায়নিক যোনটো সাৰ প্ৰাকৃতিক সাৰ সাৰ বুলি নকওঁ ৰাসায়নিক সাৰৰ ব্যৱহাৰটো অকণ বাঢ়ি গৈছিলে। তাৰপিছতে আমাৰ সজা লাহে লাহে আমি বুজি পালোঁ যে আমি ধৰক যিবোৰ ৰাসায়নিক সাৰ আমি ব্যৱহাৰ কৰোঁ তাৰ যিবোৰ কুফল, বিশেষকৈ চাব গ'লে আমি ধৰক যদি আমি ইউৰিয়া সাৰ বা আমি ছুপাৰ সাৰটোৰ কথা চাওঁ, ইউৰিয়া মই প্ৰায় আমি যিখিনি ব্যৱহাৰ কৰোঁ তাৰ 25-30% ব্যৱহাৰ হয়, বাকীখিনি আপোনাৰ যিটো ইতিমধ্যে উল্লেখ কৰা হৈছে যে আমাৰ নাইট্ৰাচ অক্সাইডে মানে বায়ুলৈ মানে বায়ুমণ্ডললৈ উৰি যায় বা লিচিং লচ বা পানীৰ লগত মিহলি আমাৰ জলাশয় আদিলৈ গৈ মানে জল মানে বায়ু পানী প্ৰদূষণটো বহু পৰিমাণে ক্ষতিকৰ মানে কিছুমান সমস্যাৰ সৃষ্টি কৰিছে আৰু যিবোৰ আমাৰ ইতিমধ্যে বহু ঠাইত আমাৰ এইটো আমাৰ মানে এইটো বৈজ্ঞানিকভাৱেও আমি গৱেষণা পত্ৰ বা সেয়াটো পাব্লিছড হৈছে। গতিকে নাইট্ৰাচ অক্সাইডটো আমি মানে কমাবৰ কাৰণে আমি যদি ইউৰিয়া সাৰ মানে ৰাসায়নিক সাৰৰ লগত যদি আমি জৈৱিক সাৰ যাক শস্য মানে মাহজাতীয় শস্য বা এইবোৰ ব্যৱহাৰ কৰোঁ, এইবোৰ এই সাৰ মানে গেছসমূহ মানে বিশেষকৈ ইউৰিয়া সাৰ যেতিয়া ব্যৱহাৰ কৰিম তাৰ এফিচিয়েঞ্চিটো বঢ়াব, হয়তো 25% পৰা হয়তো 45-45% আহিব আৰু তাৰ ফলত আমাৰ নাইট্ৰাচ অক্সাইডটো বায়ুমণ্ডললৈ উৰি মানে ওলাই যোৱাত বাধাৰ সৃষ্টি হ'ব, তেতিয়া আমাৰ এই নাইট্ৰাচ অক্সাইডটো ওলাই গ'লে মানে কমি গ'লে আমাৰ গোলকীয় উষ্ণতাৰ সমস্যাটো কমিব আৰু যিটো আমাৰ প্ৰতিকূল বতৰৰ সমস্যাবোৰ আমি ইতিমধ্যে উপলব্ধি কৰিছোঁ আমি সকলোৱে, তাৰ ক্ষেত্ৰত আমি অকণমান সমস্যাৰ সমাধান হ'ব বুলি ভাবোঁ। আৰু যদি আৰু এটা কথা যিটো আমাৰ হেলথজনিত আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে আমাৰ মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আনিছে এই সাৰ বা কীটনাশকবিলাকে, এই ক্ষেত্ৰত আমাৰ যিটো আমাৰ ফচফৰাছ ছুপাৰ সাৰ ছিংগল ছুপাৰ ফচফেট আমি ব্যৱহাৰ কৰোঁ বহুলভাৱে, যদিও আমাৰ অসমত কম কিন্তু ভাৰতৰ ক্ষেত্ৰত যদি চাওঁ প্ৰেক্ষাপটত যদি ভাৰতৰ প্ৰেক্ষাপটত যদি চাওঁ তেতিয়া আমাৰ যোনটো আমাৰ ছুপাৰ সাৰৰ লগত কেডমিয়াম বুলি এটা ছেকেণ্ডেৰী এটা মৌল সংযোজিত হয় আৰু যিটো আমাৰ বহু পৰিমাণে যদি মাটিত সেইটো জমা হয় তাৰ পৰা আমাৰ আৰু কিবা কাৰণত যদি আমাৰ খাদ্য শৃংখলত সেই কেডমিয়ামটো যায় তেতিয়া কৰ্কট ৰোগৰ ইতিমধ্যে প্ৰমাণ পোৱা গৈছে। আৰু তাৰ বাহিৰেও আমাৰ যিকোনো সাৰে আমি বেছিকৈ যেতিয়া ব্যৱহাৰ কৰোঁ নিউট্ৰেন ইমবেলেঞ্চ হৈ পেলাই গছে ল'ব নোৱাৰা হোৱাৰ বাহিৰেও আমাৰ মানে জলাশয় মাটি বা বায়ুমণ্ডল প্ৰদূষণো হয় আৰু স্নায়ুজনিত কিছুমান বেমাৰো ইতিমধ্যে বহুখিনি মানে উদ্ভাৱিত হৈছে।
0: আমি কোৱা শুনো যে তেনে কিছুমান ব্যক্তিৰ যেতিয়া কৰ্কট ৰোগত আক্ৰান্ত হয় বা মৃত্যুমুখত পৰে তেতিয়া আমি কোৱা শুনো যে তেওঁতো মদ ভাং বিড়ি চিগাৰেট একো খোৱা নাছিলে, সুষম আহাৰ খাইছিলে, নিয়মিত ব্যায়ামো কৰিছিলে, কিয় বা তেওঁৰ কেঞ্চাৰ হ'ল তেনেকুৱা। গতিকে এনেধৰণৰ বিভিন্ন আমি আমাৰ গোটেই পৰিস্থিতিতন্ত্ৰটোৱেই আমি সলাই পেলাইছোঁ আচলতে মানুহে নিজে, আৰু সেই পৰিস্থিতিতন্ত্ৰটো থাকিলে তেওঁ যিমান এটা ভাল জীৱনশৈলীত নাথাকিলেও তেওঁ আক্ৰান্ত হ'বলগীয়া হয় তেনেকুৱাকে।
1: বিশেষভাৱে আপুনি চাওক এই কথাটো আপোনাৰ মই একমত, আমি ডাঠি ক'ব নোৱাৰোঁ যে এইটোৱে কাৰণ, কিন্তু সেউজ বিপ্লৱৰ পিছত যেতিয়া পাঞ্জাব হাৰিয়ানাৰ নিচিনা জেগাত খুব বেছিকৈ সাৰ প্ৰয়োগ কৰিব ধৰিলে আৰু এইটো বেছিকৈ আপুনি

0: যোনটুক আমি যদি বহু ধৰণৰ খোৱাব লগা নাথাকে, আমি সেইখিনিও ব্যৱহাৰ কৰিব পাৰোঁ সাৰ হিচাপে। বা আমি শাক পাচলি কাটিলো, চপালো, তাৰ যোনখিনি বাকলি পেলনীয়াখিনি, সেইখিনি আমি ব্যৱহাৰ কৰিব পাৰোঁ। তেনেদৰে আমি গোবৰখিনি আমি এক ঠাইত দম কৰি পচন মানে পচাই উঠি আমি সেইখিনি ব্যৱহাৰ কৰিব পাৰোঁ। গোমূত্ৰৰ ভাল ফল দিয়ে, বিশেষকে ৰোগ নিয়ন্ত্ৰণতো দিয়ে আৰু লগতে কীট পতংগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত হয়। তেনেকুৱা ধৰণৰ বস্তুখিনি সহজভাৱে যদি তেওঁলোকে গ্ৰহণ কৰে, নিশ্চয়কে মই প্ৰথমে কোৱা দৰে তেওঁলোকৰ আয় বৃদ্ধি নিশ্চয়কে হ'ব আৰু তেওঁলোকে নিজেও ভাল খাব পাৰিব আৰু ৰাইজকো ভাল খাদ্য দিবলৈ সমৰ্থ হ'ব।
1: গতিকে এই ক্ষেত্ৰত কৃষক সমাজৰো এটা নৈতিক দায়িত্ব আছে, বা আমি যাক নীতিগত কৃষি বা এটা এথিকেল ফাৰ্মিং বুলি যদি আমি ক'ব লাগিব, গতিকে সেই নীতিগত কৃষিৰ যাতে মন দিয়ে আৰু সেইটো এটা সামাজিক দায়িত্ব বুলিও তেওঁলোকে ধৰিব লাগিব। কাৰণ তেওঁলোকে উৎপাদন কৰা যিবোৰ ফচল খাদ্য সেইবিলাকে গোটেই ৰাইজে খাইছে, গতিকে সি আমাৰ জনস্বাস্থ্যৰ ওপৰতো কৃষি ব্যৱস্থাটো বহুখিনি আচলতে নিৰ্ভৰ কৰি আছে। আৰু যি আমি পৰিস্থিতিতন্ত্ৰৰ একোটা কথা কওঁ, ইক'চিষ্টেমৰ কথা কওঁ, আমি মন কৰিছোঁ যে আমাৰ পূৰ্বৰ দৰে আমাৰ যিবিলাক জলাশয় নদী খাল বিল পুখুৰী পিতনি সেইবিলাকত থকা জলজ উদ্ভিদ বহু পৰিমাণে নোহোৱা হৈছে আৰু সেইবিলাকৰ এটা পৰিস্থিতিতন্ত্ৰত খুব সবল ভূমিকা থাকে আৰু বিভিন্ন ধৰণৰ অনুজীৱ আপুনি কোৱাৰ দৰে নোহোৱা হৈছে আৰু মাছ আচলতে নোহোৱা হৈছে। আমি যে লোকেল মাছ বুলি কওঁ, আমাৰ থলুৱা বিভিন্ন জাতৰ মাছ আগেয়ে আমি বৰশীটো টোপালে বা খালৈ লৈ যোৱাৰ পাছত কি কম জাকৈ লৈ যোৱাৰ পাছত কিছুমান মাছ অনায়াসে উঠি আহিছিলে, কাৱৈ মাছ থাকেই, কিন্তু আজিকালি আপুনি দেখিব যে তেনেকৈ টোপালেও কাৱৈ মাছে ধৰা নিদিয়ে। গতিকে বহুত ঠাইত তেনেকুৱা মাছবোৰো নোহোৱা হৈছে আৰু সেই ধানৰ পথাৰত যিকোনো পথাৰত আমাৰ প্ৰয়োগ কৰা ৰাসায়নিক সাৰৰ ফলতেই সেইবিলাক মিহলি হৈ গৈ পেলাই যিকোনো জলস্ৰোতত মিহলি হৈ তেনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত আমাৰ কৃষকসকলৰ উপৰিও আমাৰ আন যিসকল অনা কৃষক, যিসকল কৃষক নহয়, তেনেধৰণৰ উঠি অহা প্ৰজন্মক সচেতন কৰিবলৈ কিবা ব্যৱস্থা লোৱা হৈছে নেকি?
0: নিশ্চয়কৈ আমি প্ৰশিক্ষণত আমি যোনখিনি ৰুৰেল ইউথ গাঁৱৰ যুৱ প্ৰজন্ম আমি তেওঁলোকক বেছি জোৰ দিওঁ যাতে তেওঁলোকে সহজভাৱে সম্প্ৰসাৰণ কৰিব পাৰে। আৰু আজিকালি যোনখিনি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আছে FPC, তেওঁলোকক আমি জোৰ দিওঁ যাতে তেওঁলোকে সম্প্ৰসাৰণত আমাক সহায় কৰে। কাৰণ এজন গাঁৱৰ মানুহৰ যোগেদি সম্প্ৰসাৰণটো হ'লে সহজভাৱে হয় আৰু সোনকালে হয়। সেইবাবে আমি যুৱ প্ৰজন্মৰ পৰা আশাও ৰাখিছোঁ তেওঁলোকে আমাৰ এই কাৰ্যত সহায় কৰিব। আৰু এইখিনিতে মই এটা আহ্বান জনাই থ'ব বিচাৰিছোঁ, আহ্বান কৰি থ'ব বিচাৰিছোঁ যে যিকোনো কৃষক বা যোনেই নহওক, কিবা যদি অসুবিধা হয় বা কিবা যদি তেওঁলোকৰ জানিব লগা থাকে, অসম কৃষি বিশ্ববিদ্যালয়ৰ যিকোনো বিভাগত তেওঁলোকে যোগাযোগ কৰক। লগতে ৰাজ্য চৰকাৰৰ কৃষি বিভাগ আছে, জিলা কৃষি বিভাগ আছে, তেওঁলোকক যোগাযোগ কৰক। বা বহু ধৰণৰ ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰো আমাৰ ইয়াত অফিচ আছে বহু ধৰণৰ, সেইসমূহৰ লগত যোগাযোগ কৰিলে নিশ্চয়কে আমি সকলো চিৰ প্ৰস্তুত তেওঁলোকলৈ আমি যিমান পাৰোঁ আমি সহায় আগবঢ়াবলৈ। আৰু সেইবাবে আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকে যোগাযোগ কৰক কিবা অসুবিধা পালে।
2: এইখিনিতে মই ইয়াত ক'ম, আজিকালি আমাৰ যিহেতু ইনপুট ডিলাৰৰ যিবোৰ ট্ৰেইনিং কৰা হয় তাতো মানে আমাৰ ইনপুট ডিলাৰ মানে যোনবিলাকে আপোনাৰ ধৰক এই কীটনাশক মানে যোগান ধৰে আৰু ধৰক বীজ যোনসকল তেওঁলোককো আমাৰ ট্ৰেইনিং দিয়া হয়। গতিকে আগতে হৈছিলে কি যে কৃষকসকলে গৈ তেওঁলোকে পোনপটীয়াকৈ তেওঁলোকৰ লগতহে বেছি সম্বন্ধটো আছিলে, দোকানত গ'লে এইটো ঔষধ সেইটো ঔষধ, কিন্তু আজিকালি তেওঁলোককো সজাগ কৰা হৈছে গতিকে যাতে তেওঁলোকে সঠিক ইয়াত বিবেচনা মানে সঠিক পদ্ধতিৰে আমাৰ কৃষকসকলক সহায় কৰিব পাৰে। তাৰ বাহিৰেও তেওঁলোকে মানে মই কৃষকসকলক এইটোৱে আহ্বান কৰিব খোজোঁ যে তেওঁলোকে ওচৰৰ দোকান পোহাৰ এই ক্ষেত্ৰত সহায় লোৱা, কিবা এটা বেমাৰ হওক বা আন কিছুমান কৃষিৰ লগত জড়িত কিবা সমস্যা হ'লে পোনপটীয়াকৈ কৃষক মানে দোকানলৈ নগৈ কৃষি বিপণন ক্ষেত্ৰসমূহলৈ নগৈ পাৰিলে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ, অসম কৃষি বিশ্ববিদ্যালয়ৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান প্ৰায় প্ৰতিখন জিলাতে আছে, বা আমাৰ অসম চৰকাৰৰ যিবোৰ কৃষি বিভাগ তেওঁলোকৰ লগত যোগাযোগ কৰি সঠিক সমস্যাৰ সমাধান পালে আমাৰ ভাল হ'ব, তেওঁলোকৰ কৃষকৰ কৃষি ক্ষেত্ৰতো সহায়ক হ'ব। আৰু লগতে আমাৰ যধে মধে আমাৰ কীটনাশক যিটো আমাৰ এটা চেইন এটা শৃংখলতা আমাৰ খাদ্যত সোমাইছে, আমাৰ পৰিৱেশৰ বাতাৱৰণত যিটো সোমাইছে, সেইটো আমি কিছু পৰিমাণে হ'লেও আমি বাধা দি পেলাই আমাৰ পৰিৱেশটো আমি ভৱিষ্যতৰ কাৰণে ৰক্ষা কৰিব পাৰিম বুলি ভাবোঁ।
1: আমাৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে চৰকাৰ কৃষক সকলোৰে এক সমন্বিত তাক উদ্দেশ্য ৰাখি আগবাঢ়ি যাব লাগিব আৰু এনেকৈ হয়তো খেত বচাও অভিযানৰ দৰে যিবোৰ অভিযান এইবিলাক এসময়ত সফল হ'ব আৰু ইতিমধ্যে সফলতাৰ দিশে ভালেখিনি আগবাঢ়িছে। আজি আপোনালোক দুয়োগৰাকী

0: তফজুল আলীৰ গীতৰ কথাৰে বিন্দু গান্তি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহ এতিয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল। ৰাজ্যত বিগত 10 বছৰত দৰিদ্ৰতাৰ হাৰ 14% হ্ৰাস হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত মন্তব্য। গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পই যোৰাবাটৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰকাশ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ডিব্ৰুগড়ৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অষ্টম দিনা গুৱাহাটী মহানগৰীক পাৰ্পল চিটি হিচাপে গঢ় দিয়াক লৈ আলোচনা অনুষ্ঠিত হয়। বিধায়ক প্ৰদ্যুৎ বৰদলৈ এই সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে কয় যে ৰাজ্যৰ চহকী সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্যৰ প্ৰতীক হিচাপে পৰিচিত কপৌ ফুলৰ পাতল বেঙুনীয়া ৰঙেৰে সমগ্ৰ গুৱাহাটী চহৰখন সজাই তোলাৰ বাবে গুৱাহাটী পৌৰ নিগমে সিদ্ধান্ত লৈছে। তেওঁ কয় যে ৰাজস্থানৰ পিংক চিটি হিচাপে জনাজাত জয়পুৰৰ আৰ্হিৰে গুৱাহাটীক পাৰ্পল চহৰ হিচাপে গঢ়ি তোলাৰ বাবে ইতিমধ্যে গুৱাহাটী পৌৰ নিগমে সকলো ৱাৰ্ডৰ নাগৰিক সমিতি, উন্নয়ন সমিতি তথা স্থানীয় ৰাজহুৱা সমিতিসমূহক স্বেচ্ছামূলকভাৱে এই পদক্ষেপত অংশগ্ৰহণ কৰিবলৈ আহান জনাইছে। ইপিনে সদনত আজি চলিত বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অভিভাষণত চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ বিষয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই বিগত 10 বছৰত দ্বৈত ইঞ্জিন চৰকাৰে দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ কথা উল্লেখ কৰি কয় যে ৰাজ্যৰ দৰিদ্ৰতাৰ হাৰ 2015 চনৰ 32.68% তুলনাত বৰ্তমান 14% অৱনমিত হৈছে। এই ক্ষেত্ৰত অৰুণোদয় আঁচনিয়ে বিশেষ ভূমিকা পালন কৰিছে বুলি তেওঁ প্ৰকাশ কৰে।
2: অসমত যদি মাল্টি ডাইমেনশ্যনেল পভাৰ্টি 32.67ৰ পৰা ইট হেজ ৰিডিউচ টু 14% আৰু আজি হয়তো নীতি আয়োগৰ নতুন যদি সমীক্ষা ওলায় উইল বি ছিংগল ডিজিট, মই নিশ্চিত। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে দুখীয়া লোকসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে টকা জমা দিয়া। এই গোটেই আঁচনিবিলাকৰ ভিতৰত মোৰ ষ্টাডি নহয়, একাডেমিক কেইবাখনো পেপাৰ চলাইছে যে অৰুণোদয়ে আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে অসমত দৰিদ্ৰতা সীমাৰেখা হ্ৰাস কৰাৰ ক্ষেত্ৰত। আমি যদি NFSS 5 আৰু 6ৰ মাজত অসমৰ পৰিৱৰ্তন দেখো, কিষাণ সন্মান নিধি, নিযুত মইনা, অৰুণোদয়, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিনামূলীয়া চাউল, এই গোটেই আঁচনিবিলাকে আজি প্ৰত্যক্ষভাৱে দৰিদ্ৰতাক আক্ৰমণ কৰিছে।
1: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৰাবাটৰ বান সমস্যাৰ প্ৰসংগত কয় যে গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পই

0: তেল ব্যৱস্থা উন্নত কৰাৰ লগতে এই বান সমস্যা সমাধানৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই প্ৰকল্পৰ বাবে ইতিমধ্যে 150 কোটি টকা আবণ্টন দিয়া হৈছে আৰু বৰ্তমান ইয়াৰ নক্সা প্ৰস্তুত কৰি থকা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে আই আই টি গুৱাহাটীৰ বিশেষজ্ঞৰ সহায়ত বৈজ্ঞানিকভাৱে নক্সা পৰীক্ষা কৰি ৰিং ৰোড প্ৰকল্পৰ কাম আগবঢ়োৱা হ'ব বুলি মন্তব্য কৰে।
1: গুৱাহাটী ৰিং ৰোড পৰিকল্পনাত যোৰাবাটৰ কৃত্ৰিম বানপানীৰ পৰা আমি যাতে সঁহাৰি পাওঁ তাৰ বাবে ৰিং ৰোডৰ মাষ্টাৰ প্লেনত 150 কোটি টকা আবণ্টন কৰি থোৱা হৈছে। এতিয়া কনচালটেণ্টে তাৰ ড্ৰয়িং বনাই আছে আৰু মই ইতিমধ্যে কনচালটেণ্টক কৈছো যে ড্ৰয়িংখন আই আই টি গুৱাহাটীৰ পৰা এপ্ৰুভ কৰাব লাগে আৰু মই ভাবো যে ৰিং ৰোড নিৰ্মাণৰ কাম আগবঢ়াৰ লগে লগে আমি যোৰাবাটত যোৱা পৰহি দেখা যিখিনি অসুবিধা আমি দেখিছিলো সেই অসুবিধাখিনিও আমি আঁতৰ কৰিব পাৰিম।
0: মুখ্যমন্ত্ৰীগৰাকীয়ে জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বৃহৎ পৰিসৰত এজাৰ গছৰ পুলি ৰোপণৰ পৰিকল্পনাৰ বিষয়েও আজি বিধানসভাত প্ৰকাশ কৰে। বিধানসভাত আজি পি এম কিষাণ আঁচনিৰ ঋণক লৈ বিধায়ক চক্ৰধৰ গগৈৰ এটা প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই এতিয়াৰে পৰা ক্ষুদ্ৰ চাহ খেতিয়কেও পি এম কিষাণৰ ঋণ লাভ কৰিব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে এতিয়ালৈ 18,59,000 কৃষকে পি এম কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী কৃষি আন্তঃগাঁথনি পুঁজিৰ জৰিয়তে ৰাজ্যৰ উদ্যমী কৃষি উদ্যোগীসকলক সহায় আগবঢ়োৱাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে অহা 25 জুলাইত গুৱাহাটীত ৰাজ্যৰ প্ৰায় 5,000 কৃষি উদ্যমীক সাক্ষাৎ কৰি এই সন্দৰ্ভত অৱগত কৰোৱা হ'ব।
2: ৰাজ্যত হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে কিছু হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। বনমন্ত্ৰীগৰাকীয়ে আজি এখন সংবাদমেলত কয় যে দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে বনানীকৰণত গুৰুত্ব আৰোপ কৰিব লাগিব। বিশেষকৈ হাতীৰ উপযোগী বিচৰণভূমি গঢ়ি তোলাত গুৰুত্ব দিব লাগিব। হাতীৰ সংখ্যা আৰু ইয়াৰ বিচৰণভূমি নিৰ্ধাৰণ কৰি একো একোটা নিৰ্দিষ্ট মণ্ডল চিনাক্ত কৰা হ'ব আৰু এই মণ্ডলসমূহত অভিজ্ঞ লোকৰ সহায়ত স্থানীয় বিধায়ক তথা সংশ্লিষ্ট বিভাগৰ লোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি শ্ৰীবৰুৱাই জানিবলৈ দিয়ে। হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোকৰ ক্ষতিপূৰণ সন্দৰ্ভত বনমন্ত্ৰীগৰাকীয়ে কয় যে হাতীৰ আক্ৰমণত কোনো লোকৰ মৃত্যু হলে 6,00,000 টকাৰ এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। তদুপৰি খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীয়ে শস্য পথাৰ নষ্ট কৰিলে এবিঘা মাটিত 8,000 টকাকৈ সাহায্য প্ৰদানৰ ব্যৱস্থা আছে বুলিও শ্ৰীবৰুৱাই জানিবলৈ দিয়ে।
3: অসমৰ এটা বিভিন্ন অঞ্চলৰ ডাঙৰ সমস্যাটো হৈছে যে হাতী মানুহৰ সংঘাত। প্ৰতিটো বছৰে প্ৰায় 150 ব্যক্তিৰ মৃত্যুমুখত পৰে, বিভিন্ন খাদ্য শস্য নষ্ট কৰে, বিভিন্ন ধৰণৰ কৃষি ব্যৱস্থাত ক্ষতি কৰে। গতিকে এই কামসমূহ কেনেকৈ আমি সমাধান কৰিব পাৰোঁ বা তাৰ এটা সমাধান সূত্ৰ ওলাব পাৰোঁ তাৰ কাৰণে আমি আলোচনা কৰিছিলোঁ। হাতী মানুহৰ সংঘাতটো নিৰাময় কৰিবৰ কাৰণে কিছু শ্বৰ্ট টাৰ্ম প্ৰজেক্ট লাগিব, কিছু লং টাৰ্ম কথা লাগিব। আৰু লং টাৰ্ম কথাটো এইটোৱে যে আমি ফৰেষ্টেশ্যন বা বনানীকৰণ বঢ়াব লাগিব, হাতীৰ উপযুক্ত ঠাই সৃষ্টি কৰিব লাগিব। তাৰ কাৰণে আমি কেনেকৈ কোন অঞ্চলত ক'ত ক'ত ঠাই আছে যে এইখিনি হাতীৰ কাৰণে আমি প্লেণ্টেশ্যন কৰিব লাগিব, এই ঠাইখিনিত হাতীৰ উপযোগী বা হাতীৰ প্ৰয়োজনীয় খাদ্য গছ লগাব লাগিব, এই ধৰণৰ কথাখিনিও পাতিছো। আৰু সেই হাতীখিনি কোনটো অঞ্চল বিচৰণ কৰে তাৰ ওপৰত ভিত্তি কৰি আমি একোটা জোন বনাই দিছো।
2: প্ৰতিগৰাকী প্ৰকৃত কৃষকে যাতে চৰকাৰী সুবিধা লাভ কৰে তাৰ বাবে কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়াটো অধিক ক্ষিপ্ৰ কৰিবলৈ নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিছে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এখন সভাত আয়ুক্ত শৰ্মাই প্ৰকৃত কৃষকসকল যাতে হাৰ লাভৰ পৰা বঞ্চিত নহয় সেই বিষয়টো গুৰুত্ব আৰোপ কৰে। এই বৈঠকত কৃষক পঞ্জীয়ন ব্যৱস্থাৰ অগ্ৰগতিৰ খতিয়ান লোৱা হয়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত গোপাল শৰ্মা, পল্লৱী গগৈ, ৰাজচক্ৰ বিষয়া, জিলা কৃষি বিষয়া আৰু বিভাগটোৰ আন বিষয়াসকল উপস্থিত থাকে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টি ভিত্তিত বিশেষ গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত যোৰহাট, তিয়ক, মৰিয়নী আৰু তিতাবৰ বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত অনুষ্ঠিত হ'ব। ছাত্ৰ ছাত্ৰীসকলক অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে বিভিন্ন লাগতিয়াল তথা গুৰুত্বপূৰ্ণ কলা কৌশল শিকোৱাৰ উদ্দেশ্যে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। যোৰহাট সমষ্টিত আজিৰে পৰা 30 জুলাইলৈ যোৰহাট থিয়েটাৰত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। তিতাবৰ সমজিলা প্ৰশাসনৰ সহযোগত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে আয়োজন কৰা কৰ্মশালাত নাটৰ প্ৰশিক্ষণ দিয়া হ'ব। সমষ্টিটোৰ কলাতীৰ্থ সংগীত মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত আন এটা কৰ্মশালাত ভূপেন্দ্ৰ সংগীত আৰু লোকগীতৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব।

0: পাঠশালা শিক্ষাবিদ আদৰ্শ বুনিয়াদী হাইস্কুলত আজি নতুন শিক্ষানীতি 2020 বিষয়ক এখন এদিনীয়া শিক্ষক প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়। বিশিষ্ট শিক্ষাবিদ অধ্যাপক ডঃ সঞ্জীৱ কুমাৰ গোস্বামীয়ে সমল ব্যক্তিৰূপে ভাগ লোৱা এই কৰ্মশালাত ছাত্ৰ-ছাত্ৰীৰ মনস্তত্ব, ভাষা শিক্ষণৰ দক্ষতা আৰু আধুনিক শ্ৰেণীকোঠা পৰিচালনাৰ বিভিন্ন দিশত প্ৰশিক্ষণ দিয়া হয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক উৎপল বৰগাকুটিয়ে উদ্বোধন কৰা এই কৰ্মশালাখন সঞ্চালনা কৰে শিক্ষাবিদ নন্দ দুলাল চৌধুৰীয়ে। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত আজি জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ সভাপতিত্বত লোকপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ লোকপিয়ল সম্পৰ্কীয় প্ৰস্তুতি আৰু অগ্ৰগতিৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। জিলাখনৰ বিভিন্ন ৰাজচক্ৰৰ বিষয়া আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াবৰ্গ উপস্থিত থকা এই সভাত আয়ুক্ত তিৱাৰীয়ে বিষয়াসকলক সকলো দায়িত্ব সময়মতে সঠিকভাৱে আৰু সমন্বয় ৰক্ষা কৰি সম্পন্ন কৰাৰ বাবে নিৰ্দেশ দিয়ে।
1: ৰাজ্য চৰকাৰে বান ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ আৰু খহনীয়া ৰোধ কৰিবলৈ ব্যাপক পদক্ষেপ গ্ৰহণ কৰা বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। আজি ডিব্ৰুগড়ৰ মাইজানৰ নগাঘুলিঘাটৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে বান নিয়ন্ত্ৰণ তথা খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা সাম্প্ৰতিক ব্যৱস্থাসমূহৰ বুজ লৈ এই কথা প্ৰকাশ কৰে। তেওঁ পৰিৱেশৰ দায়িত্ব বৃদ্ধিৰ বাবে মথাউৰিৰ কাষে কাষে গছপুলি ৰোপণ কৰা তথা এই স্থানসমূহত পৰ্যটনৰ সা সুবিধা বৃদ্ধি কৰাকে ধৰি স্থানীয় যুৱক যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাটো গুৰুত্ব আৰোপ কৰে। এই পৰিদৰ্শনকালত ৰাজ্যপালগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে প্ৰকল্পটোৰ সুৰক্ষা আৰু স্থায়িত্বৰ বিষয়েও আলোচনা কৰে। ইয়াৰ পাছতে ৰাজ্যপাল আচাৰ্যই চাবুৱাত নিৰ্মীয়মান উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ চৌহদো পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ডঃ হীৰেন্দ্ৰনাথ শৰ্মা, পঞ্জীয়ক পংকজ বৰঠাকুৰকে ধৰি অধ্যাপক, অধ্যাপিকা আৰু শিক্ষাৰ্থীসকলো উপস্থিত থাকে। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই বিভিন্ন দাবীৰে আজিৰে পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিছে। কামৰূপ মহানগৰ জিলা আদালতৰ চৌহদতো আজি কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰে। ছেত্ৰি আয়োগৰ পৰামৰ্শাৱলীৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা হুকুম সম্পূৰ্ণভাৱে কাৰ্যকৰী নকৰাৰ প্ৰতিবাদকে ধৰি অন্যান্য দাবীৰে ন্যায়িক কৰ্মচাৰীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। বিশ্বনাথ চাৰিআলি ন্যায়িক জিলা চৌহদতো কৰ্মবিৰতি পালন কৰা হয়। সদৌ অসম নাগৰিক কৰ্মচাৰী সংঘৰ আহান মৰ্মে হাইলাকান্দি জিলা ন্যায়ালয়ৰ কৰ্মচাৰীসকলেও দুদিনীয়া কৰ্মবিৰতি পালন কৰিছে। ইয়াৰ ফলত জিলা আদালতৰ দৈনন্দিন কাম কাজ ব্যাহত হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। কৰ্মচাৰীসকলে তেওঁলোকৰ বাবে পৃথক সেৱা বিধি প্ৰণয়ন, দৰমহাৰ বিসংগতি দূৰ কৰা, চিকিৎসাৰ ক্ষতিপূৰণ দিয়া আদি বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰ জিলা ন্যায়িক কৰ্মচাৰীসকলেও বিভিন্ন দাবীৰ সমৰ্থনত দুদিনীয়া কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে। কৰ্মচাৰীসকলে জানিবলৈ দিয়া মতে তেওঁলোকৰ দাবীসমূহ বিভিন্ন মাধ্যমেৰে চৰকাৰৰ ওচৰত উত্থাপন কৰাৰ পাছতো পূৰণ নোহোৱাত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। ইপিনে ন্যায়িক কৰ্মচাৰীৰ প্ৰতিবাদৰ বাবে আজি ন্যায়াধীশ শৰ্মিলা ভূঞা ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি অনুষ্ঠিত নহল। আদালতৰ নিৰ্দেশৰ ভিত্তিত পুৱাৰ ভাগত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আদালতত উপস্থিত থাকে যদিও কৰ্মচাৰীসকলৰ কৰ্মবিৰতিৰ বাবে সাক্ষ্য গ্ৰহণ কৰিব পৰা নহল। গোৱালপাৰা জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা আজি জিলা আয়ুক্ত কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হয়। জিলা আয়ুক্ত প্ৰদীপ তিমুৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত পথ সুৰক্ষাৰ বিভিন্ন দিশৰ উপৰি বিগত মাহত সংঘটিত পথ দুৰ্ঘটনাৰ কাৰণসমূহ বিশ্লেষণ কৰা হয়। বৈঠকত লগতে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত CCTV স্থাপন, ফুটব্ৰিজ নিৰ্মাণ আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। সভাত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত, গোৱালপাৰা পশ্চিম সমজিলাৰ আয়ুক্ত ঋতুত্তম বৰাকে ধৰি কেইবাগৰাকীও বিষয়া আৰু অভিযন্তাই অংশগ্ৰহণ কৰে। নগাঁও জিলাৰ ধনিয়াভেটি গাঁও পঞ্চায়তৰ চৰাপাৰাত আজি এটা পথত নিৰ্মাণ কৰা আধাৰশিলা ভাঙি দুটি শিশুৰ থিতাতে মৃত্যু হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে গাঁওখনত MG এনৰেগাৰ এটা আধাৰশিলাৰ কাষত কেইটামান কণ কণ ল'ৰা ছোৱালীয়ে খেলি থকা অৱস্থাত আধাৰশিলাটো ভাঙি দুটি শিশুৰ গাত পৰাত থিতাতে মৃত্যু হয়। এই দুৰ্ঘটনাত এগৰাকী কিশোৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত কিশোৰীগৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। যোৱা 13 জুলাইত দেহাৱসান ঘটা বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী সন্মানেৰে বিভূষিত গীতা উপাধ্যায়ৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। তেজপুৰৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু সাহিত্য অনুষ্ঠানৰ লগতে বিভিন্ন দল সংগঠনে পুষ্পাঞ্জলি অৰ্পণেৰে সাহিত্যিকগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আজি পুৱা প্ৰয়াত সাহিত্যিকগৰাকীৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধা জ্ঞাপনৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে সৃষ্টিশীলতা, দেশপ্ৰেম আৰু ভাষিক

উন্নয়নেৰে অসমীয়া আৰু নেপালী ভাষাত সাহিত্য চৰ্চা কৰি সম্প্ৰীতিৰ ভেটি সুদৃঢ় কৰা গীতা উপাধ্যায়ে দুবাৰকৈ সাহিত্য একাডেমি বঁটা লাভ কৰাৰ উপৰি শেহতীয়াকৈ অসম চৰকাৰৰ সতী সাধনী বঁটা লাভ কৰিছিল। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্সক 2-0 গলত পৰাস্ত কৰি স্পেইন ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত পৰাজিত দুটা দলে 19 জুলাইত মিয়ামিত তৃতীয় স্থানৰ বাবে প্লে অফৰ খেলত অৱতীৰ্ণ হ'ব। অহা 20 জুলাইত নিউয়ৰ্কৰ নিউ জাৰ্চি ষ্টেডিয়ামত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। ৰাজ্যত বিগত 10 বছৰত দৰিদ্ৰতাৰ হাৰ 14% হ্ৰাস হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত মন্তব্য। গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পই যোৰাবাটৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰকাশ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ডিব্ৰুগড়ৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov

আজি নিশা 9:30 বজাত সাহিত্য চোৰা অনুষ্ঠানটি সজোৱা হৈছে পিংকু কলিতাৰ গল্প আৰু গগন কুমাৰ নাথৰ কবিতাৰে। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সাহিত্য চোৰা আজি নিশা 9:30 বজাত।

0: বঙ্কিম শর্মার গীতর কথাৰে বৃন্দগানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহ এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ডলি দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমাজৰ বৃহত্তৰ কল্যাণৰ বাবে আয়ুৰ্বেদৰ শেহতীয়া প্ৰযুক্তি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই উত্তৰ প্ৰদেশত 19 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰাণসীৰ ৰিং ৰোডৰ মাজৰ 6টা লেনযুক্ত গ্ৰীণফিল্ড এলিভেটেড কৰিডৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন দিছে। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে দেশক আন্তৰ্জাতিক দক্ষতা কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ দক্ষতা কেন্দ্ৰিক পৰিৱেশতন্ত্ৰ গঢ়ি তোলা উচিত বুলি মত প্ৰকাশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আজি যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমাজৰ বৃহত্তৰ কল্যাণৰ বাবে আয়ুৰ্বেদৰ শেহতীয়া প্ৰযুক্তি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি সুশ্ৰুতম 2026 শীৰ্ষক আলোচনাচক্ৰৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে নতুন উদ্যমেৰে আয়ুৰ্বেদ আৰু যোগাভ্যাসক গোলকীয় মঞ্চত প্ৰতিষ্ঠা কৰিছে। বৈজ্ঞানিক মান অনুযায়ী আয়ুৰ্বেদিক অস্ত্ৰোপচাৰৰ প্ৰাচীন পৰম্পৰাক মৰ্যাদা প্ৰদানৰ বাবে চলোৱা প্ৰচেষ্টাক লৈ তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।
2: मुझे ये जानकर प्रसन्नता हुई है कि आयुष मंत्रालय WHO के माध्यम से उनके साथ मिलकर आयुर्वेदिक स्वास्थ्य सेवा के वैश्विक मानकीकरण को मजबूत करने के लिए सक्रिय रूप से काम कर रहे हैं। स्टैंडर्डाइज्ड डॉक्यूमेंटेशन, डिजिटल हेल्थ इंटीग्रेशन और आधुनिक विज्ञान की अनुसंधान तकनीकों का सम्यक उपयोग करने से इस प्राणी की व्यापक वैश्विक स्वीकृति को बल मिलेगा।
1: ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আয়ুষ মন্ত্ৰালয়ে আয়ুৰ্বেদিক স্বাস্থ্য সেৱা গোলকীয় মান নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সুদৃঢ় কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে একেলগে কাম কৰি আছে। আলোচনাচক্ৰত হোৱা চৰ্চাই আয়ুৰ্বেদিক শৈল্য চিকিৎসাৰ নতুন জ্ঞান অন্বেষণত সহায় কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সুদৃঢ় কৰিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আস্থা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীসভাই উত্তৰ প্ৰদেশত 19 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰাণসীৰ ৰিং ৰোডৰ মাজৰ 45 কিলোমিটাৰৰো অধিক দৈৰ্ঘৰ 6টা লেনযুক্ত গ্ৰীণফিল্ড এলিভেটেড কৰিডৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন দিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ বিশেষ আৰ্হিৰ অধীনত নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পৰ বাবে 14,400 কোটি টকা ব্যয় হ'ব আৰু এই পথটোৱে 19 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰাণসীৰ ৰিং ৰোডৰ মাজৰ যোগাযোগ সুচল কৰি তুলিব। এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিলে বাৰাণসী চহৰৰ যানজট হ্ৰাস পাব আৰু আহ-যাহ সুচল হৈ উঠিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰকল্পটো সামৰি ল'বলগীয়া এলেকাসমূহত যাত্ৰাৰ সময় প্ৰায় 60 মিনিটৰ পৰা 20 মিনিটলৈ হ্ৰাস পাব। প্ৰকল্পটোৱে গুৰুত্বপূৰ্ণ ধৰ্মীয়, শৈক্ষিক আৰু সাংস্কৃতিক স্থানৰ সৈতে যোগাযোগ উন্নত কৰাত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীবৈষ্ণৱে কয় যে মন্ত্ৰীসভাই ছেমিকণ্ডাক্টৰ আৰ্হি আৰু উৎপাদন ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে 1,27,500 কোটি টকাৰ পুঁজিৰে ছেমিকন মিছনৰ দ্বিতীয় পৰ্যায়ৰ অনুমোদন জনাইছে। তেওঁ কয় যে ছেমিকন মিছনৰ প্ৰথম পৰ্যায়ৰ সাফল্যৰ

আগবাঢ়ি ভাৰতক গোলকীয় ছেমিকণ্ডাক্টৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে অভিযানটোৰ দ্বিতীয় পৰ্যায়ৰ অনুমোদন দিয়া হৈছে। তেওঁ কয় যে এই মিছনে অৰ্থনৈতিক বিকাশত অৰিহণা যোগাব, যোগান শৃংখলা সুদৃঢ় কৰিব আৰু গুৰুত্বপূৰ্ণ কাৰিকৰী শ্ৰেষ্ঠত্ব অৰ্জনত সহায় কৰিব। মন্ত্ৰীসভাই 62,500 কোটি টকাৰ মূলধনেৰে মোবাইল ফোন নিৰ্মাণৰ আঁচনিটো অনুমোদন দিয়া বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে আঁচনি পৰৱৰ্তী 5 বছৰৰ বাবে ৰূপায়ণ কৰা হ'ব। তেওঁ কয় যে এই আঁচনিৰ অধীনত দেশত মোবাইল ফোন নিৰ্মাণৰ বাবে বিক্ৰীৰ ক্ষেত্ৰত 2.25% পৰ্যন্ত উদগনিমূলক সাহায্য আগবঢ়োৱা হ'ব। থলুৱাভাৱে নিৰ্মিত যন্ত্ৰাংশ ব্যৱহাৰ কৰাৰ বাবে 1.5% পৰ্যন্ত অতিৰিক্ত উদগনিমূলক সাহায্য প্ৰদান কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে আঁচনিখনৰ ৰূপায়ণৰ সময়ছোৱাত প্ৰায় 29,00,000 কোটি টকাৰ মোবাইল ফোন উৎপাদন হ'ব আৰু ইয়াৰ জৰিয়তে 60,000 লোকে প্ৰত্যক্ষ কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে। মন্ত্ৰীসভাই আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ইউৰিয়া বিনিয়োগ নীতি 2026 অনুমোদন জনাইছে। আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য পূৰণৰ উদ্দেশ্যে গেছ আধাৰিত ইউৰিয়া উৎপাদন গোট স্থাপনৰ বাবে ইউৰিয়া খণ্ডত নতুন বিনিয়োগৰ প্ৰসাৰে এই নীতিৰ মূল উদ্দেশ্য। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সৰ্বাত্মক অৰ্থনৈতিক বাণিজ্যিক চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। এই ঐতিহাসিক চুক্তিৰ ফলত ভাৰতৰ পৰা ৰপ্তানি কৰা 99% সামগ্ৰীৰ ওপৰত ব্ৰিটেইনৰ বজাৰত কোনো ধৰণৰ শুল্ক প্ৰযোজ্য নহ'ব। চুক্তিখনৰ পৰা দুয়োখন দেশ লাভান্বিত হ'ব। এই বাণিজ্য চুক্তিৰ অধীনত দুগ্ধজাত সামগ্ৰী, গোটা দানাজাত শস্য, খোৱা তেল, আপেলসহ ভালেমান সামগ্ৰীক কৰৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত এই নতুন অৰ্থনৈতিক যুগৰ সূচনাৰ সৈতে সংগতি ৰাখি ভাৰতত ব্ৰিটেইনৰ উপ আয়ুক্ত ষ্টিক হাইকলে আৰু বিদেশ বাণিজ্য সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক ডঃ ৰাহুল সিঙে আজি গুজৰাটৰ আহমেদাবাদৰ সানন্দৰ পৰা পতাকা জোকাৰি চুক্তিখনৰ অধীনত প্ৰেৰণ কৰা প্ৰথমটো ৰপ্তানি ক্ষেপ ৰাওনা কৰে। এই ক্ষেপত 3,07,00,000 কোটি টকাৰ সামগ্ৰী প্ৰেৰণ কৰা হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহে আজিৰ পৰা বলবৎ হোৱা ভাৰত ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তিৰ প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত তেওঁ কয় যে এই চুক্তিৰ জৰিয়তে অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ড, ভেষজ খণ্ড আৰু খাদ্য প্ৰসংস্কৰণ, অভিযান্ত্ৰিক, চৰ্ম উদ্যোগ, বস্ত্ৰ উদ্যোগকে ধৰি ভাৰতৰ ৰপ্তানি সামগ্ৰীসমূহৰ 99% কোনো আমদানি শুল্ক অবিহনে বজাৰৰ সুবিধা প্ৰদান কৰাৰ লগতে শ্ৰম অধ্যুষিত উদ্যোগসমূহত লুকাই থকা সম্ভাৱনাসমূহ উন্মোচিত হোৱাৰ বাট মুকলি হ'ব। এই চুক্তিৰ জৰিয়তে চৰকাৰৰ কল্যাণকামী নীতি প্ৰতিফলিত হোৱা বুলিও তেওঁ প্ৰকাশ কৰে। এই চুক্তিয়ে দুয়োখন দেশৰ মিত্ৰতা শক্তিশালী কৰাৰ সমান্তৰালকৈ ব্ৰিটেইনত থকা বিভিন্ন বৃত্তিধাৰী ভাৰতীয়সকলক উপকৃত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি কয় যে ভাৰত ব্ৰিটেইন সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি চি ই টি এৰ লগতে সামাজিক নিৰাপত্তাৰ চুক্তি ৰূপায়িত হোৱাৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ দীৰ্ঘস্থায়ী মিত্ৰতাৰ যাত্ৰাত উল্লেখযোগ্য অগ্ৰগতি প্ৰতিফলিত হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে এই সন্দৰ্ভত শুভেচ্ছা জ্ঞাপন কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই চুক্তিসমূহে বজাৰৰ উপলভ্যতা সম্প্ৰসাৰিত কৰি বাণিজ্য আৰু সেৱাসমূহ ত্বৰান্বিত কৰাৰ উপৰি বিভিন্ন বৃত্তিধাৰীসকলৰ বাবে সৰ্বাত্মক বিকাশৰ সুবিধা প্ৰদান কৰিব। তেওঁ লগতে কয় যে এই চুক্তিৰ জৰিয়তে দেশৰ বিভিন্ন ব্যৱসায়, উদ্যোগী, কৃষক, নিৰ্মাতা, এম এছ এম ইসমূহ আৰু দক্ষ কৰ্মশক্তিৰ বাবে নতুন সুযোগ মুকলি কৰিব। তেওঁ লগতে এই চুক্তিয়ে বস্ত্ৰ, স্বৰ্ণ, ৰত্ন আৰু অলংকাৰ, অভিযান্ত্ৰিক সামগ্ৰী, সামুদ্ৰিক উৎপাদন, ৰাসায়নিক সামগ্ৰী আৰু সংসাধিত দ্ৰব্যৰ দৰে খণ্ডসমূহৰ বাবে অপাৰ সম্ভাৱনা মুকলি কৰিব বুলি উল্লেখ কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে ভাৰত ব্ৰিটেইন মিত্ৰতাৰ এই নতুন অধ্যায়ৰ জৰিয়তে উমৈহতীয়া সমৃদ্ধি, উদ্ভাৱন আৰু স্থায়ী অৰ্থনৈতিক প্ৰগতি ত্বৰান্বিত হোৱাৰ সমান্তৰালকৈ দুয়োখন দেশৰ মিত্ৰতাৰ এনাজৰীও গভীৰ হ'ব। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কয় যে দেশক আন্তৰ্জাতিক দক্ষতা কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ ভাৰতে বিশ্বাস, সমতা আৰু যুগমীয়া শিক্ষাৰ ওপৰত ভিত্তি কৰি দক্ষতা কেন্দ্ৰিক পৰিৱেশতন্ত্ৰ সৃষ্টি কৰা উচিত। নতুন দিল্লীত বিশ্ব দক্ষতা দিৱস 2026 তথা স্কিল ইণ্ডিয়া অভিযানৰ 11th বাৰ্ষিকী উদযাপনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষৰ বিষয়বস্তু উমৈহতীয়া ভৱিষ্যতৰ বাবে দক্ষতাৰ জৰিয়তে দেশৰ কৰ্মশক্তিক ঘৰুৱা সুবিধাৰ উপৰি গোলকীয় শ্ৰম বজাৰৰ বাবেও প্ৰস্তুত কৰি তুলিবলৈ চৰকাৰৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে। দক্ষতাৰ জৰিয়তে নিয়োগৰ সুবিধা সুনিশ্চিত কৰিব পাৰি বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সৈতে সংগতি ৰাখি দক্ষতা হৈছে যুগমীয়া শিক্ষাৰ অবিচ্ছেদ্য অংগ। শ্ৰীচৌধুৰীয়ে লগতে কয় যে গোলকীয় মূল্য শৃংখলাত দেশ উল্লেখযোগ্য স্থানত উপনীত হৈছে। প্ৰশিক্ষণপ্ৰাপ্ত বৈদ্যুতিক সা সৰঞ্জামৰ মেৰামতি বা যন্ত্ৰপাতিৰ কাম কাজৰ দৰে অপৰম্পৰাগত কামসমূহত মহিলাৰ অংশগ্ৰহণৰ হাৰ কম হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰে। তেওঁ কয় যে মন্ত্ৰালয়ৰ পৃষ্ঠ

পৃষ্ঠপোষকতাত নৱগঠিত বিশেষ সমিতিয়ে দক্ষতা বিকাশ আৰু শৈলী প্ৰস্তুত কৰাৰ দৰে কাম কাজত মহিলাৰ বৰ্ধিত অংশগ্ৰহণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰয়াস চলাব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আজি যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ইপিনে স্পেইনে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্সক 2-0 গ'লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। স্পেইনৰ হৈ মাইকেল আয়াৰজাবেলে খেলখনৰ 22 মিনিটত প্ৰথমটো আৰু পেড্ৰো পৰোৱে 58 মিনিটত দ্বিতীয়টো গ'ল দি বিজয় নিশ্চিত কৰে। প্ৰথমটো বিশ্বকাপ ট্ৰফি জয় কৰাৰ সুদীৰ্ঘ 16 বছৰৰ বিৰতিৰ মূৰত এইবেলি লা ৰজা হিচাপে বিখ্যাত স্পেইনৰ দলটো ফাইনেলত উপনীত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমাজৰ বৃহত্তৰ কল্যাণৰ বাবে আয়ুৰ্বেদৰ শেহতীয়া প্ৰযুক্তি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই উত্তৰ প্ৰদেশত 19 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰাণসীৰ ৰিং ৰোডৰ মাজৰ 6টা লেনযুক্ত

0: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমাজৰ বৃহত্তৰ কল্যাণৰ বাবে আয়ুৰ্বেদৰ শেহতীয়া প্ৰযুক্তি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই উত্তৰ প্ৰদেশত 19 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰাণসীৰ ৰিং ৰোডৰ মাজৰ 6টা লেনযুক্ত গ্ৰীণ ফিল্ড এলিভেটেড কৰিডৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন দিছে। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। আৰু দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে দেশক আন্তৰ্জাতিক দক্ষতা কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ দক্ষতা কেন্দ্ৰিক পৰিৱেশতন্ত্ৰ গঢ়ি তোলা উচিত বুলি মত প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: কি হয়
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। আকৌ শুনো আহক, আজিৰ অনুষ্ঠানত প্ৰথমে আগবঢ়াইছো মঞ্জুস্না গোস্বামীৰ কণ্ঠৰ এটি গীত, গীত ৰচনা কেশৱ মহন্তৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: পুমাৰীৰ সুৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে হৰেন্দ্ৰনাথ কোঁৱৰ আৰু সংগীসকলৰ কণ্ঠত তিৱা গীত শুনিলে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ,
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহ আধুনিক গীতৰ অনুষ্ঠানটি আগবঢ়াবলৈ লৈছোঁ। আজিৰ অনুষ্ঠানৰ শিল্পী উমেশ হাজৰিকা, শিল্পীকণ্ঠৰ প্ৰথম গীতৰ ৰচনা ডিম্বেশ্বৰ দাসৰ।

আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে উমেশ হাজৰিকাৰ কণ্ঠগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। এয়া শিল্পীকণ্ঠৰ আন এটি গীত, গীত ৰচনা কেশৱ দত্তৰ।

আধুনিক গীতৰ অনুষ্ঠানত ইমান পৰে উমেশ হাজৰিকাৰ কণ্ঠৰ গীত শুনিলে। গীতকেইটিৰ কথা আছিল ক্ৰমে ডিম্পেশ্বৰ দাস, কেশৱ দত্ত আৰু অমিত চৰকাৰৰ।

0: এয়া আকাশবাণী গুৱাহাটী নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি 8ম দিনা গুৱাহাটী মহানগৰীক পাৰ্পল চিটি হিচাপে গঢ় দিয়াক লৈ আলোচনা অনুষ্ঠিত হয়। সদনত আজি চলিত বিত্তীয় বৰ্ষৰ বাজেট সম্পৰ্কীয় আলোচনাত ভাগ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ বিষয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৰাবাটৰ বান সমস্যাৰ প্ৰসংগত কয় যে গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পই যাতায়াত ব্যৱস্থা উন্নত কৰাৰ লগতে এই বান সমস্যা সমাধানৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বৃহৎ পৰিসৰত এজাৰ গছৰ পুলি ৰোপণৰ পৰিকল্পনাৰ বিষয়ে আজি বিধানসভাত প্ৰকাশ কৰে। ৰাজ্যত হাতী মানুহৰ সংকট দূৰ কৰাৰ বাবে কিছু হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমেলযোগে প্ৰকাশ কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আজি ডিব্ৰুগড়ৰ মাইজানৰ নগাঘুলি ঘাটৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন কৰে আৰু বান নিয়ন্ত্ৰণ তথা খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা সাম্প্ৰতিক ব্যৱস্থাসমূহৰ বুজ লয়। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই বিভিন্ন দাবীৰে আজিৰে পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিছে। ইয়াৰ বাবে আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি অনুষ্ঠিত নহল। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টি ভিত্তিত বিশেষ গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।
1: মিডিয়ামৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান শ্ৰোতাসকলে সমান্তৰালভাৱে শুনি আছে নিউজ অন এয়াৰ মোবাইল এপটো। পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: আজিৰ ধাৰাবাহিক নাট্যানুষ্ঠানৰ নিবেদন উদয় ভানুৰ চৰিত্ৰ। ভাৰতীয় সাহিত্য জগতৰ সৰ্বশ্ৰেষ্ঠ সন্মান তথা স্বীকৃতি জ্ঞানপীঠ বঁটা বিজয়িনী, আন্তঃৰাষ্ট্ৰীয় প্ৰিন্স ক্লজ পুৰস্কাৰ, ভাৰত নিৰ্মাণ পুৰস্কাৰ, ভাৰতীয় সাহিত্য একাডেমী পুৰস্কাৰকে প্ৰমুখ্য কৰি অলেখ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰেৰে বিৰল প্ৰতিভাৰ চানেকী দাঙি ধৰা প্ৰয়াত মামণি ৰয়চম গোস্বামীৰ অন্যতম শ্ৰেষ্ঠ উপন্যাস উদয় ভানুৰ চৰিত্ৰৰ আধাৰত নাটখনিৰ নাট্যৰূপ দিছে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম প্ৰখ্যাত প্ৰযোজক পৰিচালক ব্ৰজেন বৰাই। নাটখনিৰ প্ৰতিটো খণ্ডৰে অনাতাঁৰ অভিযোজনা পৰিচালনা তথা প্ৰযোজনা স্বপ্নিল ক্ৰিয়েশ্যনৰ বেনাৰত ব্ৰজেন বৰাৰ। এয়া উদয় ভানুৰ চৰিত্ৰৰ 3য় খণ্ড।
3: বলে কথা কি বতৰা কি, এইকেইদিন উদয় ভানুৰ চাটোকে যে মই দেখিবলৈ পোৱা নাই।
4: ক'ত পাব বাইদেউ, এইকেইদিন উদয়দা বহাগ মাহৰ মহুৰা হ'ল নহয়।
3: বহাগ মাহৰ মহুৰা?
4: বহাগ মাহৰ তাঁতৰ শালত মহুৰাই জানো থিৰে ৰবলৈ সময় পায়। শিপিনীৰ হাতৰ মাকুৰ ভিতৰত মহুৰাই বিহুৱান ববলৈ খৰ চেৱত তৎপট নোহোৱাকৈ ঘূৰি ঘূৰি নাচিব লগা নহয় জানো।
3: বুজিছো বুজিছো, উদয় এইকেইদিন খুব ব্যস্ত।

0: এই কথাখাই বুজাবলৈকে তই পকাই জকাই একেবাৰে বহাগ মাহৰ মুহুৰাটোকে সামৰি ল'লি। ঘৰত কাম বন নথকা সময়খিনিত যদি তই উদয়ভানুৰ কোঠাত থকা কিতাপ আলোচনীবোৰ মনোযোগেৰে পঢ়িলিহেঁতেন, মোটামুটি নবীন লিখকৰ শাৰীত শাৰী ফুৰাব পাৰিলিহেঁতেন।
1: আইদেৱে আৰু কথাবোৰ যে কয়, কিবা গছত গৰু উঠা হুলুঙেৰে কাণ বিন্ধোৱা কথা, বাউনা হৈ চন্দনে হাত মেলাৰ নিচিনা কথা এইবিলাক। মোৰ নিচিনা এটাই নো সাহিত্য সৃষ্টি কৰিব পাৰিম নে বাৰু?
0: আছে গৰু নেবাৰ হাল, থকাতকৈ নথকাই ভাল। তোৰ ক্ষেত্ৰত কথাটো তেনেকুৱাই, প্ৰতিভা আছে, বিকশিত হোৱাৰ সুযোগো আছে, কিন্তু সেই যে কথা এষাৰ কয়, নুঠুংগা ধোৱালি, নেখাওঁ ভাত খোৱালি, নিগিলো যা কি কৰ। বুজিলি, আচলতে তোৰ মনৰ ভিতৰৰ পৰা ইচ্ছাটো থাকিব লাগিব, তেতিয়া সব সম্ভৱ। অৰ মই আচলতে জানিব লগা কথাটো কথা চুবাই থাকোঁতে জনাই হোৱা নাই নহয়।
1: উদয়দা এইকেইদিন কিহত ইমান ব্যস্ত, সেয়াইতো।
0: সেইটো জানিবলৈকে তো মোৰ মন একেবাৰে খুদ ওৱাই আছে।
1: কলা কেন্দ্ৰত উদয়দাই নতুনকৈ অঁকা ছবিবোৰৰ এখন প্ৰদৰ্শনী পাতিব নহয়। দিনটোৰ বেছিভাগ সময় উদয়দাই এতিয়া ক'ত থাকে জানানে? এই যে জাহাজৰ খুপুৰীটো, হাই তাতেই থাকে। ৰাতি চকুৰ টিপ নমৰাকৈ হেনো ছবি আঁকিছে। আচৰিত কথা, যিটো মানুহে মদ নহ'লে চটফটাই থাকে, সেইজন উদয়ভানুৱে এতিয়া মদৰ গোন্ধ নাকৰ আগলৈ ননাকৈ অপূৰ্ব সৃষ্টিৰ মাজত নিজকে বোলে হেৰুৱাই পেলাইছে।
0: হে ভগৱান, এই দুখনিক যে ইমান কৰুণা দৃষ্টিৰে চাবা, মোৰ কল্পনাৰো অতীত আছিল। জানো বোলে, মাধৱীলতা উদয়ভানুৰ জীৱনলৈ যে সাক্ষাৎ দেৱীৰ ৰূপত আহিল। মাধৱীলতাৰ মৰমে, মাধৱীলতাৰ প্ৰেৰণাই উদয়ভানুক আজি নৰকৰ পথৰ পৰা সৰগৰ পথলৈ গতি কৰোৱাইছে। মনটো ইমান যে ভাল লাগিছে, প্ৰকাশ কৰিবলৈ মোৰ কোনো ভাষাই নাই।
2: এই কলাগৃহ কাৰ আদেশত ব্যৱহাৰ কৰিছে?
3: কাৰ্যবাহী অভিযন্তাই অনুমতি দিছে।
2: কাগজ পত্ৰ
4: নাই, কাগজ পত্ৰ একো নাই। আমি বুজাবুজিয়ে এগৰাকী শিল্পী।
2: আমি শিল্পী শিল্পী নাজানো, মিটিং আছে, দিল্লীৰ পৰা অফিচাৰ আহিছে, ৰাতিৰ খানা এই কলাগৃহতে পতা হ'ব।
3: কি কৈছে, খাবৰ কাৰণে এই কলা কেন্দ্ৰ? সেইটো কাৰণেতো বেলেগ ঠাইৰ অভাৱ হোৱা নাই।
2: চাওক মিষ্টাৰ, তৰ্কৰ কাৰণে আমাৰ সময় নাই। আমি পুলিচ, আমি ডিউটিত আছোঁ। হয় নমাইব, চববোৰ পেইণ্টিং বাহিৰত থগৈ। কি ভেবা লাগি চাই আছো, কুইক কুইক নমাইব।

0: پایین بچونیم. دوزی مجا بوید دادونید مای ستشنیت بلاک بایانیتون ها دایی گاو بار بابا بلی اپا کارونیت چه
1: خدای دا مای
2: مذهبی رو داده کن ها هره ایمان راردی بوزیسا আজি দেউতা মরিব বলে সকলে গম পাইছে কিন্তু তথাপিতো এই দুভাগ রাতে তুমি এনেদরে ফর্মেলিটি দেখবলে নহা হেতেনতো হল হেতেন
1: মই বড় বিপদত পড়িয়ে আইসো মোর সেই শিল্পী বন্ধুটো আহি উপস্থিত হয়েছেহি এটা বিপদত পড়িছে যেটোর কারণে গেস্ট হাউসত থাকিবলে মন করা নাই
2: গেস্ট হাউসত থাকিবলৈ মন কৰা নাই ঠিক আছে কি কি সমস্যা আছে কাৰোবাৰ গেষ্ট হাউচত থাকি ভাল লাগিব পাৰে কাৰোবাৰ হোটেলত থাকি ভাল লাগিব পাৰে প্ৰত্যেকৰ নিজৰ নিজৰ নিজৰ নিজৰ মানে এইবিলাক চইচ থাকেতো এটাতো কামো কৰিব পাৰি নালাগে গেষ্ট হাউচত থাকিব নালাগে হোটেলত থাকিব মোৰ এই ঘৰটোতো আছে মোৰ বুলি কওঁতে ক'ব লাগিব মোৰ দেউতাৰ হা মোৰ দেউতাৰ এই বিশাল অট্টালিকাটো হা সববোৰ ৰুমটো খালীয়ে পৰি আছে কোনো ধৰণৰ অসুবিধা নাই গতিকে যিহেতু তোমাৰ বন্ধু মই সেইকাৰণে কৈছোঁ দেই তোমাৰ বন্ধু মানে মোৰো বন্ধু আৰু তাতে আকৌ কাশ্মীৰৰ পৰা আহিছে হা গতিকে আমাৰ অসমখন কিয় বিখ্যাত কোৱাচোন আতিথ্যৰ বাবে নহয় জানো যদি আতিথ্যৰ বাবেই হয় তেতিয়াহ'লে আমি আতিথ্য দেখুৱাত কৃপণালী কিয় গ'ল এটা কাম কৰা তুমি তুমি তুমি তোমাৰ শিল্পী বন্ধুজন বিশেষকৈ শিল্পী দেই শিল্পীৰ প্ৰতিটো আৰু শিল্পীৰ দুৰ্বলতা থাকিব হা তেওঁক ইয়ালৈকে লৈ আনা ৰাতিটো ইয়াৰে থাকিব আৰু যদি প্ৰয়োজন হয় এৰাতি দুৰাতি মাহৰ পাছত মা থাকিব পাৰিব কোনো সমস্যা নাই যোৱা তাক ইয়ালৈকে লৈ আনা দেই
1: নহয় বে মানে মানিও দৈদা মোৰ শিল্পী বন্ধুজনে এনেকৈ মানে মানুহৰ ঘৰত থাকি ভাল নাপায় গতিকে তুমি যদি বেয়া নোপোৱা মানে তুমি যে মোৰ কাৰণে ছবি আঁকিছিলা সেই জাহাজৰ খোপৰিটো সেই খোপৰিটোতে যদি সি এৰাতি থাকিব পাৰে তুমি বেয়া পাবা নেকি বাৰু
2: ঠিক আছে ঠিক আছে শিল্পী মানুহ মোৰ নিচিনাইতো মেজাজী মানুহ নহয় মই কৈছোঁ মানুহৰ ঘৰত থাকি অসুবিধা পাব পাৰে পায় মইতো পাওঁ মই দেখোন ইফালে ইফালে গ'লে মানুহৰ ঘৰত নাথাকোঁ হোটেলে ফুটেলে থাকোঁ ক'ৰবাত এটা কথা ৰ'বা সেইটো মই তলা মাৰি থওঁ নহয় সেইটো মই তলা মাৰি থওঁ তুমিতো জানাই মোৰ মানে মোৰ কাৰণে খুব প্ৰেচিয়াছ দে আনৰ কাৰণে কি ক'ব নোৱাৰোঁ মোৰ পেইণ্টিং কেইখন তাতে নাই জানো সেইকাৰণে তলা নাই থওঁ নহ'লে জানাই মোৰ জীৱনৰে তলা নাই হা গতিকে মই এনিৱে এনিৱে মই দীঘলীয়া নকৰোঁ ক'ত থৈছিলোঁ মই চাবিটো
1: তুমি যদি বেয়া নোপোৱা চাবিটোকে দিয়া
2: সেইটোৱেতো মই সেইকাৰণেতো সুধিছোঁ ক'ত থৈছিলোঁ ৰ'বা মই তোমাক নাই সোধা মানে কথাটো নিজকে সুধিছোঁ পাহৰি যাওঁ মই আজিকালি ক'ত কি থওঁ বুঝলেন নাই ৰ'বা মই জেপত চাইছোঁ
1: হ্যাঁ ভালকৈ
2: মই জেপত জেপত নাই নাই নাই পৰিবতো নালাগে এক মিনিট দেই ড্ৰা ড্ৰা ড্ৰা থাকিব ক'ত যাব দেই যা ব্ৰেনে ঠিকে কাম কৰি আছে দেই ব্ৰেনে একদম ঠিক কাম কৰি আছে চাবি ইয়াতে আছে এই চাবিকেইটা চোৱা এইকেইটা এইকেইটা এই মাজৰ চাবিত দিছে ন এতিয়া আৰু মই খুলি নাথাকো আৰু তোমাৰ সময় নষ্ট হ'ব মাজৰ চাবিটো বাছ পকাই দিবা তলা খুলি যাব আৰু অকণমান চাফ চিকুণ কৰি দিবা দেই মোৰ নিচিনাটো জধলা নহয় চাগে কাশ্মীৰতো তোমাৰ শিল্পী বন্ধুজন তেতিয়াহ'লেতো থাকি আৰু ভাল পাব মাজে মাজে পেইণ্টিং চাব মাজে মাজে আকৌ জাহাজখনৰ পৰা ওলাই আহি সেই ওপৰত বহিব ব্ৰহ্মপুত্ৰৰ বতাহ ল'ব
1: থেংক ইউ দাদা ভালেই হ'ব দিয়া

0: তাতে তোমাৰ ছবিবোৰো আছে আৰু সিও শিল্পী মানুহ কি ভাল পাব
1: ভাল পাব ভাল
0: ঠিক আছে থেংক ইউ
1: গুড গুড বাই দেই এই হাবৰঙা যাবা ৰায় বাহাদুৰৰ ডাঙৰ গেট খুলিবি ও খুলিটো আহিছে খোলাই আছে গতিকে গুজি যোৱা গুড নাইট গুড নাইট
0: তুমি চিন্তা কৰিব নালাগে
1: অ'কে অ'কে
2: হৰেণ কি হ'ল হা ইমান ৰাতিপুৱাই ওলালিহি যে ইমান হুলস্থুল কৰিছ
3: ভাবা লাগি চাই আছো ভাই মোৰ মুখৰে এতিয়া কথা পতাৰ সময় নহয়

0: মোৰ লগত তৎক্ষণাত সৰ্বনাশ হৈছে। মই আগতেই কৈছিলোঁ নহয়, মোৰ কথা নুশুনিলি, এইবোৰ ঠিক কথা নহয় বুলি মই বাৰে বাৰে ক'লোঁ। আৰে কি ভাবা লাগি চাই আছ ভাই মোৰ মুখেৰে, এতিয়া কথা পতাৰ সময় নহয়, বল বল মোৰ লগত বল বল বুলিছো নহয় বল।
1: ৰ ৰ তেনেকে টনা জোৰখন নকৰিবিচোন, কি হৈছে বুজাই ক।
0: মই কিমান বা কওঁ এতিয়া কথা পতাৰ সময় নহয়, এতিয়া চোৱাৰ সময় জনাৰ সময়, মোৰ লগত বল বল বুলি কৈছো নহয়, আহচোন আহ আহ।
1: বুজি পাইছো বুজি পাইছো, ৰ ৰ টনা জোৰ নকৰিবিচোন, ধৰি কিবা এটা ইমাৰ্জেঞ্চি হৈছে। ঠিক আছে, প্ৰথমতে কওক ক'ত যাব লাগিব, ক সেইটো কথা ক।
0: ব্ৰহ্মপুত্ৰ পাৱনে তই তই ছবি অঁকা সেই জাহাজখনলৈ উজন মাধৱীলতাৰ বন্ধুটো আছিল কাশ্মীৰ লিবাৰেশ্যন ফ্ৰণ্টৰ সক্ৰিয় কৰ্মী।
1: কি ক'লি তই, কাশ্মীৰ লিবাৰেশ্যন ফ্ৰণ্টৰ সক্ৰিয় কৰ্মী মাধৱীলতাৰ বন্ধুটো? আৰে কি কৈছ তই, মইতো থাকিবলৈ দিছিলো কাশ্মীৰ লিবাৰেশ্যন ফ্ৰণ্টৰ মানুহ এইখিনি ওলাইছে কিয়?
0: নলাব কিয়, নলাব কিয়? হে তই বন্ধু সেই মহম্মদ মুছাও এই ফ্ৰণ্টৰ মানুহ নাছিলনে? এতিয়া তলমূৰ কৰিছ, হা ৰংমা চুকগিৰি আৰু সেই কাছাৰৰ চুৰিয়াবাৰীত সিহঁতে এটা গোপন ঘাটি উদ্ধাৰ হোৱাৰ খবৰ পোৱা নাই নে তই? এতিয়া পাহৰিলি হে, মনত পেলা।
1: কি মনত পেলা, মোৰতো একো মনত পৰা নাই, কিন্তু তথাপি এনেকুৱা লাগিছে এই ৰামচুকগিৰি আৰু কি কৈছিলি তই,
0: চুৰিয়াবাৰী?
1: হা হা হা, কাছাৰৰ চুৰিয়াবাৰী, হা অলপ ৰেণিকি ৰেণিকি কিবা এটা মনত পৰিছে, কিন্তু ক'ত শুনিছিলো মই কথাটো?
0: আৰে বাদ দে সেইবোৰ, এইখিনিতে এইখিনিতে সিহঁত বহিছিল, চা ঠিক এইখিনিতে, হা শুনিলো ইহঁত বোলে পুৰণা প্ৰেমিক, তোৰ সেই পণ্ডিত বন্ধুটো কি নাম আছিল তাৰ?
1: অৰবিন্দ।
0: হয় হয়, তাৰ পৰাই মাধৱীলতাই তোৰ চৰিত্ৰৰ সকলো কথা জানি বুজি খৰচি মাৰি লৈছিল, জাননে?
1: কি কথা?
0: তই যে একো কৰিব নোৱাৰ, তই যে কাৰোৱে একোটোৱে কৰিব নোৱাৰ, তই যে মানুহ মাৰিব নোৱাৰ, সেই কথা অৰবিন্দৰ পৰা অৰবিন্দৰ লগতে চাহ হৈ থাকি মাধৱীলতাই বুজি লৈছিল, বুজিছ? মই চব মনে মনে খবৰ গোটালো নহয়।
1: মানুহ মৰাৰ কথা ক'ব খুজিছ, হৰেণ অকাই পকাই কথা নকবি, কি ক'বলৈ বিচাৰিছ খোলা খুলিকৈ ক।
0: একো নাই, চব লৈ গৈছে, চব লৈ গৈছে, একোৱে থৈ যোৱা নাই। এইখন ৰখি পৰি আছে বা, এইখন চিঠি চিঠি চা চা,
1: চিঠিখন দেখোন মোলৈ বুলিয়ে লিখিছে, ৰ পঢ়ি চাওঁচোন।
2: উদয়দা, তুমি ছবিবোৰ মোৰ বাবে অঁকা বুলি কৈছিলা, সেইবাবে ছবিবোৰ মই লৈ আনিলোঁ। এইবোৰ ছবি আমাৰ কেনেধৰণৰ কামত আহিব সেই কথা তুমি বুজি নাপাবা। মোৰ বন্ধু এই শিল্পী বন্ধুজন পুলিচৰ হাতত ধৰা পৰাৰ পৰা তোমাৰ ছবিবোৰৰ কাৰণে বাচিব পাৰিব, পুলিচে তেওঁক শিল্পী বুলিয়েই এৰি দিব।
0: মই কৈছিলো নহয় সেই ছোৱালীয়ে তোক ঠগিব, হা

0: lỡ lên đến nơi một cái chả có chân bơi mà chết tới. Đại tục là Atmari ấy chơi gồm lên nó gồm. Gồm, 100% gồm. Atmari ấy chơi gồm. Ai ôi trời, chạy cái con sơ bi ạ kinh dì xì lì có sân. Có. Ấy mọi người mọi người thấy cái bì hisap dạy hisap.
1: Sụp thật.
0: Nghe thật của sụp. Họ sẽ có thật quá hả hợp này. Vì mẹ cứ Bác mẹ lì bà là sân phòng cho học kia mà nụ. Là chính vì cho chắc ổn ta đáng hơi xe. Pulis sẽ gom bài xe. Amai ugra panti họ cho lọt kì bà dùgó hút ta thật à bùi ưu gom bài xe. À, mọi người ta khi bì dê. Turist bùi ahi xì lì. Yê bùi, turist bùi. এই কারণে দেখুয়া বোলে এই আসা চা বেগত আমি খাই ভাল পোৱা বস্তুটো আনিছে বুঝিলি ভালে হল দে এই এই আপদবোৰ আঁতৰিলে অলপ খাই ন দুটাই অলপ অলপ হৈ যায় তেজক পানী কৰি তাই তাই কারণে ছবি আঁকিছিলি তাই তোক রঙিন সপন দেখুৱাইছিলে ভাবিছিলি তোক তাই বিয়া করাব কোনে বিয়া করাব তোক হ্যাঁ কোনে বিয়া করাব তাই মদাহি হ্যাঁ এটা মদাহি কোনোবাই বিয়া করে নাকি
1: চুপ হরেন চুপ চুপ এইটো মোক দে দে
0: সৌখিনিতে মাধৱবীন এটা বহিছিল আৰু সেই জবৰজং উদ্ধত কাশ্মীৰীটো লগতে বহিছিল পুৰণীয়া সম্বন্ধ বুজিছ শরীরত সাল হয়ে লাগি ধরার ডরে পুরনা সম্বন্ধ
1: এইবোৰ কথা কই মুখ আৰু তই পাগল নকৰিবি হরেন ধৈর্যৰ এটা সীমা থাকে আৰু সীমাটো যদি চেৰাই যায় যিকোনো ঘটনাই ঘটিব পাৰে
0: যিকোনো ঘটনাই ঘটিব পাৰে যি ঘটনা ঘটিব পাৰে হে যিটো ঘটিব লগা আছিল সেইটোতো ঘটিয়েই গ'ল অঞ্জয় আমি সমাজৰ পৰা একেবাৰে বহিষ্কাৰ হৈ গ'লো আমাৰ গঁঞাই লঠিয়াই এচুকত সিহঁতে বগৰাই থৈ গৈছে আমি নিজেই উঠিব লাগিব আমি ইটোৱে সিটোক যেনে যেনে প্ৰেমিকৰ পৰা আমি সুখ বিচাৰো বুজোতে তোর ইমান দেরি কিরে লাগে বারু হ্যাঁ
2: উদয় কি করো কি করো উদয় হ্যাঁ আরে কি করো
1: দেউতা নেকি দেউতা মৰিল নেকি তেতিয়াহ'লে এইবোৰ তেজ

0: আর টুকুরা কিহর টুকুরা এইবোৰ বলেন?
1: মদ খাই ই মানুহে মাৰি পেলালে, কি চাইছ? ইয়াক মাৰ, মাৰ ইয়াক, ইয়াক মাৰ।
2: নেমাৰিব, নেমাৰিব, এওঁ বেয়া মানুহ নহয়। মই সাজু কৰিছো, নেমাৰিব, এওঁ বেয়া মানুহ নহয়, ভাল মানুহ।
0: মই উদয় ভানুৱে কৈছো, পাৰ্থিৱ শৰীৰ নথকা উদয় ভানুৱে। এনেকৈ এনেকৈ শেষ হৈ গৈছে একো একোটা প্ৰতিভা পৃথিৱীৰ বুকুৰ পৰা। এনেকৈ এনেকৈ নিৰ্বাপিত হৈছে একো একোটা সম্ভাৱনা, সূৰ্য সম সম্ভাৱনা, এটি এটি চৰিত্ৰ, অগতানুগতিক চৰিত্ৰ, হাজাৰজন উদয় ভানুৰ চৰিত্ৰ এইখন পৃথিৱীৰ পৰা। এনেকৈ
3: উদয় ভানু চৰিত্ৰৰ ত্ৰয়োদশ খণ্ডটি শুনিলে। খণ্ডটিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পীসকল হ'ল পূৰ্বাণী গোস্বামী, ডাক্তৰ দীপালী দাস, সাই স্বপ্নীল, দীপাঞ্জল বৰুৱা, যোগেশ দাস, বিপ্লৱ বৰা, সুভিত বৰা, কল্যাণ চমুৱা, প্ৰবীণ ভট্ট, আবু নাছেৰ ইফতিকাৰ হুছেইন বৰা, বসন্ত হাতীমুৰীয়া আৰু ব্ৰজেন বৰা।
4: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
5: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
4: কোন ঠাই অ?
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত হেৰো কি কি সুবিধা পোৱা যায়?
5: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
6: তেন্তে ময়ো এবাৰ যাব লাগিব।
5: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
7: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
8: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়োৱা হৈছে আধুনিক গীতৰ অনুষ্ঠান। আজি অনুষ্ঠানৰ প্ৰথম গীতটি শুনক ত্ৰালী শৰ্মাৰ কণ্ঠত তোমাৰ মৰমৰ কোণ, শ্ৰব্য সংকলনৰ পৰা।

আধুনিক গীত অনুষ্ঠানৰ প্ৰথম গীতটি শুনিলে তৰালী শৰ্মাৰ কণ্ঠত তোমাৰ মৰমৰ কোণ শ্ৰৱসংকলনৰ পৰা। অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এবাৰ আগবঢ়াইছো উপত্যকাৰ কণ্ঠত গানৰ চৰাই শ্ৰৱসংকলনৰ এটি গীত।

কাইলৈ নিশা 8 বাজি 2 মিনিটত নতুন দিগন্ত অনুষ্ঠানত অভয়াৰণ্য, বানপানী আৰু বন্যপ্ৰাণী এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ নাৰায়ণ শৰ্মা আৰু নাৰায়ণ মহন্তই। আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নতুন দিগন্ত কাইলৈ নিশা 8 বাজি 2 মিনিটত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 8:45 মিনিটৰ পৰা সমাচাৰ সন্ধ্যা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান শ্ৰোতাসকলে শুনি আছে নিউজন AIR মোবাইল এপটো।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। আজিৰ অনুষ্ঠানত প্ৰথমে আপোনালোকলৈ আগবঢ়াইছো অঘৰী আত্মা চিনেমাৰ এটি গীত মুখ হাজৰিকাৰ কণ্ঠত।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এবাৰ অজানিতে মনে মনে চিনেমাৰ এটি গীত শুনক, শান্তাউজীৰ আৰু সাজুৰ দ্বৈতকণ্ঠত।

0: জেডিনটোৰ কাৰ্যক্ৰমণিকাৰ এক প্ৰতিবেদন।
1: অনাগত পাঁচ বছৰত ৰাজ্যত ধুমুহাৰ গতিৰে উন্নয়নমূলক কাম কাজ চলিব। বিগত পাঁচ বছৰত ইতিমধ্যে ৰাজ্যত ইয়াৰ প্ৰয়োজনীয় পৃষ্ঠভূমি নিৰ্মাণ হৈছে। ষোড়শ অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ আজি অষ্টম দিনা সদনৰ বাজেট বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে। তেওঁ কয় যে এন ডি এ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ ওপৰত ৰাজ্যবাসীৰ গভীৰ আস্থা আৰু বিশ্বাস আছে। ইয়াৰ বাবে বিধানসভাৰ শেহতীয়া নিৰ্বাচনৰ মাধ্যমেৰে অসমৰ ভোটাৰ ৰাইজে এটা দুটা নহয় এশ ছাব্বিছটা বিধানসভা সমষ্টিৰ ভিতৰত এশ দুটা বিধানসভা সমষ্টি উপহাৰ দিছে। গতিকে ৰাইজৰ আশা আকাংক্ষা পূৰণৰ বাবে চলিত বিত্তীয় বৰ্ষৰ পৰাই অনাগত পাঁচ বছৰে ধুমুহাৰ গতিৰে ৰাজ্যত উন্নয়নমূলক কাম কাজ সম্পন্ন হ'ব। ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো কাৰণতে কোনো শক্তিৰ লগত আপোচ নকৰে বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে বিগত পাঁচ বছৰত ৰাজ্যত ইতিমধ্যে উন্নয়নৰ পৃষ্ঠভূমি নিৰ্মাণ হৈছে। এইখন চৰকাৰৰ ওপৰত ৰাজ্যৰ অজস্ৰ আশীৰ্বাদ আছে। গতিকে উন্নয়নৰ বিৰোধিতা কৰাসকলৰ ক্ষেত্ৰত এইখন চৰকাৰ বাৰুকৈয়ে কঠোৰ। গতিকে উন্নয়নৰ বিৰোধিতা কৰাসকলৰ লগত আপোচ কৰাৰ প্ৰশ্নই নুঠে। ৰাজ্যৰ বিকাশৰ স্বাৰ্থত সকলো ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণৰ বাবেও ৰাজ্য চৰকাৰ সাজু বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে প্ৰত্যাহ্বান থাকিবই, কিন্তু এইখন চৰকাৰে কোনো প্ৰত্যাহ্বানকে ভয় নকৰে। অশুভ শক্তিৰ সকলো প্ৰত্যাহ্বান ভাঙি ছিঙি চোৰবাৰ কৰি প্ৰত্যাহ্বানৰ মাজতো এইখন চৰকাৰে সংকল্পৰ পৰা কোনো কাৰণতে আঁতৰি নাহে। যিমানেই প্ৰত্যাহ্বান নাহক কিয়, নিৰ্বাচনৰ পূৰ্বেই দিয়া প্ৰতিশ্ৰুতি অনুসৰি মথাউৰি পকী হবই, ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন পাবই, কাৰণ অশ্বমেধৰ ঘোঁৰা কেতিয়াও থমকি নৰয়। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চলিত বিত্তীয় বৰ্ষৰ বাকী থকা সময়ছোৱাৰ বাবে সদনত দাখিল কৰা বাজেটখন সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এই বাজেটখনে আত্মনিৰ্ভৰ অসম গঢ়াৰ ৰূপৰেখা প্ৰস্তুত কৰিছে। এই ক্ষেত্ৰত প্ৰতিগৰাকী বিধায়কৰ সহযোগিতাৰ প্ৰয়োজন হ'ব, কাৰণ যিদৰে আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসম আছে, সেইদৰে চলিত বিত্তীয় বৰ্ষৰ পৰাই আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হয়। আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত সকলো বিধায়ক বিধায়িকাক সহযোগিতাৰ আহ্বান জনাই তেওঁ কয় যে কণী মাছ মাংসৰ পৰাৰ আৰম্ভ কৰি দুগ্ধ বিপ্লৱলৈকে সামৰি সকলো খণ্ডৰ বাবে বাজেটত প্ৰয়োজনীয় পুঁজি নিৰ্ধাৰণ কৰা হৈছে। সেয়ে প্ৰতিগৰাকী বিধায়কে আত্মনিৰ্ভৰ সমষ্টি গঠনৰ বাবে এতিয়াৰ পৰাই আত্মনিয়োগ কৰিব লাগিব, যাতে অনাগত দিনত ৰাজ্যৰ প্ৰতিটো বিধান সমষ্টি কণী মাছ মাংসৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ শাক পাচলি দুগ্ধ উৎপাদনলৈকে সকলোতে স্বাৱলম্বী হ'ব পাৰে। আত্মনিৰ্ভৰ সমষ্টি গঠন হলে আত্মনিৰ্ভৰ অসম গঢ় লৈ উঠিব। আত্মনিৰ্ভৰ অসমত নাথাকিব চিণ্ডিকেট ৰাজৰ দৰে ঋণাত্মক শব্দ। ৰাজ্যৰ কমেও পঞ্চাশটা বিধানসভা সমষ্টিত দুগ্ধ বিপ্লৱৰ সূচনা কৰাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে বজালীৰ নিত্যানন্দত যদি দুগ্ধ বিপ্লৱৰ সূচনা হ'ব পাৰে, ৰাজ্যৰ অন্য বিধানসভা সমষ্টিত দুগ্ধ বিপ্লৱৰ সূচনা নোহোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে। গতিকে অনাগত সময়ত ৰাজ্যৰ কমেও পঞ্চাশটা বিধানসভা সমষ্টিত দুগ্ধ বিপ্লৱৰ সূচনা হোৱাটো সময়ৰ আহ্বান। এই ক্ষেত্ৰত বিধায়কসকলে নিজেই উদ্যোগ গ্ৰহণ কৰক, ইয়াৰ বাবে চৰকাৰে সকলো ধৰণৰ সাহায্য আগবঢ়াব। ৰাজ্যৰ প্ৰতিডৰা কৃষিভূমি জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ বাবেও ৰাজ্য চৰকাৰে প্ৰয়োজনীয় পৰিকল্পনা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই পুনৰ কয় যে অসম এখন কৃষি প্ৰধান ৰাজ্য, অথচ অসমৰ কৃষিভূমিত পূৰ্ণ শতাংশই জলসিঞ্চনৰ ব্যৱস্থা নাই। ৰাজ্যৰ কৃষকৰ উৎপাদন যদি বৃদ্ধি কৰিবলগীয়া হয় তেন্তে ৰাজ্যৰ প্ৰতিডৰা কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা ভূপৃষ্ঠৰ তলেৰে পাইপেৰে পানী বোৱাই আনি ৰাজ্যৰ কৃষিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ জৰিয়তে ভূটান আৰু অৰুণাচল প্ৰদেশৰ পাদদেশৰ জিলাসমূহৰ কৃষকসকলে জলসিঞ্চনৰ সুবিধা লাভ কৰিব। লগতে ৰাজ্যৰ অন্যান্য কৃষিপথাৰসমূহৰ বাবেও প্ৰযুক্তি নিৰ্ভৰ জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব। ৰাজ্যৰ বিকাশ দ্ৰুতৰ পৰা দ্ৰুততৰ কৰাৰ লক্ষ্যৰে প্ৰথমখন উপগ্ৰহীয় মহানগৰ স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে সম্পদ সৃষ্টিৰ বাবে ৰাজ্যৰ উদ্যোগীকৰণ ত্বৰান্বিত হ'ব লাগিব। এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ মাধ্যমেৰে অসমত বৰ্তমানে 3,00,000 কোটি টকাৰ বিনিয়োগ হৈছে। বিনিয়োগৰ পৰিমাণ আৰু অধিক বৃদ্ধি পাব লাগিব। ৰাজ্যখনৰ আন্তঃগাঁথনিৰো উন্নয়ন হ'ব লাগিব। সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান, জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত যদি পঞ্চতাৰকা হোটেল নিৰ্মাণ হ'ব পাৰে, অসম গৌৰৱ কাজিৰঙা, মানাহ, উমৰাংচু, হাফলং আদিৰ দৰে পৰ্যটক আকৰ্ষণ কৰিব পৰা স্থানসমূহত কিয় নোৱাৰিব। ইয়াৰ বাবে সুস্থ পৰিৱেশৰ সূচনা কৰিব লাগিব। অন্ধ্ৰপ্ৰদেশ চৰকাৰে অমৰাৱতী, হাৰিয়ানাই গুৰগাঁও, দিল্লী, নয়দা, মহাৰাষ্ট্ৰৰ নাই মুম্বাইত যদি উপগ্ৰহীয় মহানগৰ স্থাপন কৰি নিজৰ নিজৰ ৰাজ্যসমূহৰ বিকাশ সাধন কৰিব পাৰে তেন্তে অসমেও পাৰিব, আৰু সেইবাবে নতুন অসমত নিৰ্মাণ হ'ব উপগ্ৰহীয় মহানগৰ। নতুন অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰে পৰ্যটনস্থলীসমূহত নিৰ্মাণ হ'ব পঞ্চতাৰকাযুক্ত হোটেল। ইয়াৰ জৰিয়তে ৰাজ্যত নিয়োগ সৃষ্টি হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে মুখ্যমন্ত্ৰী নিযুত মইনা, মুখ্যমন্ত্ৰী নিযুত বাবু, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা, অৰুণোদয়ৰ দৰে অভিলাষী আঁচনিসমূহৰ বাবে অসমত দ্ৰুত হাৰত হ্ৰাস পাইছে দৰিদ্ৰতাৰে যুঁজ দিয়া পৰিয়ালৰ সংখ্যা। এইবাবে অনাগত দিনতো এই আঁচনিসমূহ ৰাজ্যত অটুট থাকিব। জাগীৰোডত ছেমি কণ্ডাক্টৰৰ উদ্যোগ স্থাপন কৰিয়েই নতুন অসমে থমকি ৰব বিচৰা নাই। নতুন নতুন উদ্যোগ স্থাপনৰ বাবে বিনিয়োগকাৰীক আকৰ্ষণৰ বাবে নতুন অসমে প্ৰচেষ্টা অব্যাহত ৰাখিছে। উদ্যোগ স্থাপন হলেই ৰাজ্যত নিয়োগৰ লগতে সম্পদৰ সৃষ্টি হ'ব। প্ৰথমবাৰৰ বাবে ৰাজ্যৰ প্ৰতিটো উপস্বাস্থ্য কেন্দ্ৰত চিকিৎসক নিযুক্তি, অ টি টি প্লেটফৰ্ম, ছেটেলাইট টিভি, দ্বিতীয়

টু সেমিকন্ডাক্টৰ প্ৰকল্পৰ পৰা আৰম্ভ কৰি জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় হাস্পতাল অভিযান্ত্ৰিক মহাবিদ্যালয় বিশ্ববিদ্যালয় স্থাপনলৈকে সকলো বিষয়ে স্থান লাভ কৰে মুখ্যমন্ত্ৰীৰ বক্তব্যত। সদনৰ বাজেট বিতৰ্কত অংশ লৈ সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণ ৰখাৰ সময়ত বাৰে বাৰে হুলস্থূলীয়া পৰিৱেশৰ সূচনা কৰা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে দিনটোৰ বাবে নিলম্বন কৰে। অথচ ইয়াৰ পাছতো বিধায়কগৰাকীয়ে সদন ত্যাগ নকৰাত বিধানসভাৰ মাৰ্শালে বিধায়ক অখিল গগৈক সদনৰ পৰা বাহিৰলৈ উলিয়াই নিয়ে। চলিত বিত্তীয় বৰ্ষৰ বাকী থকা সময়ছোৱাৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই যোৱা 10 জুলাইত দাখিল কৰা বাজেটৰ ওপৰত বিগত 3 দিন ধৰি চলা বিতৰ্কত শাসক বিৰোধী উভয় শিবিৰৰ মুঠ 35 গৰাকী বিধায়ক বিধায়িকাই অংশগ্ৰহণ কৰে। পাছত এই বিতৰ্কৰ ওপৰত সদনত উত্তৰ প্ৰদান কৰি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসম দেশৰ ভিতৰতে দ্ৰুততম বিকশিত ৰাজ্য, কাৰণ অসমে বাজেট ব্যয়ৰ পৰিমাণ 85% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। অনাগত 5 বছৰত বাজেট ব্যয়ৰ পৰিমাণ 90% বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি সদনৰ দৃষ্টিগোচৰ কৰি তেওঁ পুনৰ কয় যে এইখন চৰকাৰৰ কাম কাজক লৈ ৰাজ্যবাসী পূৰ্ণ

দেশৰ ভিতৰতে দ্ৰুততম বিকশিত ৰাজ্য। কাৰণ অসমে বাজেট ব্যয়ৰ পৰিমাণ 85% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। অনাগত 5 বছৰত বাজেট ব্যয়ৰ পৰিমাণ 90% বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি সদনৰ দৃষ্টিগোচৰ কৰি তেওঁ পুনৰ কয় যে এইখন চৰকাৰৰ কাম কাজক লৈ ৰাজ্যবাসী পূৰ্ণ শতাংশই সন্তুষ্ট। কাৰণ নিৰ্বাচনৰ পূৰ্বেই দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে ৰূপায়ণৰ বাবে চৰকাৰ বদ্ধপৰিকৰ। সেইবাবেই 2031 চনৰ ভিতৰত ৰাজ্য চৰকাৰৰ নিজস্ব ৰাজহ 36%ৰ পৰা 50% বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে ৰাজহ ফাঁকি দিয়া সকলোবোৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ বাবে ইতিমধ্যে বিভাগে বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। বাজেট বিতৰ্কৰ জৰিয়তে শাসক বিৰোধী উভয় শিবিৰৰ বিধায়ক বিধায়িকাসকলে প্ৰদান কৰা ইতিবাচক সকলো পৰামৰ্শই ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইপিনে 16 অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ আজি অষ্টম দিনাও প্ৰশ্নোত্তৰ ঘণ্টাৰে পুৱা 9:30 বজাৰ লগে লগে সদনৰ কাম কাজ আৰম্ভ হয়। সদনৰ প্ৰশ্নোত্তৰ ঘণ্টাটো বিভিন্ন বিষয়ৰ ওপৰত আলোচনা চলে। সেই অনুসাৰে ৰাজ্যত শীঘ্ৰে 156খন গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই সদনৰ দৃষ্টিগোচৰ কৰে। বিজেপি বিধায়ক সুৰেণ ফুকনৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰি মন্ত্ৰী বৰাই কয় যে গাঁও পঞ্চায়তৰ পুনৰ গঠনৰ সময়ত ৰাজ্যৰ 102খন গাঁও পঞ্চায়তৰ স্থান সলনি হৈছিল, কিন্তু ৰাজ্যৰ বহুসংখ্যক গাঁও পঞ্চায়তৰ বৰ্তমানেও স্থায়ী কাৰ্যালয় নাই। সেয়ে অনাগত দিনত 78 কোটি টকা ব্যয় সাপেক্ষে 156খন গাঁও পঞ্চায়তৰ কাৰ্যালয় নিৰ্মাণ কৰা হ'ব। প্ৰতিখন গাঁও পঞ্চায়তৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ নামত 50 লাখ টকাকৈ বাজেট ধাৰ্য কৰা বুলিও মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। আনহাতে গুৱাহাটী মহানগৰীক পাৰ্পল চিটি হিচাপে গঢ়ি তোলাৰ স্বাৰ্থত গুৱাহাটী পৌৰ নিগমে গুৱাহাটী মহানগৰীৰ 60টা ৱাৰ্ডক সামৰি স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই প্ৰতিযোগিতাত গুৱাহাটী মহানগৰীৰ 350খন উন্নয়ন সমিতিয়ে অংশগ্ৰহণ কৰিছে। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নম্বৰ নিয়মৰ অধীনত বিজেপি বিধায়ক প্ৰদ্যুৎ বৰদলৈ উত্থাপন কৰা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সদনত উত্তৰ প্ৰদান কৰি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি এই কথা সদৰি কৰে। তেওঁ কয় গুৱাহাটী পৌৰ নিগমৰ প্ৰতিনিধিৰ এটা দলে ৰাজস্থানৰ জয়পুৰ ভ্ৰমণ কৰিছিল। ৰাজস্থানৰ জয়পুৰ পিংক চিটিৰ ৰূপ লাৱণ্যত অভিভূত হৈ গুৱাহাটী পৌৰ নিগমেও গুৱাহাটী মহানগৰীক কপৌ ফুলৰ ৰঙৰ দৰে পাৰ্পল চিটি হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰে। সেইমৰ্মে ৱাৰ্ডসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰাই নহয় প্ৰতিটো পৰিয়ালৰ ঘৰ দুৱাৰৰ লগতে চৌহদৰ বেৰত বেঙুনীয়া ৰং ব্যৱহাৰৰ বাবে মহানগৰবাসীক আহ্বান জনায়। যি আহ্বানৰ প্ৰতি মহানগৰবাসীয়ে সঁহাৰিও জনাইছে। লগতে মহানগৰীৰ প্ৰতিটো ৱাৰ্ডতে 1,000 গছৰ পুলি ৰোপণৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। ৱাৰ্ডসমূহৰ মাজত আয়োজন কৰা স্বচ্ছতা প্ৰতিযোগিতাত যিদৰে নম্বৰৰ ব্যৱস্থা আছে সেইদৰে 5 লাখ টকা পৰ্যন্ত পুৰস্কাৰ প্ৰদানৰো ব্যৱস্থা থকা বুলি মন্ত্ৰীগৰাকীয়ে সদনত অৱগত কৰে। এয়াই আছিল অসম বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকা। যুগুতালে জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ে।

কাইলৈ সন্ধিয়া 6 বজাত 10 মিনিটত কৃষিজগত অনুষ্ঠানত ৰেশম কৃষিৰ বাণিজ্যিক সম্ভাৱনা এই বিষয়ক এটি আলোচনাত ভাগ ল'ব ডক্টৰ মানসী পৰি হাজৰিকা আহমেদ আৰু ডক্টৰ নিৰ্মালী বৰাই। আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। কৃষিজগত কাইলৈ সন্ধিয়া 6 বজাত 10 মিনিটত।

0: মন্ত্ৰীগৰাকীয়ে কয় যে এনে সংঘাতৰ বাবে প্ৰতি বছৰে প্ৰায় 150 জন মানুহে প্ৰাণ হেৰুৱাবলগীয়া হয়। ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শস্য পথাৰৰো ক্ষতিসাধন হয়। তেওঁ কয় যে এই সমস্যা দূৰ কৰাৰ বাবে তাৎক্ষণিক আৰু দীৰ্ঘকালীন ব্যৱস্থা গ্ৰহণ কৰাৰ আৱশ্যকতা আছে।
1: অসমৰ এটা বিভিন্ন অঞ্চলৰ ডাঙৰ সমস্যাটো হৈছে যে হাতী মানুহৰ সংঘাত। প্ৰতিটো বছৰে প্ৰায় 150 ব্যক্তিৰ মৃত্যুমুখত পৰে, বিভিন্ন খাদ্য শস্য নষ্ট কৰে, বিভিন্ন ধৰণৰ কৃষি ব্যৱস্থাত ক্ষতি কৰে। গতিকে এই কামসমূহ কেনেকে আমি সমাধান কৰিব পাৰো বা তাৰ এটা সমাধান উত্তৰ ওলাব পাৰো তাৰ কাৰণে আমি আলোচনা কৰিছিলো। হাতী মানুহৰ সংঘাতটো নিৰাময় কৰিবৰ কাৰণে কিছু শ্বৰ্ট টাৰ্ম প্ৰজেক্ট লাগিব, কিছু লং টাৰ্ম কথা লাগিব। আৰু লং টাৰ্ম কথাটো এইটোৱে যে আমি ফৰেষ্টেশ্যন বা বনানীকৰণ বঢ়াব লাগিব, হাতীৰ উপযুক্ত ঠাই সৃষ্টি কৰিব লাগিব। তাৰ কাৰণে আমি কেনেকে কোন অঞ্চলত কত কত ঠাই আছে যে এইখিনি হাতীৰ কাৰণে আমি প্লেণ্টেশ্যন কৰিব লাগিব, এই ঠাইখিনিত হাতীৰ উপযোগী বা হাতীৰ প্ৰয়োজনীয় খাদ্য গছ লগাব লাগিব, এই ধৰণৰ কথাখিনিও পাতিছো। আৰু সেই হাতীখিনি কোনটো অঞ্চল বিচৰণ কৰে তাৰ ওপৰত ভিত্তি কৰি আমি একোটা জোন বনাই দিছো।
0: মন্ত্ৰীগৰাকীয়ে কয় যে দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে বনানীকৰণত আৰু হাতীৰ উপযোগী বিচৰণভূমি গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিব লাগিব। হাতীৰ সংখ্যা আৰু ইয়াৰ বিচৰণভূমি নিৰ্ধাৰণ কৰি একোটা নিৰ্দিষ্ট মণ্ডল চিনাক্ত কৰা হ'ব আৰু এই মণ্ডলসমূহত অভিজ্ঞ লোকৰ সহায়ত স্থানীয় বিধায়ক তথা সংশ্লিষ্ট বিভাগৰ লোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি শ্ৰীবৰুৱাই জানিবলৈ দিয়ে। বৈঠকত বিভিন্ন মূল্যৱান পৰামৰ্শ লাভ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সংশ্লিষ্ট সকলো পক্ষকে 21 জুলাইৰ ভিতৰত লিখিত আকাৰত অতিৰিক্ত পৰামৰ্শ আগবঢ়াবলৈ কোৱা হৈছে। এই পৰামৰ্শৰ ভিত্তিত বন বিভাগে 22 জুলাইৰ ভিতৰত নীতি নিৰ্দেশনা যুগুতাই উলিয়াব। ৰাজ্যৰ কেইবাখনো জিলাত বান্দৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা সন্দৰ্ভত শ্ৰীবৰুৱাই কয় যে চৰকাৰে বৈজ্ঞানিক আৰু মানৱীয়ভাৱে সমস্যাটো সমাধানৰ বাবে বিভিন্ন বিকল্প পৰীক্ষা কৰি আছে। চৰকাৰে হাতী মানুহৰ সংঘাতৰ বলি হোৱা লোকসকলক সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া দ্ৰুততৰ কৰি তোলাৰ বাবে কাম কৰি আছে বুলিও তেওঁ উল্লেখ কৰে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই অহা 25 জুলাইত গুৱাহাটীৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত হ'বলগীয়া কৃষি আন্তঃগাঁথনি পুঁজি সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ নিজ নিজ বিধানসভা সমষ্টিৰ প্ৰগতিশীল খেতিয়ক, কৃষি উদ্যমী আৰু অন্য পক্ষসমূহক উদগনি যোগাবলৈ বিধায়কসকলৰ প্ৰতি আহ্বান জনাইছে। মন্ত্ৰীগৰাকীয়ে আজি বিধানসভাত কয় যে কৃষি আন্তঃগাঁথনি পুঁজি হল কৃষি আন্তঃগাঁথনি আৰু শস্য চপোৱাৰ পাছৰ ব্যৱস্থাপনা সুদৃঢ় কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এখন ধবজাবাহী আঁচনি। এই আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলে কৃষি আন্তঃগাঁথনি বিকশাই তোলাৰ বাবে 3% সুত ৰেহাইৰ সৈতে 2 কোটি টকা পৰ্যন্ত ঋণ লাভ কৰিব পাৰিব। ভালেসংখ্যক হিতাধিকাৰীয়ে ইতিমধ্যে আঁচনিখনৰ সুবিধা গ্ৰহণ কৰিছে আৰু কৃষি আন্তঃগাঁথনি গঢ়ি তুলিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ যথেষ্ট সংখ্যক যোগ্য খেতিয়ক আৰু কৃষি উদ্যমীয়ে এতিয়ালৈকে এই সুযোগ গ্ৰহণ কৰা নাই। আঁচনিখনৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে 25 জুলাইত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যত যোগ্য হিতাধিকাৰীসকলক অন্তৰ্ভুক্ত কৰি অন্ন সেৱা অভিযান অব্যাহত ৰখাৰ উদ্দেশ্যে 31 জুলাইৰ ভিতৰত ৰেচন কাৰ্ড পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ জৰিয়তে আধাৰ নম্বৰ আধাৰিত পুনৰীক্ষণ, EKYC পুনৰীক্ষণ কৰি কাৰ্ড পোৱাৰ পাছতো 6 মাহ বা তাতকৈ অধিক সময় বিনামূলীয়া চাউল গ্ৰহণ নকৰা হিতাধিকাৰীৰ বিষয়টো পুনৰীক্ষণ কৰি প্ৰকৃত পৰিয়ালৰ বাবে ৰেচন কাৰ্ড লাভৰ পথ প্ৰশস্ত কৰা হ'ব। গুৱাহাটীত অনুষ্ঠিত বিভাগৰ সকলো পৰ্যায়ৰ বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ আলোচনা আৰু মত বিনিময় সভাত অংশগ্ৰহণ কৰি খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে জটিল ৰোগত আক্ৰান্ত লোকক ৰেচন কাৰ্ড প্ৰদানৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে সকলোৱে দায়বদ্ধতাৰে কাম কৰিব লাগিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 বজাত শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহ
3: সাহিত্যানুৰাগী সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আজিৰ চোৰা আৰম্ভ কৰিছো। আজিৰ চোৰা সজোৱা হৈছে পিংকু কলিতাৰ গল্প আৰু গগন কুমাৰ নাথৰ কবিতাৰে। চোৰাত প্ৰথমেই আগবঢ়াইছো পিংকু কলিতাৰ এটি চুটি গল্প। গল্পৰ শিৰোনাম পুৰঠ সিয়নীৰ বৰালী।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্য চৰকাৰে বন্যপ্ৰাণী মানুহ বিশেষকৈ হাতী মানুহৰ সংঘাত আৰু বান্দৰৰ বিভীষিকা দূৰ কৰাৰ বাবে বৈজ্ঞানিক আৰু স্থায়ী ৰণনীতি যুগুত কৰাৰ উদ্দেশ্যে সৰ্বাম্মক আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিধানসভা চৌহদত আজি বিধায়কসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকৰ পাছত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে বৈঠকত অঞ্চলভিত্তিক সমাধান সূত্ৰ, বিভিন্ন পক্ষৰ মাজত সমন্বয় বৃদ্ধি আৰু ভৱিষ্যতৰ কাৰ্যপন্থাৰ বাবে সৰ্বাম্মক নীতি নিৰ্দেশনা যুগুতাই উলিয়াত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ৰাজ্যত হাতী মানুহৰ সংঘাতৰ বিভীষিকাৰ বিষয়ে উল্লেখ কৰি

গল্পটি শুনো। মালাই যেতিয়া বন্ধ পেকেটটোৰ কথা ভাবি আছিল, তেতিয়া বাহিৰৰ পৃথিৱীখন নিজৰ চিৰাচৰিত ব্যস্ততাৰ কোলাহলত ডুবি আছিল। সময়ৰ আগতেই পুৱাৰ হাবিয়াসত দৌৰি ফুৰা মানুহবোৰৰ পদধ্বনি, জীৱিকাৰ টানতেই হওক বা আৰু আগবাঢ়ি যোৱাৰ অদম্য প্ৰতিযোগিতাৰ বাবেই হওক, চলি থকা অহৰহ চেষ্টাৰ সমিলমিল শব্দ কিছুমান চৌপাশত উৰি ফুৰিছিল। দুটা চকা ঘাইপথৰ ওপৰত, দুটা চকা পথৰ কিনাৰত ৰখাই থোৱা স্কুল বাছখনে দীঘলকৈ হৰ্ণ বজাইছিল। হৰ্ণৰ সমান্তৰালকৈ টিনাৰ মাকৰ মাতৰ লগতে দৌৰাদৌৰিবোৰ বাঢ়ি গৈছিল। এহাতে স্কুল বেগটো, আনখন হাতেৰে টিনাক ধৰি দুমহলাৰ পৰা প্ৰায় টানি লৈ আহি তল পাইছিলহি। তলৰ পৰা আকৌ কিবা এটা পাহৰি অহা মাকজনীয়ে বকি বকিয়েই ওপৰলৈ লৰি গৈছিল। সন্মুখত ভেটা দিয়া তিনিচকীয়া বাহনখনক উদ্দেশ্যি পিছফালৰ গাড়ীৰ হৰ্ণেৰেই বুজাবলৈ চেষ্টা কৰিছিল চালকৰ খং উঠাৰ কথা। পুৱাৰ কামত ব্যস্ত মাকক বিচাৰি কোনো কেঁচুৱাৰ আবেগনা কান্দোনৰ লগত কমাৰশালখনৰ পৰা ভাহি অহা হাতুৰীৰ খটখট শব্দই এক নামহীন ৰিদমৰ সৃষ্টি কৰিছিল। দৰদামক উদ্দেশ্য কৰি পাচলি বেপাৰী আৰু গ্ৰাহকৰ মাজত মজলীয়া বাক বিতণ্ডা এখনো চলিছিল। টিউচনৰ পৰা ঘৰলৈ উভতা ক্লাছ নাইনৰ কিশোৰজনে পথত মোবাইলত ব্যস্ত বাবে খুৰাকৰ সৈতে মুখামুখিকৈ খুন্দি হোৱাৰ উপক্ৰম হৈছিল। ঘটনাটোৰ বাবে কিশোৰক উদ্দেশ্যি খুৰাকৰ শাসনসূচক ধমকি। এই সকলো হাই হুলস্থুলক বহ কৰি নীৰেণৰ দোকানত ওলোমাই থোৱা ৰেডিঅ'টোৰ পৰা ভাহি আহিছিল এক অপ্ৰমাদী কণ্ঠ। এয়া আকাশবাণী গুৱাহাটী। ঘোষণা কৰিবলৈ ওলাইছো আজিৰ দিনটোত প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ সবিশেষ। ঘোষকৰ মাৰ্জিত তথা শ্ৰুতিমধুৰ শব্দকেইটাই যেন সমগ্ৰ হুলস্থুলীয়া পৰিৱেশটোকে অগোচৰে সময় ব্যৱস্থাপনাৰ এক উচিত পাঠ দিব বিচাৰিছিল। কুৰিয়াৰত অহা পেকেটটো খোলাৰ আগতে মালাই খুব সাৱধানেৰে ঠিকনাটো পঢ়ি চাইছিল। নামৰ লগতে মহলা, ৰুম নম্বৰ সকলো ঠিকেই আছিল। গতিকে ডেলিভাৰী দিয়া ল'ৰাটোৱে ভুল কৰা নাই বুলি মালা নিশ্চিত হৈছিল। কেতিয়াবা তাই নিজে অৰ্ডাৰ কৰিছিল নেকি? আকৌ এবাৰ মনত পেলাবলৈ চেষ্টা কৰিলে। মালাৰ হাজবেণ্ড ৰক্তিমেও এই অৰ্ডাৰটো দিয়া নাই বুলি তাই নিশ্চিত আছিল। আগৰ কোম্পানীৰ ফুল এণ্ড ফাইনেলৰ পইচা পোৱা নাই ৰক্তিমে, যাৰ বাবে এই মাহৰ খৰচৰ বাবে মাত্ৰ 700 টকা তাইৰ হাতত দি যাবলগীয়া হৈছিল। নতুন কোম্পানীটোত সপ্তাহ দিন আগতে সোমাইছেহে মাত্ৰ, আৰু প্ৰয়োজনত সি কেছ পেমেণ্ট কৰি পঠিয়ালেহেঁতেন। এনেদৰে কেছ অন ডেলিভাৰী অৰ্ডাৰ ৰক্তিমে কেতিয়াও নকৰে। স্বভাৱগতভাৱে এনে অৰ্ডাৰ হাতত তুলি লৈ আনন্দ পোৱা মালাই সাংঘাতিক বিৰক্তিৰে পেকেটটো খোলাৰ চেষ্টা কৰিছিল। ৰক্তিমে দি যোৱা অনাগত দিনকেইটাৰ সংগী 700 টকাৰ মুহটোক কিছু সময়ৰ বাবে বন্ধ পেকেটৰ ৰহস্য উদঘাটনৰ স্বাৰ্থত সমৰ্পণ কৰিছিল। পেকেটটোৰ ভিতৰৰ পৰা এটা ধুনীয়া পাতল নীলা ৰঙী চুৱেটাৰ উদ্ধাৰ কৰিছিল তাই। পাতল নীলা ৰং খুব প্ৰিয় মালাৰ। তাইৰ প্ৰিয় ৰংটো সন্মুখত দেখি ভাল লাগিছিল যদিও 700 টকাৰ হিচাপটো খেলিমেলি হোৱা দুখ এটাই পিছফালে টানি ধৰিছিল। আপোন সুৰ এটাৰে মালাৰ মোবাইলটো বাজি উঠিল। মালাৰ মাকৰ ফোন। আজিকালি প্ৰায়খিনি সময়তেই মালাৰ মাকৰ ফোনেই বেছি। ৰক্তিমৰ ব্যস্ততা ভৰা জীৱনটো পৰিচালনাৰ হেঁচাতেই মালালৈ অহা ফোনৰ সংখ্যাও কমি গৈছে। মাকে নতুনকৈ লোৱা স্মাৰ্টফোনেৰে জীয়েকৰ সৈতে সঘনে বাৰ্তালাপ কৰে। অৰ্ডাৰটো পালানে মাজনী? নিজে কৰা প্ৰশ্নটোৰ উত্তৰলৈ অপেক্ষা নকৰি মাকে আকৌ আৰম্ভ কৰিলে। মোৰ মোবাইললৈ ডেলিভাৰী হোৱাৰ মেছেজ আহিছে অ', ভাল লাগিছেনে তোৰ? মাকে এই অদৰকাৰী কাৰবাৰবোৰৰ বাবে আগতেও বহুবাৰ তাইৰ গালি শুনিছে। মালাৰ খং উঠিছিল যদিও নিজৰ ভিতৰতে দমাই ৰাখিলে। কিহে পাইছিল তোক হা কেছ অন ডেলিভাৰীত মোলৈ চুৱেটাৰ পঠিয়াবলৈ? বিৰক্তিৰ ভাৱ এটাৰে মালাৰ মুখৰ পৰা ওলাই আহিছিল কথাখিনি। মোহনেই দেখুৱাই দিলে বোলে এনেকৈও বস্তু মগাব পাৰি। মই ভাবিলোঁ তোৰ বাবে কিবা

এটা মগাই চাওঁচোন। মালাৰ খং উঠাৰ অনুমান কৰিয়েই মাকৰ মাতটো সৰু হৈছিল। কি যে নহয় তই, মানে হাতত স্মাৰ্টফোন থাকিল বুলিয়ে, যা তা আৰু দেই। দিনটোত মাকৰ পৰা অহা সঘন অডিঅ' ভিডিঅ' কলবোৰৰ পৰাও যে অশান্তি হৈছিল তাৰেই পৰোক্ষ অনুমান দি মালাই ভোৰ ভৰালে। তই নহ'লে আজি ঘৰলৈ আহিবি, বহুদিন হ'ল অহাই নাই দেখোন, মালাৰ খংটো কিছু কমক বুলিয়েই মাকে ক'লে। আজি নোৱাৰিম যাব, মাকৰ প্ৰস্তাৱক অগ্ৰাহ্য কৰিবলৈ বেছি সময় লগা নাছিল। মালাহঁতৰ তলতে থকা মানুহ এজনীৰ ভনীয়েকৰ বিয়া, বিয়াঘৰ চহৰখনৰ সিটো মূৰত যদিও মালাই এবাৰ দেখা দিবই লাগিব, নহ'লে মানুহজনীয়ে বেয়া পাব। বেছ সম্বন্ধ এটা গঢ়ি উঠিছিল মানুহজনীৰ লগত। দৈনন্দিন ব্যস্ততাৰ অদৃশ্য শিকলিডালত বান্ধ খাই থকা বাবেই মালাই মাকৰ স্নেহভৰা আহ্বানটোৰ কথা অনুমান কৰিও মানা কৰিবলগীয়া হ'ল। মাকক হয়তো ইয়ালৈকে মাতিব পাৰিলেহেঁতেন, কিন্তু বজাৰ বিয়া এইবোৰত লাগি থাকোঁতে মাকক সময় দিব নোৱাৰিব বুলিয়েই নামাতিলে। কিছুমান অনুষ্ঠানলৈ মাকক লৈ যাওঁ বুলিও নিব নোৱাৰি। আধুনিক আৰু আভিজাত্যৰ প্ৰমাণ দিয়াৰ প্ৰতিযোগিতা চলা অনুষ্ঠানসমূহত মালাৰ মাকহঁতে যে যন্ত্ৰণাৰহে সন্মুখীন হয় এই কথা মালাই ভালদৰে জানে। খোৱাৰ ঠাই বহাৰ ঠাইৰ পৰা আৰম্ভ কৰি আতিথ্যলৈকে এশ এটা ভুল দেখুৱাই আমনি দিয়াৰ ভয়টোৱেই মালাক মানা কৰি দিছিল মাকক নিমন্ত্ৰণ দিয়াৰ পৰা। তদুপৰি মালাৰ ভুল উলিওৱা গুণটোতো আছেই মাকৰ। মাকৰ কি খালা কি পিন্ধিলা এনে প্ৰশ্নবোৰত অসন্তুষ্ট মালা। মালাই বজাৰৰ পৰা উভতি আহি ৰুম পাইছিল মাত্ৰ, তাইৰ ৰুমৰ দৰ্জাখন খোলা। খোলা দৰ্জাখন দেখিয়েই অনুমান কৰিব পাৰিছিল যে ভিতৰত মাক বা ৰক্তিমৰ কোনোবা এজন আছে। ব্যস্ততাবোৰৰ মাজত মাকৰ পৰিচৰ্যাত কাৰ্পণ্য হোৱাৰ ভয় এটা আছিল যদিও এনেদৰে হঠাৎ মাকক দেখি মনটোক সন্তুষ্টিৰ বতাহে ছাটিয়ে চুই গৈছিল। তই ঘৰলৈ নাযাওঁ বুলি কোৱাত ময়ে আহি গ'লোঁ, ভালেই কৰিলি দে, মনত পৰি আছিল তোলৈ বহুত। মিঠা হাঁহি এটাৰে মালাই মাকৰ কথাখিনিক স্বাগতম জনালে। শুনচোন, তই কাপোৰ সলোৱাৰ আগতেই কাম এটা কৰচোন নহ'লে, মাকে বেছ আগ্ৰহেৰে কোৱা কথাকেইটাত মালাই কৌতূহলেৰে চালে। বহুদিন হ'ল বৰালি মাছ খোৱা নাই, তহঁতৰ ওচৰৰ বজাৰখনতেই আহোঁতে দেখি আহিছোঁ, লৈ আছোন নহ'লে। আৰু শুনচোন, আধা কেজিৰ তলৰ বৰালি খাবলৈ বৰ বেছি সোৱাদ নহয়, বৰালি মাছৰ শিয়নি চাই কিনিব লাগে, পুৰত শিয়নিৰ বৰালিটোহে খাবলৈ ভাল। মাকে তৃপ্তিৰে খাব বিচৰা বৰালি মাছটোৱে যেন মালাৰ দুয়োগালত দুচৰহে শোধাইছিল। হাতত মাত্ৰ এশ টকা, আধা কেজিৰ বৰালি, এইখিনি সময়ত ধাৰলৈ গৈ আনে কাৰ পৰা। আহি আছোঁ ৰ তেন্তে, মাকৰ প্ৰস্তাৱক অগ্ৰাহ্য নকৰি মালাই এশটকীয়া সাহসেৰে বজাৰৰ ফালে ওলাইছিল। শুনচোন, লগতে ওলকবি অলপ লৈ আহিবি, ময়ে ৰান্ধি খোৱাম আজি। মাকৰ এই সংযুক্ত শব্দকেইটাই মালাক তাইৰ মানিবেগটোত থকা এশটকীয়া নোটখন কোনখিনি ঠাইত কিদৰে আছে আকৌ এবাৰ মনত পেলাই দিছিল। স্পটলাইটৰ উজ্জ্বল পোহৰত জকমকাই আছিল কেইবাটাও পুৰত শিয়নি থকা বৰালি মাছ। মালাই মাত্ৰ এবাৰ চকু ফুৰাই গৈছিল মাছকেইটাৰ ওপৰেৰে। আধা কিলোগ্ৰাম বাদেই তাইৰ হাতত থকা টকাখিনি এপোৱা মাছ কিনিবলৈও যথেষ্ট নাছিল। মাকৰ বৰালি মাছ খোৱা হেঁপাহটোৱে যেন তাইৰ মনটো বৰকৈ অশান্ত কৰি তুলিছিল। এশ দুশ গ্ৰাম মাছ কাটি দিবলৈও বেপাৰীসকল মান্তি হোৱা নাছিল। মালাই ওপৰৰ দাঁতকেইটাৰে তলৰ উঠটো জোৰেৰে চেপি ধৰিলে। কপালৰ মাংসপেশীবোৰ কোচ খাইছে তাইৰ। খঙত নীলা ৰঙৰ চুৱেটাৰটো চিৰা চিৰ কৰি পেলাবলৈ মন গৈছিল তাইৰ। চুৱেটাৰটোৰ বাবেই আজিয়েই অস্বস্তিকৰ আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি খং উঠিছিল। মালাই গোটেই মাছৰ বজাৰখন ঘূৰি ফুৰিছিল, কিন্তু সমাধানৰ প্ৰতিটো সূত্ৰই যেন আউল লাগি অন্ধকাৰত হেৰাই গৈছিল। মালাৰ মোবাইলত মেছেজ অহাৰ শব্দ এটা বাজি উঠিছিল। বেগৰ ভিতৰত এশটকীয়া নোটখনৰ লগতে লিপিট খাই থকা মোবাইলটো তাই উলিয়াই লৈছিল। স্ক্ৰীণখনত চকু পৰাৰ লগে লগে তাই থমকি ৰৈছিল। আচৰিত, তাইৰ একাউণ্টত জমা হৈছে 5,000 টকা। মুহূৰ্ততে তাইৰ বুকুৰ ভিতৰত কৌতূহলৰ ঢৌ উঠিছিল। টকাখিনি প্ৰেৰণকাৰীৰ নামটো পঢ়ি তাই আৰু অধিক বিস্মিত হৈছিল। টকাখিনি মাকে পঠিয়াইছে। মালাই একে ঠাইতে থিয় হৈ পুনৰ এবাৰ মেছেজটো পঢ়িছিল। শব্দবোৰ যেন বিশ্বাস কৰিব নোৱাৰা কোনো অলৌকিক খবৰৰ দৰে চকুৰ আগত ভাহি আছিল। ঠিক সেই সময়তে

0: মোবাইলটো পুনৰ কপি উঠিছিল। মাকৰ ফোন, লাজ, বিস্ময়, অপৰাধবোধ আৰু মৰম সকলো অনুভূতি একেলগে গোট খাইছিল। তাই ফোনটো ৰিচিভ কৰিছিল। হেল্ল' মা, কণ্ঠস্বৰটো যেন তাইৰ নিজৰে অপৰিচিত আছিল। পইচাখিনি সোমাইছেনে মাজনী?
1: হয় মা, আহিছে, কিন্তু
0: মালাই তাইৰ লাজৰ ভাৰটো মাকৰ প্ৰশ্নৰ উত্তৰত লুকুৱাবলৈ চেষ্টা কৰিছিল। তহঁতবোৰ আজিকালি বহুত ডাঙৰ হৈ গ'লিও মাজনী, ব্যস্ততাৰ সোঁতে তহঁতক ইমান দূৰলৈ উটুৱাই নিলে যে আমিবোৰ পৰৰ মানুহ হৈ পৰিলোঁ। যিজনী ছোৱালীয়ে দুই মিনিট মাকক নেদেখিলে মা মাকৈ ঘৰখনত উৎপাত লগাই দিয়ে, সেইজনী ছোৱালীক এতিয়া মাকে ইমানকৈ কোৱাৰ পাছতো এদিনো যাবলৈ সময় উলিয়াব নোৱাৰিলি। অভিমান কিম্বা অপাৰ মমতা ভৰা মাকৰ মাতটোৱে যেন জমা হৈ থকা এসোঁতা পানীৰ দৰে পাৰ ভাঙি অহাৰ ৰাস্তা বিচাৰিছিল। তোৰ প্ৰতিটো জন্মদিনতে দেউতাৰে ঘৰত বৰালি মাছে ভোজ পাতিছিল। এইবাৰ দেউতাৰ নাই বুলিয়েই মই জানো সেই দিনটো পাহৰি যাম। আজিৰ তাৰিখটো মনত পেলাবলৈ চেষ্টা কৰোঁতেই মালাৰ দুগালেৰে বৈ আহিছিল অশ্ৰুৰ উষ্ণধাৰা। বজাৰৰ হুলস্থুলবোৰো যেন মুহূৰ্ততে অস্পষ্ট হৈ গৈছিল। সৰুতে তোৰ উশাহৰ শব্দ শুনিয়েই বুজি পাইছিলোঁ ভিতৰত কি অসুখে ঘৰ পাতিছে। নাকৰ কাষত আঙুলি ৰাখিলে অনুমান কৰিব পাৰিছিলোঁ কিমান কষ্টত উশাহ লৈ আছিলি। অথচ আজি এই সাধাৰণ টকাৰ অসুবিধাখিনিও মাৰক ক'বলৈ সাহস নহ'ল নে তোৰ? মালাই ৰুমালখন উলিয়াই চকুৰ কোণত থোপ খাই থকা অশ্ৰু লুকাবৰ চেষ্টা কৰিছিল। আজিকালি হয়তো মোৰ কথাবোৰ শুনিবলৈ লাজ পোৱা হৈছ, ফোনৰ কথাবোৰেও হয়তো তহঁতৰ বহুত সময় নষ্ট কৰে, কিন্তু কি কৰিম কচোন, এই অভ্যাসটো যে তয়েই লগাই থৈ গ'লি। সৰুতে বুকুৰ মাজত সোমাই নাথাকিলে এৰিব নোৱাৰা সেই ছোৱালীজনী ডাঙৰ হ'ল, কিন্তু মাৰৰ বুকুখনটো তেনেকুৱাই হৈ থাকি গ'ল। তই ভালপোৱা পাতল নীলা ৰঙৰ চুৱেটাৰটো জন্মদিনৰ উপহাৰ বুলি পঠিয়াইছিলোঁ, ভাবিছিলোঁ পিন্ধি বহুত সুখ পাবি, কিন্তু মালাই অনুভৱ কৰিছিল ফোনৰ সিটোমূৰত মাকে চকু পানী মচি আছিল। কিছু সময়ৰ নিস্তব্ধতাৰ পিছত মাকে পুনৰ কৈছিল, হ'ব দে, বহুত নক'বলগীয়া কথা কৈ পেলালোঁ। বুকুখনত জমা হৈ থকা কথাবোৰে হেঁচা মাৰি ধৰিছিল, এতিয়া অলপ পাতল লাগিছে, মাছটো লৈ আহিবি। মাকৰ কথাবোৰ বহুপৰ মালাৰ বুকুত অনুৰণিত হৈ আছিল। অশ্ৰুসিক্ত নয়নেৰে তাই লাহে লাহে বজাৰৰ পুৰত শিয়নি থকা ডাঙৰ বৰালিটোৰ ফালে আগবাঢ়িছিল। মালাই ঘূৰি আহোঁতে লক্ষ্য কৰিছিল দিনটোৰ গতিবোৰ যেন তেতিয়ালৈ ক্লান্ত হৈছে, পুৱাৰ সেই হৰ্ণৰ চিঞৰ বাখৰবোৰ কমিছে, ঘাইপথেৰে যোৱা বাহনবোৰ সংযমি হৈছিল, গতিৰ সলনি সিহঁতৰ মাজত ঘৰ পোৱাৰ এক নীৰৱ তাৰণা। স্কুল বাছখনে বহু আগতেই নিজৰ দৌৰ সামৰিছিল, টিনা ঘৰৰ বাৰাণ্ডাত বহি খেলা ধূলাত ব্যস্ত আছিল। মাকজীয়েকৰ হাঁহিৰ মিঠা ৰিণিকি ৰিণিকি শব্দ ভাহি আহিছিল, পাচলি বেপাৰীয়ে নিজৰ টোপোলাটো সামৰি ঘৰমুৱা হৈছিল, দৰদাম আৰু বাঘ বিতণ্ডাবোৰ তেতিয়ালৈ সন্ধিয়াৰ আন্ধাৰত মিলি গৈছিল, কমাৰশালখনৰ জাপ বন্ধ, জ্বলি আছিল ওলমি থকা এটা হালধীয়া বাল্ব। ক্লাছ নাইনৰ কিশোৰজনীও হয়তো মোবাইলটো দূৰত থৈ পৰিয়ালৰ লগত বহিছিল, নাছিল কোনো কেঁচুৱাৰ কান্দোন, হয়তো মাকৰ বুকুত মূৰ থৈ সি নিশ্চিন্তে টোপনিত লালকাল। সামৰিবলৈ ওলোৱা নীৰেণৰ দোকানৰ পৰা তেতিয়াও ভাহি আহি আছিল ৰেডিঅ'ৰ ঘোষকৰ মনজুৰোৱা মাৰ্জিত তথা শ্ৰুতিমধুৰ শব্দকেইটা।
2: ইমানপৰে শ্ৰোতাসকলে পিংকু কলিতাৰ চুটি গল্প পুৰঠ শিয়নীৰ বৰালি শুনিলে। গল্পটি পাঠ কৰিলে নিভাৰাণী ৰয়ে। চোৰাত এইবাৰ আগবঢ়াইছো গগন কুমাৰ নাথৰ এমুঠি কবিতা।
3: প্ৰস্তাৱ তেওঁ আহিছিল পুৱাৰ একাজলি মলয়া বতাহৰ বাদে কোনেও নাজানিলে। সময় তেতিয়া মহিধৰৰ গেলামালৰ দোকানৰ ঘড়ীকাটাত ওলমি আছিল। খবৰ এটি দিলে গোপনে।

에 헝구번에 ইয়ালৈ হেন ৰদ আৰু বৰষুণ আহিব। মৌপিয়া চৰায়ে গধূলি গোপাল খৰিকা যায় ফুলৰ সতে লুকা ভাকু খেলাৰ আগতে আহি আলহী ঘৰ বিচাৰিব, কিছুদিন থাকিব, ঘূৰিব ফুৰিব, আৰু বা কি উদ্দেশ্য? আন্দোলন অনশন আৱিষ্কাৰ বহিষ্কাৰ যদি হয় যি কৰে কৰক, আমাক বা আকৌ কি সোধে? দামী অথবা সস্তীয়া কাগজ কলম পেঞ্চিল আৰ চি ফণি স্কেল দেওধনীহাত দিহিঙীয়া নদী আৰু কত বিশেষ্য বিশেষণ হলে বাৰু হওক, জানা আমি মাথো বতাহ খাইছো, উশাহ লৈছো। কোনোবাই যদিহে আমাক বৰশীত টোপ কৰি গাঁঠি পানীত বুৰাই দিয়ে তেনেহলে সৰ্বনাশ। হেৰৌ, এখন সভা পাতিম। ক'ত পাতিম পিছত ক'ম, অঞ্চলৰ মানুহ থাকিব তাত। ভোগীজান নাঙল ধোৱা পথাৰৰ জহা আৰু সুৱাগমণি ধান চপোৱাৰ আগে আগে সভাপতিৰ স্বাক্ষৰত প্ৰস্তাৱ লিখিম আৰু পঠিয়াম। প্ৰতি ৰদ আৰু বৰষুণ, তোমালোক ইয়ালৈ আহিবা, পাৰিলে চম্পাৱতী আৰু তেজীমলাকো লগত আনিবা। আগতে নজনা কিম্বা নেদেখা নতুন আলহীৰ সতে নহয়, কেৱল তোমালোক। কিন্তু এতিয়া নহয়। নিৰ্মম আত্মগাথা। টুকুৰা চৰায়ে বাঁহ সজা হৃদয়খনিত আজন্ম ভাৱনাৰ এখোদ সেউজীয়া সুখানুভূতি। নাজানো কেতিয়া ক'ৰ পৰা পোখা মেলিছিল তাত বেং নৈ পৰীয়া গাখীৰতী সপোন। সঁচাকৈ সযতনেই আছিল শুৱনি গাঁৱৰ চেনেহী পঁজাৰ সুখ দুখৰ নৈসৰ্গিক পুৱা গধূলি। অথচ ক্ৰমান্বয়ে মোৰ ওপৰতেই জেদ ধৰিব লাগিছে সকলোৱে, যেন ইপাৰ সিপাৰ দুপাৰ হ'ল। আতুমটোকাৰী হৃদয়ৰ ব্যাপকতা তথা সৰ্বত্ৰ কুশল বাৰ্তা। সঁচাকৈয়ে কি যে দুৰ্বিষহ সময়ৰ নিৰ্মম আত্মগাথা। পাঠশালা। তেজ গোন্ধোৱা বাটেৰে সেউজীয়াৰ এফুঁত জোনাক কঁপাই নামি আহিছে সৰগৰ এজাক শীতল বতাহ। সৌ দিহিঙে দীপাঙে বালিমাহী চৰাইজাকৰ হৃদয়বিনত বাজিছে ৰ'দ কাঁচিয়লিৰ গীত। ৰ'দালিয়ে ৰ'দ দে, সোণৰ ৰেণু ছটিয়াই দে, তেজ গোন্ধোৱা বাটেৰে নিৰাশাৰ সেতেলি এৰি মাইল পোষ্টবোৰত এটিৰ পিছত এটি যুগৰ সংখ্যা গাঁঠি আমিবোৰ আহিছো পাঠশালা। তোমাৰ গৰ্ভত বৰ্ণৰ পিছত শব্দ সজাই ডেউকাত ডেউকা লগাই ৰজনজনাই নাচিব লাগিছে সাতোৰঙী উৰণীয়া স্বপ্ন। কি যে প্ৰেমৰ দীঘবাণীৰ বুটা বচা তলসৰা শেৱালি সুবাস শৈশৱ। আহ, ভাবিলে বুকুৰ বিষত চকুৰ পতালৈ ভৰ দুপৰতেই নামি আহিব খোজে বিষাদ ভৰা সন্ধিয়াৰ ভৰপক। তেজ গোন্ধোৱা বাটেৰে আমিবোৰ আহিছো পাঠশালা, আমিবোৰ আহিছো। মোৰ সমসাময়িক, তেওঁ মোৰ সৈতে চিনাকি। গছৰ ডালত ঢৌ খেলা লিহিৰি পাতৰ উখল মাখল আবেলি। তেওঁ ব্যাধৰ হৰিণ, পখিলা ভুমুৰা চৰাই আৰু মৌমাখিবোৰৰ মুখত গুজি দিয়ে দীপাৱলীৰ ফুলজাৰি। তেওঁ ভোক লাগিলে বিৰিণা পাতৰ আঙুঠি পিন্ধি প্ৰকাণ্ড শিলত ভাস্কৰ্য কাটি সময় কটায়। বিষাদ আহিলে চকুলো বোৱাই শাৰী শাৰীকৈ মমবাতি জ্বলায়। তেওঁ ৰংঘৰ কাৰেংঘৰ অথবা মহাভৈৰৱ নিলগে থয় শীতৰ জুহালত। তেওঁ গছলতা নদী বিল আৰু পৃথিৱীৰ সতে গাঁও

গাঁৱে নগৰে নগৰে চহৰৰ অলিয়ে গলিয়ে ফুৰে ঘূৰে ৰঙীন দিন আহ্বানৰ ধৰ্ণা দিয়ে। তেওঁ মোৰ সমসাময়িক, দুখৰ বান্ধৈ মোৰ। শুনিবানে মোৰ দুখৰ বান্ধৈ? পিতাইৰ ফটাচিৰা কামিজৰ তলতেই লুকাই থাকে ইতিহাসৰ ছয় ঋতুৰ তেজাল ঘামৰ চেকুৰণি। সৃষ্টি হয় নাঙলৰ শিৰলোত, আধিয়াৰ পথাৰত সোণালী ধাননি ৰমকে জমকে। ভৰি পৰে আঘোণৰ বিদায়ী বেলাত মেটমৰা ভঁৰাল, মেৰ পাচি সকলো। কিন্তু যে মোৰ দুখৰ বান্ধৈ, হেমন্ত শীতৰ ৰাতি পিৰালিতে বহি থকা যৌৱনা ভনীজনীৰ কোমল হাতৰ বোলনি, পিতাই কিনি অনা বহুৰঙী চাউলৰ পৰশে পৰশে, কোনে কাৰ খবৰ ৰাখে? সৰল গাণিতিক, কোনে কাৰ খবৰ ৰাখে? বন্ধুৱে বন্ধুৰ, আত্মীয় আত্মীয়ৰ, অজুহাত ব্যস্ততা, চাকৰি ব্যৱসায় ৰাজনীতি আৰু যে কত কি, চেৰেকীৰ আঁত হেৰুৱা ছিগা সূতা, কোনে কাৰ খবৰ ৰাখে? অজুহাত ব্যস্ততা। আপোন আত্মীয়জন শুভ্ৰতা মেৰিয়াই উভতি নহা বাটেৰে তৰাৰ দেশলৈ গ'ল, কোনে কাৰ খবৰ ৰাখে? অজুহাত ব্যস্ততা। কাইলৈ লগ পাম, ইজনে সিজনক সুধিম ভালনে, সৰল গাণিতিক উত্তৰো চমু, হয় আছো দিয়ক, কোনে কাৰ খবৰ ৰাখে? অজুহাত ব্যস্ততা। পদপথৰ কৃষ্ণচূড়াজোপা মোক কওঁ বুলিও নকলে এফুট সেউজীয়াৰ কথা, কোনে কাৰ খবৰ ৰাখে? অজুহাত ব্যস্ততা। আত্মীয় সময়, আত্মীয় সময়, তোমাৰ বুকুচাত অতিথি সুখ, অনুভূতি আৰু বেদনাৰ ভাগৰুৱা জীৱন। তোমাক বিচাৰি নীলাচল পাহাৰত গছৰ ডালে পাতে বুকু ফিন্দাই ফুৰিব লাগিছে বিহুৱতী চৰাই। তোমাৰ প্ৰতীক্ষাত ঘৰে নগৰে চহৰে ধুঁৱলি কুঁৱলি বিয়লি বেলা, পিতামহৰ ল'ৰালিৰ ধেমালি। আত্মীয় সময়, গাঁৱৰ ৰাজহুৱা পুখুৰীত পুথি দৰিকণাৰ হৈছে বিবাদ। তুমি আহিবা বুলি আশাৰ চুবুৰীৰ চিনাকি বাটৰ দলিচাখনিত বাট বুলিছে সূৰ্যমুখী ফুল জাকে জাকে। চৌদিশে উল্লাসৰ হাততালি, নীলা সপোন ৰঙা ফুল। তুমি আহিলে আদৰ্শৰ জয়ধ্বনিত শুক্ৰেশ্বৰ পাৰ্কৰ চকামকা ৰাতিপুৱা আকাশে বিলাব ৰুটি, সূৰ্যই ছটিয়াব কামিজ, শাৰী পাতি থিয় হ'ব শৈশৱ হেৰুৱা নাঙত শিল। তুমি আহিবা আত্মীয় সময়। দুখ গধুৰ স্মৃতি। কাতিৰ কঙালীয়ে কাণে কাণে কয় জীৱন নহয় পৰিসমাপ্তি, চুবুৰীয়ে চুবুৰীয়ে লিপিবদ্ধ আশাৰ স্বৰ্ণলিপি। জীৱন জিনা মই নেদেখা, ককাই পিতাইখেনো দিছিল এখন জুলুঙা, য'ত আছিল বেংনৈ পথাৰৰ ভঁৰাল ভৰা ভৰসা। পিতায়ো ৰাখিলে যতনে সেইখন ঐতিহ্যৰ জুলুঙা, তাতে আছিল ৰঙালী কঙালী কিম্বা ভোগালীৰ মেটমৰা ঐশ্বৰ্য বিভূতি। এদিন পিতাইৰ বিদায়, তৰাৰ দেশলৈ গ'ল, চিৰদিনলৈ নোহোৱা হ'ল। আমি তিনি ভাই, পিতায়ে ক'লে বাই ভাই সকলোকে জুলুঙাখন ভালকৈ ৰাখ, তহঁতো কুশলে থাক। নুপুৰৰ ৰুণঝুন ৰুণঝুন সময়ৰ খোজ, ৰংসনা বহাগৰ গৰু গধূলি, সকলোকে এৰি সকলো মচি মচি পিতাইৰ ওচৰ সেই যে তৰাৰ দেশ, তালৈ দাদাও গুচি গ'ল।

0: দাদা, নাজানো কিমান পুণ্যই তেওঁক মহান কৰিছিল, নাজানো কিমান পুণ্যই তেওঁক দৃঢ় কৰি তুলিছিল। পলে প্ৰতিপলে তেওঁ কেৱল উৎসাহী আছিল। ককাৰ জুলুঙা, পিতাৰ জুলুঙা ভালকৈয়ে আছে। জুলুঙা তিনি ভাইৰ, কুঁৱলীয়া আৱৰা, নিয়ৰৰ মুকুতাসনা, শীতৰ ভোগালী, কোনো খুলিব পৰা নাই, কাৰণ জুলুঙাত দুখ গধুৰ স্মৃতি। নহলে এনেয়ে দিম। 98641, হেল্ল' হেল্ল' শুনিছেনে? হয়, আপুনি ব্যস্ত? হেল্ল' আপুনি ব্যস্ত? ব্যস্ততাই আপোনাৰ জীৱন ধন্য। হেল্ল' আপোনাক আমনি নকৰোঁ, মুঠেও আমনি নকৰোঁ। জোন বিদায় লক্ষী পুৱাৰ কোমল ৰদালি আপোনাৰ সৈতে দুষাৰ মনৰ কথা পাতিব বিচাৰিছোঁ। হেল্ল' হেল্ল' আহ, কাট খাই গ'ল, ভাগৰি পৰিলোঁ। বিশ্বাস কৰক, আপোনাক মুঠেও আমনি নকৰোঁ, কাৰণ আপুনি ব্যস্ত। ভাবিছিলোঁ আপুনি হৃদয়ৰ আতংটোকাৰী পঁজাঘৰত ৰ'দ কাঁচিয়লিৰ গীত গাব, পিছে নুশুনিলে, কাৰণ আপুনি ব্যস্ত। তথাপি কওঁ, শুকুৰবৰীয়া হাতলৈ যাম, হৃদয়ৰ দৰদাম চাম, পাৰিলে বিকিম, নহলে এনেই দিম। বিশ্বাস কৰক, আপোনাক মুঠেও আমনি নকৰোঁ, আপোনাৰ সৈতে ইয়াত যে আৰু নাথাকোঁ। বৰকৈ মনত পৰিছে, খোজ দিয়া বাট মচি মচি আহিলোঁ বহু দূৰ, চিনাকি বাট অচিনাকি হ'ল। এতিয়া যে আৰু যাওঁ বুলিও উভতি যাব নোৱাৰোঁ, শাশ্বত জানিও হাহাকাৰ কৰিছোঁ বাৰে বাৰে। উভতাই বিচাৰিছোঁ কৈশোৰ, উভতাই বিচাৰিছোঁ ল'ৰালি, তলসৰা শেৱালি সুবাস, স্নিগ্ধ শাৰদ বৰকৈ মনত পৰিছে, মোৰ পিতাৰ, মোৰ আইৰ খুচুৰা পইচাৰ মুঠি মুঠি হাত, যাৰ মুখত দেখিছিলোঁ স্নেহ প্ৰতিবিম্বিত সুখৰ পৃথিৱীখন।
1: গগন কুমাৰ নাথৰ এমুঠি কবিতা শুনিলে, কবিতাকেইটি পাঠ কৰিলে মেলডী পাটগিৰিয়ে। সাহিত্য চৰা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। মেলডী পাটগিৰিৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।

0: এলিন মিরান্ডা, বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনি অৰুন্ধতী, সেমেকা পোহৰে সোঁৱৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ মনত পৰেনি অৰুন্ধতী, জোনাকে ডাৱৰে মৰমে বিষাদে নুবুজা কবিতা, আমাৰ মাজত ভগা সপোনৰ অতনু বাধা মনত পৰেনি অৰুন্ধতী।
1: নবকান্ত বৰুৱা, অসমীয়া ভাষা সাহিত্যত নবকান্ত বৰুৱাৰ স্থান অনন্য। বৃত্তিত ইংৰাজী ভাষা সাহিত্যৰ অধ্যাপক হলেও কবি সাহিত্যিক হিচাপে প্ৰতিষ্ঠিত।

0: এইগৰাকী ব্যক্তিয়ে আজীৱন কাব্য গদ্য অনুবাদ নাট আৰু শিশু সাহিত্যৰ সৃষ্টিৰে অসমীয়া ভাষা সাহিত্যলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই থৈ গৈছে। 1951 চনত প্ৰকাশিত হে অৰণ্য হে মহানগৰৰ পৰা আৰম্ভ কৰি 1999 চনৰ দলঙত তামিঘৰালৈকে 9খন কাব্যপুথিৰ লগতে 2খন নিৰ্বাচিত কাব্য সংকলন কাব্য সাহিত্যলৈ তেখেতৰ অনবদ্য অৱদান। নিজকে এজন কবিৰূপে চিনাকি দিব বিচৰা তেখেতৰ কাব্যসত্তা কিন্তু কবিতাৰ মাজতে আবদ্ধ হৈ থকা নাই। চুটিগল্পৰ বাহিৰে সমতলৰ মাধ্যম গদ্য ৰচনাৰ প্ৰায় প্ৰতিটো দিশতে তেখেতৰ মৌলিক অৱদান অসমীয়া সাহিত্যত বিৰাজমান। শিশু সাহিত্যৰ ক্ষেত্ৰত তেখেতৰ অৱদান অতুলনীয়। অনুবাদ সাহিত্যৰ ক্ষেত্ৰত তেখেত আছিল সিদ্ধহস্ত। প্ৰিয় শ্ৰোতা, নবকান্ত বৰুৱাদেৱৰ কাইলৈ স্মৃতি দিৱস অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানটিত আজি তেখেতৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰি তেখেতৰ গীত কবিতা আৰু জীৱনৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰিব বিচাৰিছো।
1: জীৱনৰ একো বস্তু পেলনি নাযায় যদি তাৰ আঁৰত নিষ্ঠা থাকে। ৰবীন্দ্ৰনাথৰ কথাটো সেইটো মোৰ এটা জীৱনৰ অভিজ্ঞতাৰে কথা। সেইটো জীৱনৰ ধন কিছু যাবনে পেলাম, এই বাক্যটোৱে মোক সদায় অনুপ্ৰেৰণা দিছিলে। গতিকে মই সেইকাৰণে যিখিনি কাম কৰিব মন যায় সেইখিনি কাম মই নিষ্ঠাৰে কৰোঁ।

0: আপোনালোকে এইমাত্ৰ শুনা ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ নিয়ৰৰে ফুল এই গীতটিৰ ৰচনা নবকান্ত বৰুৱাদেৱৰ। এই গীতটিত আইনুৰ কথা কোৱা হৈছে, যাক আমি সকলোৱে উপলা বৰুৱা বুলি চিনি পাওঁ। আহক এই গীতটিৰ আঁৰৰ কথা আৰু লগতে নবকান্ত বৰুৱাদেৱৰ কেইবাটিও গীতৰ বিষয়ে আকাশবাণী যোগে ইতিপূৰ্বে প্ৰচাৰিত এটি অনুষ্ঠানত তেখেতে কি কৈছিল তাৰ কিয়দাংশ এতিয়া আপোনালোকক শুনাবলৈ লৈছো।
1: মই এল পি স্কুলৰ একেবাৰে তলৰ খাপত কিজানি আমি শিলপুখুৰীৰ নতুন ঘৰটোলৈ আহিছো। খোলা পথাৰ, ঠিক পথাৰ নহলেও পথাৰৰ নিচিনাই লাগে, তেতিয়াও ঘৰবোৰ হোৱা নাই। আমাৰ ঘৰৰ কাষতে আছিল স্বনামধন্য নাট্যকাৰ ফণী তালুকদাৰ আৰু আমাৰ দলি জেঠাই মা, তাৰমানে দলি তালুকদাৰৰ ঘৰ। শিলপুখুৰী অঞ্চলটো বৰষুণ পৰিলে বানপানী হৈ যায়, গতিকে তাত আহে কেতিয়াবা বোকা পানী খচকি ভূপেন খুৰা। কি কথা পাতে নাজানো, দেউতাহঁতৰ লগত আমাৰ খুব ফূৰ্তি হয়। ঠিক সেইটো পৰিৱেশতে দেখা পাওঁ পাহাৰখন, শৰণীয়া পাহাৰ। এদিন ঠিক দলি জেঠাই আমাৰ ঘৰত মই নাচি আছো, দেউতা দুপৰীয়া সময় বোধ কৰোঁ, নাচি থাকোঁতে হঠাৎ মন কৰিলোঁ যে মোৰ লগত দেখোন শৰণীয়া পাহাৰখনেও নাচিব ধৰিছে। তাতে মই জঁপিয়াই আছো, গতিকে পাহাৰখনো জঁপিয়া যেন লাগিছে। সেইটো কথাকে খুব উৎসাহেৰে মই দলি জেঠাইক ক'লোঁ। চ' দেউতা কলেজৰ পৰা অহাৰ পিছত নিশ্চয় দলি জেঠাই কথাটো দেউতাক ক'লে, মই ইমান গম নাপাওঁ কি কথা পাতিলে। তাৰপিছত আকৌ সন্ধিয়া সময়ত আমি অলপ ওলাই গৈছোঁ খোজকাঢ়ি মুকলি বাটেৰে। চ' দেউতাই সুধিলে, আজি বোলে তোৰ লগত পাহাৰখনো নাচিছিল হয় নেকি? অঁ চাওঁ ৰবা ৰবা চাবা, কাষতে পাহাৰখন আছে সন্মুখত, দেখুৱাব খোজোতেই দেখা পালোঁ যে তেতিয়া সন্ধিয়া নামি আহিছে, গতিকে আকাশখন আৰু দেখিবলৈ পোৱা নাযায়। মই কৈছোঁ, এই পাহাৰখন দেখোন আকাশ হৈ গ'ল। সেই দুটা ইমেজ লৈয়ে দেউতাই এই গানটো লিখিছিল বুলি মোক আয়ে পিছত কৈছে। আৰু সেই সময়ত আমাৰ ঘৰত বিজুলী সংযোগ হোৱা নাছিল, গতিকে মম এডাল জ্বলাই লৈ দেউতাই খুব গানটো লিখিছিল, সেইকাৰণে মমৰ কথাও আহিছে তাৰ মাজতে। আৰু ঠিক সেই সময়তেই কিছুমান হাঁহ ৰাজহাঁহ এনেকে আয়ে কোৱা মতে কেক কেক কেক শব্দ কৰি উৰি গৈছিল, গতিকে সেই বলাকাৰ কথাটোও আহিছে। সেই গতিকে কিবাখনো ছবি মিলি এখন ছবি হৈছিল। তাত কিহৰ কাৰণে জানো নিয়ৰৰে ফুল কথাটো ভাৱ আহিছিল নাজানো, হয়তো সেইটো নিয়ৰৰ সৰাৰ দিনৰো সময়ো হ'ব পাৰে। আৰু তাত সেই দুটা কথা যে এপাহ ফুলিল এপাহ সৰিল কিয় লিখিছিল দেউতাই নাজানো, 1960ৰ দশকৰ মাজভাগ মানৰ কথা, গতিকে তেতিয়া জুনুকা তেনেই সৰু, এবছৰীয়া মান হ'ব পাৰে। সেই সময়ত যেতিয়া বাজিছিল ৰেডিঅ'ত, যিহেতু মোৰ নামটো আছে, সকলোৱে মোক কয় আইনো আজি তোমাৰ গান শুনিলোঁ দেই, শুনিলোঁ, মোৰ একেবাৰে আনন্দত বুকু ফুলি যায়।
2: আপোনাৰ গীতটো গোৱাৰ পিছত জুনুকাৰো ভেম লাগিছিল বুলি আমি জানো।
1: অঁ, এইটো এটা বহুত এটা ঘটনা। জুনুকা তেতিয়া সৰু, মই কৈছোঁৱেই, তাই দেখিলে যে দেউতাৰ গানত নিয়ৰ, নিয়ৰ মানে বীৰেণ খুৰাৰ, বীৰেন্দ্ৰনাথ দত্তৰ তেখেতৰ প্ৰথমা কন্যা, নিয়ৰৰ নাম আছে ডাৱৰ, তেতিয়া কুঁহি হোৱা নাছিল। আকৌ মোৰ জেঠাইদেউৰ ছোৱালী মালাৰো নাম কিবাকে ওলাই শব্দটো আহে, আৰু তেতিয়া আমি সেইবোৰ কথা ঠিক নাম বুলিয়ে ভাবিছিলোঁ গানত যেতিয়া আহে। গতিকে তাই লাগিল, থে মোৰ নামত কিয় গান নাই বুলি এদিন তাই একে মাটিত বাগৰি বাগৰি গানিবলৈ ধৰিলে। মোৰ অলপ অলপ মনত আছে, তেতিয়া দেউতাই এটা গান লিখিলে, হয়তো দেউতাৰ নিজৰ মনৰ ভাৱেৰে ওলাল, যে গানটো হ'ল, মোৰ জুনুকা আছিল এদিন মাটিত বাগৰি, দুখৰ ধেমালি জালত ভাগৰি ভাগৰি। সেই গানটো লৈ তাই লগে লগেই বোধ কৰোঁ দেউতাই চিঠি এখন লিখি দিলে বীৰেণ খুৰালে, তাৰমানে বীৰেন্দ্ৰনাথ দত্তলৈ, কৈছে বীৰেণ খুৰা চোৱা এতিয়া তোমাক এখন দেউতাই চিঠি দিছে। বীৰেণ খুৰালৈ লিখি পঠিয়াছিল বোলে, বীৰেণ খুৰা সেইদিন কৈছে মোক যে তাত লিখিছে যে তুমি জুনুকাৰ গানটো সোনকালে সুৰ কৰি শুনাই যাবা সেইদিন। তাৰপিছত ঠিক বীৰেণ খুৰাৰ দুদিনমান পিছতে বোধকৰ সুৰটো পৰি ঘৰ শুনাবলৈ আমাৰ ঘৰলৈ আহিলে, হাৰমনিয়ামটো লৈ যেতিয়া গাইছে, তেতিয়া জুনুকাই বোলে আনন্দত ইমান নাচিছে, নাচি নাচি তাই ফূৰ্তি মানে ৰ'ব নোৱাৰা, ভৰি কেইখন যেন তাই নৰ'বই, এনেকৈ নাচিছে।

0: শিশুৰ প্ৰতি আছিল তেখেতৰ অগাধ ভালপোৱা। শিশু উপযোগী বিভিন্ন গীত মাত তেখেতে লিখি গৈছে। শিশুৰ প্ৰতি থকা তেখেতৰ ভালপোৱা আৰু লগতে আপোনালোকে শৈশৱৰ পৰা পিতৃৰ ওপৰত তেখেতক কিদৰে পাইছিল?
1: পিতৃ কথাটোৰ লগত এটা এনেকুৱা এটা ভাৱ এটা সোমাই থাকে যে এটা আগৰ প্ৰজন্ম আৰু আনটো প্ৰজন্ম, সেই দুটাৰ মাজত দেউতাই সদায় যিটো জেনেৰেশ্যন গেপ বুলি কয়, এটা ফাক বুলি কয়, সেইটো তেওঁ দেউতাই সেতুলৈ ৰূপান্তৰিত কৰিব খুজিছিল সদায়। আৰু সদায় ভাবিছিল যে শিশুসকল ভৱিষ্যতৰ বাসিন্দা, তেওঁলোকৰ পৃথিৱীত আমি কেতিয়াও সোমাব নোৱাৰোঁ। সেইটো খলিল জিব্ৰানৰ কবিতাৰ আলম লৈ দেউতাই সদায় সেইটোৱে বিশ্বাস কৰিছিল যে তেওঁলোকৰ কথাত, তেওঁলোকৰ মাজে আমি পৃথিৱীখন অকণমান হ'লেও চাব পাৰোঁ। আৰু শিশুৰ ওপৰতহে দেউতাৰ বিশ্বাসটো খুব বেছি আছিল, তেনেকুৱা যেন মোৰ অনুভৱ হয়। হয়তো
2: আমার নাতির নতুন পামর নাঙলর হিরলুত আমি হার পাম, সিহতে পড়িব আমার জীবাস্মত জাতি স্মরর হাহি উঠা সাধু সপোন অন্ধ জীগলিত আমি থাকো, তারে নয়নাজুলিত সিহতর ভবিষ্যৎ।
1: দেউতার গানৰ মাজত ঠিক মেছেজ লিখিছোঁ বুলি নহয়, কিন্তু কিবা এটা ক'ব বিচৰা কথা থাকে।

0: সেই ৰেলৰ গানটোৰে
1: তাৰ মাজেৰে এটা
0: বা চিৰিয়াখানাৰ গানটোত সেই বন্দীৰ সেই অনুভৱ কৰিবলৈ ল'ৰা ছোৱালীক শিকোৱাটো, সেই কথা এটা আছে, এটা গভীৰ সত্য এটা তাত লুকাই থাকে তাৰ মাজত।

0: তাৰ মাজত বেলুন যেন খুব ফুটিৰ তাৰ মাজতে কিন্তু এই মাটিয়ে টানি আনিব মায়া জৰীৰে আকৌ মাটিলৈ। এই পৃথিৱীৰ যে আমি মানুহ বেলুনত উঠি ফুৰিলেই নহ'ব, সেই ভাৱটো এটা ইনৰ এটা মিনিং এটা জীৱনৰ যেন থাকে তেনেকুৱা লাগে। আৰু সেইটো কথা আমাক সৰুতেই দেউতাই সৰু সৰু কথাৰে আমাক বহুত কথা শিকাইছিল, কিছুমান এনেকুৱা গভীৰ সত্য যে ধৈৰ্য ধৰিবলৈ শিকায়। যে আৰু চিন্তা কৰাটো এটা কাম বুলি কৈছিল, ভবাটোও এটা কাম, কামটোৰ ওপৰত আগতে ভাবি যে ল'ব লাগে। এই সৰু সৰু কথা কিছুমান, আচলতে সৰু সৰু কথা আমি বহুত শিকিলোঁ।
1: জীৱনে মোক কি শিকালে, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে ইতিপূৰ্বে প্ৰচাৰিত এটি অনুষ্ঠানত নৱকান্ত বৰুৱাদেৱে কি কৈছিল তাৰ কিয়দাংশ এতিয়া আপোনালোকক শুনাবলৈ লৈছো।
2: ৰবীন্দ্ৰনাথে কৈছিল, কি বিচাৰিলো সেইটো ভুলকৈ বিচাৰিলো আৰু যিটো পালো সেইটো মোৰ কামত নাহিল। মোৰ সমস্যাটো হ'ল যে মই বিচাৰিবলৈকে নিশিকিলো। জীৱনৰ বিষয়ে এই ধৰণৰ এবষ্ট্ৰেক্ট বা বিমূৰ্ত ধাৰণাৰ কথা ভাবিলে মোৰ যোগেশ দাসৰ এখন উপন্যাসৰ নায়কজনলৈ মনত পৰে। তেওঁৰ নামটো এতিয়া পাহৰিছোঁ। তেওঁ এটা পবিত্ৰ আদৰ্শময় জীৱন যাপন কৰি গ'ল। মহাযুদ্ধৰ ধামখুমীয়াই তেওঁৰ মনলৈ কোনো পৰিৱৰ্তন আনিব নোৱাৰিলে। উপন্যাসৰ আৰম্ভতেই স্বতঃসিদ্ধ হিচাপে তেওঁ আছিল আদৰ্শ, আৰু উপন্যাসখনৰ শেষৰ অধ্যায়তো তেওঁৱে সেই আদৰ্শ থাকি গ'ল। এই শিক্ষকজনৰ ব্যক্তিগত জীৱনৰ শিক্ষাৰ সংবাদ নাপালোঁ, পাব যে লাগিব, তাৰো কোনো মানে নাই। আৰু এজন শিক্ষক আমি পাইছোঁ সাহিত্যত, জীৱন মাষ্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ইয়াৰো ইংগমত। তেওঁ কি শিকালে সেইটো বৰ গম পোৱা নগ'ল, কিন্তু সেই শিক্ষকজনে হ'লে শিকিলে, আৰু সেইকাৰণে এনেকুৱা এটা জীৱনধাৰাৰ কথা তেওঁ ক'ব পাৰিলে যিটোৱে তেওঁৰ কিতাপখনৰো মৰ্যাদা বঢ়ালে আৰু জীৱনৰ এটা বেলেগ দিশ আমি ভৈয়ামৰ সমতলত থকা মানুহৰ জীৱন যাত্ৰাৰ লগত এটা পাৰ্থক্য আমি অনুভৱ কৰিলোঁ। এইদৰে জীৱনৰ বিষয়ে যদি আমি ভাবি যাওঁ, ক্ৰমে ক্ৰমে বেছি নুবুজা হৈ আহোঁ যে জীৱনটোনো বাৰু কি। তেতিয়া মনত পৰে এখন জাপানী ছবিৰ কথা। ছবিখন জাপানী, কিন্তু তাত থকা মানুহকেইজন হৈছে এজন ভাৰতৰ, দুজন চীন দেশৰ, বুদ্ধ লাওৎজে আৰু কনফুচিয়াছ। তেওঁলোকে একেটা পাত্ৰৰ পৰা জীৱন ৰস পান কৰি আছে। বুদ্ধই হেনো ক'লে, তিতা তিতা জীৱন মদিৰা। লাওৎজে অকণমান ৰস খায়ে ক'লে, আহ কি মধুৰ জীৱনৰ সুধা। বুদ্ধদেৱে জীৱনৰ দুখৰ ওপৰত বেছি গুৰুত্ব দিয়াৰ বাবেই নেকি বস্তুটো ক'লে যে তিতা। কিন্তু কনফুচিয়াছে জীৱনৰ নদীৰা তিতাও নহয় মিঠাও নহয় টেঙা। তেওঁৰ দৃষ্টিভংগী আছিল বাস্তৱৰ। তেই আপোনালোকে বুজি পাব কনফুচিয়াছৰ জীৱন আদৰ্শ আছিল অত্যন্ত বাস্তৱবাদী। মই সামান্য মানুহ, মহৎলোকৰ কাষ চাপিলে বা তেওঁলোকৰ কথা বতৰা শুনিলে তাত ভাগ ল'বৰ মন যায়। কনফুচিয়াছৰ টেঙাৰ লগতে লাওৎজিৰ মিঠাও যুক্ত কৰি মোৰ ক'বৰ মন যায় জীৱনটো টেঙাও নহয় মিঠাও নহয়, সেইটো অম্ল মধুৰ। এতিয়া কথাটো হ'ল জীৱনে শিকায় নে মানুহে শিকে। কথা আৰম্ভ কৰিলে দেখোন মোৰ আউল লাগে। জীৱন মানে জীয়াই থকা সময়খিনি জানো নহয়, যিটো যাপন কৰোঁ সেইটো জীৱন, আৰু তাৰ আগৰখিনি কিংবদন্তি আৰু পিছৰখিনি কল্পনা। আগতে মই ক'ত আছিলোঁ কি আছিলোঁ সেইবোৰ কিংবদন্তি, আৰু ইয়াৰ পিছত মই কি হ'ম ক'লৈ যাম সেইটো হৈছে মোৰ কল্পনা। গতিকে এই জীয়াই থকা সময়খিনিয়েই জীৱন, এইটোকে বুদ্ধদেৱেও বৰকৈ গুৰুত্ব দিছিল।

0: বয়স্ক জীৱনৰ ঘটনাবিলাককো জানি অভিজ্ঞতা বুলি ভাবিব পাৰি। কিবা এটা ঘটি গ'ল, সেইটোৱেইটো অভিজ্ঞতা নহ'ল। অভিজ্ঞতা হ'বলৈ হ'লে ঘটনাসমূহৰ পৰা অনুভূত হোৱা যিটো ধাৰণা, সেইখিনিকহে আমি অভিজ্ঞতা বুলি ক'ব পাৰোঁ। গতিকে জীৱনে আমাক যদি কিবা শিকায়, আমাৰ অভিজ্ঞতাৰ মাজেৰে শিকায়, আৰু অভিজ্ঞতা জীৱনৰ বিভিন্ন ঘটনা নহয়।
1: নবকান্ত বৰুৱাদেৱৰ গীতসমূহে অসমীয়া গীতিসাহিত্যত এক নতুন ধাৰাৰ প্ৰৱৰ্তন কৰিছিল। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠান সামৰাৰ পূৰ্বে এতিয়া আপোনালোকক এনে এটি গীত শুনাবলৈ বিচাৰিছো যিটো গীতে অসমীয়া গীতিসাহিত্যৰ ধাৰাত এক নতুনত্বৰ সূচনা কৰিছিল।

গজল শুনিলে হরিহরণৰ কণ্ঠত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহ সময় নিশা 10:30 বাজিছে। এতিয়া সামৰিছো আজিৰ অনুষ্ঠান প্ৰচাৰ। কাইলৈৰ অনুষ্ঠান প্ৰচাৰ মুকলি কৰা হ'ব 5:30 বজাত। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই মধুকৃষ্ণ বৰঠাকুৰে বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

0: வந்தே மாதரம்.
1: சுஜலா சுஃபலா மலய ஜ சீதலா சஸ்ய